এয়া আকাশবাণী তেজপুৰ। আজি বৃহস্পতিবাৰ 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ 27 তাৰিখ 2026 খ্ৰীষ্টাব্দৰ 11 জুন। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

অলিভাৰ গোল্ডস্মিথে কৈছিল, কেতিয়াও পতন বা স্খলন নোহোৱাৰ মাজত মানুহৰ কোনো গৌৰৱ নাই। গৌৰৱ হৈছে বাৰে বাৰে পৰিও উঠি থিয় হ'ব পৰাৰ মাজত।

0: অপৰ পক্ষত ঠগবাজি কৰি অসৎ উপায়েৰে অৰ্থ আৰ্জি বা কোনো অভীষ্ট সিদ্ধি কৰিও আমি সুখ পাবলৈ যত্ন কৰোঁ। কিন্তু কোনোটো কৰ্মৰ পৰা স্থায়ী সুখ, সকলো প্ৰকাৰ অৱসাদ আৰু বিষাদ বৰ্জিত আনন্দ পাব নোৱাৰোঁ। সুখ বা আনন্দ মনৰ অৱস্থা, বাহিৰৰ বস্তুৱে বা কৰ্মই মনৰ এই অৱস্থা আনিবলৈ বা তাকে ৰাখিবলৈ সহায় কৰে। মনে নিজেহে নিজৰ তৃপ্তি সাধি পৰম আনন্দৰ ভাৱ স্থায়ী কৰিব পাৰে। এইকাৰণে মনত সন্তোষ ভাৱ সদায় থাকিব লাগে। বিপদ অসুবিধা যিমানেই নহওক, মন স্থিৰ ৰাখিব লাগে, মনত ভাৱ আনিব লাগে। যি অৱস্থাত আমি আছোঁ, এই আমাৰ পক্ষে উত্তম। এনে ভাৱৰ অনুশীলন টান, আৰু ইয়াত এটা বিপদ আছে যে আমি কোনো কাম আমাৰ সমগ্ৰ শক্তি দি কৰিবলৈ আমাৰ আলস্য জন্মিব পাৰে। সেই দেখি কোনো কাম উপস্থিত হলে বুদ্ধি বিবেচনা যিমান পাৰি খটাই সহজ উপায়েৰে সেই কাম সিদ্ধ কৰিবলৈ নিজৰ শক্তি অনুসৰি যত্ন কৰিব লাগে। তেতিয়াও যদি অভীপ্সিত কথা হৈ নুঠে, তাত বিষাদ ভাৱ নানি মনটোক বলি কৰি ল'ব লাগে। মনক ক'ব লাগে, আমাৰ শক্তি অনুযায়ী যত্ন কৰা হ'ল, তাতো যেতিয়া হৈ নুঠিল তাৰ কাৰণে দুখ বেজাৰ কৰি সময় ক্ষেপণ কৰা জ্ঞানী মানুহৰ কাম নহয়। এটা কথা মনত ৰাখিব লাগে যে কোনো মানুহৰেই সকলো প্ৰকাৰ বাঞ্ছা সিদ্ধ হ'ব নোৱাৰে। কিছু ইচ্ছা অপূৰ্ণ থাকিবই, আৰু তুলনা কৰি কোলে দেখা যাব যে প্ৰতিজন মানুহৰে লাভালাভৰ হিচাপত প্ৰায় মিল। কাৰো কাৰো কোনো কোনো কথা ভাল, আন আন কাৰোবাৰ সেই কথাবিলাক বেয়া, কিন্তু আন কথা ভাল। কোনো ধনী কিন্তু ৰোগীয়া, কোনো স্বাস্থ্যৱন্ত কিন্তু নিৰ্ধন, কোনো মানি কিন্তু দুখীয়া, কোনো চহকী কিন্তু নিহ। ধনে জনে মানে সম্ভ্ৰমে বিদ্যাই প্ৰতিষ্ঠাই ৰূপে স্বাস্থ্যই ঘৰে বাহিৰে সুখৰ জীৱন অতি ভাগ্যৱানৰহে হয়। এতেকে সাধাৰণ লোকে যি অৱস্থাতে থাকে তাতে সন্তুষ্ট থাকিব লাগে, যত্ন কৰিব লাগে ভালৰ অৰ্থে, নহ'লে তাতে অসন্তুষ্ট বা বিষণ্ণ হ'ব নালাগে। সন্তোষ আনন্দ প্ৰাপ্তিৰ একমাত্ৰ উপায়।
1: মুকুতামালা শুনিলে। আজিৰ মুকুতামালাৰ কথাংশ সাহিত্যিক শৰৎচন্দ্ৰ গোস্বামীৰ লিখনিৰ পৰা লোৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনাবলৈ লোৱা হৈছে খগেন গগৈ আৰু সংগীসকলৰ কণ্ঠৰ কেইটিমান টোকাৰী গীত। সংগীসকল প্ৰসেন বৰা, প্ৰসন্ন গগৈ, দিব্যজ্যোতি গগৈ, ৰাজীৱ ডেকা আৰু প্ৰবীণ শইকীয়া।

ইমান পৰে শ্ৰোতাসকলে খগেন গগৈ আৰু সহযোগী শিল্পীসকলৰ কণ্ঠৰ টোকাৰে গীত শুনিলে। শিল্পীসকল আছিল প্ৰসেন বৰা, প্ৰসন্ন গগৈ, দিব্যজ্যোতি গগৈ, ৰাজীৱ ডেকা আৰু প্ৰবীণ শইকীয়া। শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। এতিয়া ভজনৰ অনুষ্ঠানটি আৰম্ভ কৰিবলৈ লোৱা হৈছে। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলক হিন্দী ছবিৰ পৰা লোৱা কেইটিমান ভজন শুনাবলৈ লৈছোঁ। প্ৰথমে শুনক যশপাল সিং আৰু সহশিল্পীৰ কণ্ঠত গীত গাতা চল ছবিখনৰ পৰা এই ভজনটি।

জসপাল সিং আৰু সংগীসকলৰ কণ্ঠত গীত গতা চল ছবিখনৰ পৰা ভজন্তি শুনিলে। অনুষ্ঠানত এইবাৰ শুনক লতা মংগেশকাৰ আৰু সংগীসকলৰ কণ্ঠত সত্যম শিৱম সুন্দৰম ছবিৰ এই ভজন্তি।

0: সত্যম শিৱম সুন্দৰম ছবিখনৰ পৰা লতা মংগেশকৰ আৰু সংগীসকলৰ কণ্ঠৰ এই ভজনটি শুনিলে। শ্ৰোতাসকলে ভজনৰ অনুষ্ঠানত ছবিৰ পৰা লোৱা কেইটিমান ভজন শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ জয় সন্তোষীমা ছবিৰ এটি ভজন উষা মংগেশকৰ আৰু সহশিল্পীৰ কণ্ঠত।
1: संतोषी माँ की महिमा अपार है। हर भक्त ने उनकी महिमा का गुणगान अपने अपने ढंग से किया है। इस चित्र की कथा भी कुछ धार्मिक

সন্ধিয়া 7:30 বজাত ফিফা বিশ্বকাপ ফুটবল 2026ৰ বতৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। নিশা 9:30 বজাত চৰকাৰৰ 12 বছৰ এই বিষয়ে এটি আলোচনা শুনিবলৈ পাব। নিশা 8:02 নতুন দিগন্ত অনুষ্ঠানত বৈজ্ঞানিক উৎকৰ্ষ সাধনত বিজ্ঞান নগৰীৰ ভূমিকা এই বিষয়ে এটি আলোচনাত ভাগ ল'ব ডক্টৰ জয়দীপ বৰুৱা আৰু ৰমেন মেধিয়ে। আঠ ধৰিব কৃতাঞ্জলি বৰ্মনে, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। দিনৰ 1:10 আৰু সন্ধিয়া 7:45 অজন্তা গোস্বামীৰ কণ্ঠৰ আধুনিক গীত। সন্ধিয়া 7:20 সংস্কৃত কথিকাৰ অনুষ্ঠানত ডক্টৰ ৰুণিমা শৰ্মাৰ কথিকা ভাস্কৰ চৰিত কাব্যাস্য বৈশিষ্টম। 6:10 কৃষি জগত অনুষ্ঠানত ব্যৱসায়িক ভিত্তিত উদ্যান শস্যৰ পুলিবাৰী স্থাপনৰ দ্বাৰা স্বনিয়োজন এই বিষয়ে আলোচ কৰিব ডক্টৰ শৰৎ শইকীয়া আৰু ডক্টৰ অঞ্জন বৰাই, প্ৰযোজনা উৎপল বৰাৰ। 5:45 শিক্ষকৰ অনুষ্ঠানত সপোন দুৱৰাই যুগুতোৱা কথিকা ইংৰাজী লিখন কৌশলৰ দ্বিতীয় খণ্ড। 5:25 হিন্দী কথিকাৰ অনুষ্ঠানত মৃণালিনী কলিতাৰ কথিকা অৰুণোদয়া যোগীন অসমীয়া সাহিত্য এক অৱলোকন। 8:30 গীতিমালিকা অনুষ্ঠানত অনুপম শইকীয়া, নিবেদিতা শৰ্মা বৰা, জীৱেন্দ্ৰ মোহন দেৱ শৰ্মা, মিনতি ভূঞা, আৰিফুল হক আৰু শিখা চৌধুৰী কণ্ঠৰ গীত শুনিবলৈ পাব। 7:30 অভিলেখাগাৰৰ পৰা অনুষ্ঠানত জ্যোতিপ্ৰসাদ আগৰৱালা বিষয়ে যুগুতোৱা এটি অনুষ্ঠান, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।

পা 9:20 লাইভ ফোন ইন কল্পতরু দিনৰ 12:30 আইদেউৰ বুলনি অনুষ্ঠানত স্বাস্থ্য শিতানত বিশ্ব ৰক্তদান দিৱস উপলক্ষে ৰক্তদান জীৱনদান এই বিষয়ে ভিক্টৰ ৰাজকুমাৰৰ সৈতে হোৱা সাক্ষাৎকাৰ সাক্ষাৎ গ্ৰহণ জোনালী বৰুৱাৰ দিনৰ 1:20 ৰাজেন্দ্ৰ নাথ আৰু সংগীবৃন্দৰ কণ্ঠৰ ওজাপালি 11:30 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত এখনীয়া লেখ্য হাতে হাত ধৰি আগবঢ়াব প্ৰাণজিৎ প্ৰীতম কলিতা আৰু মেঘনা দেৱীয়ে প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ পুৱা 6:55 জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াব প্ৰভাল কুমাৰ শৰ্মাই পুৱা আৰু সন্ধিয়া 7:00 নিয়োগ বাতৰি 7:15 আজি পুৱা 9:15 জিলাৰ ৰেহৰু 10:00 মাটিৰ গান 10:30 ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমাং 11:05 পাৰাগমালা লাইভ 12:15 হিন্দী ছবিৰ গীতৰ অনুষ্ঠান দিনৰ 1:50 বীণাপাণী ভূঞাৰ কণ্ঠৰ ভজন 2:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান 3:05 আধুনিক গীতৰ অনুষ্ঠান 3:15 নেপালী অনুষ্ঠান 3:45 কাৰ্বি অনুষ্ঠান 4:30 বড়ো অনুষ্ঠান নিশা 8:30 আধুনিক গীতৰ অনুষ্ঠান 9:00 চিত্ৰগীত অনুষ্ঠান পৰিস্থিতি ইমানেই।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166 9

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM ৰ 100.8 MHz।

0: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকর পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্রমৰ ভিত্তিত ছাত্রছাত্রীক সমৃদ্ধ কৰা একমাত্র অনুষ্ঠান প্রচারৰ সময় প্রতি সোম বুধ আৰু শুক্রবাৰে বিয়লি 5:45
1: প্রতিখন ঘরের বাণী আকাশবাণী সকলোৰে হৃদয়ৰ বাণী আকাশবাণী আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ মন কি বাত সংগীত নাটক খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in নতুন ভাৰত

0: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্রবাল কুমার শর্মায়।
1: মৌসুমী বতাহ তৃতীয় খণ্ড। গ্রীষ্মকালৰ মৌসুমীৰ বৰষুণ সাধাৰণতে ভাৰতৰ পশ্চিমঘাট পৰ্বতৰ ওপৰত বেছিকৈ হোৱা দেখা যায়। সেই সময়ত এই অঞ্চলত মৌসুমী ঋতুত প্ৰায় 2000-5000 মিলিমিটাৰ বৰষুণ হয়। ইয়াৰ লগতে ভৌগোলিক অৱস্থায়ো এই অঞ্চলত বৰষুণৰ পৰিমাণ নিৰ্ধাৰণ কৰে। ভাৰতবৰ্ষৰ ফালে বৈ অহা সামুদ্ৰিক বায়ু 6000 মিটাৰৰ কম উচ্চতাতে কৰিঅলিছ শক্তিৰ বাবে গতি সলাই আহি যেতিয়া গৰম স্থলভাগ পায়হি তেতিয়াই অস্থিৰ হৈ পৰিচলন বৃষ্টিৰ সৃষ্টি কৰে। জুন আৰু জুলাই মাহৰ শেষৰ ফালে সমগ্ৰ ভাৰতবৰ্ষতে মৌচুমী বতাহ 6000 মিটাৰ উচ্চতাৰ ভিতৰত যথেষ্ট তীব্ৰ হৈ পৰে আৰু বতৰ সাধাৰণতে ডাৱৰীয়া, গৰম আৰু সিক্ত হয়। বৰষুণ সাধাৰণতে 400-500 মিলিমিটাৰৰ ভিতৰত হয় যদিও ভৌগোলিক অৱস্থানৰ বাবে কোনো কোনো ঠাইত বৰ বেছি বৰষুণ হয়। উত্তৰ পূব ভাৰতৰ মেঘালয়ৰ চেৰাপুঞ্জীত মাত্ৰ 1300 মিটাৰ উচ্চতাতে সিক্ত বায়ু ওপৰলৈ উঠি পাক ঘূৰণি খোৱাৰ বাবে জুলাই মাহত গড় হিচাপত প্ৰায় 2700 মিলিমিটাৰ বৰষুণ হয়। উল্লেখযোগ্য যে 1915 চনত মাত্ৰ 24 ঘণ্টাতে ইয়াত 897 মিলিমিটাৰ বৰষুণ হৈছিল। 1861 চনৰ জুলাই মাহত 9000 মিলিমিটাৰ আৰু 1899 চনত একে সময়তে 16305 মিলিমিটাৰ বৰষুণ হৈছিল চেৰাপুঞ্জী অঞ্চলত। গংগা উপত্যকাত হিমালয় পৰ্বতৰ উপস্থিতিয়ে মৌচুমী বতাহৰ গতি সলাই দক্ষিণ পূব মোৱা কৰি তোলে। স্থলভাগত সেই সময়ত আটাইতকৈ কম চাপৰ সৃষ্টি হয়। এনে কিছুমান নিম্ন চাপ অঞ্চলতে নিৰীক্ষীয় ঘূৰ্ণীবতাহৰ সৃষ্টি হয় আৰু ইয়াৰ দ্বাৰা ধাৰাসাৰ বৰষুণ আৰু ভয়ানক বানপানীৰ সৃষ্টি হয়। আনহাতে যেতিয়া পূবমুখী জেট প্ৰৱাহ বেছিকৈ উত্তৰলৈ গতি কৰে তেতিয়া মৌচুমী বতাহ হিমালয়ৰ দক্ষিণ ঢালেৰে ওপৰলৈ উঠিবলৈ ধৰে আৰু ইয়াৰ দ্বাৰা ধাৰাসাৰ বৰষুণ আৰু স্থানীয় বানপানীৰ সৃষ্টি হয়। ভাৰতৰ মধ্য আৰু দক্ষিণ অঞ্চলৰ বতৰ এনে অৱস্থাত বৰ খৰাং হৈ পৰে আৰু ইয়াকে মৌচুমীৰ বিৰতি বোলা হয়। নিম্ন গংগা উপত্যকাত দক্ষিণ পশ্চিম মৌচুমী বতাহ মাত্ৰ 500 মিটাৰ ডাঠ হয় বাবে ই যথেষ্ট পৰিমাণৰ জলীয় ভাৱ ধৰি ৰাখিব নোৱাৰে আৰু সেইকাৰণে বৰষুণ কম হয়। আগষ্ট মাহত সূৰ্যৰ ৰশ্মিৰ তীব্ৰতা হ্ৰাস হোৱাৰ বাবে উষ্ণতা কমিবলৈ ধৰে, ফলত দক্ষিণ পশ্চিম মৌচুমীৰ বেগ উত্তৰ পশ্চিম অঞ্চলত কমি আহি একেবাৰে হ্ৰাস পায়। এনে অৱস্থাতো উত্তৰ পূবৰ চেৰাপুঞ্জীত 2000 মিলিমিটাৰ বৰষুণ হয়। ছেপ্টেম্বৰ মাহত শুকান ঠাণ্ডা উত্তৰমুখী বতাহ উত্তৰ পশ্চিম অঞ্চলত ববলৈ আৰম্ভ কৰে আৰু ই

উত্তৰ পশ্চিম ভাৰতলৈকে বিয়পি পৰে। আৰু এনেদৰে দক্ষিণ পশ্চিম মৌচুমী দুৰ্বল হৈ পৰাৰ বাবে বৰষুণৰ পৰিমাণ কমি আহে যদিও ঠাই বিশেষে ভাৰতৰ দক্ষিণ পূব অংশ আৰু বংগোপসাগৰত যথেষ্ট বৰষুণ হয়। অক্টোবৰ মাহৰ শেষৰ ফালে সমগ্ৰ ভাৰতবৰ্ষ উত্তৰৰ পৰা অহা বতাহৰ দ্বাৰা আবৃত হৈ পৰে আৰু শীতকালীন মৌচুমীৰ আৰম্ভণি ঘটে। পৃষ্ঠৰ ওপৰেৰে বলা এই বতাহ কৰিঅ'লিছ শক্তিৰ বাবে উত্তৰ পূব দিশৰ পৰা বলিবলৈ আৰম্ভ কৰে। ইয়াৰ ফলত অক্টোবৰ ডিচেম্বৰ মাহত দক্ষিণাত্য মালভূমিৰ দক্ষিণ পূবত আৰু শ্ৰীলংকাৰ পূবত যথেষ্ট বৰষুণ হয়। ইয়াৰ লগে লগে ভাৰতবৰ্ষৰ বেছিভাগ অঞ্চলতে শুকান, ফৰকাল আৰু ধূলিময় অৱস্থাৰ সৃষ্টি হয়। ইয়াৰ ভিতৰত অতিকৈ শুকান সময় হ'ল নৱেম্বৰ মাহত পঞ্জাৱত, ডিচেম্বৰ মাহত মধ্যপ্ৰদেশ, পশ্চিমবংগ আৰু অসমত, জানুৱাৰী মাহত উত্তৰ দক্ষিণাত্যত আৰু ফেব্ৰুৱাৰী মাহত দক্ষিণাত্যৰ দক্ষিণ ভাগত।

জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়ালে প্ৰবাল কুমাৰ শৰ্মাই। গছ থাকিলেহে মানুহ থাকিব, এজোপা কাটিলে ছজোপা ৰুবা, নাতি পুতিৰ ভাল কৰিবা, সুকাঠি অকাঠি নকৰা বিচাৰ, সকলো গছৰে আছে উপকাৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: ভাৰত সঞ্চাৰ নিগম লিমিটেডত খালি হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যনছ, ইলেক্ট্ৰনিক্ছ, কম্পিউটাৰ, ইনফৰ্মেশ্যন টেকন'লজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইয়াৰে যিকোনো এটা শাখাত BE বা BTech ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিক্ছ বা কম্পিউটাৰ ছায়েন্স বিষয়ত MSc ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে BSNL.co.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডে 11,127টা এছিষ্টেণ্ট লোকো পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিলৰাইট, মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড TV, ইলেক্ট্ৰনিক্ছ মেকানিক, মেকানিক মটৰ ভেহিকল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মেচাৰ এণ্ড কইল ৱাইণ্ডাৰ, মেকানিক ডিজেল, হিট ইঞ্জিন, টাৰ্ণাৰ, মেচিনিষ্ট, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক, ইয়াৰ যিকোনো ট্ৰেডত ITIৰ চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্ছ বা অটোমোবাইল ইঞ্জিনিয়াৰিং, ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালি হোৱা পদ পূৰাবৰ বাবে FCAT 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালি হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী

0: মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব, নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 এই পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেম'গ্ৰাফি, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যনছ ৰিচাৰ্চ, ইনফৰ্মেশ্যন টেকন'লজি, কম্পিউটাৰ ছায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকন'লজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডেটা ছায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, ইয়াৰে যিকোনো বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। নিয়োগ বাতৰি ইমানে।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ।
3: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু, খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
4: এয়া আকাশবাণী। বাতৰি কৈছো মঞ্জিত গগৈয়ে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱন সাংস্কৃতিক কেন্দ্ৰত নীতি আয়োগৰ 1ম পৰিচালনাৰ বৈঠকত সভাপতিত্ব কৰিব। দেশৰ 140 কোটি নাগৰিকৰ আশা আকাংক্ষা নিশ্চিতভাৱে পূৰণ হ'ব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে NDAৰ বৈঠকত প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰীসভাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক একেৰাহে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্বত থকা প্ৰথমগৰাকী নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত হোৱাৰ বাবে অভিনন্দন জনাই এটা প্ৰস্তাৱ গ্ৰহণ কৰে। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি আকাশবাণীৰ জয়পুৰ কেন্দ্ৰত 20 কিলোৱাট ক্ষমতাসম্পন্ন এটা FM ট্ৰান্সমিটাৰ মুকলি কৰিব আৰু সাংস্কৃতিক মন্ত্ৰালয়ে সংগীত নাটক একাডেমী ফেলোশ্বিপ, সংগীত নাটক একাডেমী বঁটা আৰু উস্তাদ বিস্মিল্লাহ খান যুৱ পুৰস্কাৰ ঘোষণা কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱন সাংস্কৃতিক কেন্দ্ৰত নীতি আয়োগৰ 1ম পৰিচালনাৰ বৈঠকত সভাপতিত্ব কৰিব। বিকশিত ভাৰতৰ বাবে প্ৰধানমন্ত্ৰীৰ টীম ইণ্ডিয়াৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি এই বছৰৰ বিষয়বস্তু হৈছে বিকশিত ভাৰতৰ বাবে সামগ্ৰিক মানৱ উন্নয়ন 2047। বয়স, অঞ্চল, লিংগ বা আৰ্থসামাজিক পটভূমি নিৰ্বিশেষে প্ৰতিগৰাকী ভাৰতীয়ৰ কল্যাণ তথা উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ। পৰিচালনা পৰিষদৰ বৈঠকত এই দৃষ্টিভংগীক বাস্তৱায়িত কৰা আৰু ইয়াক দেশৰ প্ৰতিগৰাকী নাগৰিকৰ বাবে দৃঢ় তথা পৰিমাপযোগ্য ফলাফললৈ ৰূপান্তৰিত কৰাৰ বিষয়ে আলোচনা কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দেশৰ 140 কোটি নাগৰিকৰ আশা আকাংক্ষা নিশ্চিতভাৱে পূৰণ হ'ব। তেওঁ কয় যে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা NDA সদায়ে ৰাষ্ট্ৰৰ আস্থা অধিক শক্তিশালী কৰি আহিছে। কালি সন্ধিয়া নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত NDAৰ এখন বৈঠকত ভাষণ দি তেওঁ কয় যে কংগ্ৰেছৰ বিশ্বাসঘাতকতাৰ পাছত দেশৰ জনসাধাৰণে NDA চৰকাৰক নিজৰ আস্থা অৰ্পণ কৰিছে। তেওঁ কয় যে প্ৰথমবাৰৰ বাবে দেশৰ জনসাধাৰণে প্ৰত্যক্ষ কৰিছে যে যেতিয়া এখন চৰকাৰ সঠিক উদ্দেশ্যৰে পৰিচালিত হয় তেতিয়া উন্নয়নো দ্ৰুতগতিত হয়। NDA চৰকাৰে এই 12 বছৰত 25 কোটিতকৈও অধিক লোকক দৰিদ্ৰতাৰ কবলৰ পৰা মুক্ত কৰাটোৱে এই চৰকাৰৰ নীতিসমূহ শুদ্ধ আৰু ইয়াৰ দিশ সঠিক বুলি প্ৰতিফলিত কৰিছে বুলিও তেওঁ মত প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে দেশৰ জনসাধাৰণে ৰাষ্ট্ৰীয় পৰ্যায়ত ৰাজনৈতিক স্থিতিশীলতাৰ গুৰুত্ব বুজি পাইছে। তেওঁ উল্লেখ কৰে যে 2014 চনৰ আগত দশকবোৰত দেখা দিয়া অস্থিৰতাই দেশখন যথেষ্ট ক্ষতিগ্ৰস্ত কৰিছিল, কিন্তু জনসাধাৰণ এতিয়া এখন সুস্থিৰ চৰকাৰৰ কাম কাজৰ সাক্ষী হৈ ইয়াৰ নিৰ্ণায়ক সামৰ্থ্যৰ শলাগ লৈছে। শ্ৰীমোদীয়ে কয় যে আজি দেশৰ প্ৰতিগৰাকী নাগৰিক বিকশিত ভাৰতৰ সপোনেৰে ভৰি আছে আৰু এই সপোন কোনো এজন ব্যক্তি, চৰকাৰ বা ৰাজনৈতিক দলতেই সীমাবদ্ধ হৈ থকা নাই। ই দেশৰ প্ৰতিজন ব্যক্তিৰ সপোন আৰু সংকল্পত পৰিণত হৈছে আৰু এই সপোন পূৰণৰ বাবে সকলোৱে প্ৰতিটো মুহূৰ্ত উৎসৰ্গা কৰিব লাগিব বুলিও তেওঁ কয়।
5: आज देश का हर नागरिक विकसित भारत के सपने से भरा हुआ है। विकसित भारत का सपना अब किसी एक व्यक्ति का नहीं रहा, किसी सरकार का नहीं रहा, किसी दल का नहीं रहा, देश के जन जन का सपना बन चुका है, संकल्प बन चुका है।

লাল বাহাদুৰ শাস্ত্ৰীয়ে কৈছিল, জ্ঞান পিপাসু আৰু সাধনাৰত লোকক কোনো বাহ্যিক দুখ কষ্ট বা অভাৱ অনাটনৰ চিন্তাই বিচলিত কৰিব নোৱাৰে। শিশুৰ জীৱনত খেল ধেমালি হৈছে এক অন্যতম গুৰুত্বপূৰ্ণ ৰূপান্তৰকাৰী শক্তি। খেল ধেমালিয়ে শিশুক তেওঁলোকৰ চৌপাশৰ পৃথিৱীখন বুজিবলৈ, ঘটনা পৰিঘটনাসমূহ অনুধাৱন কৰিবলৈ, নিজৰ আশা আবেগ অনুভূতিসমূহ প্ৰকাশ কৰাত সহায় কৰে। ইয়াৰ উপৰি খেলা ধূলাই শিশুৰ মাজত পাৰস্পৰিক সম্পৰ্ক গঢ়ি তোলাৰ লগতে ভৱিষ্যত জীৱনৰ বাবে প্ৰয়োজনীয় দক্ষতাসমূহৰ বিকাশ সাধন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কিন্তু দুৰ্ভাগ্যজনকভাৱে বৰ্তমানেও খেল ধেমালিৰ পৰ্যাপ্ত সুযোগৰ পৰা বঞ্চিত হৈছে বিশ্বৰ লাখ লাখ শিশু। বিশ্বজুৰি চলোৱা এক গৱেষণাৰ তথ্য অনুসৰি অধিকাংশ প্ৰাপ্তবয়স্ক লোকে খেল ধেমালিক প্ৰয়োজনীয় বুলি গণ্য নকৰে। এক কথাত, বহু প্ৰাপ্তবয়স্ক লোকে খেল ধেমালিক উচিতভাৱে গুৰুত্ব প্ৰদান নকৰে। এনে পৰিপ্ৰেক্ষিতত শিশুৰ জীৱনত খেল ধেমালিৰ অপৰিহাৰ্য ভূমিকাৰ বিষয়ে সজাগতা সৃষ্টিৰ লক্ষ্যৰে ৰাষ্ট্ৰসংঘৰ উদ্যোগত 11 জুন তাৰিখে প্ৰতি বছৰে সমগ্ৰ বিশ্বজুৰি আন্তৰ্জাতিক খেল দিৱস বা ইণ্টাৰনেশ্যনেল ডে অফ প্লে পালন কৰা হয়। বিশ্ববাসীৰ মাজত সজাগতা সৃষ্টি কৰি শিশুৰ জীৱনত খেল ধেমালিৰ বাবে এক সুনিৰ্দিষ্ট পৰিৱেশ তথা সময় সুনিশ্চিত কৰিবলৈ সকলোকে উৎসাহিত কৰাই হৈছে এই দিৱস পালনৰ মূল লক্ষ্য। চলিত বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় খেল দিৱসৰ মূল বিষয় হৈছে প্ৰটেক্ট প্লে প্ৰটেক্ট চাইল্ডহুড। খেল ধেমালিৰ সুৰক্ষাৰ জৰিয়তে এটি শিশুৰ শৈশৱক সুৰক্ষা প্ৰদান কৰাত বিশেষ গুৰুত্ব দি এই বিষয়বস্তুটো নিৰ্বাচন কৰা হৈছে। চৰকাৰ, ব্যৱসায়িক খণ্ড, শিক্ষানুষ্ঠান তথা পৰিয়ালকে ধৰি সমাজৰ প্ৰতিটো স্তৰলৈ খেল ধেমালিৰ গুৰুত্ব সন্দৰ্ভত এক বাৰ্তা প্ৰেৰণ কৰাৰ লক্ষ্য লোৱা হৈছে। এটি আনন্দমুখৰ আৰু সুস্বাস্থ্যৱান শৈশৱৰ মূল ভেটি খেল ধেমালিৰ ওপৰতে প্ৰতিষ্ঠিত। শিশুৰ শাৰীৰিক, মানসিক, বৌদ্ধিক আৰু আৱেগিক বিকাশত ক্ৰীড়া তথা বিনোদনে এক অপৰিহাৰ্য ভূমিকা পালন কৰে। সেয়েহে আগন্তুক প্ৰজন্মৰ সৰ্বাংগীন উৎকৰ্ষ

0: সাধন আৰু এক সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত শিশুসকলক খেলা ধূলাৰ বাবে এক বাধামুক্ত আৰু অনুকূল পৰিৱেশ প্ৰদান কৰাটো বৰ্তমান আমাৰ সকলোৰে এক গুৰুত্বপূৰ্ণ সামূহিক দায়িত্ব। এগৰাকী অসমীয়া নাট্যকাৰ, চিত্ৰনাট্য লেখক, অভিনেতা আৰু প্ৰযোজক আছিল অমূল্য কাকতি। তেখেতে বহাগৰ দুপৰীয়া, হালধীয়া চৰাই, বাওধান খাই আদি ছবিত অভিনয় কৰিছিল। মুনীন বৰুৱাৰ সৈতে অমূল্য কাকতিয়ে পিতা পুত্ৰ আৰু প্ৰভাতী পক্ষীৰ গান ছবি দুখন যুটীয়াভাৱে চিত্ৰনাট্য ৰচনা কৰিছিল। 1950 চনৰ 11 জুন তাৰিখে গুৱাহাটীৰ পাণবজাৰত অমূল্য কাকতিৰ জন্ম হয়। চতুৰ্থ শ্ৰেণীত পঢ়ি থাকোঁতেই তেখেতে শিল্পী জীৱনৰ পাতনি মেলিছিল। 1974 চনত অমূল্য কাকতিয়ে ফ্ৰেণ্ডছ এণ্টাৰপ্ৰাইজ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠান এটিৰ শুভাৰম্ভণি কৰিছিল। তেখেতে প্ৰযোজনা সংস্থা অনুভৱ ফিল্মছৰ প্ৰতিষ্ঠা কৰিছিল 1990 চনত। অমূল্য কাকতিয়ে ৰচনা কৰা কেইখনমান নাটক আছিল মিছা ভূত, আমি এক্টৰ নাটক, ৰং, অ আ ইত্যাদি। ইয়াৰে আমি এক্টৰ নাটখন তেখেতে অষ্টম শ্ৰেণীত থাকোঁতেই ৰচনা কৰিছিল। তেখেতৰ দ্বাৰা প্ৰযোজিত আৰু পৰিচালিত কেইখনমান টেলিফিল্ম আছিল সেই বাটে, কুহিৰামৰ প্ৰেম ইত্যাদি। ইয়াৰ উপৰি তেখেতে শৰৎ সিংহৰ জীৱনভিত্তিক আৰু 1996 চনৰ ৰাষ্ট্ৰীয় ৰজত কমল বঁটাপ্ৰাপ্ত তথ্যচিত্ৰ অল এলোন ইফ নিড বি, পৰম্পৰাগত অসমীয়া লোকবাদ্য বিষয়ক তথ্যচিত্ৰ ধুলে ডগৰে আৰু পৰিৱেশ প্ৰদূষণক কেন্দ্ৰ কৰি আশাৰ ৰেঙনি নামৰ তথ্যচিত্ৰ নিৰ্মাণ কৰিছিল। অমূল্য কাকতিয়ে অভিনয় কৰা আৰু কেইখনমান ছবি আছিল মেঘ মুক্তি, ৰজনীগন্ধা, জীৱন সুৰভি, দেৱী, এই দেশ মোৰ দেশ ইত্যাদি। আজি অমূল্য কাকতিৰ উপজা দিন। প্ৰিয় শ্ৰোতা, আজি অসমৰ এগৰাকী সাহিত্যিক, গীতিকাৰ, সুৰকাৰ, অভিনেতা, ব্যংগ লেখক আৰু সাংবাদিক নগেন বৰাৰ স্মৃতি দিৱস। তেখেতে 300+ গীত ৰচনা কৰাৰ লগতে কেইবাখনো গ্ৰন্থ ৰচনা কৰি থৈ গৈছে। নগেন বৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শংকৰী সংস্কৃতি গৱেষণা পৰিষদৰ প্ৰাক্তন সদস্য, যোৰহাট জিলা সাহিত্য সভাৰ 2009-10 বৰ্ষৰ সভাপতি, যোৰহাট কবি সন্মিলনৰ প্ৰাক্তন উপসভাপতি, ভাৰতীয় গণনাট্য সংঘৰ যোৰহাট শাখাৰ প্ৰাক্তন উপসভাপতি, যোৰহাট জিলা সাহিত্য সভাৰ প্ৰাক্তন আমন্ত্ৰিত সদস্য, যোৰহাট সংগীত শিল্পী সংস্থাৰ কাৰ্যকৰী সভাপতি, তৰাজান সাহিত্য সভাৰ উপসভাপতি আদি বিভিন্ন অনুষ্ঠানৰ পদত অধিষ্ঠিত হৈ আছিল। 1947 চনৰ 7 এপ্ৰিল তাৰিখে গোলাঘাট জিলাৰ কুৰুৱাবাহী সত্ৰত নগেন বৰাৰ জন্ম হৈছিল। 1967 চনত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা নগেন বৰাই গীতিকাৰ হিচাপে স্বীকৃতি লাভ কৰিছিল। গীতিকাৰ হিচাপে প্ৰখ্যাত হলেও পেছাগতভাৱে নগেন বৰা আছিল এগৰাকী সাংবাদিক। দৈনিক জনমভূমি কাকতৰ বাৰ্তা সম্পাদক হিচাপে কিছুকাল কাৰ্যনিৰ্বাহ কৰাৰ পাছত তেখেতে অজিত ভূঞাৰ সম্পাদনাত প্ৰকাশ পোৱা আজি কাকতৰ শিৱসাগৰ সংস্কৰণৰ আৱাসিক সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। আধামেলা ফুল, অসম জীয়ৰী, দশমী, আবৃত্তি কৰোঁ আহা, মানুহৰ ছবি, মিছা কথাৰ ঠেংচুটি, মইনাৰ গীত, তিতা মিঠা জ্বলা, মানুহ দেখিছো আজি, গীতিগুঞ্জন, মন কুঞ্জৰ সুৰভি, সুৰৰ সাকো, হাঁহিৰে চকুলো ঢাকি, নাম ৰাখিলো চম্পাৱতী ইত্যাদি হৈছে নগেন বৰাৰ কিছু সাহিত্য কৃতি। নগেন বৰাৰ গীতত কণ্ঠদান কৰা শিল্পীসকল আছিল ডক্টৰ ভূপেন হাজৰিকা, লোকনাথ গোস্বামী, খগেন মহন্ত, জুবিন গাৰ্গ, উদিত নাৰায়ণ, সুমন কল্যাণপুৰ, কুমাৰ চানু, কবিতা কৃষ্ণমূৰ্তি, উষা উথুপ, চান, সাধনা সৰগম, অনুৰাধা পৰোৱাল, হেমলতা দেশপাণ্ডে ইত্যাদি। অসমৰ সাহিত্য জগতলৈ আগবঢ়োৱা তেখেতৰ অৱদানৰ চিনস্বৰূপে অসম চৰকাৰে তেখেতক 1999 চনত সাহিত্যিক পেঞ্চন প্ৰদান কৰিছিল। 2011 চনত সাংস্কৃতিক সংঘ অসমৰ তৰফৰ পৰা নগেন বৰালৈ গীতিৰত্ন উপাধি আগবঢ়োৱা হৈছিল। ইতিহাসৰ পাত লুটিয়াই চালে আমি পাওঁ 1760 চনত মহীশূৰৰ নবাব হায়দৰ আলীৰ সৈতে ব্ৰিটিছৰ যুদ্ধ হয়। অসম গণিত শিক্ষায়তন নামৰ অনুষ্ঠানটিয়ে পোনপ্ৰথমবাৰৰ বাবে গণিত অলিম্পিয়াড অনুষ্ঠিত কৰিছিল 1987 চনত। 2010 চনত দক্ষিণ আফ্ৰিকাত প্ৰথমবাৰৰ বাবে ফিফা বিশ্বকাপ ফুটবল আৰম্ভ হয়। ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী, কৰিঅ'গ্ৰাফাৰ তথা শিক্ষাবিদ কনক ৰেলেৰ জন্ম হয় 1937 চনত। বিশিষ্ট শিল্পপতি ঘনশ্যাম দাস বিৰলাৰ মৃত্যু হয় 1983 চনত। আজি হণ্ডুৰাছৰ শিক্ষাৰ্থী দিৱস আৰু ব্ৰাজিলৰ নৌসেনা দিৱস।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী। গুৱাহাটীৰ আহোম গাঁৱত

থকা এছ কে হাজৰিকা কলেজত বি এ প্ৰথম ষান্মাসিকত নাম ভৰ্তিৰ বাবে যোগাযোগৰ নম্বৰ 7042562907। গুৱাহাটী ইউনিভাৰ্চিটি এফিলিয়েটেড আৰু পৰীক্ষা কেন্দ্ৰ থকা এছ কে হাজৰিকা কলেজে নিয়মীয়া ক্লাছ কৰিব নোৱাৰা ছাত্ৰ ছাত্ৰীৰ বাবেও বিশেষ ব্যৱস্থা ৰাখিছে। এছ কে হাজৰিকা কলেজ, আহোমগাঁও, গুৱাহাটী।

0: যোগাভ্যাসৰ সময়ত লবলগীয়া সাৱধানতাৰ বিষয়ে কৈ আমাৰ সৈতে এয়া যোগ প্ৰশিক্ষক দিব্যজ্যোতি ডেকা।
1: আজি আমি যোগাভ্যাস কৰাৰ সময়ত কিছুমান নীতি নিয়ম আমি মানি চলিব লাগে, কিহৰ কাৰণে মানি চলিব লাগে সেই বিষয়ে আমি আজি কথা পাতিম। যোগাভ্যাসৰ পিছত 30 মিনিট আমি একো খাব নালাগে বা গাও ধুব নালাগে। যোগাভ্যাস কেৱল এটা শাৰীৰিক ব্যায়াম নহয়, ই শৰীৰৰ অন্তৰ্নিহিত তন্ত্ৰসমূহক সক্ৰিয় কৰে। যোগাসন কৰাৰ পিছত শৰীৰত কিছুমান বৈজ্ঞানিক পৰিৱৰ্তন ঘটে। যোগাভ্যাসৰ সময়ত শৰীৰৰ বিভিন্ন অংগ আৰু পেশীলৈ তেজ তথা অক্সিজেন প্ৰবাহ তীব্ৰতৰ হয়। আসন শেষ হোৱাৰ পিছত শৰীৰৰ এই প্ৰাণ শক্তি বা শক্তিৰ প্ৰবাহ স্বাভাৱিক অৱস্থালৈ আহিবলৈ কিছু সময়ৰ প্ৰয়োজন হয়। যোগাভ্যাস কৰাৰ সময়ত আমাৰ অন্তঃস্ৰাৱী গ্ৰন্থিসমূহ যেনে থাইৰয়ড, এড্ৰিনেল আদি উদ্দীপিত হৈ পৰে আৰু আমাৰ হৰমন ক্ষৰণ নিয়ন্ত্ৰিত হয়। এই প্ৰক্ৰিয়াটো থিতাপি লাগিবলৈ অন্ততঃ 30 মিনিট সময়ৰ প্ৰয়োজন হয়। তাৰপিছত আসন কৰোঁতে পেশীসমূহ যি সংকোচন প্ৰসাৰণ হয়, ইয়াৰ পিছত পেশীৰ পুনৰ শিথিল হ'বলৈ আৰু স্বাভাৱিক অৱস্থালৈ আহিবলৈও কিছু সময়ৰ প্ৰয়োজন হয়। এতিয়া আহিছো যোগাভ্যাস কৰাৰ পিছতে যদি আপুনি আহাৰ খায় তেন্তে শৰীৰৰ সকলো শক্তি হঠাৎ পাকস্থলীৰ ফালে ধাৱিত হ'ব লগা হয়, যাৰ ফলত যোগাসনৰ দ্বাৰা শৰীৰে পাবলগীয়া প্ৰকৃত লাভালাভ বা আমাৰ মেটাবলিক যি বেনিফিট পায় সেইসমূহ নষ্ট হৈ পৰিব পাৰে। যোগাভ্যাস কৰাৰ ঠিক পিছতে গা ধুলে শৰীৰৰ উষ্ণতা হঠাৎ সলনি হৈ যাব পাৰে, যিয়ে স্নায়ুতন্ত্ৰৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে। সেইবাবে 30 মিনিটলৈ আপুনি গা ধুব নালাগে। পিছে আপুনি বাকী সকলো কাম কৰিব পাৰে, কেৱল খোৱা আৰু গা ধোৱা এই দুটা কামৰ পৰাহে আপুনি বিৰত থাকিব লাগে। এতিয়া আহিছো যোগ অভ্যাস কৰাৰ আগতে আমি কি নীতি নিয়ম মানি চলিব লাগে। 10 মিনিট আগত পানী খোৱাৰ নিয়ম। যোগ অভ্যাস কৰাৰ 10-15 মিনিট আগতে সামান্য পানী খালে শৰীৰটো হাইড্ৰেট হৈ থাকে, যাৰ ফলত আসন কৰোঁতে পেশী টান খাই ধৰা বা মূৰ ঘূৰা সমস্যাৰ পৰা আপুনি হাত সাৰি থাকিব পাৰে। যদি কাৰোবাৰ শৌচ প্ৰস্ৰাৱৰ সমস্যা বা কোষ্ঠকাঠিন্য আছে তেন্তে অলপ কুহুমীয়া গৰম পানী খালে অন্তৰ কাৰ্যক্ষমতা বৃদ্ধি পায় আৰু পেট চাফা হয়। এতিয়া আহিছো আমি খোৱাৰ কিমান সময় আমি ব্যৱধান ৰাখিব লাগে। যেতিয়া আপুনি ভৰপেট খায় তেতিয়া 3-4 ঘণ্টা পিছতহে যোগাভ্যাস কৰিব লাগে, কিয়নো আমি গধুৰ আহাৰ গ্ৰহণ কৰাৰ পিছত পাকস্থলীত পাচক ৰস আৰু হৰমনৰ ক্ষৰণ হবলৈ ধৰে। এই সময়ত খাদ্য হজম কৰিবৰ বাবে শৰীৰৰ সৰহভাগ তেজ আৰু শক্তি পাচন তন্ত্ৰলৈ প্ৰবাহিত হয়। ধৰক ভৰপেট থকা অৱস্থাত যদি আপুনি যোগাসন যেনে তললৈ হালি যোৱা আসন, পেটত চাপ পৰা আসন কৰে তেন্তে পাচন প্ৰক্ৰিয়াত বাধা পৰে। ইয়াৰ ফলত বদ হজম, গেছ, বমি ভাৱ ইত্যাদি পেটৰ বিষ পৰ্যন্ত হ'ব পাৰে। কিন্তু ইয়াতে আকৌ এটা ব্যতিক্ৰমী আসন আছে, সেই আসনটোৰ নাম হৈছে বজ্ৰাসন। যেতিয়া আমি আঁঠু কাঢ়ি বজ্ৰাসনত বহো তেতিয়া আমাৰ তলৰ অংশলৈ যোৱা তেজৰ চলাচল সাময়িকভাৱে হ্ৰাস পায়। ভৰিৰ ফালে তেজ কমকৈ যোৱাৰ বাবে সেই অতিৰিক্ত তেজখিনিয়ে আমাৰ পেটৰ অংশত তীব্ৰভাৱে সঞ্চালিত হ'বলৈ ধৰে। পাকস্থলীত তেজৰ চলাচল বৃদ্ধি পোৱাৰ লগে লগে পাচন প্ৰক্ৰিয়া অতি ক্ষিপ্ৰ আৰু সক্ৰিয় হৈ পৰে। ই গেছ এচিডিটি দূৰ কৰে আৰু খাদ্য সোনকালে হজম হোৱাত সহায় কৰে। সেইকাৰণে আপুনি এইকেইটা কথা মনত ৰাখিব যে যোগাভ্যাস কৰাৰ আগতে আপুনি পানী খাই ল'ব পাৰে আৰু আপুনি যদি ভৰপেট খায় তেতিয়া 3-4 ঘণ্টা ব্যৱধান ৰাখিব আৰু যোগাভ্যাস কৰাৰ লগে লগে একো খাদ্য নাখাব আৰু গা নুধুব। আপুনি 1/2 ঘণ্টালৈ শৰীৰটো ৰেষ্ট দিব, বাকী সকলো কাম কৰিব পাৰিব। যোগাভ্যাসৰ পৰা সৰ্বোচ্চ সুফল পাবলৈ এই নিয়মসমূহ মানি চলাটো অত্যন্ত প্ৰয়োজনীয়। নিয়মীয়া যোগাভ্যাস কৰক আৰু সুস্থ থাকক।
0: আমাৰ সৈতে সেয়া আছিল যোগ প্ৰশিক্ষক দিব্যজ্যোতি ডেকা।
2: জীৱন দিলে যে চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি,
3: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে

0: 50% ৰেহাই।
1: তেতিয়া হলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী।
3: বিশেষ লোক আদালত সমাধান সমাৰোহ মহামান্য উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ আৰু ফলপ্ৰসূ সমাধানৰ বাবে সমাধান সমাৰোহ শীৰ্ষক বিশেষ লোক আদালত আয়োজন কৰা হৈছে। 21-22 আৰু 23 আগষ্টত অনুষ্ঠিত হ'বলগীয়া এই লোক আদালতত অংশ ল'বলৈ ইচ্ছুক গোচৰৰ পক্ষসমূহক সংশ্লিষ্ট জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয় অথবা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হ'ল।
4: প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান বাতৰি কাকতৰ প্ৰধান বাতৰিসমূহ। প্ৰধানমন্ত্ৰী হিচাপে 4,399 দিন অতিক্ৰম কৰাৰ শুভক্ষণত শ্ৰীনৰেন্দ্ৰ মোদীক বিশ্বৰ বিভিন্ন প্ৰান্তৰ ৰাষ্ট্ৰপ্ৰধান তথা বিশ্ব নেতাসকলে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। 140 কোটি দেশবাসীৰ আকাংক্ষা পূৰণ কৰিবলৈ আমি দায়বদ্ধ আৰু এই লক্ষ্য আমি পূৰণ কৰিমেই বুলি মন্তব্য প্ৰকাশ প্ৰধানমন্ত্ৰীগৰাকীৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো অভিনন্দন সূচক পত্ৰ প্ৰদান কৰি প্ৰধানমন্ত্ৰীগৰাকীক শুভেচ্ছা জ্ঞাপন কৰে। 9,714 শিক্ষাৰ্থীলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। ৰাজ্যৰ চাহ বাগিচা অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ বাবে কালিৰে পৰা আৰম্ভ হৈছে বিনামূলীয়া পৰিবহণ সুবিধা। 11 জিলাত 2027 31 মাৰ্চলৈ কাৰ্যকৰী হ'ব এই সুবিধা। ৰাজ্যত পুনৰ শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়াৰ বাবে বিজ্ঞাপন প্ৰকাশ পাব বুলি ঘোষণা শিক্ষামন্ত্ৰী ডঃ অনুজ বেগুৰ। ভাৰতৰ কনচাৰ্ট ইকনমিৰ নতুন অভিকেন্দ্ৰ হিচাপে পৰিচিত হোৱাৰ দিশে আগবাঢ়িছে অসম। 5 বছৰত অসমত হ'ব 700 কোটি টকাৰ কনচাৰ্ট অৰ্থনীতি। কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰি সংগীত সৃষ্টি কৰাৰ নামত কালজয়ী অসমীয়া গীতক বিকৃতি কৰাৰ ভয়ংকৰ কাৰ্য আৰম্ভ কৰিছে একাংশ ইউটিউবাৰে। পশ্চিম এছিয়াত অব্যাহত থকা যুদ্ধৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ দেশৰ লগতে অসমতো খাৰিফ শস্যৰ বতৰত ৰাসায়নিক সাৰৰ কৃত্ৰিম নাটনি আৰু দাম বৃদ্ধি পৰিলক্ষিত হৈছে। সাৰ বিক্ৰীৰ নতুন নিয়মাৱলী যুগুত ৰাজ্যৰ কৃষি বিভাগৰ 2টা বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা আৰু উস্তাদ বিস্মিল্লা খাঁ বঁটা বিজয়ীসকলৰ নাম কালি ঘোষণা কৰা হয়। খেলৰ পৃষ্ঠাত আছে দুভৰিৰ যাদুত কঁপিব বিশ্ব, এটা ট্ৰফিৰ বাবে যুঁজিব 48 দেশে। আজিৰে পৰা আমেৰিকা কানাডা মেক্সিকোত আৰম্ভ হ'ব ফিফা বিশ্বকাপৰ 23তম সংস্কৰণ। আজি নিশা 12:30 বজাত মেক্সিকোৰ মুখামুখি হ'ব দক্ষিণ আফ্ৰিকা। 9 বছৰৰ মূৰত ভাৰতে শ্ৰীলংকাত খেলিব টেষ্ট ছিৰিজ। 15 আগষ্টৰ পৰা আৰম্ভ হ'ব এই ছিৰিজ। প্ৰিয় শ্ৰোতা, আজি পোৱাৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ আহিল। আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে মই ভাস্বতী দেৱী শৰ্মাই অনুষ্ঠানটো ইমানতে সামৰিছো। নমস্কাৰ।
5: সুপ্ৰভাত প্ৰিয় শ্ৰোতা, আৰম্ভ কৰিছো আজি পুৱা। আজি বৃহস্পতিবাৰ।
6: আজি পুৱা অনুষ্ঠানটি শুনিলে, প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অভিলেখাগাৰৰ পৰা।

0: রূপকুঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, ৰূপৰ কুঁৱৰ, সুন্দৰৰ চিৰসাধক, তেখেতে বুজি পাইছিল যে সুন্দৰৰ আৰাধনা অবিহনে সৃষ্টি অসম্ভৱ। সেয়েহে কৈছিল, সুন্দৰে যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰি মাতে, সেয়েহে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ সাৰোগত কৰি আধুনিক অসমৰ সাংস্কৃতিক জীৱনৰ আন্ধাৰ কোঠালিবোৰ পোহৰাই তুলিবলৈ আমাৰ মাজলৈ আহিছিল ৰূপকুঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। তেখেত আছিল জনতাৰ কবি, জনতাৰ প্ৰতি দায়বদ্ধ, অন্তৰ্দৃষ্টিসম্পন্ন এগৰাকী প্ৰকৃত শিল্পী। উদাত্ত সুৰেৰে তেখেতে ঘোষণা কৰিছিল, জনতা তোৰ প্ৰাণৰো প্ৰাণত, মনৰো মনত, শিল্পী যে মই লুকাই লুকাই আছো। ৰূপান্তৰৰ চেতনাৰে সমাজক উদ্বুদ্ধ কৰিব বিচৰা ৰূপকুঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আজিও প্ৰতিগৰাকী অসমীয়াৰ বাবে অতীত, বৰ্তমান আৰু উজ্জ্বল ভৱিষ্যতৰ সংযোগ সেতু।
1: ৰূপান্তৰৰ মই, যুগান্তৰৰ মই, ভাৰতৰ জগতৰ বিদ্ৰোহী বীৰ্য, বিপ্লৱে বিপ্লৱে বিজুলী বজ্ৰহানি সুঘোষিত কৰি যাওঁ অগ্নিতুৰ্য। কালান্তৰৰ যি, ৰূপান্তৰৰ যি যুগমীয়া সত্য, সিয়েহে গুপ্ত অনিত্য, সেই ব্যক্ত বিজুলীৰে গঢ়ি লওঁ আগ্নেয় অস্ত্ৰ। অম্বৰ ফালিচিৰি দিগম্বৰ যোগী মই, যুগে যুগে পিন্ধু মাথো উপযোগী নৱ নৱ যুগ বস্ত্ৰ। মহাকালে নাচে যি সৃষ্টি স্থিতি প্ৰলয়ৰ, মধু মৃদু শান্ত প্ৰশান্ত উৎকট তাণ্ডৱ ভংগ, সেই কাল বাজনাৰ প্ৰধান ময়ে।

0: ओजा हरिताल ब्रह्मताल रुद्रताल ताल रूपगंज द्रुत विलंबित लय मारण उच्चातन मंत्र पुकारी मये बाई जाऊं विश्व मृदंग आवर्तन विवर्तन संवर्तन परिवर्तन और मये द्रुतगामी कालरथ चक्र
1: অতি কম বয়সৰ পৰাই ভূপেন হাজৰিকাদেৱে সান্নিধ্য লাভ কৰিছিল ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ। আকাশবাণী যোগে ইতিপূৰ্বে প্ৰচাৰিত জীৱনৰ দিগবাণী অনুষ্ঠানত ভূপেন হাজৰিকাদেৱে জ্যোতি ককাইদেউক লগ পোৱা সময়খিনিৰ কথা এনেদৰে কৈছিল।
2: মোৰ আশাৰ ফল পালোঁ মই দুখন গাড়ীত, এখন চেভ্ৰলেট হোৱাইট একেবাৰে, আৰু টায়াৰবিলাকৰ যে সেইটো আছে ৰংখিনি সেইখিনিও হোৱাইট, কিবা দুগ্ধ ফেননিব গাৰ যেন লাগিছে দেই। আৰু তাৰ পৰা ধুনীয়া মানুহ এজন নামিছে, মই ভিতৰৰ পৰা চাইছোঁ, মই যেতিয়া দেখিছোঁ যে এইটো হয় জ্যোতি ককাইদেউ,
3: হয়
2: জ্যোতিপ্ৰসাদ আগৰৱালা হয়, এইজন বিষ্ণুৰাভা হয়, এইজন ফণী শৰ্মা হয়, তিনিজনে সোমাইছে। এই দুজন দীঘল, জ্যোতি ককাইদেউ 5'7" হ'ব হয়তো,
3: হয়
2: দেউতা দৰলৰিকৈ ওলাই আহিছে, মা ভাত ৰান্ধি আছে। মই গৈ পেলাই ভিতৰে ভিতৰে গৈ মাতালৈ ক'লোগৈ যে হেৰি নহয় জানো, মা এনেকৈ জুপি চাই বুলি অঁ এওঁলোকতো ডাঙৰ মানুহ মানে অতি আনন্দিত হৈছে দেউতা, মানে ফেন যেনেকৈ আনন্দিত হয়। তাৰপিছতে কি কৈছে আৰু শুনা নাই আৰু ভিতৰত। পিছত ৰিজাল্টটো পালোঁ যে মোক লৈ যাব কাৰেঙৰ লিগিৰি আৰু জয়মতীৰ ৰেকৰ্ডৰ পালাত গান গাবলৈ। গতিকে আৰু মই মাক ক'লোঁ, মই যাম নে নাযাম বোলে ৰ তেওঁলোকে কি কৰে দেখা যাক। ক'লে তোমাক আমি অমুক তাৰিখে লৈ যাম। সেই যে ভেটাভেটি হ'ল, চিনাকি হ'ল, তাৰপিছত এটা গানো কোনেও নালেখে উইদাউট মি এজ পুৰুষৰ কণ্ঠ থাকে, তাতো ভূপেন হাজৰিকাই গাব লাগিব। তেওঁলোকৰ ভাল ভাল সুৰবিলাক দি আহিছিলোঁ, গতিকে সেই সান্নিধ্যটো সান্নিধ্য হ'ল। সেইটো কেতিয়াবা কেতিয়াবা ৰেকৰ্ডিঙত বা কেতিয়াবা ইন্দ্ৰমালতীত ফিল্ম কৰিবলৈ নিওঁতেও 1937 ক্লাছ 6 ক্লাছ 10 মই দুবাৰকৈ কলিকতালৈ যাওঁ। তেতিয়াৰ পৰাই ইণ্টাৰনেশ্যনেল
3: সিংগাৰ হৈছে, গায়ক,
2: ট্ৰেভেলাৰ, ইটাৰনেল ট্ৰেভেলাৰ, ইণ্টাৰনেশ্যনেল নহয় বুইছা। এইটোতো পৰৰ পইচাতে কৈছোঁ, কলিকতালৈ নহ'লে কেনেকৈ গ'লোঁ। সেই যে অহা যোৱা হেৰি পৰিলে, লাহে লাহে কৈশোৰ গৈ পেলাই যৌৱনত আহিলোঁ, তেতিয়া অগ্নিযুগৰ ফিৰিঙতি 1939 মই লিখিছোঁ। বোধহয় জ্যোতি ককাইদেউৰো ছাঁ পৰিছে, বিষ্ণু ককাইদেউৰো ছাঁ পৰিছে, কিন্তু কথা বাৰ্তাবিলাক বেলেগ
3: হয়,
2: কথা বাৰ্তাবিলাক ঠিক
3: বেলেগ ধৰণে লিখিছে।
2: দুয়োৰে দুটা নিজস্ব হেৰি আছিল, স্বকীয়তা আছিল, আৰু মোৰ স্বকীয়তা আছিলে নে মই নাজানো, মই কিন্তু ফিল কৰিছিলোঁ যে মই এনেকৈ গান গাব লাগিব এতিয়া।
3: হয়,
2: গতিকে অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
3: হয়,
2: আৰু তেতিয়া মাৰ্কছ পঢ়াই নাই, মাৰ্কছ জানিছোঁহে অলপ বিষ্ণু ককাইদেউৰ পৰা ক্লাছ 8 আৰু জ্যোতি ককাইদেউ হ'ল মিঠাকৈ খং কৰিব পাৰি যে সেই গুণটো বোধহয় তাৰ পৰা পাইছে।
4: সখীহে কি কমে দুখৰে কথা, অমৃত মঠতে বিষ উপজিলে মিঠা মৌ হলে তিতা, মালতীৰে চাকি খোপাতে পিন্ধিল তাৰো গলে পাহি হৰি নেখুহি খহি, সোণৰে সজাতে প্ৰকৃতি ৰাখিলো সিও গুচি গলে উৰি, সাজতে ফুলিলে তগৰ ফুলে পাহি সন্ধিয়াৰে বা পাই, কোনেও নেদেখোতে কোনেও নুশুঙোতে।
1: এই গীতটিৰ কথা ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ আৰু সুৰ কৰিছিল ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাই।
4: সোণৰে সজাতে প্ৰকৃতি ৰাখিলো সিও গুচি গ'লে উৰি, সাজতে ফুলিলে তগৰ ফুল এপাহি সন্ধিয়াৰে বা পাই, কোনেও নেদেখোতে কোনেও নুশুঙোতে কলি তেলেৰেলি যায়। অমৰ
3: ভূপেন কওক, জ্যোতিপ্ৰসাদৰ সান্নিধ্যৰ কথা কৈ
2: আছিলোঁ,
3: কেনেকৈ প্ৰভাৱান্বিত কৰিছে আপোনাক, সেইটো আমি জানিব খুজিছিলোঁ।
2: তেওঁৰ সান্নিধ্যলৈ অহাৰ পিছত তেখেতৰ মৃত্যুলৈকে,
3: হয়
2: সেইখিনি সময়লৈকে নানাভাৱে আমাৰ

0: আমাৰ সান্নিধ্যত পাইছোঁ মই। জয়মতী কৰিলে যদিও যান্ত্ৰিক বহুত অসুবিধা হৈছিল, তথাপি আমাৰ অসমীয়া মানুহখিনিয়ে অতীতলৈ চাবলৈ, যিসকল হিষ্ট্ৰী পঢ়িব নোৱাৰে, ইতিহাস পঢ়িব নোৱাৰে, সেইটো মতে কৰিছিলোঁ বুলি আমাক যদি বাইদেউ কৈছিলোঁ যে অলপ অসমৰ বুৰঞ্জী হেৰিয়ে জানকচোন,
1: মানুহে
0: অসমীয়া মানুহে জানকচোন, অশিক্ষিত মানুহৰ তেওঁলোকো চাওকচোন। গতিকে মই সেই পাৰপাছতেই তেতিয়ালৈকে মই বোধহয় প্ৰায় 16খনমান ছবি

0: কাৰণাগাৰৰ দেৱে জীপখন চলাইছে, মাজতে গাৰুচ আৰু ডিপ্লাই জ্যোতিকৰাইদেউক বহুৱাই দিছোঁ আৰু মই কাষত বহি মই তাক কি কেইদিনমান পিছতে মই আমেৰিকালৈ গুচি যাম। কিন্তু মোৰ সৌভাগ্য হৈছিল তৰুণাগাৰুৱে কৈছিল যে তেখেতক আনিব লাগে, তুমি আহিবা নেকি? মই বোলো মই নিশ্চয় আহিম। মই আহি আছিলোঁ, আহি থাকোঁতে এনেকুৱা বিশ্বাস এটা হৈছিল মোৰ ওপৰত যে তেওঁ কৈছিল যে মই এটা গল্প লিখিছোঁ, এই গল্পটো এনেই ধেমালি কৰি লিখিছোঁ। এইবুলি পেলাই নংপুৰৰ পৰা কোৱা আৰম্ভ কৰিছে, শেষ হৈছে এই ভেটেনেৰী, তেতিয়া ভেটেনেৰী হেৰি আছিল নহয়, এই খানাপাৰা, খানাপাৰাৰ ওচৰত শেষ হৈছে। তাৰপিছতে তেওঁ তেজপুৰলৈ লৈ গৈছে, তাত তেখেতৰ মৃত্যু হৈছে। কথাটো কি, গল্পটো হ'ল এখন অসমৰ গাঁৱত ইমান বেছি ক'লা পোক হৈছে যে ধানবিলাক খাই পেলায়, ধানবিলাক সম্পূৰ্ণকৈ খাই পেলায়, যে কি কৰে, কেনেকৈ মৰা যায়। শুকাৰ পানীৰে কিছুমানে আৰম্ভ কৰিলে, একো নহ'ল। পিছত সেই চৰকাৰক ক'লে কিবা, চৰকাৰেও আহিল, আহি পেলাই মাৰিব নোৱাৰে মহবিলাক, এই এই পোকবিলাক, ক'লা পোকবিলাক, সেই ক'লা পোকবিলাক আহি কেতিয়াবা দুগুণো হৈ যায়, ত্ৰিগুণ হৈ যায়। তেওঁ লাহে লাহে ক'লে যে ডাক্তৰবিলাক সুৰিলে পৰাজয় হ'ল, গতিকে এতিয়া পুলিচ ডিপাৰ্টমেণ্টত ক'লে ভাল হ'ব যাতে এৰেষ্ট কৰিব পাৰে পোকবিলাকক, এৰেষ্ট কৰিব পাৰে লাগে। তেতিয়া কোনোবা এজন গাঁওবুঢ়াই ক'লে যে এই কি হ'ব, এতিয়া ধৰক সেই পুলিচ ডিপাৰ্টমেণ্টকে আকৌ এওঁলোকে খাই থ'ব নহয়, এওঁলোকে খাই থ'ব নহয়। এতিয়া অনাদি অনন্তভাৱে এনেকৈ সমাজৰ স্খলনবিলাক ঘটিব ধৰিছে, হে কোনো কাকো নামানে, সেইখিনি সময়ৰ কথা তেওঁ কৈছিলে তেনেকৈ। তেওঁ আৰু সদায় কৈছিলে পলিটিকেল চায়েন্সৰ কেইটামান কোৰ্চ লৈছিল বোধহয় কেম্ব্ৰিজত, গতিকে সদায় তেওঁ ত্ৰিভুজ আকাৰে দেখিছিল, সংস্কৃতিৰ বেছটো যিমান বহল হ'ব সিমানে এইটো
1: ভাৰসাম্যটো ভাল হ'ব,
0: ভাৰসাম্যটো ভাল হ'ব। সেইটো তেওঁ কিন্তু তেওঁক চিফ মিনিষ্টাৰ পাতিব ওলাইছিল, সেইটো বহুতে বোধে নাজানে, আৰু তেওঁক না কৈছিল সম্পূৰ্ণভাৱে যে মই যি কৰিলোঁ কৰিলোঁ, সেইখিনি যিখিনি পাৰিলোঁ কৰিলোঁ, এই বাবৰ কাৰণে নহয়। গতিকে তেনেকুৱা এজন মানুহক পাইছিলোঁ। তাৰপিছত বিষ্ণুপ্ৰসাদ ৰাভাদেৱক তেওঁ মোক এই ৰঙামাটিলৈ লৈ আহিলে, এওঁ বেছটো ভৰিখন আছে মাটিতে, কিন্তু ৰামধনুৰ ফালেও চাইছে, শ্ৰীকৃষ্ণক নীলিম বুলি, নীলাৰ ৰংটোৱেই শ্ৰীকৃষ্ণ বুলি তেখেতে কৈছে, কৈ শংকৰদেৱৰ প্ৰেমত পৰিছে। ইফালে মাৰ্কচিষ্ট, ঘোৰ মাৰ্কচিজম, কিন্তু তাৰ মাজতো এটা সুন্দৰ বোৱতি সুঁতি আছিলে তেওঁলোকৰ, বিশ্বাস কৰিছিলে পঞ্চবিহাৰক, সমগ্ৰ বস্তুটোক চাই চাইছিলে আৰু বিশ্লেষণ কৰিছিলে।
2: ডক্টৰ বীৰেন্দ্ৰনাথ দত্তই জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীতসমূহৰ মাজত এক বিশেষ দৰ্শনৰ সন্ধান পাইছিল। আকাশবাণীৰ মোৰ সংগীত যাত্ৰা এই অনুষ্ঠানটিত এই সম্পৰ্কে তেখেতে কৈছিল,
3: এটা সময়ত মই বিশেষভাৱে জ্যোতিপ্ৰসাদৰ প্ৰতি আকৃষ্ট হৈ পৰিলোঁ যে জ্যোতিপ্ৰসাদৰ এটা দৰ্শন আছে, গীতবিলাকৰ অন্তৰালতো এটা দৰ্শনে কাম কৰি আছে। গতিকে জ্যোতিপ্ৰসাদৰ গানক একোটা একোটা মানে বেলেগ বেলেগ গান বুলি নধৰি পেলাই এটা ছিষ্টেম বুলি ধৰি ল'ব পাৰি, মই ইণ্টাৰেষ্টেড হৈ গ'লোঁ। হৈ পেলাই যেনেকৈ পাৰি জ্যোতিপ্ৰসাদৰ গান শিকিবলৈ চেষ্টা কৰিলোঁ, কিন্তু সেই সময়ত এটা অসুবিধা আছিল, জ্যোতিপ্ৰসাদ নাই, ক'তো স্বৰলিপি নাই, অমুকে জানে, সেইজনৰ ওচৰলৈ গৈ শিকিলোঁ। কিছুদিন পিছত আকৌ অন্য এজনে কৈছে তুমি এইটো ভুল গাইছা, নহয় এইটো এনেকুৱা নহয় নহয়। এইটো এটা আমি সমস্যাত পৰিলোঁ যে জ্যোতিপ্ৰসাদৰ আচল সুৰবিলাক কি আছিলে, আৰু যিমান পাৰি গোটাবলৈ চেষ্টা কৰিলোঁ। চেষ্টা কৰি তেতিয়া তাৰ ভিতৰত জনাৰ ভিতৰত আছিলে নিৰ্মল চক্ৰৱৰ্তী, আৰু নিৰ্মল চক্ৰৱৰ্তীৰ ওচৰত গীত শিকিছোঁ। আৰু এটা সময়ত নিৰ্মল চক্ৰৱৰ্তীক ৰেডিঅ' ষ্টেচনে লৈ আহিছিল, আৰু আমাৰ হতুৱাই তেখেতৰ তত্ত্বাৱধানত

0: ৰেকৰ্ড কৰাইছিল। সেইবোৰ এতিয়া আছে নে নাই নাজানো, কিন্তু কেইটামান মই সঁচাকৈ ভাবোঁ মোৰ শ্ৰেষ্ঠ জ্যোতিপ্ৰসাদৰ গীত বোধহয় সেই হোৱা সেই সময়ৰ ভিতৰতে আছিল। তেনেকৈ শিকিছিলোঁ, অন্যান্য ফালৰ পৰা শিকিছিলোঁ, আৰু এটা সময়ত বোধহয় আৰম্ভ হৈ গ'ল যে সুৰ এইখিনিয়েই শুদ্ধ, আৰু কিছুমান পিছৰ ফালে এই তেখেতসকলৰ পৰিয়ালৰ ফালৰ পৰা পোৱা গ'ল। বিশেষকৈ বন্তি মানদেৱ বুলি এগৰাকী তেখেতসকলৰ পৰিয়ালৰ, তেখেতে বহুত বস্তু টেপ ৰেকৰ্ড কৰি থৈছিলে, সেইবিলাক মোৰ হাতত পৰিল। তেনেকৈ তেনেকৈও সেই সুৰবিলাক শিকা হ'ল,
1: মানে জ্যোতিপ্ৰসাদ আগৰ
0: জ্যোতিপ্ৰসাদৰ গীত।
1: আপুনি বোৱা বোৱা দক্ষিণ
0: হয়
1: সেইটো গাইছিল
0: হয়
1: নেকি জ্যোতিপ্ৰসাদ আগৰৱালা?
0: গাইছোঁ সেইটো।

0: ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ আদৰ্শৰাজিয়ে অনুপ্ৰাণিত কৰিছিল সুদক্ষিণা শৰ্মা আৰু দিলীপ শৰ্মাক। ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ গীতসমূহ নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল এই শিল্পী দম্পতীয়ে। ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱক অতি ঘনিষ্ঠভাৱে পোৱা সুদক্ষিণা শৰ্মাই আকাশবাণীৰ জীৱনৰ দিগবাণী অনুষ্ঠানত তেখেতৰ অভিজ্ঞতাৰ বিষয়ে এনেদৰে কৈছিল।
1: সংগীতৰ মাজেৰে যে নিচলা জনসাধাৰণৰ সত্তাক জগাই তুলিব পাৰি, এই কথাটো আমি সম্পূৰ্ণভাৱে বিশ্বাস কৰিছিলোঁ। আমাৰ মহান শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাই কৈছিলে যে ৰূপান্তৰে জগত সুন্দৰ কৰে। সলনি লাগিবই, মানুহেই সলনিটো আনিব লাগিব সংস্কৃতিৰ মাজেৰে। সেই কথা মোৰ স্বামী দিলীপ শৰ্মা আৰু মই অন্তৰ সৈতে বিশ্বাস কৰিছিলোঁ আৰু সেইমতেই তেনেধৰণৰ গানবোৰ গাবলৈ আমি সদায় প্ৰয়াস কৰিছিলোঁ। 100 বছৰ যেতিয়া শতবৰ্ষ যেতিয়া হ'ল জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ, তাৰপিছত আমি ঠিক কৰিলোঁ সুৰজ্যোতিখণ্ডটো উলিয়াইছে, আমি ঠিক কৰিলোঁ বা এটা প্ৰগ্ৰেছিভ দলে ঠিক কৰিলে যে আপোনালোকে গানবোৰ শিকালে ভাল হ'ব। তেতিয়া প্ৰথমতে আমাক ডিগবৈপুৰে মাতিলে। ডিগবৈপুৰ যে আৰম্ভ কৰিলোঁ নহয় গীত, সেই আপাৰ চামৰ গোটেই ডিব্ৰুগড়, ডিগবৈ, নাহৰকটীয়া, নামৰূপ, তুলিয়াজান, ক'তো বাকী না, গোটেই আপাৰ চাম মানে শিকাই ফুৰিছিলোঁ গানবোৰ। স্বৰলিপিৰ সৈতে শিকাইছিলোঁ, ল'ৰা চামতো শিকাইছিলোঁ, কাৰণ ৰঙীয়া, চেঁচা, নলবাৰী, পাঠশালা, খুব আগ্ৰহেৰে শিকিছে।
2: এটা কথা কওকচোন, যে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ গীতৰ এই যিটো আকৰ্ষণ, কোনোদিন জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীত নুশুনা মানুহে শুনিলেও ক'ব চাগে যে এই গানৰ কিবা এটা সুকীয়া বৈশিষ্ট্য আছে।
1: আছে,
2: সেই বৈশিষ্ট্যটো কি বুলি ভাবে আপুনি?
1: তেওঁতো প্ৰথম গীতটোৱেই, তেওঁ যিবিলাক থলুৱা গীত মাত আছিলে তাৰ আৰম্ভে লিখিছিলে তেখেতে। প্ৰথম লিখিছিলে বিয়া নামৰ আৰ্হিত যেতিয়া গীত লিখিছিলে, তেতিয়া মানে মানুহ আচৰিত হৈছিলে

0: পিছৰ দুখৰত অলপ ৱেষ্টাৰ্ণ মিউজিক অলপ মিলাই দিছিলে, তেনেকেই তেওঁ গীতবিলাক ৰচনা কৰিছিলে। আৰু তেওঁ বিদেশী সুৰৰ আলম লৈ যেতিয়া লিখিছিলে, তাত তেওঁ মানে সান মানে মানুহৰ সংস্কৃতিটো সলনি হ'ব লাগে, আনক আঁকোৱালি লোৱাৰ তেওঁ প্ৰচেষ্টা কৰিছিলে, আৰু সেইমতেই পিছলৈও যাতে আগবঢ়াই নিয়ে তাৰ কাৰণে তেওঁ মনে প্ৰাণে বিচাৰিছিলে।
1: তাকো থলুৱা সাঁচত ঢালি পেলাই,
0: হয় তাত থলুৱা ঢালি।
1: সেইকাৰণে হেমংগ বিশ্বাসে লিখিছিলে যে বিহুৰ পেপাৰ হাতে গাঁঠি দিলা স্পেনিছ গীটাৰ,
0: হয় হয়
1: এটা কবিতা লিখিছিলে।

0: শ্রোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: Work from home, অধিক বেতন, মাত্র এটা ক্লিকতে। আরে ওয়াহ,
6: ফসিলে
7: অসিনাকি লিংকত ক্লিক নকৰিব। RBI এ কয়
8: জানি রক, সতর্ক হৈ রক।
9: তোৰ লৰাটো কেতিয়া বহুত সুস্থ দেখা গৈছে।
10: হয়,
9: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
10: পিছে এনে যত্ন ক'ত পালি?
9: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
10: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
9: নহয় অ, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
10: অঁ, সঁচাকৈ বৰ ভাল কথা,
9: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী। গুৱাহাটীৰ আহোম গাঁৱত থকা এছ কে হাজৰিকা কলেজত BA প্ৰথম ষান্মাসিকত নামভৰ্তিৰ বাবে যোগাযোগৰ নম্বৰ 7042562907। গুৱাহাটী ইউনিভাৰ্চিটি এফিলিয়েটেড আৰু পৰীক্ষা কেন্দ্ৰ থকা এছ কে হাজৰিকা কলেজে নিয়মীয়া ক্লাছ কৰিব নোৱাৰা ছাত্ৰ ছাত্ৰীৰ বাবেও বিশেষ ব্যৱস্থা ৰাখিছে। এছ কে হাজৰিকা কলেজ, আহোম গাঁও, গুৱাহাটী। প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী। আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্রোতার কাষ চাপক।
11: Our voice gets you heard everywhere.
4: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
11: 6900453528।
4: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
12: এক জমানে সে কাহানি হ্যা সুনা রহি আকাশবাণী।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে আঞ্চলিক বাতৰি, 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়াৰ আঞ্চলিক বাতৰি কৈছো মঞ্জিত গগৈয়ে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰিক আদালতত সাক্ষীৰ সাক্ষ্যগ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে। কালি আদালতত সময়ৰ অভাৱৰ বাবে ৰাজা অসম আৰু বিৰিঞ্চি বৰা নামৰ দুজন লোকে সাক্ষ্য প্ৰদান কৰিব নোৱাৰাত আজি আদালতে পুৱাৰ ভাগতেই লোক দুজনৰ সাক্ষ্য গ্ৰহণ কৰিব। ইপিনে আজিৰ দিনটোত সাক্ষ্য প্ৰদানৰ বাবে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন নেতা পলাশ ৰঞ্জন বৰুৱা, আছাম পাব্লিক ৱৰ্কছৰ সভাপতি অভিজিৎ শৰ্মাৰ লগতে ৰিংকু নাথ আৰু বিষ্ণু শৰ্মা নামৰ লোক দুজন আদালতত উপস্থিত থাকিব। ইতিমধ্যে ফাষ্ট্ৰিক আদালতত গোচৰটোৰ সন্দৰ্ভত কেইবাগৰাকীও লোকৰ সাক্ষ্য গ্ৰহণ কৰা হৈছে। অসম দেশৰ কনচাৰ্ট অৰ্থনীতিৰ নতুন কেন্দ্ৰ হিচাপে পৰিচিত হোৱাৰ দিশে অগ্ৰসৰ হৈছে। গুৱাহাটীৰ খানাপাৰাত পোষ্ট মেলনৰ অনুষ্ঠানৰ পাছত ৰাজ্যৰ পৰ্যটন খণ্ডৰ লগতে বিভিন্ন খণ্ডত ইতিবাচক প্ৰভাৱ পৰিছে আৰু অহা 5 বছৰত 700 কোটি টকাৰ অৰ্থনৈতিক সম্ভাৱনাৰ পূৰ্বানুমান কৰা হৈছে। অসম পৰ্যটন উন্নয়ন নিগম, বুক মাই শ্ব' আৰু EY পাৰ্থেননৰ প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে। অসম পৰ্যটন উন্নয়ন নিগম লিমিটেডৰ পৰিচালন সঞ্চালক কুমাৰ পদ্মপাণী বৰাই গুৱাহাটীত কালি এখন সংবাদমেলত কয় যে কনচাৰ্ট অৰ্থনীতিৰ অংশ হিচাপে গুৱাহাটীৰ লগতে যোৰহাট আৰু ডিব্ৰুগড়ত এবছৰত 3টাকৈ সংগীতানুষ্ঠান অনুষ্ঠিত হ'ব। তেওঁ লগতে গুৱাহাটীত কনচাৰ্ট এৰিনা নিৰ্মাণ হ'ব বুলিও প্ৰকাশ কৰে।
2: অহা 5 বছৰ যিধৰণে এতিয়া আমাৰ আগবাঢ়িছে, যিধৰণৰ ইকনমিক ইম্পেক্ট আমি লাষ্ট পোষ্ট মেলন নিৰ্মাণত দেখিলোঁ, তাক এজামচন হিচাপে লৈ বিভিন্ন ষ্টেক হোল্ডাৰৰ লগত যদি এছেছমেণ্ট কৰিছে, চাৰ্ভে কৰিছে, তাত বেচিছ এটা 5 বছৰত 700 কোটি টকাৰ ইকনমিক ইম্পেক্ট এটা তেওঁলোকে এছেছ কৰিছে। আৰু যিটো আপুনি কনচাৰ্ট এৰেনাৰ কথা কৈছে, যি আমি দেখিছোঁ যে যিধৰণৰ কনচাৰ্ট আমি ৰেছপঞ্চ পাইছোঁ, পলিচিখন যিখন আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এখন পলিচি এডপ্ট কৰিছে, তাৰ পাছত যিধৰণৰ ৰেছপঞ্চ আৰু আমি যিধৰণে অৰ্গেনাইজ কৰিবলৈ সক্ষম হৈছোঁ, নিশ্চয় এটা ইণ্টাৰনেশ্যনেল এৰেনাৰ প্ৰয়োজন আছে। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতৰ এটা পদক্ষেপ, তেখেত এটা কথা ভাবিছে যে অসমত এটা কনচাৰ্ট ইণ্টাৰনেশ্যনেল এৰেনা হ'ব লাগে আৰু অহা 2-3 বছৰৰ ভিতৰত এনেকুৱা ধৰণৰ হয়তো কনচাৰ্ট এৰেনা অসমত গঢ় লৈ উঠিব, যিটোত 12 মাহে এনেকুৱা ধৰণৰ কিছুমান এক্টিভিটি, সেয়া কনচাৰ্টেই হওক, লাইভ ইভেণ্টছ হওক বা বিভিন্ন ধৰণৰ অনুষ্ঠান যাতে বিভিন্ন অৰ্গেনাইজাৰে অসমত আহি অনুষ্ঠিত কৰে।
1: অসম উন্নয়ন পৰ্যটন নিগম লিমিটেড আৰু EY পাৰ্থেননৰ সহযোগত বুক মাই শ্ব'য়ে গুৱাহাটীত পোষ্ট মেলনৰ অনুষ্ঠানৰ প্ৰেক্ষাপটত প্ৰকাশ কৰা দ্য আছাম ব্লু প্ৰিণ্ট টাৰ্মিং লাইভ মিউজিক ইকনমি ইনটু এ টুৰিজিম মাল্টিপ্লায়াৰ শীৰ্ষক প্ৰতিবেদনত ৰাজ্যৰ পোনপটীয়া মনোৰঞ্জন খণ্ডৰ অৰ্থনীতি, পৰ্যটন, কৰ্মসংস্থাপন আৰু সাংস্কৃতিক ক্ষেত্ৰৰ প্ৰভাৱৰ বিষয়ত পৰ্যালোচনা কৰা হৈছে। প্ৰতিবেদনখনত অসমৰ উদাহৰণ দি সুপৰিকল্পিত ব্যৱস্থা গঢ়ি পৰ্যটন আন্তঃগাঁথনিৰ বিকাশ আৰু দীৰ্ঘম্যাদী বিনিয়োগৰ জৰিয়তে মনোৰঞ্জনক কেৱল এটা সাংস্কৃতিক আয়োজনৰ গণ্ডিত সীমাবদ্ধ নাৰাখি ধাৰাবাহিক অৰ্থনৈতিক প্ৰগতিৰ চালিকা শক্তিলৈ ৰূপান্তৰ কৰা সম্ভৱ বুলি প্ৰকাশ কৰা হৈছে। সুপৰিকল্পিতভাৱে বৃহৎ পৰিসৰৰ পোনপটীয়া মনোৰঞ্জনমূলক অনুষ্ঠানৰ ধাৰাবাহিক আয়োজনৰ জৰিয়তে অহা 5 বছৰত অসমত 700 কোটিতকৈ অধিক টকাৰ সামগ্ৰিক অৰ্থনৈতিক প্ৰভাৱ সৃষ্টি হ'ব পাৰে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে। নগাঁও জিলাৰ কলিয়াবৰ সমজিলাৰ অন্তৰ্গত শিলঘাট অঞ্চলত 2টাকৈ বাঘৰ উপস্থিতিয়ে জনসাধাৰণৰ মাজত আতংকৰ সৃষ্টি কৰাৰ বাতৰি পোৱা গৈছে। আমাৰ নগাঁৱৰ সংবাদদাতাই জনোৱা মতে কলিয়াবৰৰ খালনা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অধীনৰ শিলঘাটৰ কামাখ্যা সংৰক্ষিত বনাঞ্চলত স্থানীয় লোকে 2টাকৈ ৰয়েল বেংগল টাইগাৰৰ উপস্থিতি প্ৰত্যক্ষ কৰে। জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে কলিয়াবৰ সমজিলা প্ৰশাসনে কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। সেই অনুসৰি শিলঘাটৰ কামাখ্যা মন্দিৰৰ পৰা কামাখ্যা সোণাৰীগাঁও সংযোগী লোক নিৰ্মাণ বিভাগৰ নতুন পথত যিকোনো লোকৰ চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই কালি হাতীমুৰা অঞ্চলৰ ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়া অঞ্চল পৰিদৰ্শন কৰি জলসম্পদ বিভাগে গ্ৰহণ কৰা খহনীয়া প্ৰতিৰোধমূলক কাম কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। জিলা আয়ুক্তগৰাকীয়ে নগাঁও জলসম্পদ সংমণ্ডলৰ বিষয়াসকলৰ সৈতে খহনীয়া ৰোধ কৰাৰ ক্ষেত্ৰত দেখা দিয়া সমস্যা আৰু ইয়াৰ প্ৰতিকাৰ সন্দৰ্ভত আলোচনা কৰে। তেওঁ লগতে খহনীয়াৰ কবলত পৰা জনবসতি, কৃষিভূমি আৰু ৰাজহুৱা আন্তঃগাঁথনিৰ সুৰক্ষাৰ বুজ লয়। তেওঁ ক্ষতিগ্ৰস্ত ৰাইজৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে সময়োপযোগী আৰু কাৰ্যকৰী ব্যৱস্থা

আজিৰ গীতিমালিকাৰ অনুষ্ঠানটি আৰম্ভ কৰা হৈছে অনুপম শইকীয়া আৰু দীপাঞ্জলি ডেকাৰ দ্বৈত কণ্ঠৰ এটি গীতেৰে। গীতৰ কথা ডিম্বেশ্বৰ দাসৰ, প্ৰযোজনা বিপুল বৰুৱাৰ।

0: বিম্বেশ্বৰ দাসৰ গীতৰ কথাৰে অনুপম শইকীয়া আৰু দীপাঞ্জলি ডেকাৰ কণ্ঠৰ গীতটি শুনিলে।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: অনুষ্ঠানত এইবাৰৰ শিল্পী নিবেদিতা শৰ্মা বৰা, গীতিকাৰ মনোৰমা বৰগোহাঁই, প্ৰযোজনা ৰমেন চৌধুৰীৰ।

0: ৰমেন চৌধুৰীৰ প্ৰযোজনাৰে নিবেদিতা শৰ্মা বৰাৰ কণ্ঠৰ গীতটি শুনিলে। গীতৰ কথা আছিল মনোৰমা বৰগোহাঁইৰ।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহ'ব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হ'ল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহ'লেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহ'লে টনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনাবলৈ লোৱা হৈছে কৌস্তুভমণি শইকীয়াৰ ৰচনাৰে জীৱেন্দ্ৰ মোহন শৰ্মাৰ কণ্ঠৰ এটি গীত, প্ৰযোজনা প্ৰসেনজিৎ ফাংচুৰ।

0: কৌস্তুভমণি শইকীয়াৰ ৰচনাৰে জীৱেন্দ্ৰমোহন শৰ্মাৰ, পুনৰ কৈছোঁ, জীৱেন্দ্ৰমোহন দেৱ শৰ্মাৰ কণ্ঠৰ গীতটি শুনিলে। প্ৰযোজনা আছিল প্ৰসেনজিৎ ফাংচুৰ।
1: বিশেষ লোক আদালত সমাধান সমাৰোহ মহামান্য উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ আৰু ফলপ্ৰসূ সমাধানৰ বাবে সমাধান সমাৰোহ শীৰ্ষক বিশেষ লোক আদালত আয়োজন কৰা হৈছে। 21, 22 আৰু 23 আগষ্টত অনুষ্ঠিত হ'বলগীয়া এই লোক আদালতত অংশ ল'বলৈ ইচ্ছুক গোচৰৰ পক্ষসমূহক সংশ্লিষ্ট জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয় অথবা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হ'ল।
2: আকাশত মেঘে গাজে, চহৰত লাগে ভয়, বাৰিষাৰ বানত বাটপথ নদী যেন হয়।
3: ঘৰত পানী সোমালে চুইচ কৰিব বন্ধ, বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড,
2: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হ'ল চাই,
3: হঠাৎ বাঢ়িলে পানী

0: কোথা লৈ যাব? বেশি পানীত গাড়ি চলাই বিপদ মাতি নলব।
1: মাত্র 6 ইঞ্চি পানীতো মানুহ উটি যায়, বাঢ়নী পানী দেখিলে ঘূৰি অহাটোৱে উপায়।
0: বিজুলী খুঁটাৰ পৰা দূৰতে থাকিব, হাতত এডাল লাঠি লৈহে পানীত নামিব।
1: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ। নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।
2: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMAৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত। গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনোৱা হওক মিনতি ভূঞাৰ কণ্ঠত লক্ষ্য হীৰা দাসৰ কথাৰে এই গীতটি, প্ৰযোজনা মুকুল বৰুৱাৰ।

0: মিনতি ভূঞাৰ কণ্ঠৰ গীতটি শুনিলে। গীতৰ কথা আছিল লক্ষ্য হীৰা দাসৰ, প্ৰযোজনা আছিল মুকুল বৰুৱাৰ।
1: হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে।

0: উচ্চ রক্তচাপ, হৃদরোগ, ডায়াবেটিস, থাইরয়েড, ক্যান্সার, আর্থরাইটিস আদি রোগ আগতেই চিনাক্ত করার সুবিধা।
1: বুকিংৰ বাবে আজি ফোন কৰক 9957568450ত।
2: এপোলো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী। গুৱাহাটীৰ আহোমগাঁৱত থকা এছ কে হাজৰিকা কলেজত বি এ প্ৰথম ষান্মাসিকত নামভৰ্তিৰ বাবে যোগাযোগৰ নম্বৰ 7042562907। গুৱাহাটী ইউনিভাৰ্চিটি এফিলিয়েটেড আৰু পৰীক্ষা কেন্দ্ৰ থকা এছ কে হাজৰিকা কলেজে নিয়মীয়া ক্লাছ কৰিব নোৱাৰা ছাত্ৰ ছাত্ৰীৰ বাবেও বিশেষ ব্যৱস্থা ৰাখিছে। এছ কে হাজৰিকা কলেজ, আহোমগাঁও, গুৱাহাটী।
3: গীতিমালিকা অনুষ্ঠানৰ শেষত শুনাবলৈ লোৱা হৈছে আৰিফুল হক আৰু শিখা বৰাৰ কণ্ঠৰ এটি গীত। গীতিকাৰ দ্বিজেন্দ্ৰ মোহন শৰ্মা, প্ৰযোজনা ৰমেন চৌধুৰীৰ।

0: হক আৰু শিখা বৰাৰ দ্বৈত কণ্ঠত দ্বিজেন্দ্ৰ মোহন শৰ্মা ৰচিত গীতটি শুনিলে। প্ৰযোজনা আছিল ৰমেন চৌধুৰীৰ। গীতিমালিকা সুগম সংগীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে পুৱাৰ আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি। ঘাই ঘাই বাতৰিৰ ভিতৰত আছে কলা সংস্কৃতি তথা সংগীত ক্ষেত্ৰলৈ অৱদান আগবঢ়োৱা ৰাজ্যৰ পাঁচগৰাকী শিল্পীলৈ সংগীত নাটক একাডেমী বঁটা, ৰাজ্যত পুনৰ শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ মন্তব্য, উচ্চতৰ মাধ্যমিকৰ প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ বাবে বছৰজোৰা পৰীক্ষাৰ সম্ভাৱ্য সময়সূচী প্ৰকাশ, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত, আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু মেক্সিকোত আজিৰে পৰা বিশ্বকাপ ফুটবল প্ৰতিযোগিতা। নমস্কাৰ, বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। এতিয়া শুনক পিতং বাতৰি। কলা সংস্কৃতি তথা সংগীত ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ৰাজ্যৰ পাঁচগৰাকী বিশিষ্ট শিল্পীলৈ সংগীত নাটক একাডেমী বঁটা আগবঢ়োৱা হৈছে। কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি সত্ৰীয়া শিল্পী প্ৰেম ওজা বৰবায়ন আৰু কথক শিল্পী বিপুল চন্দ্ৰ দাসে 2024 বৰ্ষৰ বাবে একাডেমী বঁটা লাভ কৰিছে। একেদৰে 2025 বৰ্ষৰ বাবে সত্ৰীয়া শিল্পী মল্লিকা কণ্ডলী, সত্ৰীয়া সংগীত তথা নৃত্যশিল্পী ভাস্কৰজ্যোতি ওজা আৰু অভিনয়ৰ ক্ষেত্ৰত চেতনা দাসে একাডেমী বঁটা লাভ কৰিছে। বঁটা লাভ কৰি বিশিষ্ট অভিনেত্ৰীগৰাকীয়ে এইদৰে অনুভৱ ব্যক্ত কৰে।
2: মনৰ আশা পূৰ্ণ হোৱা যেন লাগিছে। অতৰ দিনৰ পৰা এই নাটকতে একানপতীয়াকৈ লাগি আছো। মোৰ লগত কাম কৰা যিসকল সহশিল্পী, কিছুমান নাইকিয়া হ'ল, কিছুমান এতিয়াও আছে, সকলোকে ধন্যবাদ জনাইছো অসমবাসী ৰাইজলৈ। এই বঁটাটোৱে মোৰ সন্মান তথা মই ভাৰতবৰ্ষত এগৰাকী নাগৰিকত্ব যে নতুনকে পালো এনেকুৱা অনুভৱ হৈছে। আকাশবাণীলৈ মোৰ খুব নিবিড় সম্পৰ্ক, একেবাৰে সৰু কালিৰ পৰা, মইনামেলৰ পৰা আদি কৰি গোটেই সুদীৰ্ঘ জীৱন মই জড়িত হৈ আছো আকাশবাণীৰ লগত, আৰু মোক অভিনন্দন জনোৱাৰ বাবে মই অত্যন্ত সুখী হৈছো। সকলোকে পুনৰবাৰ শ্ৰদ্ধা নিবেদিছো।
1: সত্ৰীয়া নৃত্যৰ বাবে মীনাক্ষী মেধি, নাট্য পৰিচালনাৰ বাবে বিদ্যুৎ কুমাৰ নাথ আৰু লোকসংগীত শিল্পী দিলীপ হীৰালৈ 2024 বৰ্ষৰ ওস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ আগবঢ়োৱা হৈছে। 2025 বৰ্ষৰ বাবে খোলবাদক দেৱজিৎ শইকীয়া, সত্ৰীয়া নৃত্যৰ শিল্পী নিৰঞ্জন শইকীয়া বৰবায়ন আৰু টোকাৰী গীতৰ শিল্পী হীৰকজ্যোতি শৰ্মাই ওস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ লাভ কৰিছে। বঁটা লাভ কৰি উৎফুল্লিত হৈ পৰা শিল্পী হীৰকজ্যোতিয়ে এইদৰে মনৰ কথা প্ৰকাশ কৰে।
3: আজি এটা বিশেষ দিন, এটি বিশেষ মুহূৰ্ত, ইমান এটা ভাল সন্মান আমালৈ প্ৰদান কৰিলে, অৰ্থাৎ আমাক যোগ্য বুলি ভাবিলে। গতিকে তাৰ কাৰণে ভাৰত চৰকাৰৰ সংগীত নাটক একাডেমীৰ সমূহ বিষয়ববীয়ালৈ মই ধন্যবাদ জ্ঞাপন কৰিছো, আৰু আজি গুৰুলৈ শ্ৰদ্ধা জ্ঞাপন কৰিছো, আই পি টিলৈ শ্ৰদ্ধা জ্ঞাপন কৰিছো। আৰু মোক এইখিনি যি মই আজি বঁটা পালো বা যি এটা সন্মান পালো, আজিৰ তাৰিখলৈকে যিখিনি মানুহে মোক দিহা পৰামৰ্শ দি আগবঢ়াই লৈ আনিলে, গতিকে প্ৰত্যেকগৰাকীলৈ ধন্যবাদ জ্ঞাপন কৰিছো, কৃতজ্ঞতাৰ কীৰ্তাঞ্জলি অৰ্পণ কৰিছো। আৰু এতিয়া যদিও বঁটাটো পালো, ভয়ো বাঢ়িল আৰু দায়িত্বও বাঢ়িল, গতিকে আটাইৰ পৰা আশীৰ্বাদ বিচাৰিছো যাতে অনাগত সময়ত আমি যাতে আৰু কাম কৰি যাব পাৰো, প্ৰতিগৰাকীৰ পৰা আশীৰ্বাদ বিচাৰিছো।
1: কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এইবেলি দেশৰ মুঠ সাতগৰাকী বিশিষ্ট ব্যক্তিক সংগীত নাটক একাডেমী ফেলোশ্বিপ একাডেমী ৰত্ন প্ৰদান কৰা হৈছে। সংগীত নাটক একাডেমীয়ে 2024 আৰু 2025 বৰ্ষৰ বাবে সংগীত, নৃত্য, নাটক, লোক, জনজাতীয় আৰু পুতলা নাচৰ লগতে পৰিৱেশ্য কলাৰ বিভিন্ন শিতানত সামগ্ৰিক অৱদান আৰু গৱেষণাৰ বাবে 108গৰাকী শিল্পীক সংগীত নাটক একাডেমী বঁটাৰ বাবে বাছনি কৰিছে। ইয়াৰ উপৰি একাডেমীয়ে 2024 আৰু 2025 বৰ্ষৰ বাবে 106গৰাকী যুৱ শিল্পীক ওস্তাদ বিছমিল্লা খান বঁটাৰ বাবে বাছনি কৰিছে। ৰাজ্যত পুনৰ শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। শিক্ষা বিভাগৰ দায়িত্ব লাভ কৰাৰ পাছত বিভাগটোৰ কেইবাখনো পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কালি সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে শিক্ষকৰ খালী পদৰ তথ্য শিক্ষা সেতু এপৰ পৰা লাভ কৰা হৈছে। খালী পদ পূৰণৰ ক্ষেত্ৰত বিভাগে এইবাৰ কিমান সংখ্যক শিক্ষকে অৱসৰ গ্ৰহণ কৰিব সেই বিষয়টোতো গুৰুত্ব দিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে নিযুক্তি

0: প্ৰযুক্তি বিজ্ঞাপন শাখাৰ পৰা নিযুক্তি লাভ কৰালৈকে এই দীঘলীয়া সময়ছোৱাত বহু শিক্ষকে অৱসৰ গ্ৰহণ কৰে আৰু ভালেসংখ্যক পদ খালী হৈ পৰে। সেয়েহে এইবাৰ নিযুক্তিৰ সময়ত 2027ৰ 31 মাৰ্চৰ ভিতৰত কিমান পদ খালী হ'ব সেই বিষয়টোত বিশেষভাৱে নজৰ দিয়া হ'ব যাতে খালী পদসমূহ সঠিকভাৱে পূৰণ হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী একেৰাহে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্বত থকা দেশৰ প্ৰথমগৰাকী নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত হৈছে। শ্ৰীমোদীয়ে কালি পূৰ্বৰ প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ 4,398 দিনৰ অভিলেখ ভংগ কৰি এই কৃতিত্ব অৰ্জন কৰে। এই উপলক্ষে শ্ৰীমোদীয়ে কয় যে দেশৰ 140 কোটি নাগৰিকৰ আশা আকাংক্ষা নিশ্চিতভাৱে পূৰণ কৰা হ'ব। তেওঁ কয় যে NDA সদায় ৰাষ্ট্ৰৰ আস্থা অধিক শক্তিশালী কৰি আহিছে। কালি সন্ধিয়া নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত NDAৰ এখন বৈঠকত ভাষণ দি তেওঁ কয় যে কংগ্ৰেছৰ বিশ্বাসঘাতকতাৰ পাছত দেশৰ জনসাধাৰণে NDA চৰকাৰক নিজৰ আস্থা অৰ্পণ কৰিছে। NDA চৰকাৰে যোৱা 12 বছৰত 25 কোটিতকৈও অধিক লোকক দৰিদ্ৰতাৰ কবলৰ পৰা মুক্ত কৰাটোৱে এই চৰকাৰৰ নীতিসমূহ যে শুদ্ধ আৰু সঠিক সেয়া প্ৰতিফলিত কৰিছে বুলিও তেওঁ মত প্ৰকাশ কৰে। ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনী, মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিম, জাৰ্মানৰ চেঞ্চেলৰ ফ্ৰেডৰিক মাৰ্চ, কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নি আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে সৰ্বাধিক সময়ৰ বাবে কাৰ্যনিৰ্বাহ কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে উচ্চতৰ মাধ্যমিকৰ প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ বাবে বছৰজোৰা পৰীক্ষাৰ সম্ভাৱ্য সময়সূচী প্ৰকাশ কৰিছে। পৰিষদে জাৰি কৰা অধিসূচনা অনুসৰি পৰৱৰ্তী উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা 2027ৰ ফেব্ৰুৱাৰী মাৰ্চত অনুষ্ঠিত হ'ব। উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ বাবে জুনত প্ৰথম গোট পৰীক্ষা, ছেপ্টেম্বৰত ছমহীয়া পৰীক্ষা, অক্টোবৰত দ্বিতীয় গোট পৰীক্ষা আৰু ডিচেম্বৰত পুনৰীক্ষণমূলক পৰীক্ষা অনুষ্ঠিত হ'ব। পৰীক্ষাৰ অন্যান্য সময়সূচী অনুসৰি উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ বাবে আগষ্টত প্ৰথমটো গোট পৰীক্ষা অনুষ্ঠিত হ'ব। একেদৰে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছমহীয়া পৰীক্ষা নৱেম্বৰত আৰু 2027ৰ জানুৱাৰীত দ্বিতীয়টো গোট পৰীক্ষা অনুষ্ঠিত হ'ব। 31 মাৰ্চৰ পূৰ্বে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ বছৰীয়া পৰীক্ষা অনুষ্ঠিত হ'ব। অধিসূচনাত উল্লেখ থকা অনুসৰি উচ্চতৰ মাধ্যমিক প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ সকলো গোট পৰীক্ষা, ছমহীয়া পুনৰীক্ষণমূলক আৰু বছৰীয়া পৰীক্ষাৰ সকলো উচ্চতৰ মাধ্যমিক বিদ্যালয়ে বাধ্যতামূলকভাৱে অনুষ্ঠিত কৰিব লাগিব। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত ন্যায়াধীশ সৰবিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে। কালি আদালতত সময়ৰ অভাৱৰ বাবে ৰাজা অসম আৰু বিৰিঞ্চি বৰা নামৰ দুজন লোকে সাক্ষ্য প্ৰদান কৰিব নোৱাৰাত আজি আদালতে পুৱাৰ ভাগতে লোক দুজনৰ সাক্ষ্য গ্ৰহণ কৰিব। ইপিনে আজিৰ দিনটোত সাক্ষ্য প্ৰদানৰ বাবে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন নেতা পলাশ ৰঞ্জন বৰুৱা, আছাম পাব্লিক ৱৰ্কছৰ সভাপতি অভিজিৎ শৰ্মাৰ লগতে ৰিংকু নাথ আৰু বিষ্ণু শৰ্মা নামৰ লোক দুজন আদালতত উপস্থিত থাকিব। ইতিমধ্যে ফাষ্ট ট্ৰেক আদালতত গোচৰটোৰ সন্দৰ্ভত কেইবাগৰাকীও লোকৰ সাক্ষ্য গ্ৰহণ কৰা হৈছে। অসম দেশৰ কনচাৰ্ট অৰ্থনীতিৰ নতুন কেন্দ্ৰ হিচাপে পৰিচিত হোৱাৰ দিশে অগ্ৰসৰ হৈছে। গুৱাহাটীৰ খানাপাৰাত পষ্ট মেলনৰ অনুষ্ঠানৰ পাছত ৰাজ্যৰ পৰ্যটন খণ্ডৰ লগতে বিভিন্ন খণ্ডত ইতিবাচক প্ৰভাৱ পৰিছে আৰু অহা 5 বছৰত 700 কোটি টকাৰ অৰ্থনৈতিক সম্ভাৱনাৰ পূৰ্বানুমান কৰা হৈছে। অসম পৰ্যটন উন্নয়ন নিগম, বুক মাই শ্ব' আৰু EY পাৰ্থেননৰ প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে। অসম পৰ্যটন উন্নয়ন নিগম লিমিটেডৰ পৰিচালন সঞ্চালক কুমাৰ পদ্মপাণী বৰাই গুৱাহাটীত কালি এখন সংবাদমেলত কয় যে কনচাৰ্ট অৰ্থনীতিৰ অংশ হিচাপে গুৱাহাটীৰ লগতে যোৰহাট আৰু ডিব্ৰুগড়ত এবছৰত 3টাকৈ সংগীতানুষ্ঠান অনুষ্ঠিত হ'ব। তেওঁ লগতে গুৱাহাটীত কনচাৰ্ট এৰিনা নিৰ্মাণ হ'ব বুলিও প্ৰকাশ কৰে।
1: অহা 5 বছৰ যিধৰণে এতিয়া আমাৰ আগবাঢ়িছে, যিধৰণৰ ইকনমিক ইম্পেক্ট আমি লাষ্ট পষ্ট মেলন নিৰ্মাণত দেখিলোঁ, তাক এজামশ্যন হিচাপে লৈ বিভিন্ন ষ্টেক হোল্ডাৰৰ লগত যদি এছেছমেণ্ট কৰিছে, চাৰ্ভে কৰিছে, তাত বেচিছত 5 বছৰত 700 কোটি টকাৰ ইকনমিক ইম্পেক্ট এটা তেওঁলোকে এছেছ কৰিছে। আৰু যিটো আপুনি কনচাৰ্ট এৰেনাৰ কথা কৈছে, যি আমি দেখিছোঁ যে যিধৰণৰ কনচাৰ্ট আমি ৰেছপঞ্চ পাইছোঁ, পলিচিখন যিখন আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এখন পলিচি এডপ্ট কৰিছে, তাৰ পাছত যিধৰণৰ ৰেছপঞ্চ আৰু আমি যিধৰণৰ অৰ্গেনাইজ কৰিবলৈ সক্ষম হৈছোঁ, নিশ্চয় এটা ইণ্টাৰনেশ্যনেল এৰেনাৰ প্ৰয়োজন আছে। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতৰ এটা পদক্ষেপ, তেখেত এটা কথা ভাবিছে যে অসমত এটা কনচাৰ্ট ইণ্টাৰনেশ্যনেল এৰেনা হ'ব লাগে আৰু অহা 2-3 বছৰৰ ভিতৰত এনেকুৱা ধৰণৰ হয়তো কনচাৰ্ট এৰেনা অসমত গঢ় লৈ উঠিব, যিটোত 12 মাহে এনেকুৱা ধৰণৰ কিছুমান এক্টিভিটি, সেয়া কনচাৰ্টেই হওক, লাইভ ইভেণ্টছ হওক বা বিভিন্ন ধৰণৰ অনুষ্ঠান যাতে বিভিন্ন অৰ্গেনাইজাৰে অসমত আহি অনুষ্ঠিত কৰে।
0: অসম উন্নয়ন পৰ্যটন নিগম লিমিটেড আৰু EY পাৰ্থেননৰ সহযোগত বুক মাই শ্ব'ই গুৱাহাটীত পষ্ট মেলনৰ অনুষ্ঠানৰ প্ৰেক্ষাপটত প্ৰকাশ কৰা দ্য আছাম ব্লু প্ৰিণ্ট টাৰ্ণিং লাইভ মিউজিক ইকনমি ইন টু এ টুৰিজিম মাল্টিপ্লেয়াৰ শীৰ্ষক প্ৰতিবেদনত ৰাজ্যৰ পোনপটীয়া মনোৰঞ্জন খণ্ডৰ অৰ্থনীতি, পৰ্যটন, কৰ্মসংস্থাপন আৰু সাংস্কৃতিক ক্ষেত্ৰৰ প্ৰভাৱৰ বিশদ পৰ্যালোচনা কৰা হৈছে। প্ৰতিবেদনখনত অসমৰ উদাহৰণ

0: সুপৰিকল্পিত ব্যৱস্থা গঢ়ি পৰ্যটন আন্তঃগাঁথনিৰ বিকাশ আৰু দীৰ্ঘম্যাদী বিনিয়োগৰ জৰিয়তে মনোৰঞ্জনক কেৱল এটা সাংস্কৃতিক আয়োজনৰ গণ্ডীত সীমাবদ্ধ নাৰাখি ধাৰাবাহিক অৰ্থনৈতিক প্ৰগতিৰ চালিকা শক্তিলৈ ৰূপান্তৰ কৰা সম্ভৱ বুলি কোৱা হৈছে। সুপৰিকল্পিতভাৱে বৃহৎ পৰিসৰৰ পোনপটীয়া মনোৰঞ্জনমূলক অনুষ্ঠানৰ ধাৰাবাহিক আয়োজনৰ জৰিয়তে অহা 5 বছৰত অসমত 700 কোটিতকৈ অধিক টকাৰ সামগ্ৰিক অৰ্থনৈতিক প্ৰভাৱ সৃষ্টি হ'ব পাৰে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে। ডিব্ৰুগড় মহানগৰত বৃদ্ধি পোৱা যান জঁটৰ সমস্যা আৰু আমোলাপট্টি উড়ন সেতু তথা মানকটা ৰোডৰ ৰেলৱে অভাৰব্ৰিজৰ নিৰ্মাণ কাৰ্য চলি থকাৰ পৰিপ্ৰেক্ষিতত ডিব্ৰুগড় চহৰত যান বাহন চলাচল নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা জাৰি কৰা হৈছে। কালি ডিব্ৰুগড় আয়ুক্ত আৰু জিলা পথ সুৰক্ষা সমিতিয়ে ডিব্ৰুগড় নগৰত গধুৰ বাহন আৰু মজলীয়া বাহনৰ চলাচল নিয়ন্ত্ৰণৰ বাবে এই নিৰ্দেশনা জাৰি কৰিছে। লোক নিৰ্মাণ বিভাগৰ পথ শাখাৰ পৰা পোৱা প্ৰতিবেদন অনুসৰি পথ নিৰ্মাণ কাৰ্য চলি থকাৰ সময়ত যান জঁট বৃদ্ধি আৰু পথ সুৰক্ষাৰ ক্ষেত্ৰত সৃষ্টি হ'ব পৰা সম্ভাৱ্য বিপদক লৈ উদ্বেগ প্ৰকাশ পোৱাৰ পাছতে এই সিদ্ধান্ত লোৱা হৈছে। এই বিষয়ে সন্দৰ্ভত 3 জুনত অতিৰিক্ত পৰিবহণ জিলা আয়ুক্তৰ নেতৃত্বত ব্যৱসায় সন্থাৰ লগতে কেইবাটাও প্ৰতিষ্ঠানৰ লগত আলোচনা অনুষ্ঠিত হয়। এই নিৰ্দেশনা অনুসৰি গধুৰ আৰু মজলীয়া যান বাহনসমূহ নগৰৰ ভিতৰত নিশা 9 বজাৰ পৰা পুৱা 6 বজাৰ ভিতৰতে প্ৰৱেশ চলাচল আৰু সামগ্ৰী কঢ়িওৱাৰ অনুমতি প্ৰদান কৰা হৈছে। নগৰত প্ৰৱেশ কৰা সকলো ধৰণৰ গধুৰ আৰু মজলীয়া যান বাহন ডিব্ৰুগড় বাইপাছ হৈ চাউলখোৱা পথেৰে চলাচল কৰিব লাগিব। ডিব্ৰুগড় যান বাহন আৰক্ষীয়ে ইয়াৰ বাবে প্ৰয়োজনীয় যান বাহন পৰিকল্পনা প্ৰকাশ কৰিব। বিশ্বকাপ ফুটবল প্ৰতিযোগিতা আজিৰে পৰা 19 জুলাইলৈ আমেৰিকা যুক্তৰাষ্ট্ৰ কানাডা আৰু মেক্সিকোত 16টা স্থানত অনুষ্ঠিত হ'ব। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ইতিহাসত এইবাৰ প্ৰথমবাৰৰ বাবে 32খন দেশৰ পৰিৱৰ্তে 48খন দেশে অংশগ্ৰহণ কৰিব। এই দলসমূহক 12টা গ্ৰুপত ভাগ কৰা হৈছে আৰু প্ৰতিটো গ্ৰুপত 4টাকৈ দল থাকিব। প্ৰতিটো গ্ৰুপৰ শীৰ্ষৰ দল দুটাই পোনপটীয়াকৈ নক আউট পৰ্যায়ত প্ৰৱেশ কৰিব। ইয়াৰ উপৰি 3য় স্থানত থকা দলকেইটাও নক আউট পৰ্যায়লৈ যোগ্যতা লাভ কৰিব। প্ৰতিযোগিতাত মুঠ 104খন খেল অনুষ্ঠিত হ'ব। ইয়াৰে ভিতৰত 72খন গ্ৰুপ পৰ্যায়ত আৰু 32খন নক আউট পৰ্যায়ৰ খেল আছে। ফাইনেল খেল 19 জুলাইত অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাৰ উদ্বোধনী খেলত আজি আয়োজক দেশ মেক্সিকোই দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক মনজিত গগৈৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহত ভিন ভিন বাতৰিয়ে শিৰোনাম দখল কৰিছে। অসম লোকসেৱা আয়োগৰ নিযুক্তি পৰীক্ষাৰ বাবে 78টা পদৰ বিপৰীতে 41,695গৰাকী চাকৰি প্ৰত্যাশীয়ে আবেদন দাখিল কৰিছে। এটা পদৰ বাবে 535গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া হোৱাটো উদ্বেগজনক বুলি অসমীয়া প্ৰতিদিন কাকতে সবিস্তাৰে এটা বাতৰি প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে একেৰাহে দীৰ্ঘতম সময়ৰ বাবে গণতান্ত্ৰিকভাৱে নিৰ্বাচিত প্ৰধানমন্ত্ৰীলৈ পৰিগণিত হোৱা উপলক্ষে কালি নতুন দিল্লীৰ ভাৰত মণ্ডপমত আয়োজিত বৰ্ণাঢ্য কাৰ্যসূচী সম্পৰ্কীয় বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত আটাইকেইখন বাতৰি কাকততেই প্ৰথম পৃষ্ঠাত স্থান দখল কৰিছে। নিয়মীয়া বাৰ্তা কাকতত প্ৰকাশিত এই বাতৰিটোৰ শিৰোনাম নতুন মাইলষ্টোনত উপনীত হৈ ভাৰত মণ্ডপমত মোদী, মোৰ বাবে দেশৰ জনগণ ঈশ্বৰৰ প্ৰতিমূৰ্তি। দৈনিক অগ্ৰদূত কাকতত প্ৰকাশিত একেটা বাতৰিৰ শিৰোনাম সৰ্বাধিক কাৰ্যকালৰ নিৰ্বাচিত প্ৰধানমন্ত্ৰী, অভিলেখৰ বাবে মোদীক প্ৰশংসাৰে উপচালে কেন্দ্ৰীয় মন্ত্ৰীসভা NDA। দি চেণ্টিনেল কাকততো বাতৰিটো প্ৰথম পৃষ্ঠাত পৰিৱেশন কৰা হৈছে। ইফালে 8খন দেশৰ অংশগ্ৰহণেৰে আজি ফুটবল বিশ্বকাপ আৰম্ভ হ'ব। আমেৰিকা, কানাডা আৰু মেক্সিকোৰ 16খন ষ্টেডিয়ামত এইবাৰ বিশ্বকাপ ফুটবলৰ আয়োজন কৰা হৈছে। এই বাতৰিটোক দৈনিক অসম কাকতে সবিস্তাৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আমাৰ অসম কাকতত প্ৰকাশিত এই বাতৰিটোৰ শিৰোনাম আজি আৰম্ভ ফুটবলৰ বিশ্বযুদ্ধ, মেক্সিকোত উদ্বোধনী। দি আছাম ট্ৰিবিউন কাকততো বাতৰিটোৱে প্ৰথম পৃষ্ঠাত শিৰোনাম দখল কৰিছে। পশ্চিমবংগত মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছ দলত ব্যাপক বিদ্ৰোহ আৰু বিসম্বাদক কেন্দ্ৰ কৰি দেশৰ ৰাজনীতিত তুমুল চৰ্চা চলিছে। অসমীয়া খবৰ কাকতে ৰাজনৈতিকভাৱে নিশ্চিন্ন হোৱাৰ দিশে মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছ শিৰোনামেৰে এই বাতৰিটোক মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ উভতি যাওঁ বাতৰিৰ মাজলৈ।
0: স্থানীয় বতৰৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33°C আৰু সৰ্বনিম্ন 26°C হ'ব পাৰে বুলি বৰধাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। কলা সংস্কৃতি তথা সংগীত ক্ষেত্ৰলৈ অৱদান আগবঢ়োৱা ৰাজ্যৰ 5গৰাকী শিল্পীলৈ সংগীত নাটক একাডেমী বঁটা। ৰাজ্যত পুনৰ শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ মন্তব্য। উচ্চতৰ মাধ্যমিকৰ প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ বাবে বছৰজোৰা পৰীক্ষাৰ সম্ভাৱ্য সময়সূচী প্ৰকাশ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ

কানাডা আৰু মেক্সিকোত আজিৰে পৰা বিশ্বকাপ ফুটবল প্ৰতিযোগিতা। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: জিলাৰ ৰেহৰু।
1: নমস্কাৰ, জিলাৰ ৰেহৰূপত আজি আপোনালোকক লৈ যাম দক্ষিণ হালমাৰা মানকাছাৰ জিলালৈ। আজি আমাৰ সংগী হৈছে শ্বেখ জেচমিনাৰা পাৰভিন। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে দক্ষিণ হালমাৰা মানকাছাৰ জিলাত ব্যাপক উৎসাহ উদ্দীপনাৰে বিভিন্ন পৰিৱেশ সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। জিলাখনৰ মানকাছাৰ আৰু ফেকামাৰী উন্নয়ন খণ্ডৰ অধীনস্থ 35খন গাঁও পঞ্চায়তত প্ৰায় 1,00,000 গছপুলি ৰোপণ কৰি পৰিৱেশ সংৰক্ষণৰ এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই বিষয়ে শ্ৰী জেচমিনাৰা পাৰভিনে লৈ আহিছে এক প্ৰতিবেদন।
2: অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ উদ্যোগত আত্মসহায়ক গোটসমূহৰ সদস্যসকলৰ মাজত বৃহৎ পৰিমাণে গছপুলি বিতৰণ কৰা হয়। বিতৰণৰ পিছত সদস্যসকলে নিজৰ ঘৰ, পথৰ কাষ, বিদ্যালয়, চৌহদ আৰু বিভিন্ন ৰাজহুৱা স্থানত গছপুলি ৰোপণ কৰে। এই পদক্ষেপৰ জৰিয়তে সেউজীয়া পৰিৱেশ গঢ়ি তোলা, জলবায়ু পৰিৱৰ্তনৰ কুপ্ৰভাৱ হ্ৰাস কৰা আৰু পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰাৰ কাৰণে গ্ৰহণ কৰা হৈছে। এই উপলক্ষে যোৱা 6 জুনত ফেকামাৰী উন্নয়ন খণ্ড 5-star CLF কাৰ্যালয়ৰ চৌহদত এক বিশেষ অনুষ্ঠান অনুষ্ঠিত হয়। অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযান, ফেকামাৰী উন্নয়ন খণ্ড আৰু জিলা মিছন ব্যৱস্থাপনাৰ গোটৰ যৌথ উদ্যোগত আয়োজিত অনুষ্ঠানত বিশেষভাৱে পৰিৱেশ সংৰক্ষণ, পৰিচ্ছন্নতা অভিযান, প্লাষ্টিকমুক্ত সমাজ গঠন আৰু অধিক সংখ্যক গছপুলি ৰোপণৰ প্ৰয়োজনীয়তাৰ ওপৰত বিশেষভাৱে আলোচনা কৰা হয়। অনুষ্ঠানত উপস্থিত থাকি ফেকামাৰী খণ্ড উন্নয়ন বিষয়া বাবধন আলীয়ে পৰিৱেশ প্ৰদূষণ ৰোধৰ ক্ষেত্ৰত সকলোকে দায়িত্বশীল ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে জানিবলৈ দিয়ে যে জিলাখনৰ বিভিন্ন হাট বজাৰ, ব্যৱসায়িক প্ৰতিষ্ঠান আৰু জনবহুল স্থানত শীঘ্ৰেই এক বিশেষ অভিযান চলোৱা হ'ব। নিষিদ্ধ পলিথিনৰ ব্যৱহাৰ ৰোধৰ উদ্দেশ্যে ইতিমধ্যে অভিযানকাৰী দল গঠন কৰা হৈছে আৰু নিয়ম ভংগকাৰীৰ বিৰুদ্ধে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি খণ্ড উন্নয়ন বিষয়া বাবধনালীয়ে প্ৰকাশ কৰিছে।
1: দক্ষিণ হালমাৰা মানকাছাৰ জিলাৰ বাংলাদেশ সীমান্তৱৰ্তী দীপচৰ গাঁৱৰ ৰাইজে প্ৰায় 1,00,000 টকা ব্যয় কৰি এখন বাঁহৰ সাঁকো নিৰ্মাণ কৰিছে। স্থানীয় লোকসকলৰ সহযোগিতা আৰু শ্ৰমদানৰ জৰিয়তে নিৰ্মিত এই সাঁকোখনৰ জৰিয়তে প্ৰতিদিনে সহস্ৰাধিক শিক্ষাৰ্থী আৰু সাধাৰণ লোকে যাতায়াত কৰে। এই সন্দৰ্ভত আগবঢ়াইছো আমাৰ সংবাদদাতা শ্বেখ জেচমিনাৰা পাৰভিনৰ এক ৰিপৰ্ট।
2: দক্ষিণ হামৰা মানকাছাৰ জিলাৰ বাংলাদেশ সীমান্তৱৰ্তী দীপচৰ গাঁৱত ৰাইজে প্ৰায় 1,00,000 টকা ব্যয় কৰি এখন বাঁহৰ সাঁকো নিৰ্মাণ কৰিছে। স্থানীয় লোকসকলৰ সহযোগিতা আৰু শ্ৰমদানৰ জৰিয়তে নিৰ্মিত এই সাঁকোখনৰ জৰিয়তে প্ৰতিদিনে সহস্ৰাধিক শিক্ষাৰ্থী আৰু সাধাৰণ লোকে যাতায়াত কৰে। বিগত প্ৰায় 10 বছৰ ধৰি ৰাইজে নিজা উদ্যোগত সাঁকোখন নিৰ্মাণ আৰু সংৰক্ষণ কৰি আহিছে। অঞ্চলবাসীয়ে এই সমূহীয়া প্ৰচেষ্টাৰ জৰিয়তে যোগাযোগ ব্যৱস্থা অব্যাহত ৰাখি একতা আৰু আত্মনিৰ্ভৰশীলতাৰ অনন্য নিদৰ্শন দাঙি ধৰিছে। ইফালে গাঁওবাসীয়ে নৱনিৰ্বাচিত বিধায়ক মহিবুৰ ৰহমান আৰু ৰাজ্য চৰকাৰৰ ওচৰত উক্ত স্থানত এখন স্থায়ী RCC দলং নিৰ্মাণ কৰি দিয়াৰ আহ্বান জনাইছে।
1: ভাৰতৰ লোকপিয়ল 2027 সফলভাৱে সম্পন্ন কৰাৰ লক্ষ্যৰে দক্ষিণ হালমাৰা মানকাছাৰ জিলাৰ প্ৰশাসনে আয়োজন কৰা প্ৰথম পৰ্যায়ৰ হাউচ লিষ্টিং এণ্ড হাউচিং চেঞ্চাছ বিষয়ক 3-দিনীয়া জিলা পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ সামৰণি পৰিছে। এই বিষয়ে বিতং বৰ্ণনাৰ সৈতে ইয়াৰ আমাৰ সংবাদদাতা শ্বেখ জেচমিনাৰা পাৰভিন।
2: 2-জনৰ পৰা 4 জনলৈ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই প্ৰশিক্ষণত জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰে। প্ৰশিক্ষণত গৃহ তালিকাভুক্তকৰণ, গৃহ গণনা, তথ্য সংগ্ৰহ, নথিভুক্তকৰণ আৰু ডিজিটেল পদ্ধতিৰ ব্যৱহাৰ সম্পৰ্কে বিস্তৃত দিক নিৰ্দেশনা প্ৰদান কৰা হয় যাতে আগন্তুক লোকপিয়ল কাৰ্য সুচাৰুৰূপে সম্পন্ন কৰিব পৰা যায়। প্ৰশিক্ষণ কাৰ্যসূচীৰ সামৰণিৰ পিছত যোৱা বৃহস্পতিবাৰে জিলা প্ৰশাসনৰ উদ্যোগত এক সংবাদমেল অনুষ্ঠিত হয়। সংবাদমেলত ভাৰতৰ উপ মহাপঞ্জীয়ক ভাৰতী চন্দাই লোকপিয়লৰ 2027ৰ বিভিন্ন নীতি নিৰ্দেশনা, তথ্য সংগ্ৰহৰ পদ্ধতি, প্ৰশাসনিক প্ৰস্তুতি সম্পৰ্কে সংবাদ মাধ্যমক অৱগত কৰে। তেওঁ কয় যে দেশৰ উন্নয়নমূলক পৰিকল্পনা, সম্পদ বণ্টন আৰু জনকল্যাণমূলক আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত লোকপিয়ল তথ্য অতি গুৰুত্বপূৰ্ণ। লোকপিয়ল কাৰ্য সফলভাৱে সম্পন্ন কৰিবলৈ জনসাধাৰণৰ সক্ৰিয় সহযোগিতা আৰু সঠিক তথ্য প্ৰদান কৰা একান্ত প্ৰয়োজনীয়। জিলা প্ৰশাসনে জানিবলৈ দিয়া মতে আগন্তুক লোকপিয়ল কাৰ্য সঠিক, স্বচ্ছ আৰু সময়ত সম্পন্ন কৰাৰ লক্ষ্যৰে পৰ্যায়ক্ৰমে অধিক প্ৰশিক্ষণ আৰু সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰা হ'ব।
1: আজিলৈ সময় হ'ল জিলাৰ ৰেহৰূপৰ পৰা বিদায় লোৱাৰ। কাইলৈ পুৱা 9:15 পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছো। নমস্কাৰ।

0: জিলাৰ ৰেহৰূপ অনুষ্ঠানটি শুনিলে। আমাৰ সৈতে আছিল সাংবাদিক শেখ জেচমিনাৰা পাৰভিন। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। আৰম্ভ কৰা হৈছে লাইভ ফোন ইন কল্পতৰু।
1: থাকক সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: আদৰৰ শ্ৰোতা, আপোনাৰ ভাল লগা গীতটি শুনাবৰ বাবে আমালৈ এই দুটি নম্বৰত ফোন কৰিব পাৰে। 03612662325 আৰু 9435405223। ষ্টুডিঅ'ত মই অনামিকা বৰদলৈ বৰুৱা, মোৰ সৈতে আছে গীতালী ভট্টাচাৰ্য আৰু ৰত্ন দাস। এয়া আজিৰ ফোন ইন কল্পতৰু অনুষ্ঠানটি আৰম্ভ কৰিছোঁ জয়ন্ত হাজৰিকাৰ কণ্ঠৰ মোৰ ভাল লগা এটি গীতেৰে।

0: আৰম্ভ কৰিছোঁ আমাৰ আজিৰ ফোন ইন গল্পটোৰ অনুষ্ঠানটি। প্ৰথমগৰাকী শ্ৰোতাৰ সৈতে সংযুক্ত হৈছোঁ। হেল্ল'
1: হেল্ল'
0: হয়
1: সুপ্ৰভাত।
0: সুপ্ৰভাত, নমস্কাৰ। আপোনাক আমাৰ আজিৰ ফোন ইন গল্পটোৰ অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। ক'ৰ পৰা ক'লে আপুনি, কোনে ক'লে?
1: হয়, মই দৰং জিলাৰ হেঙালপাৰাৰ পৰা ক'লোঁ, লক্ষ্য চহৰীয়াই।
0: হয়, কোনটো গীত শুনিব বিচাৰিব আজি?
1: হয়, মই জয়ন্ত হাজৰিকাই গোৱা আগলতী কলাপাত লৰে কি চৰে, এই শীৰ্ষক গীতটি মই শুনিব বিচাৰিছোঁ।
0: বাৰু, আমি বিচাৰিছোঁ গীতটি। কেহত ব্যস্ত হৈ আছে এতিয়া, কি কৰি আছে?
1: হয়, এতিয়া ঘৰতে আছোঁ।
0: হয়,
1: কিছু সৰু সুৰা কাম বন কৰি আছোঁ আৰু ঘৰতে।
0: হয় হয়, বাৰু ঠিক আছে, তেতিয়াহ'লে আপোনাৰ পচন্দৰ গীতটি আমি শুনাবলৈ লৈছোঁ, বিচাৰি পাইছোঁ।
1: হয় হয়,
0: বাৰু।
1: মোৰ কেইগৰাকীমান ৰেডিঅ' শ্ৰোতা আছে, মোৰ
0: বন্ধু। হয়,
1: ছয়গাঁৱৰ বনবাসী মণ্ডল,
0: হয়,
1: দৰঙৰ নিত্যানন্দ ডেকা, ৰঙিয়াৰ বংকিম চন্দ্ৰ দাস, তেওঁলোকলৈ এই গীতটো মই উৎসৰ্গা কৰিছোঁ।
0: বাৰু, ধন্যবাদ। আপোনাৰ যোগেদিয়ে আমি আশা কৰিছোঁ সেইসকল শ্ৰোতায়ো শুনিব। ধন্যবাদ আমালৈ ফোন কৰাৰ বাবে।

0: জয়ন্ত হাজৰিকাৰ কণ্ঠত ফাগুনী ছবিৰ গীতটি শুনিলে।
1: এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়,
1: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে। পিছে এনে যত্ন ক'ত পালি?
2: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
1: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
1: অঁ, সঁচাকৈ বৰ ভাল কথা,
2: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: আকাশত মেঘে গাজে, চহৰত লাগে ভয়, বাৰিষাৰ বানত বাটপথ নদী যেন হয়।
5: ঘৰত পানী সোমালে চুইচ কৰিব বন্ধ, বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড,
4: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই,
5: হঠাৎ বাঢ়িলে পানী ওখ ঠাইলৈ যাব, বেছি পানীত গাড়ী চলাই বিপদ মাতি নলব,
4: মাত্ৰ 6 ইঞ্চি পানীটো মানুহ উটি যায়, বাঢ়নি পানী দেখিলে ঘূৰি অহাটোৱে উপায়,
5: বিজুলী খুটাৰ পৰা দূৰতে থাকিব, হাতত এডাল লাঠি লৈহে পানীত নামিব,
4: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ, নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।
6: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMAৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
0: ফোন ইন কল্পতৰুৰ মাজলৈ আহিছো। হেল্লো
7: হেল্লো, নমস্কাৰ, মই হিতেশ্বৰ লহকৰ।
0: নমস্কাৰ, ভালে আছা দাদা?
7: ভালে আছো।
0: কি কৰি আছে এতিয়া? শুনি থাকিব, আপোনালোকে শুনে কাৰণে আমি ভাল পাওঁ অনুষ্ঠান কৰি। হয়, আপোনালোকৰ বাবে
7: ৰেডিঅ' শুনিছো।
0: হয় হয়, দাদা আজি কোনটো গান শুনিব বিচাৰিব?
7: মই মেঘে গিৰগিৰ কৰে, মেঘে গিৰগিৰ কৰি আছে,
0: গিৰগিৰ কৰিয়ে আছে, সেইকাৰণে মনত পৰিল চাগে আপোনাৰ। বাৰু, গীতটি আমি
7: মিলাবলৈ চেষ্টা কৰো আৰু পৰিস্থিতিৰ লগত গানটো।
0: হয় হয়, গানটো আমি উলিয়াবলৈ চেষ্টা কৰিছো। আৰু কওকচোন, কেনেকুৱা কামত ব্যস্ত হৈ আছে? এতিয়াতো আপুনি ওলাই যাবই পৰা নাই।
7: ৰাতিপুৱা নহয়, ৰাতিপুৱা গৈছিলো, ৰাতিপুৱা পুখুৰীটোত খুব মেটেকা হৈছে, মোৰ এটা ডাঙৰ পুখুৰী আছে, ডাঙৰ মানে বেছি ডাঙৰ নহয়, মাছ বিক্ৰী নকৰো, মানুহকে খুৱাওঁ, বন্ধু বস্তুকে খুৱাওঁ, এই আধা বিঘাৰ পুখুৰী এটা, তাত মানে মেটকা খুব মেটকা হৈছে, যোৱাবাৰ পানী নোহোৱা কাৰণে খুব মেটকা চাৰিওফালে,
0: সেই
7: মেটকা গুচাব গৈছিলো,
0: চাফা কৰিলে
7: ঠাণ্ডাত পানীত নামিব নোৱাৰো, গুচি আহিলো, তাৰ লগত বন্ধু লৈ গৈছিলো, গতিকে দুয়ে মেটকা টানিম,
0: বাৰু ঠিক আছে, আপুনি বতৰৰ লগত মিলা গান এটি আমালৈ অনুৰোধ কৰিছে, গীতটি পাইছো।
7: আপোনাক দাস, আনন্দ গন্ধিয়া, কল্পনা আমিন, চন্দ্ৰমা দেৱী, মাধৱী নাথ, হাজেৰা বেগম আৰু ৰূপালী কলিতা।
0: হয়, বাৰু তেখেতসকললৈও আপোনাৰ অনুৰোধৰে গীতটি আমি আগবঢ়ালো, আমিও শুনো। ধন্যবাদ বতৰৰ লগত মিলা।
7: ধন্যবাদ জনালো গতে আকাশবাণী পৰিয়াললৈ।
0: ভাল, বাৰু ধন্যবাদ।

0: আহা মেঘে গির গির করে।
1: ভূপেন হাজরিকার কণ্ঠৰ গীতটি শুনিলে।
2: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
3: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
2: কোন ঠাই অ?
3: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
2: তাত হেৰো কি কি সুবিধা পোৱা যায়?
3: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
4: তেন্তে মই এবাৰ যাব লাগিব।
3: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
5: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
6: বিশেষ লোক আদালত সমাধান সমাৰোহ। মহামান্য উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ আৰু ফলপ্ৰসূ সমাধানৰ বাবে সমাধান সমাৰোহ শীৰ্ষক বিশেষ লোক আদালত আয়োজন কৰা হৈছে। 21, 22 আৰু 23 আগষ্টত অনুষ্ঠিত হ'বলগীয়া এই লোক আদালতত অংশ ল'বলৈ ইচ্ছুক গোচৰৰ পক্ষসমূহক সংশ্লিষ্ট জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয় অথবা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হ'ল।
1: ফোন কল আহিছে, শ্ৰোতাগৰাকীৰ সৈতে সংযুক্ত হ'লো। হেল্ল'
7: হেল্ল' নমস্কাৰ বাইদেউ।
1: নমস্কাৰ, আপুনি ক'ৰ পৰা ক'লে, কোনে ক'লে? হয় হয়, আপুনি আমাৰ নিয়মীয়া শ্ৰোতা। আপুনি আজি কোনটো গীত শুনিব বিচাৰিব? হয় নেকি, বাৰু আমি বিচাৰোঁ। কি কৰি আছে বৰ্তমানে আপুনি? কেনেকুৱা কামত ব্যস্ত হৈ থাকে দোকানৰ ওপৰঞ্চি?
7: অলপ খৰাং দিছিলে,
1: বাৰু বাৰু ঠিক আছে। আমি গীতটিও পাইছোঁ, আপোনাৰ অনুৰোধৰ গীতটি, জানুৱাৰ ছবিৰ আশা ভোঁসলে আৰু লতা মংগেশকাৰৰ কণ্ঠৰ গীতটি শুনাবলৈ লৈছোঁ।
7: মই কেইজনমান শ্ৰোতাৰ নাম ল'ব বিচাৰিছোঁ।
1: হয় কওকচোন।
7: সন্মানীয় লক্ষ্য চৌৰিয়া, কানমাৰী ৰূপালী কলিতা, কমল বসুমতাৰী, সৰ্ব আলেকজাৰী, গীতিকা চালয় আৰু গৰিমা চালয়, মঞ্জু দাস আৰু আপোনাৰ হৰিকান্ত চহৰীয়া।
1: বাৰু, আপোনাৰ লগতে আপোনাৰ লগৰীয়া কেইগৰাকীলৈও আমি এই গীতটি আগবঢ়ালোঁ। ধন্যবাদ আমালৈ ফোন কৰাৰ বাবে।
7: হয় হয়, ধন্যবাদ।

0: হাজৰিকা কলেজত বিএ প্ৰথম হানমাহিকত নামভৰ্তিৰ বাবে যোগাযোগৰ নম্বৰ 7042562907 গুৱাহাটী ইউনিভাৰ্চিটি এফিলিয়েটেড আৰু পৰীক্ষা কেন্দ্ৰ থকা এছ কে হাজৰিকা কলেজে নিয়মীয়া ক্লাছ কৰিব নোৱাৰা ছাত্ৰ ছাত্ৰীৰ বাবেও বিশেষ ব্যৱস্থা ৰাখিছে এছ কে হাজৰিকা কলেজ আহোমগাঁও গুৱাহাটী
1: শ্ৰোতাসকলে ফোন ইন গল্পটোৰ অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা আন এগৰাকী শ্ৰোতাৰ সৈতে সংযুক্ত হৈছোঁ হেল্ল' হেল্ল' হয় নমস্কাৰ আপোনাক আমাৰ অনুষ্ঠানলৈ আদৰণি জনালোঁ কোনে ক'লে ক'ৰ পৰা ক'লে
2: হয় মই গুৱাহাটী খ্ৰীষ্টান বস্তিৰ পৰা কৈছোঁ
1: হয় নামটো ক'ব
2: মোৰ নাম ৰাতুল কলিতা
1: হয় আগতে ফোন কৰিছেনে আমালৈ
2: গুৱাহাটীত এখন প্ৰাইভেট স্কুলত কৰ্মৰত বৰ্তমান
1: হয় এতিয়া স্কুল বন্ধ নেকি
2: বন্ধ নহয় খোলাই আছে
1: হয় স্কুলতে আছে আপুনি আৰম্ভ হোৱা নাই শ্ৰেণী বাৰু তেতিয়াহ'লে পলম নকৰোঁ আপোনাৰ গীতটি আমি পাইছোঁ খগেন মহন্তৰ কণ্ঠৰ কাউৰী পৰে গীতটি আপুনিও শ্ৰেণীলৈ পাঠদান কৰিবও যাব লাগিব আপোনাৰ গীতটি শুনাইছোঁ ধন্যবাদ আমালৈ ফোন কৰাৰ বাবে

0: খগেন মহন্তৰ কণ্ঠৰ গীতটি শুনিলে। আন এটি ফোন আহিছে আমালৈ, ফোনটো লৈ লৈছো। হেল্ল' হয় নমস্কাৰ,
1: সুপ্ৰভাত জনাই। মই বজৰংগী ভাইজান বোলছবিখনত কে কে কণ্ঠ তুজো মিলা গীতটি শুনিব বিচাৰিছো।
0: হয় নমস্কাৰ,
1: জাহ্নৱী জয়দেৱে, মই এবিচি তৰুণৰ পৰা কৈছো।
0: হয় হয়, আগতে আপোনাক পাইছো, আপুনি আমাৰ নিয়মীয়া শ্ৰোতা নহয় জানো? কি কৰিব, আমাৰ উত্তৰ দিবলৈ
1: কামৰ ব্যস্ততাৰ মাজতো বহুত ট্ৰাই কৰিছো।

ভাল পালো আপুনি যে আজি পাইছে ফোনটো, আৰু আমাৰো হাতত আচলতে উত্তৰটো নাই এই প্ৰশ্নটো কৰিলে। হয় হয় হয়, আমাৰ দুটা ফোন, হয় দুটা ফোন নম্বৰ আছেতো, এটা পিছত এটা বাজি যায়। হয় হয় হয়, বাকী ভালে আছে আপুনি? হয় আছো, ভালে আছো। কি কৰি আছে আপুনি এতিয়া? বাৰু বাৰু, কামৰ মাজতে আপুনি আমালৈ ফোন কৰিছে। আপোনাৰ অনুৰোধৰ গীত কে কে কণ্ঠত বজৰংগী ভাইজান ছবিৰ গীতটি আমি শুনাইছো, ভাল পালো আমালৈ ফোন কৰাৰ বাবে। হয় ধন্যবাদ আমালৈ ফোন কৰাৰ বাবে, আগলৈও কৰিব।

0: কেকেৰ কণ্ঠত বজৰংগী ভাইজান ছবিৰ গীতটি শুনিলে।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
2: নহ'ব কিয়, হোমিঅ

0: চিকিৎসাই মোক নতুন জীবন দিলে যে
1: তাৰ মানে
0: মানেটো হল হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
1: তাত কি হয়
0: হেৰো নহয় কি যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি বিপিএল কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি
1: মানে
0: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
0: শেষৰ গৰাকী শ্ৰোতাৰ সৈতে সংযুক্ত হৈছো হেল্ল' হেল্ল' নমস্কাৰ
3: মই যোৱাটো পাইছোঁ দিনেশ শৰ্মা
0: অ' দিনেশ শৰ্মা ডাঙৰীয়া ভালে আছে
3: বাইদেউ
0: হয় হয় আছো আছো কওকচোন আজি কোনটো গীত শুনিব বিচাৰিব জুবিন গাৰ্গৰ গীত হয় বাৰু কেনেধৰণে ব্যস্ত হৈ আছে এতিয়া
3: মই ট্ৰেন্সপৰ্টৰ
0: বাছ ষ্টেণ্ডতে আছে কাম কৰি আছে গান শুনি আছে ভাল লাগিছে হয় হয় বাৰু কি কৈছে
3: নাটক শুনি ভাল লাগে
0: হয় হয় হয় শুনিব আমাৰ অনুষ্ঠানসমূহো শুনি থাকিব নাটক নিয়মীয়াকৈ হৈ আছে প্ৰচাৰ হৈ আছে হয় বাৰু আমালৈ ফোন কৰাৰ বাবে ধন্যবাদ আমাৰ সময়ো কমি আহিছে আপোনাৰ কি কৈছে কওক কওক সময়ো কমি আহিছে ধন্যবাদ আপোনালৈ আপোনাৰ অনুৰোধৰ গীতটি আমি বজাইছোঁ
3: ধন্যবাদ।

আজি মোক গীত কেটি বিচাৰি দিয়াত সহায় কৰিলে গীতালী ভট্টাচাৰ্য আৰু ৰত্ন দাসে। নিয়ন্ত্ৰণ কক্ষত আছিল আতিকুৰ ৰহমান, কোষ্ট অফ দাস বিশ্বদেৱ স্বৰ্গীয়াৰী আৰু অমলেশ কলিতা, ট্ৰান্সমিটাৰত বিপুল কলিতা আৰু আছিফ আহমেদ, এফ এম ট্ৰান্সমিটাৰত পপি চন্দা। এই গীতটি শুনাই আপোনাৰ

মাটিৰ গান অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ বিপুল বৰদেউৰী আৰু সংগীবৃন্দৰ কণ্ঠৰ এটি দেউৰী গীত।

মাটিৰ গান অনুষ্ঠানত এবাৰ শুনাবলৈ লৈছোঁ। শিৱৰায় খাচাওবাং আৰু সংগীবৃন্দৰ কণ্ঠৰ এটি ডিমাচা গীত।

মাটিৰ গান অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এইবাৰ শুনাবলৈ লোৱা হৈছে ৰতন কুমাৰ ৰাভাৰ কণ্ঠৰ এটি ৰাভা গীত।

আহিনা ৰাহাং আৰু সহশিল্পীসকলৰ কণ্ঠত কাৰ্বি গীতটি শুনিলে। মাটিৰ গান অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনাবলৈ লোৱা হৈছে ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমাংগ।

0: मेले के थे ऐसे ठाट, झूले ठेले सुंदर हाट। तुम्हारे घर के पास मेला लगे तो जरूर जाना। और हाँ, अकेले नहीं, किसी के साथ। और वहां से आकर अपनी मेले की सैर के बारे में अपने साथियों को भी बताना कि क्या देखा वहां।
1: अभी आपने सुना कार्यक्रम शिशु गीत, और अब इसी कार्यक्रम के साथ हमारा आज का उमंग कार्यक्रम यहीं पर समाप्त होता है। तो अब अपने मित्र अजीत
2: और विमलेश को उमंग कार्यक्रम की तकनीकी टीम के साथ कल तक के लिए आज्ञा दीजिए।
1: नमस्कार।
3: उमंग उमंग उमंग उमंग।
4: राष्ट्रीय शैक्षिक गवेषणा और प्रशिक्षण परिषदर द्वारा प्रायोजित अनुष्ठान उमंग शुनिले एया आकाशवाणी गुवाहाटीर महाबाहु।
5: এয়া আকাশবাণী গুৱাহাটী দিনৰ 11 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কিছু সময়ৰ পাছতে নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱন সাংস্কৃতিক কেন্দ্ৰত নীতি আয়োগৰ পৰিচালনা পৰিষদৰ একাদশ বৈঠক অনুষ্ঠিত হ'ব। বৈঠকত দেশৰ আটাইকেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ উপৰাজ্যপালসকলে ভাগ ল'ব। সম্প্ৰতি দিল্লী ভ্ৰমণৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়েও বৈঠকত অংশগ্ৰহণ কৰাৰ কথা। বৈঠকত দেশৰ দীৰ্ঘম্যাদী বিকাশৰ বাবে গুৰুত্বপূৰ্ণ বিষয়সমূহক লৈ বিতংভাৱে আলোচনা কৰা হ'ব। বিকশিত ভাৰত গঢ়াৰ বাবে টীম ইণ্ডিয়াৰ মানসিকতাৰে কাম কৰাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগী অনুযায়ী

0: সম্পৰ্কৰ বাবে বিকশিত ভাৰত 2047ৰ বাবে সৰ্বাত্মক মানৱ উন্নয়নক বিষয়বস্তু হিচাপে বাছনি কৰা হৈছে। ইয়াৰ জৰিয়তে বয়স, অঞ্চল, লিংগ অথবা আৰ্থ সামাজিক পৃষ্ঠভূমি নিৰ্বিশেষে প্ৰতিগৰাকী ভাৰতীয়ৰ কল্যাণ আৰু উন্নয়নত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। দৰং জিলাৰ দলগাঁও ৰাজচক্ৰৰ অন্তৰ্গত বেছিমাৰীত কালি জিলা প্ৰশাসনে উচ্ছেদ অভিযান চলায়। দীৰ্ঘদিনে একাংশ লোকে ৰাষ্ট্ৰীয় ঘাইপথ তথা পথৰ কাষৰ চৰকাৰী ভূমিত দখল কৰি অবৈধভাৱে দোকান পোহাৰ গঢ়ি তুলিছিল। জিলা প্ৰশাসনে পথৰ কাষৰ চৰকাৰী ভূমিত গঢ়ি উঠা এইসমূহ দোকান পোহাৰৰ বিৰুদ্ধে অভিযান চলায়। পথৰ কাষৰ ভূমিত এনেদৰে দোকান পোহাৰসমূহ উচ্ছেদ কৰে। গঢ়ি উঠা অঞ্চলটোত দীৰ্ঘদিনে দৈনিক তীব্ৰ যানজঁটৰ সৃষ্টি হৈছিল, যাৰ ফলত অঞ্চলটোত সাধাৰণ ৰাইজ আৰু পথাচাৰী সমস্যাৰ সন্মুখীন হৈছিল। জিলা প্ৰশাসনে এই অভিযানত কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নোহোৱাকৈয়ে শান্তিপূৰ্ণভাৱে উচ্ছেদ কাৰ্যসূচী সম্পন্ন কৰা হয় বুলি প্ৰকাশ কৰে। ইপিনে গুৱাহাটী উচ্চ ন্যায়ালয়ে অলপতে ৰাজ্যখনৰ বনাঞ্চল সুৰক্ষাৰ স্বাৰ্থত 4খন সংৰক্ষিত বনাঞ্চলত উচ্ছেদৰ চৰকাৰী সিদ্ধান্তৰ সপক্ষে ৰায় দিয়ে। নগাঁও জিলাৰ লুটুমাই, যমুনাৰ মৌদংগা, নামবৰ দক্ষিণ আৰু বৰপানী সংৰক্ষিত বনাঞ্চলত উচ্ছেদ চলোৱাৰ বাবে ন্যায়ালয়ে ৰাজ্য চৰকাৰক সেউজ সংকেত দিছে। এই উচ্ছেদৰ জাননী প্ৰত্যাহ্বান জনাই 4 শতাধিক আবেদনকাৰীয়ে দাখিল কৰা সকলো আবেদন উচ্চ ন্যায়ালয়ে ইতিমধ্যে খাৰিজ কৰিছে। এই অনুসৰি বন বিভাগে চলিত বছৰৰ 7 মাৰ্চত জাৰি কৰা জাননীৰ আধাৰত বনাঞ্চলখনৰ ভূমি অবৈধভাৱে দখল কৰি থকা লোকসকলৰ বিৰুদ্ধে উচ্ছেদ চলাব পাৰিব। উচ্চ ন্যায়ালয়ে 30 দিনৰ ভিতৰত দখলকাৰী এই অঞ্চলসমূহ খালী নকৰিলে চৰকাৰে উচ্ছেদ চলাব পাৰিব বুলি উল্লেখ কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ দেৱাশীষ বৰাৰ বিচাৰপীঠে সোমবাৰে দিয়া ৰায়ত আবেদনকাৰীসকলে কোনো বৈধ আবণ্টন পত্ৰ বা ভূমি বন্দোবস্তি অবিহনে সংৰক্ষিত বনাঞ্চলৰ ভূমি দখল কৰি থকা হেতুকে তেওঁলোকক অবৈধ দখলকাৰী হিচাপে গণ্য কৰা হ'ব বুলি প্ৰকাশ কৰে। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰৰ বন বিভাগে এই বনাঞ্চলসমূহৰ অবৈধ দখলকাৰীলৈ 7 মাৰ্চত 15 দিনৰ ভিতৰত সেই স্থান খালী কৰিবলৈ জাননী জাৰি কৰিছে। ডিব্ৰুগড় জিলাৰ খোবাং বিধানসভা সমষ্টিৰ বৰবৰুৱা আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন গাঁৱৰ গাঁওৰক্ষী বাহিনীৰ সদস্যসকলৰ উপস্থিতিত কালি এখন বিশেষ সভা অনুষ্ঠিত কৰা হয়। এই সভাত গাঁওসমূহত শান্তি শৃংখলা বৰ্তাই ৰখা, নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে সজাগতা বৃদ্ধি আৰু আৰক্ষী জনসাধাৰণৰ সমন্বয় অধিক শক্তিশালী কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। সভাত অঞ্চলটোৰ আইন শৃংখলা, সামাজিক সম্প্ৰীতি আৰু জনসচেতনতাৰ ওপৰত বিস্তৃতভাৱে আলোচনা কৰা হয়। কামৰূপ জিলাৰ বকত কালি বকো ছয়গাঁও বিধানসভা সমষ্টিৰ বিধায়ক ৰাজু মেছে 5টাকৈ পথৰ কামৰ আধাৰশিলা স্থাপন কৰে। ৰাজ্যিক স্ব অগ্ৰাধিকাৰ উন্নয়ন পুঁজিৰ প্ৰায় 6,19,08,900 ব্যয় সাপেক্ষে সমষ্টিটোৰ বহুকেইখন গাঁৱৰ পথৰ নিৰ্মাণ কৰা হ'ব। সমষ্টিটোৰ অন্তৰ্গত চমৰীয়া সত্ৰৰ পৰা ৰাম সৰস্বতী একাডেমীলৈ যোৱা পথটো প্ৰায় 75 লাখ টকা, চোলাপথাৰৰ পৰা চমৰীয়া পুৰণা বাছ আস্থানলৈ যোৱা পথটো প্ৰায় 78 লাখ টকা পুঁজি সাপেক্ষে নিৰ্মাণ কৰা হ'ব। দাসপাৰা আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ পৰা 2 নম্বৰ মাকেলী প্ৰাথমিক বিদ্যালয়লৈ যোৱা পথটো 243,85,000 আৰু ত্ৰিলোচন মজলীয়া বিদ্যালয়ৰ পৰা কৰিতল হৈ বৰালিমাৰা গড়কাপ্তানি পথছোৱা প্ৰায় 90 লাখ টকাৰে নিৰ্মাণ কৰা হ'ব। ইয়াৰ উপৰি ঢেকীয়াবৰী পাৱাৰ হাউচৰ পৰা নেলিপাৰা গড়বান্দা ফেহুৱা যুৱ সংঘলৈ যোৱা পথটো 143,43,000 টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব। বিশ্বকাপ ফুটবল প্ৰতিযোগিতা আজিৰে পৰা 19 জুলাইলৈ আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু মেক্সিকোৰ 16টা স্থানত অনুষ্ঠিত হ'ব। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ইতিহাসত এইবাৰ প্ৰথমবাৰৰ বাবে 32খন দেশৰ পৰিৱৰ্তে 48খন দেশে অংশগ্ৰহণ কৰিব। এই দলসমূহক 12টা গ্ৰুপত ভাগ কৰা হৈছে আৰু প্ৰতিটো গ্ৰুপত 4টাকৈ দল থাকিব। প্ৰতিযোগিতাত মুঠ 104খন খেল অনুষ্ঠিত হ'ব। ইয়াৰে ভিতৰত 72খন গ্ৰুপ পৰ্যায়ৰ আৰু 32খন নকআউট পৰ্যায়ৰ খেল আছে। প্ৰতিযোগিতাৰ উদ্বোধনী খেলত আজি আয়োজক দেশ মেক্সিকো দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতেই শেষ হ'ল।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ, এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকল, এতিয়া ষ্টুডিঅ'ত আছোঁ মই মীনাক্ষী, ডিউটি ৰুমত নীলাক্ষী দত্ত, নিয়ন্ত্ৰণ কক্ষত আছে অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, ধীৰাজ বৈশ্য আৰু ফটিক চন্দ্ৰ বৰ্মন। এফ এম ট্ৰান্সমিটাৰত আছে সিদ্ধেশ্বৰ বড়ো, ট্ৰান্সমিটাৰত অজয় আনন্দ আৰু মিতুল গগৈ। এতিয়া শুনো আহক পৰাগমালা লাইভ, আগবঢ়াইছে ব্ৰজমোহন প্ৰসাদে।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই ত্ৰিদিশাই আপোনালোকক আদৰণি জনাইছো। আজিৰ অনুষ্ঠানত আগবঢ়াইছো এখনি আলেখ্য।
1: মোক এখন হাত দিয়া, যিখন হাত সমাজ এখন গঢ়াৰ শৈল্পিক চেতনা প্ৰৱাহেৰে উদ্যত।
2: পাঁচটা আঙুলিৰে

0: সজা এখন হাত যাৰ প্ৰতিটো আঙুলিয়েই অসমান সময়ৰ আকুল পৰশেৰে বিদ্যমান।
1: এখন হাত দিয়া যিয়ে দেখুৱাব এন্ধাৰৰ পৰা পোহৰৰ বাট,
0: অন্বেষণৰ পৰা অন্বেষণলৈ, আৱিষ্কাৰৰ পৰা আৱিষ্কাৰলৈ,
1: উপলব্ধিৰ পৰা উপলব্ধিলৈ
0: এই অবিৰত যাত্ৰাৰ সহচৰ হ'ব হাতে হাত ধৰি।

0: আপ্তগৰ্ভা মাতৃ এগৰাকী সদায় অপেক্ষাৰত শিশু এটিৰ ফুলৰ পাপৰি যেন এখন কোমল হাতৰ বাবে। পেটৰ ভিতৰত থকা নীৰৱ হৃদস্পন্দনৰ সৈতে মাতৃৰ হাতখন সদায় ব্যস্ত, যেন পৃথিৱীলৈ বাট বলোৱাজনক অভয় প্ৰদান কৰি আশ্ৰয়ৰ ইংগিত দিব।
1: এই আশ্ৰয় সৰুগত কৰিয়েই শিশুটিয়ে চিনাকি হয় জীৱন, যৌৱন আৰু বিস্ময়েৰে ভৰা মনোৰম জগতৰ। সময়ৰ খোজত খোজ মিলাই আগবাঢ়ি যায় হাতে হাত ধৰি।

0: ইতিহাসৰ হাতত ধৰিয়েই বৰ্তমান তৈয়াৰ হয়। ইতিহাসে গঢ়া ভেটিয়েই বৰ্তমানক প্ৰশ্ৰয় দি ভৱিষ্যতৰ নক্সা আঁকে। আচলতে ইতিহাস নিজেই এখন সম্পূৰ্ণ হাত। ভুল কৰিলে আঙুলি দাঙি ধৰে, অথচ শিকিলে নতুনৰ দিশত আগবঢ়াই দিয়ে।
1: ইতিহাসৰ মাজতেই সভ্যতা, সংস্কৃতি, ভাষা, ৰাজনীতি, আৱিষ্কাৰ আৰু কাংক্ষিত ভৱিষ্যতৰ আধাৰ। ইতিহাসৰ হাত ধৰিয়েই যাত্ৰা কৰোঁ প্ৰশ্নৰ পৰা উত্তৰলৈ আৰু উত্তৰৰ পৰা প্ৰাপ্তিলৈকে।

0: প্ৰতিশ্ৰুতিৰে লিখা অন্য এক কাহিনী হ'ল প্ৰেম। কাহিনী এটাৰ নিচিনাকৈ তৈয়াৰ হয় ইয়াৰ বুনিয়াদ। কাহিনী এটাৰ নিচিনাকৈয়ে ইয়াত দেখা যায় জটিলতাৰ বাট কাটিব খোজা অহুপুৰুষাৰ্থক প্ৰচেষ্টা আৰু প্ৰেক্ষাপটৰ সামগ্ৰিক চেতনাক প্ৰাপ্তিলৈ লৈ যোৱাৰ দুৰ্বাৰ হেঁপাহ।
1: যেন প্ৰতিটো চৰিত্ৰক অৰ্থবহ কৰি সমস্ত কাহিনী পৰিক্ৰমাৰ বাট সৰল হৈ পৰে, এজনে আনজনৰ হাতে হাত ধৰি, যি হাত

0: অলসতে এটি শিল্প পূৰ্ণ হয় আৰু সেই শিল্পক আদৰিবলৈ লাগে অন্য দুখন হাত। তেনেকৈ ইটোৱে আনটোৰ পৰিপূৰক হ'বলৈ লাগে শিল্পৰ মূৰ্ত প্ৰকাশেৰে চিন্তাৰ উদ্ৰেক ঘটাব পৰা দুখন সৰ্পিত মনে গঢ়া হাত।
1: নাট্যশিল্পই কাহিনীকাৰৰ হাতত ধৰি প্ৰকাশ ঘটাই পৰিৱেশনৰ ন নৰূপ। সংগীত শিল্প মধুৰতম হৈ বাদ্যৰ নিয়ন্ত্ৰিত সুৰৰ প্ৰকাশেৰে কণ্ঠ এটি পৰিপূৰ্ণ হৈ গীত এটি হৈ ভাহি আহে আমাৰ মাজলৈ।
0: চিত্ৰশিল্পীয়ে কোমল হাতৰ পৰশেৰে ৰং সানে প্ৰকৃতিৰ সুন্দৰ আৰু সত্য। সুন্দৰ আৰু সত্যই পূৰ্ণতা পায় কোনো ভাস্কৰ্য শিল্পীৰ কঠিন হাতৰ সূক্ষ্ম প্ৰয়াসত। সংগীতৰ ছন্দ আৰু অৰ্থবহ অংগ সঞ্চালনেৰে নৃত্যশিল্পই অন্য এক মাত্ৰা লয়। সহস্ৰজনৰ উৎসাহৰ ঐক্যতে শিল্পই জিন যায়।

পৃথিবী খন্দোৱাৰ পথত সুন্দৰৰ সাধনাই কৰে নিৰ্মাণ, সন্ত্ৰাসে দিয়ে ধ্বংসৰ পথ। যি দৃষ্টিৰে চালে ধ্বংস সহজ হয়, যি শব্দত এটা সুস্থিৰ মন বিচলিত হয়, যি নিঃশব্দতাত মানুহৰ অস্তিত্বক নচ্ছাত কৰা হয়, সেই সময়তে মানুহক মানৱীয়তাৰে ধৰি ৰাখিবলৈ প্ৰয়োজন হয় দুখন হাতৰ, যি হাত বুদ্ধিমতাৰ সঞ্চাৰেৰে তীক্ষ্ণ, য'ত আছে সময় সলনি কৰিব পৰা জোৰ আৰু মানুহ হোৱাৰ সাৰ্থকতাক উদযাপন কৰা দুখনি সহানুভূতিশীল হাত।

0: হাতে হাত ধৰি। শ্ৰোতাসকলে আলেখ্যখনি শুনিলে। আলেখ্যখনিৰ ৰচনা তথা আদ্ধৰতা প্ৰাণজিত প্ৰীতম কলিতা আৰু মেঘনা দেৱী।
1: আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। ত্ৰিদিশা বৰাৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে

এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱন সাংস্কৃতিক কেন্দ্ৰত নীতি আয়োগৰ পৰিচালনা পৰিষদৰ একাদশ বৈঠক, কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলৰ গুৱাহাটীত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ, ৰাজ্যৰ ঠাই বিশেষে পৰৱৰ্তী দুদিনত বিজুলী ঢেৰেকনিৰে ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু মেক্সিকোত আজিৰে পৰা বিশ্বকাপ ফুটবল প্ৰতিযোগিতা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱন সাংস্কৃতিক কেন্দ্ৰত নীতি আয়োগৰ পৰিচালনা পৰিষদৰ একাদশ বৈঠক অনুষ্ঠিত হৈছে। বৈঠকত দেশৰ আটাইকেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ উপ ৰাজ্যপালসকলে ভাগ লৈছে। সম্প্ৰতি দিল্লী ভ্ৰমণৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো বৈঠকত অংশগ্ৰহণ কৰিছে। বৈঠকত দেশৰ দীৰ্ঘম্যাদী বিকাশৰ বাবে গুৰুত্বপূৰ্ণ বিষয়ক লৈ বিতংভাৱে আলোচনা কৰা হ'ব। বিকশিত ভাৰত গঢ়াৰ বাবে টীম ইণ্ডিয়াৰ মানসিকতাৰে কাম কৰাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দৃষ্টিভংগী অনুযায়ী এই বৈঠকৰ বাবে বিকশিত ভাৰত 2047ৰ বাবে সৰ্বাত্মক মানৱ উন্নয়নক বিষয়বস্তু হিচাপে বাছনি কৰা হৈছে। ইয়াৰ জৰিয়তে বয়স, অঞ্চল, লিংগ অথবা আৰ্থসামাজিক পৃষ্ঠভূমি নিৰ্বিশেষে প্ৰতিগৰাকী ভাৰতীয়ৰ কল্যাণ আৰু উন্নয়নত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী একেৰাহে সৰ্বাধিক সময়ৰ বাবে শাসনৰ দায়িত্বত থকা দেশৰ প্ৰথমগৰাকী নিৰ্বাচিত প্ৰধানমন্ত্ৰীৰূপে পৰিগণিত হৈছে। শ্ৰীমোদীয়ে কালি পূৰ্বৰ প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ 4,398 দিনৰ অভিলেখ ভংগ কৰি এই কৃতিত্ব অৰ্জন কৰে। শ্ৰীমোদীয়ে সৰ্বাধিক সময়ৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা উপলক্ষে কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলে আজি গুৱাহাটীৰ শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰত সেৱা লয়। ইয়াৰ পাছত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এখন জনসভাত অংশগ্ৰহণ কৰে আৰু মোদী চৰকাৰে বিগত 12 বছৰত গ্ৰহণ কৰা বিভিন্ন উন্নয়নমূলক আঁচনিৰ খতিয়ান দিয়ে। তেওঁ লগতে বিকশিত ভাৰত সংকল্প সন্মিলনৰ অংশ হিচাপে উত্তৰ গুৱাহাটীৰ কেইবাগৰাকীও বিশিষ্ট জ্যেষ্ঠ ব্যক্তিৰ বাসগৃহলৈ গৈ মত বিনিময় কৰে। মত বিনিময়ৰ সময়ত তেওঁক ৰাজ্যৰ কেবিনেট মন্ত্ৰী কৃষ্ণেন্দু পাল আৰু বিজয় গুপ্তাই সংগ দিয়ে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কুমাৰ ভাস্কৰ বৰ্মা সেতুত বিজেপিয়ে প্ৰধানমন্ত্ৰী মোদীৰ অভিলেখক লৈ প্ৰগতি যাত্ৰাত অংশ লয়। অসম নাগালেণ্ড সীমান্তত তেল আৰু গেছৰ অন্বেষণৰ বাবে কেন্দ্ৰীয় চৰকাৰ অসম আৰু নাগালেণ্ডৰ মাজত আজি নতুন দিল্লীৰ গৃহ মন্ত্ৰালয়ত এখন ত্ৰিপাক্ষিক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হ'ব। অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ', কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহন আৰু কেন্দ্ৰীয় চৰকাৰ তথা দুয়োখন ৰাজ্যৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকিব। এই চুক্তিখনে অসম নাগালেণ্ড সীমান্ত অঞ্চলৰ ব্যাপক পৰিসৰত খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ অন্বেষণ আৰু উৎপাদনৰ দুৱাৰ মুকলি কৰিব বুলি আশা কৰা হৈছে। অঞ্চলটোত মূল্যৱান হাইড্ৰকাৰ্বনৰো ভাণ্ডাৰ আছে বুলি জনা যায়। অৱশ্যে দুয়োখন ৰাজ্যৰ মাজত দীৰ্ঘদিনীয়া সীমা বিবাদৰ বাবে এতিয়ালৈকে এই সম্পদৰাজিৰ সদ্ব্যৱহাৰ কৰিব পৰা হোৱা নাই। প্ৰস্তাৱিত চুক্তিখনে অৰ্থনৈতিক উন্নয়নৰ নতুন সুযোগ সৃষ্টি কৰি দুয়োখন ৰাজ্যকে একেলগে কাম কৰাত সহায় কৰিব। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পৰৱৰ্তী দুদিনত ৰাজ্যৰ ঠাই বিশেষে বিজুলী ঢেৰেকনিৰে ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। বিভাগে প্ৰকাশ কৰা মতে অহা 2-3 দিনত ৰাজ্যৰ অধিকাংশ ঠাইত পাতলীয়াৰ পৰা মজলীয়া আৰু পশ্চিম তথা দক্ষিণ প্ৰান্তৰ জিলাসমূহৰ কোনো কোনো ঠাইত ধাৰাষাৰ বৰষুণ হ'ব পাৰে। এই সময়ছোৱাত ঠাই বিশেষে 7-20 চেণ্টিমিটাৰ পৰ্যন্ত বৰষুণ হ'ব পাৰে বুলি বিভাগে সকীয়াই দিছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে এটা বিবৃতিযোগে পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি থকা হৈছে আৰু জৰুৰীকালীন পৰিস্থিতিৰ বাবে সঁহাৰি ব্যৱস্থা সাজু কৰি ৰখা হৈছে বুলি প্ৰকাশ কৰিছে। প্ৰাধিকৰণে গুৱাহাটীৰ জনসাধাৰণক ধাৰাষাৰ বৰষুণৰ আগলি বতৰালৈ চাই প্ৰয়োজনীয় সতৰ্কতা অৱলম্বন কৰিবলৈ আৰু সচেতন হৈ থাকিবলৈ আহ্বান জনাইছে। নিয়মীয়া আৰু দূৰণিবটীয়া যাত্ৰীসকলক বৰষুণৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি যাত্ৰাৰ পৰিকল্পনা যুগুতাবলৈ আৰু বৰষুণৰ সময়ছোৱাত অনাহক যাত্ৰা এৰাই চলিবলৈ কোৱা হৈছে। দ আৰু পাহাৰীয়া এলেকাত বাস কৰা লোকসকলকো সতৰ্ক হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে। আপোনালোকে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। দৰং জিলাৰ দলগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত বেছিমাৰীত কালি জিলা প্ৰশাসনে উচ্ছেদ অভিযান চলায়। জিলা প্ৰশাসনে অভিযানকালত দীৰ্ঘদিনে একাংশ লোকে ৰাষ্ট্ৰীয় ঘাইপথ তথা পথৰ কাষৰ চৰকাৰী ভূমি দখল কৰি অবৈধভাৱে গঢ়ি তোলা দোকান পোহাৰ উচ্ছেদ কৰে। পথৰ কাষৰ ভূমিত এনেদৰে দোকান পোহাৰ গঢ়ি উঠাত অঞ্চলটোৰ দীৰ্ঘদিনে দৈনিক তীব্ৰ যানজঁটৰ সৃষ্টি হৈছিল আৰু ইয়াৰ ফলত অঞ্চলটোৰ সাধাৰণ ৰাইজ আৰু পথচাৰীয়ে সমস্যাৰ সন্মুখীন হৈছিল। জিলা প্ৰশাসনে এই উচ্ছেদ অভিযানত কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি নোহোৱাকৈয়ে শান্তিপূৰ্ণভাৱে উচ্ছেদ কাৰ্যসূচী সম্পন্ন কৰা হয় বুলি প্ৰকাশ কৰে। ইপিনে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যখনৰ বনাঞ্চল সুৰক্ষিত কৰাৰ স্বাৰ্থত 4খন সংৰক্ষিত বনাঞ্চলত উচ্ছেদৰ চৰকাৰী সিদ্ধান্তৰ সপক্ষে ৰায় দিয়ে। নগাঁও জিলাৰ লুটুমাই, যমুনাৰ মৌডংগা, নাম্বৰ দক্ষিণ আৰু বৰপানী সংৰক্ষিত বনাঞ্চলত উচ্ছেদ চলোৱাৰ বাবে ন্যায়ালয়ে ৰাজ্য চৰকাৰক সেউজ সংকেত দিছে। এই উচ্ছেদৰ জাননীৰ প্ৰত্যাহ্বান জনাই 4 শতাধিক আবেদনকাৰীয়ে দাখিল কৰা সকলো আবেদন উচ্চ ন্যায়ালয়ে খাৰিজ কৰে। এই অনুসৰি বন বিভাগে চলিত বছৰৰ 7 মাৰ্চত জাৰি কৰা জাননীৰ আধাৰত বনাঞ্চলখনৰ ভূমি অবৈধভাৱে দখল কৰি থকা লোকসকলৰ বিৰুদ্ধে উচ্ছেদ চলাব পাৰিব। উচ্চ ন্যায়ালয়ে 30 দিনৰ ভিতৰত দখলকাৰীয়ে এই অঞ্চলসমূহ খালী নকৰিলে চৰকাৰে উচ্ছেদ চলাব পাৰিব বুলি উল্লেখ কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ দেৱাশিষ বৰাৰ বিচাৰপীঠে সোমবাৰে দিয়া ৰায়ত আবেদনকাৰীসকলে কোনো বৈধ আবণ্টন পত্ৰ বা ভূমি নিষ্পত্তি অবিহনে সংৰক্ষিত বনাঞ্চলৰ ভূমি দখল কৰি থকা হেতুকে তেওঁলোকক অবৈধ দখলকাৰী হিচাপে গণ্য কৰা হ'ব বুলি প্ৰকাশ কৰে। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰৰ বন বিভাগে এই বনাঞ্চলসমূহৰ অবৈধ দখলকাৰীলৈ 7 মাৰ্চত 15 দিনৰ ভিতৰত সেই স্থান খালী কৰিবলৈ জাননী জাৰি কৰিছিল। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বাৰিষা কালৰ প্ৰতি লক্ষ্য ৰাখি বন্যপ্ৰাণীৰ

0: সুরক্ষাৰ বাবে উদ্যান কর্তৃপক্ষ তৎপরতা চলাইছে। বন্যপ্রাণীর সুরক্ষা আর জরুরী চিকিৎসা সেবা নিশ্চিত করার বাবে কহরা রাজ্যিক পশু চিকিৎসালয় সম্পূর্ণরূপে সাজু করে তোলা হয়েছে। চিকিৎসালয়খনে এই ক্ষেত্রত 1962 বিশেষ হেল্পলাইন নম্বর মুকলি করার পশুধন সারথি নামৰ এখন বিশেষ বাহনও সাজু করে রাখিছে। বানৰ সময়ত বিপদত পৰা বন্যপ্ৰাণী বা আন জীৱ জন্তুৰ উদ্ধাৰৰ বাবে পশুপালন আৰু পশু চিকিৎসা বিভাগে মুকলি কৰা পশুধন সাৰথিৰ বাহনত এজন পশু চিকিৎসককো নিয়োজিত কৰা হৈছে। কোনো জীৱ জন্তু বিপদত পৰা দেখিলে ৰাইজে নিজে উদ্ধাৰৰ পৰিৱৰ্তে তৎক্ষণাত 1962 নম্বৰত ফোন কৰি বন বিভাগ অথবা পশু চিকিৎসা বিভাগক অৱগত কৰিবলৈ আহ্বান জনোৱা হৈছে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে উচ্চতৰ মাধ্যমিকৰ প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ বাবে বছৰজোৰা পৰীক্ষাৰ সম্ভাৱ্য সময়সূচী প্ৰকাশ কৰিছে। পৰিষদে জাৰি কৰা অধিসূচনা অনুসৰি পৰৱৰ্তী উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা 2027 চনৰ ফেব্ৰুৱাৰী মাৰ্চত অনুষ্ঠিত হ'ব। উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ বাবে জুনত প্ৰথম গোট পৰীক্ষা, ছেপ্টেম্বৰত ছমহীয়া পৰীক্ষা, অক্টোবৰত দ্বিতীয় গোট পৰীক্ষা আৰু ডিচেম্বৰত পুনৰীক্ষণমূলক পৰীক্ষা অনুষ্ঠিত হ'ব। পৰীক্ষাৰ অন্যান্য সময়সূচী অনুসৰি উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ বাবে আগষ্টত প্ৰথমটো গোট পৰীক্ষা অনুষ্ঠিত হ'ব। একেদৰে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছমহীয়া পৰীক্ষা নৱেম্বৰত আৰু 2027 চনৰ জানুৱাৰীত দ্বিতীয়টো গোট পৰীক্ষা অনুষ্ঠিত হ'ব। 31 মাৰ্চৰ পূৰ্বে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ বছৰেকীয়া পৰীক্ষা অনুষ্ঠিত হ'ব। অধিসূচনাত উল্লেখ থকা অনুসৰি উচ্চতৰ মাধ্যমিক প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ সকলো গোট পৰীক্ষা, ছমহীয়া, পুনৰীক্ষণমূলক আৰু বছৰেকীয়া পৰীক্ষা সকলো উচ্চতৰ মাধ্যমিক বিদ্যালয়ে বাধ্যতামূলকভাৱে অনুষ্ঠিত কৰিব লাগিব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগ আৰু আৰক্ষীৰ দলে অভিযান চলাই যোৱা নিশা দুজন চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে ৰাষ্ট্ৰীয় উদ্যানখনৰ অগৰাতলি বনাঞ্চলত যোৱা নিশা বন বিভাগ আৰু গোলাঘাট আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই বোকাখাটৰ জিন্তু ওৰাং আৰু কাৰ্বি আংলঙৰ হৰবাং ৰংহাং নামৰ চোৰাং চিকাৰী দুজনক গ্ৰেপ্তাৰ কৰে। ধৃত লোক দুজনৰ পৰা দুটা হস্তনিৰ্মিত বন্দুক আৰু এখন মটৰচাইকেল উদ্ধাৰ কৰা হয়। দুয়োজনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত প্ৰৱেশ কৰি বন্যপ্ৰাণী নিধনৰ পৰিকল্পনা কৰিছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতা আজিৰে পৰা 19 জুলাইলৈ আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু মেক্সিকোৰ 16টা স্থানত অনুষ্ঠিত হ'ব। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ইতিহাসত এইবাৰ প্ৰথমবাৰৰ বাবে 32খন দেশৰ পৰিৱৰ্তে 48খন দেশে অংশগ্ৰহণ কৰিব। এই দলসমূহক 12টা গ্ৰুপত ভাগ কৰা হৈছে আৰু প্ৰতিটো গ্ৰুপত 4টাকৈ দল থাকিব। প্ৰতিটো গ্ৰুপৰ শীৰ্ষৰ দল দুটাই পোনপটীয়াকৈ নকআউট পৰ্যায়ত প্ৰৱেশ কৰিব। ইয়াৰ উপৰি তৃতীয় স্থানত থকা দলকেইটায়ো নকআউট পৰ্যায়লৈ যোগ্যতা লাভ কৰিব। প্ৰতিযোগিতাত মুঠ 104খন খেল অনুষ্ঠিত হ'ব। ইয়াৰ ভিতৰত 72খন গ্ৰুপ পৰ্যায়ত আৰু 32খন নকআউট পৰ্যায়ৰ খেল আছে। ফাইনেল খেল 19 জুলাইত অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত নতুন দিল্লীত নীতি আয়োগৰ পৰিচালনা পৰিষদৰ একাদশ বৈঠক, কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলৰ গুৱাহাটীত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ, ৰাজ্যৰ ঠাই বিশেষে পৰৱৰ্তী দুদিনত বিজুলী ধেৰেকণীৰে ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু মেক্সিকোত আজিৰে পৰা বিশ্বকাপ ফুটবল প্ৰতিযোগিতা। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়োৱা হৈছে হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠান। অনুষ্ঠানৰ আৰম্ভণিতে শুনোৱা হওক ৰাজা হিন্দুস্তানী চিনেমাখনৰ পৰা এটি গীত আলকা য়াগনিকৰ কণ্ঠত।

সেয়া আছিল মোহাম্মদ ৰফি আৰু লতা মংগেশকৰ হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠানত। এইবাৰ পত্থৰ কি ফুল চিনেমাখনৰ এটি গীতৰ কণ্ঠ লতা মংগেশকৰ আৰু এছ পি বালা সুব্ৰমণিয়মৰ।

0: পাথর কে ফুল সিনেমাখনের লতা মঙ্গেশকর আর এস পি বালা সুব্রমণিয়মর কণ্ঠর এই গীতটিরে সামরিছো আজির হিন্দি সিনেমার গীতর অনুষ্ঠানটি। এয়া আকাশবাণী গুয়াহাটির মহাবাহু।
1: আকাশত মেঘে গাজে, চহৰত লাগে ভয়, বাৰিষাৰ বানত বাটপথ নদী যেন হয়,
2: ঘৰত পানী সোমালে চুইচ কৰিব বন্ধ, বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড,
1: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই,
2: হঠাৎ বাঢ়িলে পানী ওখ ঠাই লৈ যাব, বেছি পানীত গাড়ী চলে বিপদ মাতি নলব,
1: মাত্র ছয় ইঞ্চি পানীতো মানুহ উটি যায়, বাঢ়নী পানী দেখিলে ঘূৰি অহাটোৱে উপায়,
2: বিজুলী খুঁটাৰ পৰা দূৰতে থাকিব, হাতত এডাল লাঠি লৈহে পানীত নামিব,
1: নিজে সজাগ হৈ থাকিলেহে বাঁচিব আমাৰ প্ৰাণ, নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।
3: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMA দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আইডিউৰ বুলনী।

আইডিউৰ বুলনিৰ সমূহ শ্ৰোতালৈ প্ৰীতিভৰা সম্ভাষণ জনাই মই জোনালী বৰুৱাই মুকলি কৰিছোঁ আজিৰ বুলনি। প্ৰিয় শ্ৰোতা, ক্ৰমাৎ বস্তুবাদী, স্বাৰ্থপৰ আৰু সংকীৰ্ণ হ'বলৈ ধৰা আমাৰ সমাজত এতিয়াও এচাম এনে মানুহ

0: আছে যি আনৰ বাবে আৰ্তজনৰ বাবে কিবা কৰিবলৈ ভাল পায় আগ্ৰহ কৰে। ৰক্তদান হৈছে তেনে এক মহৎ কাৰ্য যিয়ে কোনো ব্যক্তিৰ জীৱনলৈ আশাৰ পোহৰ কঢ়িয়াই আনিব পাৰে। প্ৰিয় শ্ৰোতা, আজি আমাৰ আমন্ত্ৰণ ক্ৰমে আমাৰ সৈতে উপস্থিত আছে এগৰাকী স্বেচ্ছাসেৱী ৰক্তদাতা যি একাধিকবাৰ স্বইচ্ছাই ৰক্তদান কৰি বহুজনৰ জীৱন ৰক্ষা কৰিছে। ভিক্টৰ, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো। নমস্কাৰ।
1: এই অনুষ্ঠানলৈ মোক আমন্ত্ৰণ কৰি অনাৰ কাৰণে ধন্যবাদ জনাইছো।
0: ভিক্টৰ ৰাজকুমাৰ এজন স্বেচ্ছাসেৱী ৰক্তদাতা হোৱাৰ উপৰিও এটি বেচৰকাৰী সমাজসেৱী সংস্থাৰ প্ৰতিষ্ঠাপক সঞ্চালক। আজি আমি ৰক্তদান সম্পৰ্কে সজাগতা বৃদ্ধি কৰিবলৈ আৰু মানুহৰ মাজত থকা কেতবোৰ ভুল ধাৰণা দূৰ কৰাৰ প্ৰয়াস কৰিম আমাৰ কথোপকথনৰ মাজেৰে। ৰক্তদান জীৱনদান, এতিয়া প্ৰথমে আপুনি যিহেতু একাধিকবাৰ ৰক্তদান কৰিছে, যথেষ্ট অভিজ্ঞতা আপোনাৰ আছে, প্ৰথমে জানিব বিচাৰিম আপুনি এতিয়ালৈ কেইবাৰ ৰক্তদান কৰিছে?
1: 53 বাৰ দিছো।
0: 53 বাৰ,
1: হয়।
0: এবাৰ কওকচোন কোনে কোনে ৰক্তদান কৰিব পাৰে আৰু লগতে ৰক্তদানৰ বাবে কেনেকৈ আগবাঢ়িব, কি কি কৰিব লাগে অলপ যদি কৈ দিয়ে।
1: হয়, এই ক্ষেত্ৰত এটা নিয়ম বন্ধা আছে যিহেতু শৰীৰৰ স্বাস্থ্যৰ ওপৰত গোটেই কথাখিনি নিৰ্ভৰশীল। গতিকে 18 বছৰ হ'ব লাগে আৰু ঊৰ্ধসীমা 60 বছৰ, এইটো হ'ল বয়সৰ সীমা। আৰু ওজন 45 কেজি যিটো হয় কিলোগ্ৰাম হ'ব লাগে। আৰু হিমোগ্লবিন যিটো কয়, যিটো ৰক্তৰ আমাৰ যিটো হিমোগ্লবিনৰ কণ্টেণ্ট থাকে, সেইটো 12.5 হ'লে যিকোনো ব্যক্তিয়ে, মহিলা হওক পুৰুষ হওক, ৰক্তদান কৰিব পাৰে। আৰু ৰক্তদানৰ এটা নিয়ম আছে, এনেই সাধাৰণভাৱে যিটো ৰক্তদান কৰা যায় সেই ৰক্তদান কৰাৰ 3 মাহ বা 90 দিনৰ পাছতহে পুনৰবাৰ ৰক্তদান কৰিব পাৰে। গতিকে সেইটো এটা জেনুইন কথা। গতিকে আমি যেতিয়া কোনোবা এজন ব্যক্তিয়ে স্বেচ্ছাই ৰক্তদান কৰিবলৈ যায় তেতিয়া এখন ফৰ্ম বা এখন তালিকা ফিল আপ কৰিব লাগে, পূৰ্ণ কৰিব লাগে। সেইখন পূৰ্ণ কৰোঁতে তাত লিখাই থাকে আপুনি শেষবাৰ কেতিয়া ৰক্তদান কৰিছিল, বা আগতে ৰক্তদান কৰিছিল নেকি, বা আপোনাৰ এনেকুৱা এনেকুৱা ৰোগ আছে নেকি, বা আপুনি এনেকুৱা ধৰণৰ ঔষধ সেৱন কৰে নেকি, এই গোটেইখিনি কথা সংলগ্ন হৈ পেলাই আমাৰ এখন ফৰ্ম ফিল আপ কৰিব লাগে আৰু সেই তাৰ ভিত্তিতহে ৰক্তদান কৰিব পৰা যায়।
0: মানে তেওঁ উপযুক্ত হয় নে নহয় তাৰ পিছতে সিদ্ধান্ত লোৱা
1: হয়।
0: গতিকে ৰক্তদান কৰাৰ আগতে এই পৰীক্ষাকেইটাও কৰা হয়,
1: লগে লগে কৰা হয়। কোনোবা এজন ব্যক্তিয়ে যেতিয়া ৰক্তদান কৰিবলৈ যায় তেতিয়া এইকেইটা প্ৰাৰম্ভিক পৰীক্ষা আৰু ব্লাড প্ৰেছাৰ, ৰক্তচাপটো সাধাৰণ যদি হ'ব লাগিব, আমি যিটো জানো 80/120 এই যিটো ৰক্তচাপ সেইটো যদি সাধাৰণভাৱে থাকে তেতিয়াহে আপুনি ৰক্তদান কৰিব পাৰে। তো এইখিনি আনুষাংগিক কথা। আৰু সাধাৰণতে এজন একেবাৰে সাধাৰণ ব্যক্তি এজনৰ এইকেইটা সম্পূৰ্ণৰূপে থাকে। যদি টোপনি ভালে থাকে, যদি খোৱা ভালে থাকে, যিকোনো এখন ব্যক্তিৰ হিমোগ্লবিন সদায় ভালেই থাকে, 12.5ৰ ওপৰতে থাকে, ৰক্তচাপ ঠিকেই থাকে, ওজন ঠিকেই থাকে,
0: এই তিনিওটা কথাত আচলতে মূলতঃ প্ৰথম গুৰুত্ব দিয়া হয় আৰু তাৰপিছত পৰৱৰ্তী কামখিনি কৰা হয়। নাজানো ৰক্তদান কৰিলে দাতাৰ কি কি উপকাৰ হয়।
1: প্ৰথম কথাটো হ'ল মনটো বিৰাট ভাল লাগে। ৰক্তদান কৰি অহাৰ পাছত মানুহজনৰ মনটো খুব ভাল লাগে, ফৰকাল লাগে। আৰু কোনোবা এজন ব্যক্তি আত্ম হৈ থকা এজন ব্যক্তিক আমি ৰক্তদান কৰি সহায় কৰিলোঁ বা জীৱন দান দিলোঁ, এই যিটো অনুভৱ, সেই অনুভৱটোৱে গোটেই শৰীৰটোলৈ যিটো সঞ্চাৰিত হয়, লগে লগে মনটো ভাল থাকিলে আপোনাৰ শৰীৰটো ভাল হয়, কামবিলাক ভাল লাগি থাকে, ভালকৈ কৰিব পৰা যায়, এই প্ৰথম অনুভূতিটো হয়। 2 নম্বৰতে ৰেগুলাৰ যিসকলে ৰক্তদান কৰে তেওঁৰ এই চুগাৰ, আমাৰ যিটো মধুমেহ ৰোগ বুলি কওঁ, আৰু ব্লাড প্ৰেছাৰ যিটো অলপ আগতে ক'লোঁ, যিটো ৰক্তচাপ, এই বেমাৰ দুটা সাধাৰণতে নহয়। আৰু লগতে স্কিনটো, আমাৰ যিটো ছাল, উজ্জ্বলতা বাঢ়ে আৰু আমাৰ যিটো ৰক্ত পৰিবহণ ক্ষমতা আৰু আমাৰ হৃদপিণ্ডৰ যিটো সঞ্চালন ক্ষমতা সেইটো একদম নৰ্মেল হৈ থাকে, অটুট থাকে, বহুতখিনি সুবিধাহে হয়।
0: এতিয়া আমাৰ সমাজত শুনা যায়, বহুতে কয় যে ৰক্তদান কৰাৰ পাছত শৰীৰত তেজ কমি যায়।
1: আমি যেতিয়া ৰক্তদান কৰোঁ কেইটামান সাৱধানতা আমি যিহেতু কৈছোৱেই, এইখিনি ডাক্তৰী পৰামৰ্শ, এইখিনি যিখিনি পৰামৰ্শৰ পাছতহে এজন দাতাই ৰক্তদান কৰিব পাৰে। এতিয়া ৰক্তদান কৰাই অহাৰ পাছত 15 মিনিটমান ৰেষ্ট ল'বলৈ দিয়ে, সেই ৰক্তদান কৰা বিছনাখনত অকণমান জিৰাবলৈ দিয়ে, তাৰপাছত মিঠা বা কিবা বিস্কুট বা এনেকুৱা ধৰণৰ পদাৰ্থ খাবলৈ দিয়ে, পানী সৰহকৈ খোৱা যায়। সেইকাৰণে যেতিয়া

0: আমাৰ ৰেষ্ট লোৱাৰ লগে লগে যিখিনি খাবলৈ দিয়া যায় সেইখিনি লগে লগে আকৌ আকৌ ইনটেক আকৌ ৰিভাৰ্ছ কৰিবলৈ কাম কৰে, আকৌ আহি যায়। আৰু খুব বেছি এসপ্তাহ বা পোন্ধৰ দিন, কাৰোবাৰ কাৰোবাৰ পোন্ধৰ দিন লাগে, যিখিনি আমি দান কৰিছোঁ সেইখিনি গোটেইখিনি আমাৰলৈ ঘূৰি আহে। গতিকে আমাৰ কমি যোৱাৰ কোনো প্ৰশ্ন নাথাকে। আমাৰ শৰীৰৰ মেটাবলিজিম ইমান ধুনীয়াকৈ বনোৱা আছে, সেই প্ৰত্যেকটোৰ মানে কামৰ কাৰণে সি নিজে প্ৰস্তুত হৈয়ে থাকে। আমি যদি ঘাঁহ লাগে তেজ ওলায়, চাবচোন কেতিয়া কোনোবা ক্ষেত্ৰত আমি কেতিয়াবা পাহৰি যাওঁ সেইখিনি পাতা তেজ ওলাইছিলে, সি লগে লগে হিলিং হৈ নাযায় জানো, সি লগে লগে তেজটো বন্ধ হৈ যায়। গতিকে তাৰ প্ৰত্যেকটোৰ শৰীৰৰ প্ৰত্যেকটো অংগতে সেই বস্তুটো আছেই, সি নিজে নিজে ভাল কৰিবলৈ পৰা এটা ক্ষমতা আছে। গতিকে ৰক্ত যেতিয়া ওলাই যাব লগে লগে সেইটো আমাৰ শৰীৰলৈ ঘূৰি অহাৰ এটা প্ৰক্ৰিয়া চলিয়ে থাকে, আৰু সেইটো ঘূৰি আহেও
1: মানে দান কৰাৰ লগে লগে তাৰমানে প্ৰক্ৰিয়াটো আৰম্ভ
0: হৈ যায় এই যেতিয়া আমি ৰক্তদান কৰাৰ লগে লগে শৰীৰটো যে এতিয়া কমি গ'ল, আৰু যে এই যে ৰিজেনেৰেশ্যনৰ প্ৰক্ৰিয়াটো থাকে তাত এটা হিট জেনেৰেট হয়, আৰু সেইটোৱে কি কৰে আমাৰ ভিতৰত যদি কেনেবাকৈ বীজাণুবিলাকো আকৌ আছে সেইবিলাক সি পুৰি নাশ কৰে। বহুতখিনি পজিটিভিটি আছে তাৰমানে, কিন্তু এই কথাখিনি আমাৰ সৰহসংখ্যক মানুহে বুজি নোপোৱাৰ ক্ষেত্ৰতে বা নাভাবাৰ ক্ষেত্ৰতে তেওঁলোকে ভ্ৰান্ত ধাৰণা এটা লয়, লৈ পেলাই তেজ দান কৰিবলৈ নাযায়, বা অত্যন্ত জৰুৰী নিজৰ ঘৰৰ পৰিয়ালৰ কোনোবা থাকিলেহে কোনোবাই সন্মতি দিয়ে, এনেকুৱা ধৰণৰ কথা কিছুমান দেখিবলৈ পোৱা যায়।
1: আৰু বহুতো ক্ষেত্ৰত কিন্তু পৰিয়ালৰ লোক হলেও দিবলৈ
0: অনীহা কৰে,
1: ভয় এটা হয়। এই ভয়ৰ পৰা হাত কেনেকৈ সাৰিম?
0: তো আমি সেই ভয়ৰ পৰা একেবাৰে হাত সাৰিব লাগে। আমাৰ দেশত মানে অসমত বিশেষকৈ প্ৰায় 82টা ব্লাড বেংক আছে, ৰক্তভঁৰাল আছে, য'ত তাৰমানে স্বাস্থ্যসন্মতভাৱে ৰক্ত দান কৰি সেইখিনি সংৰক্ষণ কৰি ডিষ্ট্ৰিবিউচন কৰা হয়। কিন্তু পৰিতাপৰ বিষয়টো হৈছে কি, আমাৰ অসমত যিমান তেজ প্ৰয়োজন হয় প্ৰতিদিনে প্ৰায় 30% to 40% তেজ আমি সদায় মাইনাছত থাকোঁ। সিমান সংখ্যক মানে ৰোগীয়ে সিমান সংখ্যক এটা নাপায়, তেজ নাপায়। কিন্তু আমাৰ যিমান ৰোগী আছে তাতকৈ বহুত বেছি ডোনাৰৰ ব্যৱস্থাটো আছে, বহুত বেছি পপুলেশ্যন আছে, কিন্তু কি হয় আমাৰ সজাগতাটো নাই। সজাগতা নথকাৰ কাৰণে সেই দিয়াকেইজনেই দি থাকে, নতুন ৰক্তদাতা উলিয়াবলৈ বৰ কঠিন। আজিকালি সামাজিক মাধ্যমৰ যোগেদি কিছুমান গ্ৰুপ তৈয়াৰ হৈছে বা অকণমান বাঢ়িছে, কিন্তু সেইটোও এই যিটো আমাৰ মাইনাছটো
1: অভাৱটো
0: পূৰণ কৰিব পৰা নাই। গতিকে সকলো ওলাই আহিবই লাগিব, আৰু বহুতে ভাবে যে মহিলাই ৰক্তদান কৰিব নোৱাৰে।
1: সেই কথাটো মই সুধিব বিচাৰিছোঁ যে মহিলাসকলে পাৰে নে নোৱাৰে?
0: পাৰে, যদি তেখেত ঋতুস্ৰাৱৰ দুৱাৰদলিত আছে বা তেওঁৰ সেইটো হৈছে, সেইটো সময়ত দিব নালাগে। গৰ্ভধাৰণৰ সময়ত য'ত তেওঁৰ ৰক্তৰ প্ৰয়োজনীয়তা বেছি হ'ব লাগে, গতিকে সেই সময়খনৰ কথাটো মনত ৰাখি পেলাই তেওঁক বাধা দিয়া হয়।
1: আৰু এই দুটা সময়ৰ বাহিৰে, তাৰমানে গৰ্ভধাৰণৰ সময়ছোৱাত আৰু ঋতুস্ৰাৱৰ সময়ছোৱাত, তাৰ বাহিৰে মহিলাসকলেও ৰক্তদান কৰিব পাৰে। আৰু আগৰ প্ৰথমে যিটো আপুনি যিকেইটা তিনিটা কথা ক'লে, সেইখিনি যদি তেখেতৰ ঠিকে আছে,
0: অটুট
1: আছে, তেতিয়াহ'লে তেওঁ ৰক্তদান কৰিব পাৰে। হয়, এতিয়া আপুনি আৰম্ভণিতে জনালে যে আপুনি 53 বাৰ ৰক্তদান কৰিছে, সমাজ সেৱাৰ যি যাত্ৰা, এই যাত্ৰা কেনেকৈ আৰম্ভ হ'ল?
0: ময়ো প্ৰথমতে ৰক্তদান চেগা চৰকীয়াকৈ কৰিছিলোঁ, কাৰণ সিমান সজাগতাও নাছিলে আৰু প্ৰয়োজনীয় সময়তহে কোনোবাই বিচাৰিলে দিয়াটো হৈছিলে, আৰু সিমানখিনি নাজানিছিলোঁ আৰম্ভণি অৱস্থাত। পিছলৈ যেতিয়া স্বেচ্ছাসেৱী অনুষ্ঠান পথিকৰ জৰিয়তে যেতিয়া আমি কাম কৰিবলৈ আৰম্ভ কৰিলোঁ, তেতিয়া মানুহৰ দুৰৱস্থাটো জানি পেলাই আমি নিজে ইয়াৰ ওপৰত মানে পঢ়া শুনা কৰিবলৈ বা জ্ঞান ল'বলৈ আৰম্ভ কৰিলোঁ। আমাৰ প্ৰত্যেকজন সদস্যই একো একোজন ৰক্তদাতা, আমাৰ 3 গৰাকী মহিলা সদস্য আছে যি 20-22 বাৰ ৰক্তদান কৰিছে। খুব মানে ডাঙৰ কথা এটো।
1: নিঃসন্দেহে এজন মানুহে বছৰত কেইবাৰ তেজ দিব পাৰে?
0: আমি যিহেতু কৈছোঁ 3 মাহত এবাৰ দিব পাৰে, তেতিয়াহ'লে আমি বছৰেকত 4 বাৰ দিব পাৰিলোঁ। গতিকে প্ৰত্যেক বছৰে আমি যদি চাওঁ, 21 বছৰৰ পৰা আৰম্ভ কৰোঁ, তেতিয়াহ'লে ভাবকচোন কিমানবাৰ আমি দিব পাৰিম। আৰু মোৰ দান কৰা প্ৰক্ৰিয়াটো বঢ়াৰ আৰু এটা কাৰণ আছে, মই আৰু এটা ধৰণে ৰক্তদান কৰোঁ, সেইটোক কয় SDP, ছিংগল ডনাৰ প্লেটলেট বুলি কয়। আৰু আমাৰ নৰ্মেল যেতিয়া আমি যিখিনি কথা পাতি আছিলোঁ, সেইখিনি নৰ্মেল ৰক্তদানৰ ক্ষেত্ৰত যিটো 3-4 মিনিট বা 5 মিনিটত শেষ হৈ যায়, মেক্সিমাম 5 মিনিট লাগিব, তাতকৈ বেছি নহয়। এটা পাউচ থাকে, হোল ব্লাডটো উলিয়াই যায়, গোটেই টেষ্টটোকে উলিয়াই লৈ যায়, কম সময়ত কামটো হয়। গোটেই হোল ব্লাডটো ওলাই যায় কাৰণে 3 মাহ আমি ৰ'ব লগা হয় বা 90 দিন ৰ'ব লগা হয়। কিন্তু SDP প্ৰক্ৰিয়াটো সম্পূৰ্ণ বেলেগ, ইয়াত এটা ডাঙৰ মেচিন আৰু অভিজ্ঞ টেকনিচিয়ান থাকিব লাগিব, তেওঁলোকৰ তত্বাৱধানত SDPটো হয়। এটা মেচিন আছে, মেচিনেৰে আমি নৰ্মেল যিটো ডনেশ্যন কৰোঁ সেইটোতকৈ অকণমান নিডলটোত অকণমান ডাঙৰ হয়, আৰু 3ডাল পাইপ থাকে।

0: সেই পাইপেৰে প্ৰথমতে গোটেই শৰীৰৰ তেজখিনি ওলাই লৈ যায়, তাৰপিছত অকল প্লেটলেটটো ৰাখি বাকীখিনি আকৌ তেজ ঘূৰাই পঠিয়াই দিয়া হয় শৰীৰলৈ। সেই প্ৰক্ৰিয়াটো কৰোঁতে প্ৰায় 50 মিনিটৰ পৰা 2 ঘণ্টাও হ'ব পাৰে। আৰু সেই প্ৰক্ৰিয়াটো যিহেতু গোটেইটো আকৌ তেজখিনি ঘূৰি আহে, অকল প্লেটলেটটোহে ওলাই যায়, সেইকাৰণে আমি 2 দিনৰ বা 3 দিনৰ মূৰত আকৌ প্লেটলেটটো ডনেট কৰিব পৰা যায়।
1: মানে প্লেটলেটটো সেই দুদিনৰ ভিতৰতে আকৌ
0: জেনেৰেট হয়,
1: জেনেৰেট হয়,
0: হয়। গতিকে আমি মানে 4 দিনৰ পাছত আকৌ ডনেট কৰিব পাৰোঁ বুলি আমি সাধাৰণতে সজাগতাটো কৰোঁ। মানে এজন

0: মানে এইকেইটা আমি ছেপাৰেশ্যন কৰি এটা আমি হোল ব্লাড যেতিয়া ডনেট কৰিম সেই চাৰিভাগ কৰি পেলাইহে
1: সংৰক্ষণ
0: কৰে।
1: মানে কোনো ব্যক্তিক যেতিয়া আমি জানো যে সাধাৰণ নাগৰিক হিচাপে যে তেজৰ প্ৰয়োজন হৈছে, তেতিয়া তেওঁক মানে গোটেই তেজৰ প্ৰয়োজন নহ'বও পাৰে, তেওঁক হয়তো অকল প্লেটলেট দৰকাৰ হ'ব পাৰে
0: বা প্লাজমা দৰকাৰ হ'ব পাৰে বা RBC দৰকাৰ হ'ব পাৰে তেনেকুৱা। আগতে পৰ্যায়টো বেলেগ আছিলে, আগতে চিধা ব্লাডটো লয়, টেষ্টটো লয় আৰু চিধা চিধি দি দিছিলে, খালি গ্ৰুপটো মিলিলেই হ'ল। সেইকাৰণে আমি প্ৰায়ে কওঁ বা জনা যায়, সজাগতা কৰা যায় যে এবাৰ আপুনি যদি ৰক্তদান কৰে আপুনি চাৰিজন মানুহক বচায়, তাৰমানে চাৰিজনে ছেপাৰেটকে আপুনি বেলেগ বেলেগ টেষ্টটো
1: প্ৰয়োজন অনুসাৰে পাব পাৰে,
0: প্ৰয়োজন হয়তো পাই যায়, আপুনি দিলে এবাৰহে কিন্তু চাৰিজন বাচি গ'ল। ঠিক তেনেকে
1: যথেষ্ট গুৰুত্বপূৰ্ণ কথা
0: হয়,
1: SGP ডাটা পোৱা যায়নে?
0: সাধাৰণতে SGP ডাটা খুব কম, কাৰণ কেলে মেচিনটো দেখাৰ লগে লগে ভয় কৰে, এই আকৌ কি বা ব্লাড ঘূৰি আহিব, আকৌ গাত সোমাব, তেওঁ নিজৰ টেষ্টখিনিয়ে নিজে নিজলৈ আহে, সেই তেনেকুৱা ধৰণৰ হয়। এজন ৰক্তদাতা যেতিয়া ৰক্তদান কৰিবলৈ যাওঁতে পেকেটটো সম্পূৰ্ণ বেলেগ, পৃথক, বেজিটো সম্পূৰ্ণ পৃথক, ঠিক একেধৰণে প্লেটলেট কৰিবলৈ যাওঁতে গোটেই মেচিনত যিখিনি বস্তু থাকিব, সৰঞ্জাম থাকিব, সেই গোটেইখিনিয়ে বেলেগ, সম্পূৰ্ণ পৃথক এটা পাৰ্টত হয়, কাৰো বেলেগ বস্তু থাকি নাযায়। গতিকে এইটো একদম ভ্ৰান্ত ধাৰণা, আমি ধুনীয়াকৈ আগবাঢ়ি আহিব পাৰোঁ। আৰু SGP ডনাৰ হোৱাৰ সেইটো এটা পজিটিভ মানে আৰু ভাল যে কি, সেই আপুনি 3-4 নম্বৰত এখন দিব পাৰে, আৰু এজন SGP ডনাৰে 28 দিন হ'লে হোল ব্লাড আকৌ ডনেট কৰিব পাৰে, তাৰমানে আমি 3 মাহ ৰ'ব নালাগে আৰু।
1: আচ্ছা,
0: আমি ইয়াত 28 দিন যেতিয়া হ'ব, সম্পূৰ্ণ হ'ব, মই চাপোজ আজি ব্লাড ডনেট কৰিছোঁ, মোৰ 28 দিন সম্পূৰ্ণ হোৱাৰ পাছতে আকৌ মই হোল ব্লাডটো দিব পাৰোঁ। তো বহুতখিনি সুবিধা আছে, আৰু সেই SGP ডনাৰজনে যিহেতু 4 দিনৰ পাছত আকৌ ডনেট কৰিব পাৰে, সেই সেইটো কৰাৰ কাৰণে আচলতে মোৰ সংখ্যাটো বাঢ়ি গ'ল।
1: আচলতে ভাল কথা, কাৰণ আপুনি বহুকেইজন ব্যক্তিক এতিয়ালৈকে জীৱনদান দিছে, যথেষ্ট এটা মহৎ কাম আপুনি কৰি আছে। এই সুযোগতে আপোনাক ধন্যবাদ জনাইছোঁ, আৰু যিসকল শ্ৰোতাই বৰ্তমান আমাৰ অনুষ্ঠান শুনি আছে, আমি আগ্ৰহ কৰিম আপোনালোকেও আহক, ৰক্তদান কৰক। আদৰৰ শ্ৰোতা, আপোনালোকে শুনি আছে আইডিঅ'ৰ বুলনি, আৰু আজি বুলনিত আমি কথা পাতি আছোঁ ৰক্তদানৰ বিষয়ে, আৰু আমাৰ সৈতে আছে ভিক্টৰ ৰাজকুমাৰ। এতিয়া এই ৰক্তদান কৰাৰ বাবে প্ৰস্তুতি কেনেকৈ চলাব লাগে? ধৰক মানে টেষ্ট দিয়াৰ আগতে তেওঁ খাদ্যৰ ওপৰত নিশ্চয় গুৰুত্ব দিব লাগিব বা জীৱন ধাৰণ প্ৰণালীৰ ওপৰত, এই বিষয়ে অলপ কৈ দিয়কচোন।
0: একদম চাবলৈ গ'লে একেবাৰে সাধাৰণ কথা, আপুনি দৈনিক আপোনাৰ যিটো ধৰণে খাদ্য সেৱন কৰে আৰু কেনেকৈ আপুনি শুৱে, সিমানে, বহুত বেছি একো কৰিবলগীয়া নাই। কাৰণ আপোনাৰ যদি বেলেগ অসুখ যদি নাথাকে, স্বাস্থ্য যদি ঠিকে থাকে, তেতিয়াহ'লে আপুনি নৰ্মেল যিটো খানা খাই আছে, খাদ্য খাই আছে, সেইটোৱে হ'ব। খালি খোৱাটো অকণমান গুৰুত্ব দিব লাগে, আগনিশা আপুনি কেনেকৈ শুইছে, আপোনাৰ টোপনি ভাল হৈছে নে নাই। ডক্টৰে যেতিয়া আমাৰ ব্লাড টেষ্টটো কৰে, মানে ব্লাড ডনেশ্যন কৰাৰ আগে আগে হিমগ্লোবিন বা কিবা চেক কৰি পেলাই যেতিয়া কাউন্সিলে চেক কৰে, তেওঁ সোধে আপুনি কিমান সময় আগত খাইছিলে, খোৱা কথাটো তাত কিবা এটা, আমি যেতিয়া ব্লাড ডনেট কৰিবলৈ যাওঁ তাৰ অন্ততঃ 2 ঘণ্টাৰ আগত বা 3 ঘণ্টাৰ আগত খাব লাগে, কিবা এটা খাই খাব লাগে, যিটো আমি ব্ৰেকফাষ্ট কৰিলোঁ বা সাধাৰণ নৰ্মেলি আমি খোৱা বস্তু খাওঁ, ৰুটি এটাকে খালোঁ বা কণী এটাকে খালোঁ, কিবা এটা খোৱাটো জৰুৰী, তাৰ পাছত ডনেট কৰিবলৈ। কাৰণ একেবাৰে যদি খালী পেটত ডনেট কৰিবলৈ যাওঁ, তেতিয়াহ'লে হয় হিমগ্ল'বিন কমি যাব, ব্লাড প্ৰেছাৰ হাই হ'ব পাৰে বা বেছি কমি যাব পাৰে, এনেকুৱা ধৰণৰ ক্ষেত্ৰত। গতিকে কিবা এটা খাই ল'লে নৰ্মেল হৈ থাকে, যিটো আমাৰ ৰেগুলাৰ অভ্যাস, যিটো ৰাতিপুৱা চাহ একাপৰ লগত যদি আমি ৰুটি এটা খোৱাৰ অভ্যাস আছে, তেতিয়াহ'লে সেইটোকে খাই ওলাই আহিলেও আপোনাৰ হৈ যাব।
1: ভিক্টৰ, আপুনিতো স্বেচ্ছাই ৰক্তদান কৰে, কিন্তু ৰক্তৰ বেহাও চলে, পেচাদাৰী ৰক্তদাতাৰ সংখ্যা স্বেচ্ছাসেৱী ৰক্তদাতাতকৈ বেছি, এই সন্দৰ্ভত আপুনি কি ক'ব?
0: তাৰমানে সাধাৰণতে কি হয়, ৰক্ত এইটো দান কিয় কোৱা যায়, ৰক্তদান মানে ই একদম স্বেচ্ছাই দান কৰিব লাগিব, কোনেও কিনিব বা বেচিব নোৱাৰে, ই সম্পূৰ্ণ একদম নিষিদ্ধ এটা প্ৰক্ৰিয়া, যদি কোনোবাই বেচিব খুজিছে বা বেচিছে বা কিনিছে। কিন্তু কি হয়, তাৰ মাজতে আজিকালি কি হৈছে, ৰক্ত যিহেতু অভাৱ হৈছে, এচাম তেনে লোকবিধাবাদী ব্যক্তি আছে যিসকলে এই লোকক টাৰ্গেট কৰি থাকে। এটা উদাহৰণ আছে, আজি 4 দিনমানৰ আগৰ কথা, মহিলা এগৰাকীয়ে ৰাতিপুৱা মোকলৈ ফোন কৰিলে যে এনেকুৱা এনেকুৱা অৱস্থা, মোৰ 14 বছৰৰ ল'ৰাটোৰ কাৰণে ৰক্ত লাগে, আপুনি অকণ সহায় কৰিব লাগে, আৰু তেওঁ কৈ পেলাই কান্দিছে। মই বোলো চাওক, মই আপুনি মোক যিখিনি দিব লাগে ডাটাখিনি আপুনি দিয়ক, মই যিমান পাৰোঁ মই বিচাৰ খোচাৰ কৰি মই ৰক্তদাতা এজন আপোনাৰ তালৈ পঠাই দিম। ঠিক তেনে সময়তে ফোনটো থৈছে, লগে লগে এজন ব্যক্তি তেওঁৰ ওচৰলৈ আহিছে, আহি তেওঁক চাগে ৰক্তদান কৰিম বুলি ক'লে নেকি বা কি কৰিব ক'লে, তেওঁ লগে লগে মহিলাগৰাকীক ফোন কৰিলে, দাদা আপোনালোক কথা পাতি থাকোঁতে এজন মানুহ উপজেচি আহিলে, আহি পেলাই কৈছে যে আমি ৰক্তদাতা আপোনাক ব্যৱস্থা কৰি দিম,

0: পোন্ধৰশ টকা এটা ল'ম। এতিয়া মহিলাগৰাকীৰ অৱস্থিতিটো সেই সময়ত চৈধ্য বছৰীয়া ল'ৰাটো অৱস্থাটো বেয়া, এতিয়া মানুহজনে উপজাচি আহি ক'লে যে তেওঁ বিপদৰ সময়ত দিছে পোন্ধৰশ টকা হ'লেই হ'ব। তেতিয়া তেখেতক কৈছিলোঁ পোন্ধৰশ টকা ল'ম বুলি কৈছে, এইটো কিন্তু সম্পূৰ্ণ ইলিগেল হয়, একেবাৰে বেআইনী হয়, গতিকে সেইটো আপুনি দিব নোৱাৰে। কিন্তু অত্যন্ত যদি আপুনি বিচাৰিছে যে এইটো প্ৰয়োজন আছে তেতিয়াহ'লে আপোনাৰ কথা, কিন্তু কিনাজনো অপৰাধী আৰু বিকাজনো অপৰাধী। তাৰপিছত মই সেইখিনি কথা কৈ পেলাই থ'লোঁ। পঞ্চল্লিছ মিনিটৰ পাছত আকৌ মহিলাগৰাকীয়ে ফোন কৰিলে, দাদা মানুহজন গুচি গ'ল নহয় পইচাটো লৈ পেলাই, এতিয়া মানুহজনক বিচাৰি ফুৰিছোঁ, নিদিলেই তেওঁ মানে সেই সুবিধাটো লয়। মানে এই যে মহিলাগৰাকীয়ে কান্দিলে, প্ৰয়োজনীয়তা বুজি পালে, তাৰপাছত বহুত প্ৰায় পঞ্চল্লিছ মিনিটমান বিচাৰি খোচাৰ কৰি একো যেতিয়া নাপালে, মানুহগৰাকীয়ে মোলৈ আকৌ ফোন কৰিছে। তো এনেকুৱা ধৰণৰ কথা চলি থাকে, এইটো সৌ সিদিনাৰ কথা। তো পোন্ধৰ হাজাৰ টকা দিও বিকাৰ ৰেকৰ্ড আছে,
1: মানে যেতিয়া প্ৰয়োজন হয় মানুহে লৈ লয়,
0: লাগে
1: মানুহজনৰ জীৱন বচাবলৈ লাগে, গতিকে টকাটো গুৰুত্বপূৰ্ণ নহয়,
0: গুৰুত্বপূৰ্ণ নহয়। আৰু সেইটো একচুৱেলি
1: যিসকল এই পেচাদাৰী ৰক্তদাতা তেওঁলোকৰ হিমগ্লোবিনৰ পৰিমাণটো বা তেওঁলোকে কিমান সময়ৰ মূৰত, কাৰণ তেওঁলোকৰো এটা আৰ্থিক প্ৰয়োজনীয়তা, সেইটো কাৰণেহে তেওঁলোকৰ এই বেহাখন কৰিছে, গতিকে সেই তেওঁলোকৰ সেইসমূহ সঠিকভাৱে পৰীক্ষণ কৰা হয় বুলি আপুনি ভাবেনে?
0: গোটেই কথাটোৱেইতো ভুল, গোটেই প্ৰক্ৰিয়াটোৱে ভুল। যেতিয়া তিনিমাহ নহয়, তিনিমাহ নহ'লে তাৰ হিমগ্লোবিনৰ পৰিমাণটোৱেতো কমি থাকিব, এইটো এটা ৰেকেড হয়, চেইন, তাৰমানে নামত তেওঁ ৰক্তদান কৰে, আচলতে সেই ৰক্তটোৰ একেবাৰে সম্পূৰ্ণ এটা বেলেগ ধৰণৰ এটা প্ৰক্ৰিয়া, এইটো হ'বই নোৱাৰে তাৰমানে। কাৰণ তিনিদিন দিয়াৰ পাছত ঔষধ এটা খাইহে সেই হিমগ্লোবিনৰ পৰিমাণটো বঢ়াইছে, আৰু ঔষধটো খাবই লাগিব, সি নেখালে হিমগ্লোবিন নাবাঢ়ে। ঔষধ খাই যেতিয়া হিমগ্লোবিনৰ পৰিমাণটো বেছিকৈ দেখুৱাইছে আৰু সেই ৰক্তদান কৰিছে, আল্টিমেটলি সেই ৰক্তদানটোৰ মূল্যটো বহুত কম, গতিকে এইটো এটা বেহা চলি আছে, এটা ৰেকেড হয়, যিটোক চৰকাৰে বহুতবাৰ বহুতক অপৰাধীক ধৰিছে, জেল দিছে, কিন্তু যিহেতু এচাম আছে নহয় ব্যক্তি যাৰ কাৰণে তেওঁলোকে কাৰো কথা নুশুনি পেলাই সেয়া কিনি লয়,
1: সুবিধাবাদী
0: আছে, সেই সেই তেনেকুৱা লোক থকাৰ কাৰণে এই সকল ব্যৱসায়ীয়ে মানে বেহা কৰিবলৈ মানে সক্ষম হৈছে। আৰু এই যিসকল বেহা কৰা লোক আছে ৰক্তদানক লৈ পেলাই, তেওঁলোকক যিমান পাৰে তেওঁলোকৰ পৰা আঁতৰি থকাটো বেছি জৰুৰী। সেইকাৰণে ৰক্তদান য'ত ৰক্তদান কৰা যায় তাত লিখাই থাকে যে অচিনাক্ত ব্যক্তিৰ লগত কথা নাপাতিব, অচিনাক্ত ব্যক্তিৰ লগত আপুনি কোনো টকাৰ লেনদেন নকৰিব, লিখাই থাকে ডাঙৰ ডাঙৰকৈ। তথাপিও মানুহে সজাগ নহয়, কাৰণ এই যে ৰক্তদান শব্দটো, যেতিয়া ৰক্ত এটা বিচাৰি যে প্ৰয়োজনীয়তা কথা ডক্টৰে যেতিয়া কৈ দিয়ে যে ৰক্ত লাগিব, তিনিটা ৰক্ত লাগিব, পাঁচটা ৰক্ত লাগিব, লগে লগে মানুহজনৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈ যায়, অঁ এতিয়া মই ৰক্ত ক'ত
1: পাম,
0: জীৱন বচাব লাগে। আৰু সেই সময়তে তেওঁলোকৰ বুদ্ধি কমি আহে আৰু ফলস্বৰূপে এই সকলো ব্যক্তিয়ে তেওঁলোকৰ কাষলৈ গৈ পেলাই এইবিলাক ব্যৱহাৰ কৰিবলৈ সক্ষম হয়।
1: যথেষ্ট দুৰ্ভাগ্যজনক কিন্তু কথাটো নহয়নে?
2: এতিয়া তেজ কিনাৰ তুলনাত স্বেচ্ছাই দিয়া তেজ নিশ্চয়কৈ বেছি সুৰক্ষিত,
0: বেছি সুৰক্ষিত,
2: সেই সম্পৰ্কত অকণমান আলোকপাত কৰকচোন।
0: যেতিয়া স্বেচ্ছাই দিয়া যাব, তেওঁ শৰীৰটো ভাল, তিনিমাহ তেওঁ সুস্থ হৈ আছে আৰু তিনিমাহৰ পাছতহে এটা ৰক্তদান কৰিছে, গতিকে একদম সম্পূৰ্ণ সুস্থ এটা ৰক্ত দান কৰা হৈছে, সেইটো সদায় একদম ছেফ। এজন ৰোগীৰ পৰিয়ালে যদি সহযোগিতা কৰে তেতিয়াহ'লে আমাৰ ৰক্তদাতাৰ যিটো সমস্যা আছে বহু পৰিমাণে কমি যাব।
1: হয় নিশ্চয়।
0: এতিয়া জি এম চি এইচতে মই যদি উদাহৰণস্বৰূপে কওঁ, আপোনাক দহ হেজাৰ মানে লাগে, কিন্তু আপুনি ডনেশ্যন হয়হে চাৰিশ বা পাঁচশ বা এহেজাৰ, যিখিনি মজুত থাকে সেইখিনি চাৰ্কুলেশ্যন কৰোঁতেই আপোনাৰ থাকে। আৰু প্ৰায় হস্পিটেলত চাব এখন চাৰ্ট লিখা থাকে, এই গ্ৰুপ ৱাইজ এ বি এ বি
1: কিমান মজুত আছে,
0: মজুত আছে নাম্বাৰবিলাক লিখা থাকে, যিহেতু ব্লাড গ্ৰুপবিলাক আমাৰ বেলেগ বেলেগ, তো সেই মজুতটো লিখা থাকে। আমি তাত চাব খুব বেছি বিছটা বা ত্ৰিছটাহে মজুত থাকে, আৰু জি এম চি এইচ বা এনেকুৱা ডাঙৰ হস্পিটেলত অকণমান বেছিকৈ থাকে যেনিবা, কিন্তু হ'লেও সেই পৰিমাণটো সদায় যিমান লাগে তাতকৈ সদায় কম থাকে।
1: গতিকে আমাৰ আজিৰ এই অনুষ্ঠানৰ যোগেদি আপুনি আমাৰ শ্ৰোতাসকলক কি ক'ব?
0: এটা কথাই, প্ৰথমতে যিহেতু আপুনি আৰম্ভ কৰিছিলে ৰক্তদান মহান দান, ৰক্তদান জীৱন দান, গতিকে ইমান ভাল কথা এটাৰ লগত নিজক জড়িত কৰিব পাৰিলে খুব ডাঙৰ কথা এটা হ'ব। গতিকে সকলোৱে স্বেচ্ছাৰে ৰক্তদান কৰিবলৈ ওলাই আহক। ৰক্তদানটো কেতিয়াও কোনো কথাতে সি বেয়া কথা নহয়, ই শৰীৰটো কেতিয়াও কোনো কাৰণতে সি বেয়া নকৰে, বৰঞ্চ সি ভালহে কৰিব, মন ভাল কৰিব, শৰীৰ ভাল কৰিব, তেজ ভাল কৰিব। আৰু দুটা বিশেষভাৱে আজিৰ তাৰিখত

0: বিলাক বেমাৰে বেছিকৈ আক্ৰমণ কৰে সেইটো হ'ল মধুমেহ আৰু উচ্চ ৰক্তচাপ, এই দুটা একেবাৰে আপোনাৰ পৰা আঁতৰি থাকিব। গতিকে সকলোৱে ওলাই আহক, ৰক্তদান কৰক, ৰক্তদান কৰি এবাৰ তাৰ সোৱাদ লওক কেনেকুৱা অনুভৱ হয়। এজন লোকক যেতিয়া আপুনি ৰক্তদান কৰিবলৈ যাব, সেই ৰক্তদান কৰি পেলাই ওলাই অহাৰ পাছত আপোনাৰ অনুভূতিটো এবাৰ ল'বচোন, তেতিয়াহে গম পাব যে ৰক্তদান কৰাৰ অনুভূতি কি। গতিকে সকলোকে আহ্বান জনাম, স্বেচ্ছাৰে ওলাই আহক, ৰক্তদান কৰক।
1: হয়, আপুনি কোৱাৰ দৰে আমিও আশা কৰিম আমাৰ শ্ৰোতাসকলে নিশ্চয় তেখেতে যিটো আহ্বান জনাইছে সেই আহ্বানত সঁহাৰি জনাব। এই আশাৰে আজিৰ অনুষ্ঠানৰ পৰা মই জোনালী বৰুৱাই বিদায় লৈছোঁ, আৰু লগতে ভিক্টৰ ৰাজকুমাৰ আপোনাক বহুতো ধন্যবাদ। ব্যস্ততাৰ মাজতো সময় উলিয়াই আপুনি আমাৰ আমন্ত্ৰণক্ৰমে আমাৰ ষ্টুডিঅ'লৈ আহিলে আৰু ৰক্তদান সম্পৰ্কত বহুতো কথাই আমাক জনালে। আপোনাক পুনৰ ধন্যবাদ জনাই আজিলৈ আপোনাৰ পৰা বিদায় লওঁ।
0: নমস্কাৰ।
1: শ্ৰোতাসকলে ইমান পৰে ৰক্তদান জীৱনদান এই সম্পৰ্কে স্বেচ্ছাসেৱী ৰক্তদাতা ভিক্টৰ ৰাজকুমাৰৰ সৈতে হোৱা কথোপকথনটি শুনিলে। আমি আশা কৰিছোঁ আজিৰ এই কথোপকথনটিৰ পৰা আমাৰ শ্ৰোতাসকলে নিশ্চয়কৈ ৰক্তদান সম্পৰ্কে বহুতো কথাই জানিলে, আৰু অনাহক ভয় নকৰি অমূলক চিন্তা নকৰি যিসকল আগ্ৰহী আৰু যিসকল সক্ষম ৰক্তদানৰ বাবে তেওঁলোক যেন আগবাঢ়ি আহে ৰক্তদান কৰিবলৈ। কাৰণ আপুনি দান কৰা ৰক্তৰ পৰা এজনৰ নহয় চাৰিজনৰ জীৱন ৰক্ষা কৰিব পাৰি।

মই কৰজোৰে ঋষিসকলৰ অগ্ৰণী পতঞ্জলীক নমস্কাৰ কৰোঁ, যিজনে যোগৰ সহায়ত মনৰ মলি, ব্যাকৰণৰ সহায়ত ভাষাৰ ত্ৰুটি বিচ্যুতি আৰু আয়ুৰ্বেদৰ সহায়ত দেহৰ ৰোগ ব্যাধি দূৰ কৰিছিল। যোগাভ্যাসৰ দ্বাৰা শাৰীৰিক দিশত অভূতপূৰ্ব পৰিৱৰ্তন লাভ কৰাৰ

লগতে মানসিক আৰু বৌদ্ধিক দিশত উচ্চ স্তৰত অগ্ৰসৰ হৈ গৈ থাকিব পাৰি, যাৰ ফলত সুস্থ সবল শাৰীৰিক গঠনৰ লগতে বুদ্ধিবৃত্তি, বিচাৰ বিবেচনা আৰু সঠিক সিদ্ধান্ত ল'ব পৰা ক্ষমতাৰ পূৰ্ণ বিকাশ ঘটে। যোগ শিক্ষাৰ দ্বাৰা জীৱনৰ মধ্যভাগৰ কঠিন পথবোৰো উজু হৈ পৰে আৰু আনন্দপূৰ্ণ জীৱনৰ গৰাকী হ'ব পাৰোঁ আমি প্ৰতিজন ব্যক্তি। যোগাভ্যাস শিশু অৱস্থাৰ পৰা জীৱনৰ শেষ নিশ্বাসলৈকে কৰি থাকিব পৰা এনেটি কৰ্ম যি মানৱ জাতিৰ বাবে ঈশ্বৰৰ পৰা অতুলনীয় উপহাৰ। শৰীৰ ভালেই মন ভাল, মনক শক্তিশালী কৰিবলৈ ধ্যান কৰা দৰকাৰ। ধ্যান কৰাৰ বিভিন্ন প্ৰকাৰ আছে। ধ্যানে মনক অতি সহজে শান্ত কৰি জীৱনৰ শক্তি বঢ়াই তোলে। জীৱনৰ প্ৰতি সদায় এক ধনাত্মক ভাৱ ৰাখি ঋণাত্মক ভাৱবোৰ ধুই পৰিষ্কাৰ কৰি বৃদ্ধাৱস্থাকো সজীৱ কৰি ৰাখিব পাৰে একমাত্ৰ যোগৰ মাধ্যমেৰে। গতিকে আহক আমি প্ৰতিদিনে আধা ঘণ্টাকৈ হ'লেও যোগাভ্যাস কৰোঁ আৰু নিজকে শাৰীৰিক, মানসিক, বৌদ্ধিকভাৱে সুস্থ সবল কৰি ৰাখোঁ। এই আশাৰে আজিৰ বুলনিৰ পৰা জোনালী বৰুৱাক বিদায় দিয়ক। নমস্কাৰ।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকলে আধুনিক গীত শুনি আছে অজন্তা গোস্বামীৰ কণ্ঠত। শিল্পীৰ কণ্ঠত এইবাৰ শুনাবলৈ লোৱা গীতটিৰ কথা বংকিম শৰ্মাৰ।

0: অজন্ত গোস্বামীৰ কণ্ঠত আধুনিক গীত শুনিলে। শিল্পীৰ কণ্ঠৰ গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: মিডিয়ামৈভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ, FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনো আহক ৰাজেন্দ্ৰনাথ আৰু সংগীসকলে পৰিৱেশন কৰা ওজাপালি।

0: মা ভগৱতী,
1: বোলা আশ্ৰীকাশ্য মুনিমাতা বাসুকী ভুৱনেশ্বৰ থা
0: জৰৎকাৰু
1: মুনিৰ পত্নী বিষহৰি নাগমতা আৰে ভগৱতী
0: কামাখ্যা
1: বৰা দেৱী নীলাচল প্ৰৱতী বাচিনী
0: স্তং দেৱী
1: জগত মাতা জয়নী মুদ্ৰাই নাৰায়ণী নমস্তুতে মহামায়
0: নেতাই গোসানীক কৈছি
1: চানময় এটা কথা হ'ল
0: এই আত্মা দুটা
1: এই উখাৱনি ওচৰ আত্মা দুটা আনি সঁফুৰাৰ ভিতৰত সোমাই থলি
0: কথাটো বেয়া হ'ব
1: বেয়া হ'ব
0: গতিকে আমি এক কাম কৰোঁ
1: আজ ইহঁত দুজনকে আমি জন্ম
0: এটা বৰ সুন্দৰ সময় হৈছে
1: সোণালী সুযোগ
0: কাৰণ চাম্পানিক নগৰত
1: ঋতুস্থানৰ পৰা উঠছি
0: আৰু সুমিত্ৰাও ঋতুস্থানৰ পৰা উঠছি গতিকে আত্মা
1: আমি স্থিতি কৰি যাওঁ
0: এইবুলি
1: দুটাই আলোচনা কৰি
0: বৰ সুন্দৰকৈ আত্মা দুটা লৈ
1: নগৰলৈ গৈছি
0: যাই সোণাৰীক কৈছি
1: মুৰি থানত বহিছি
0: তোমাৰ ভক্তিত তুষ্ট হ'লো
1: তুষ্ট হৈ মই এটা পুত্ৰ সন্তান তোমাক দিওঁ
0: এইবুলি
1: বৰ সুন্দৰকৈ কৈছে।

0: গেছি উখাৰ আত্মাটো
1: দিপুনৰ চাম্পালিক নগৰত আহি
0: নগৰক আহি
1: কোনে কাষ

ৰাজেন্দ্ৰনাথ আৰু সংগীসকলে পৰিৱেশন কৰা ওজাপালি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাদ্যসংগীতৰ অনুষ্ঠানত শুনক শান্তনু বৰুৱাৰ গীটাৰবাদন।

0: বাদ্য সংগীতৰ অনুষ্ঠানত শান্তনু বৰুৱাৰ গীটাৰ বাদন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত নীতি আয়োগৰ পৰিচালনা পৰিষদৰ একাদশ বৈঠক অনুষ্ঠিত হৈছে। কৃষকৰ কল্যাণ চৰকাৰৰ সৰ্বাধিক অগ্ৰাধিকাৰপ্ৰাপ্ত বিষয়সমূহৰ অন্যতম আৰু ই খেতিয়কসকলৰ জীৱন সুচল কৰি তোলাৰ বাবে চেষ্টাৰ অকণো ক্ৰুটি কৰা নাই বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে ভাৰত আৰু বুলগেৰিয়াৰ মাজৰ সম্পৰ্ক দীৰ্ঘদিনীয়া আৰু সুস্থিৰ বুলি অভিহিত কৰিছে। কেন্দ্ৰীয় চৰকাৰে ইথানল মিহলি পেট্ৰলৰ কেইবিধমান প্ৰকাৰৰ ওপৰত আৰোপিত আবকাৰী শুল্ক ৰেহাই দিছে আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতা আজিৰে পৰা 19 জুলাইলৈ আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু মেক্সিকোৰ 16টা স্থানত অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত নীতি আয়োগৰ পৰিচালনা পৰিষদৰ একাদশ বৈঠক অনুষ্ঠিত হৈছে। বৈঠকত সমগ্ৰ দেশত উদ্যমশীলতা, দক্ষতা বিকাশ আৰু কৰ্মসংস্থাপনৰ স্থায়ী সুযোগ সৃষ্টিৰ উপায় সম্পৰ্কে আলোচনা কৰা হ'ব। আলোচনাত শাসন, সাৰ্বজনীন ডিজিটেল আন্তঃগাঁথনি আৰু সহযোগিতাসহ ভালেমান গুৰুত্বপূৰ্ণ বিষয় ৰূপায়ণৰ পৰিকল্পনাৰ বিষয়কেইটাও আগস্থান লাভ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৈঠকৰ পূৰ্বে সামাজিক মাধ্যমযোগে কয় যে কেন্দ্ৰ আৰু ৰাজ্যসমূহে সহযোগিতামূলক যুক্তৰাষ্ট্ৰবাদৰ মনোভাৱেৰে দেশৰ উন্নয়ন যাত্ৰা ত্বৰান্বিত কৰাৰ বাবে কাম কৰি আহিছে। তেওঁ কয় যে কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ সমূহীয়া প্ৰচেষ্টাই বিকশিত ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। বিকশিত ভাৰত গঢ়াৰ বাবে টীম ইণ্ডিয়াৰ মানসিকতাৰে কাম কৰাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগী অনুযায়ী এই বৈঠকৰ বাবে বিকশিত ভাৰত 2047ৰ বাবে সৰ্বাত্মক মানৱ উন্নয়নক বিষয়বস্তু হিচাপে বাছনি কৰা হৈছে। ইয়াৰ জৰিয়তে বয়স, অঞ্চল, লিংগ অথবা আৰ্থসামাজিক পৃষ্ঠভূমি নিৰ্বিশেষে প্ৰতিগৰাকী ভাৰতীয়ৰ কল্যাণ আৰু উন্নয়নত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। বৈঠকত দেশৰ বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ উপৰাজ্যপালসকলে ভাগ লৈছে।

সম্প্ৰতি দিল্লী ভ্ৰমণৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো বৈঠকত অংশগ্ৰহণ কৰিছে। কৃষকৰ কল্যাণ চৰকাৰৰ সৰ্বাধিক অগ্ৰাধিকাৰপ্ৰাপ্ত বিষয়সমূহৰ অন্যতম আৰু ই খেতিয়কসকলৰ জীৱন সুচল কৰি তোলাৰ বাবে চেষ্টাৰ অকণো ক্ৰুটি কৰা নাই বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। শ্ৰীমোদীয়ে আজি সামাজিক মাধ্যমযোগে কয় যে কৃষকসকল দেশৰ খাদ্য সুৰক্ষা, পৰিপুষ্টি আৰু সমৃদ্ধিৰ মূল ভেটিস্বৰূপ। তেওঁ কয় যে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আৰু শস্য বীমা আঁচনিৰ দৰে উদ্যমসমূহে অকল খেতিয়কসকলৰ আয় সুৰক্ষিত কৰে।

কৃষকসকল দেশৰ খাদ্য সুৰক্ষা, পৰিপুষ্টি আৰু সমৃদ্ধিৰ মূল ভেটিস্বৰূপ। তেওঁ কয় যে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আৰু শস্য বীমা আঁচনিৰ দৰে উদ্যমসমূহে অকল খেতিয়কসকলৰ আয় সুৰক্ষিত কৰাই নহয় বৰং কৃষিখণ্ডক অধিক সবল কৰি তুলিছে। তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী কুসুম আঁচনিৰ জৰিয়তে কৃষকসকলে খেতিৰ বাবে সৌৰশক্তি ব্যৱহাৰৰ সুবিধা লাভ কৰিছে আৰু আনুষংগিক ব্যয়ো হ্ৰাস পাইছে। কিষাণ ক্ৰেডিট কাৰ্ড খেতিয়ক, পশুপালক আৰু মীনপালকসকলৰ বাবে লাভদায়ক হিচাপে প্ৰমাণিত হোৱা বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে ইয়াৰ জৰিয়তে তেওঁলোকে কৃষি আৰু অন্য অত্যাৱশ্যকীয় সামগ্ৰীৰ বাবে কম দৰত ঋণ সহজে লাভ কৰিবলৈ সমৰ্থ হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে ড্ৰোন, ভূমিকাৰ্ড আৰু প্ৰাকৃতিক সাৰৰ সৈতে জড়িত উদ্যমসমূহেও খেতিয়কসকলৰ উৎপাদন বৃদ্ধিত সহায় কৰিছে। চৰকাৰে সমগ্ৰ দেশৰ খেতিয়কসকলক অত্যাধুনিক কৃষি সা সুবিধা প্ৰদানত নিৰন্তৰ গুৰুত্ব আৰোপ কৰি আহিছে বুলি তেওঁ মন্তব্য কৰে। সংস্কৃতৰ সিটোপদেশৰ উদ্ধৃতি দি শ্ৰীমোদীয়ে কয় যে কৃষি অকল জীৱিকাৰ মাধ্যমেই নহয় বৰং সমাজ আৰু ৰাষ্ট্ৰক পুষ্টি যোগানৰ ভেটিস্বৰূপ। তেওঁ কয় যে কৃষকৰ ঘাম মাটিত পৰিলে শস্যলৈ ৰূপান্তৰিত হয় আৰু মানৱ জীৱন ধাৰণৰ সম্বল হৈ পৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে ভাৰত আৰু বুলগেৰিয়াৰ মাজৰ সম্পৰ্ক দীৰ্ঘদিনীয়া আৰু সুস্থিৰ বুলি অভিহিত কৰিছে। বুলগেৰিয়াত দেশখনৰ বিদেশ মন্ত্ৰী ৱেলিছলাভা পেট্ৰোভা ছামোভাৰ সৈতে হোৱা সাক্ষাৎকালত ডঃ জয়শংকৰে কয় যে উভয় দেশৰ বাবে এতিয়া এই সম্পৰ্ক অধিক গতিশীল আৰু উন্নত কৰাৰহে কথা। তেওঁ কয় যে বৈঠকত দ্বিপাক্ষিক সহযোগিতা, ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজৰ অংশীদাৰিত্ব আৰু গোলকীয় সুস্থিৰতা আৰু প্ৰগতিৰ বাবে শক্তিশালী ৰাষ্ট্ৰসমূহে কিদৰে একেলগে কাম কৰিব পাৰে সেই লৈ আলোচনা কৰা হয়। ডঃ জয়শংকৰে উল্লেখ কৰে যে ভাৰতে অৰ্থনৈতিক সুৰক্ষা, শেহতীয়া ব্যাঘাতৰ অভিজ্ঞতা আৰু সন্ত্ৰাসবাদৰ বৰ্ধিত ভাবুকি সন্দৰ্ভত স্পষ্ট স্থিতি গ্ৰহণ কৰি আহিছে। তেওঁ কয় যে বৰ্তমান যুদ্ধৰ সময় নহয় আৰু আলোচনা তথা কূটনীতিৰ মাধ্যমেৰেহে সংঘৰ্ষৰ অৱসান ঘটাব পাৰি বুলি ভাৰতে বিশ্বাস কৰে। ডঃ জয়শংকৰে কয় যে অৰ্থনৈতিক বিপদাশংকাৰ সমাধান শক্তিশালী যোগান শৃংখলা আৰু বিচিত্ৰতাৰ মাজত নিহিত হৈ আছে। সামুদ্ৰিক বাণিজ্যৰ ক্ষেত্ৰত কোনোধৰণৰ বাধা বিঘিনি উৎপন্ন হ'ব নালাগে বুলি তেওঁ দৃঢ়তাৰে প্ৰকাশ কৰে। কেন্দ্ৰীয় চৰকাৰে ইথানল মিহলি পেট্ৰলৰ কেইবিধমান প্ৰকাৰৰ ওপৰত আৰোপিত আবকাৰী শুল্ক ৰেহাই দিছে। কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে জাৰি কৰা অধিসূচনা অনুসৰি 22, 25, 27 আৰু 30% ইথানল মিহলি পেট্ৰলৰ ক্ষেত্ৰত কেন্দ্ৰীয় আবকাৰী শুল্ক উঠাই লোৱা হৈছে। আমদানিকৃত খাৰুৱা তেলৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ লগতে কাৰ্বন নিৰ্গমন কম কৰা আৰু ঘৰুৱাভাৱে উৎপাদিত ইথানলৰ চাহিদা বৃদ্ধিৰ বাবে গ্ৰহণ কৰা ইথানল মিহলি কাৰ্যসূচী সুদৃঢ় কৰাৰ উদ্দেশ্যে এই পদক্ষেপ লোৱা হৈছে। ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবগে এখন ৰাষ্ট্ৰীয় দৈনিক কাকতৰ এটা লেখাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভাৰতৰ দীৰ্ঘ সময়ৰ নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হোৱাৰ বাবে অভিনন্দন জনাইছে। ভূটানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে শ্ৰীমোদীক এগৰাকী বিশ্বাসযোগ্য বন্ধু, জ্যেষ্ঠ ভাতৃ আৰু পথ প্ৰদৰ্শক বুলি অভিহিত কৰিছে। শ্ৰীটবগে 2014 চনৰ 26 মে'ত শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীক সাক্ষাতৰ কথা সোঁৱৰাৰ লগতে শ্ৰীমোদীৰ প্ৰধানমন্ত্ৰী হিচাপে প্ৰথম ভূটান ভ্ৰমণৰ গুৰুত্বত আলোকপাত কৰে। তেওঁ প্ৰধানমন্ত্ৰী মোদীৰ কাম কৰাৰ নীতি, নম্ৰতা তথা জনসেৱাৰ প্ৰতি থকা দায়বদ্ধতাৰ প্ৰশংসা কৰি শ্ৰীমোদীৰ নেতৃত্বত ভাৰত অৰ্থনৈতিক বিকাশ, উন্নত প্ৰযুক্তি, আন্তঃগাঁথনিৰ উন্নয়ন আৰু শক্তিশালী গোলকীয় স্থিতিৰ সাক্ষী হৈছে বুলি উল্লেখ কৰে। বিশিষ্ট ছবি নিৰ্মাতা ভাৰতী ৰাজাৰ মৃত্যুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে ভাৰতী ৰাজা চিনেমা জগতৰ এগৰাকী বৰেণ্য ব্যক্তি আছিল যিয়ে তামিল চিনেমাক নতুন ৰূপ দিছিল। তেওঁৰ ছবিত গ্ৰাম্য জীৱনক বিশেষভাৱে প্ৰদৰ্শন কৰা হৈছিল বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ লগতে ভাৰতী ৰাজাৰ পৰিয়াল আৰু অনুগামীসকললৈ সমবেদনা জ্ঞাপন কৰে। লোকসভাৰ অধ্যক্ষ ওম বিৰলায়ো প্ৰবীণ ছবি নিৰ্মাতাগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। এটা বাৰ্তাত শ্ৰীবিৰলাই কয় যে ভাৰতী ৰাজাৰ দূৰদৰ্শী চিন্তাধাৰা আৰু গ্ৰাম্য জীৱনৰ সুন্দৰ প্ৰতিফলনে তামিল চিনেমাক এটা বিশেষ পৰিচয় প্ৰদান কৰি গৈছে। ভাৰতী ৰাজাৰ এই অৱদানে ছবি নিৰ্মাতা আৰু শিল্পীসকলক প্ৰজন্মলৈ অনুপ্ৰাণিত কৰি যাব বুলি শ্ৰীবিৰলাই উল্লেখ কৰে। তৃণমূল কংগ্ৰেছৰ সাংসদ প্ৰকাশ সিক বৰাইকে ৰাজ্যসভাৰ সদস্য পদ ত্যাগ কৰিছে। সাংসদগৰাকীয়ে ইতিমধ্যে ৰাজ্যসভাৰ সভাপতি চি পি ৰাধাকৃষ্ণনলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে। ইয়াৰ পূৰ্বে তৃণমূল কংগ্ৰেছৰ সাংসদ সুখেন্দু শেখৰ ৰায় আৰু সুস্মিতা দেৱেও ৰাজ্যসভা আৰু দলৰ সদস্য পদ ত্যাগ কৰিছিল।

0: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে আহমেদাবাদৰ মেট্ৰ ৰেল প্ৰকল্পৰ দ্বিতীয় পৰ্যায়ৰ বাবে কেন্দ্ৰীয় কেবিনেটৰ অনুমোদনৰ ফলত যোগাযোগ উন্নত হ'ব। বিশেষকৈ বিমান বন্দৰলৈ যাত্ৰা সুচল আৰু সময় ৰাহি হ'ব। এটা বাৰ্তাত প্ৰধানমন্ত্ৰী মোডীয়ে উল্লেখ কৰে যে এই প্ৰকল্পৰ ৰূপায়ণে যানজঁটৰ সমস্যা হ্ৰাস কৰাৰ উপৰি নিয়োগৰ সুযোগ সৃষ্টি কৰিব আৰু বহনক্ষম চহৰ বিকাশত অৰিহণা যোগাব। ওমান উপকূলত দুৰ্ঘটনাত পতিত হোৱা এম টি ছেটেবেল্লো নামৰ বাণিজ্যিক জাহাজখনৰ পৰা সন্ধানহীন হোৱা তিনিজন ভাৰতীয় নাৱিকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰা হৈছে। ওমানৰ উপকূলত এই টেংকাৰখনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিছাইলে আক্ৰমণ কৰিছিল। সামাজিক মাধ্যমৰ এটা বাৰ্তাত কেন্দ্ৰীয় বন্দৰ জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ইয়াৰে দুজন নাগৰিকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে বুলি প্ৰকাশ কৰে। তেওঁ লগতে এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰে। শ্ৰীসোণোৱালে এই দুখৰ সময়ত নাৱিকসকলৰ পৰিয়ালৰ সৈতে চৰকাৰ আছে বুলি উল্লেখ কৰে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতা আজিৰে পৰা 19 জুলাইলৈ আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু মেক্সিকোৰ 16টা স্থানত অনুষ্ঠিত হ'ব। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ইতিহাসত এইবাৰ প্ৰথমবাৰৰ বাবে 32খন দেশৰ পৰিৱৰ্তে 48খন দেশে অংশগ্ৰহণ কৰিব। এই দলসমূহক 12টা গ্ৰুপত ভাগ কৰা হৈছে আৰু প্ৰতিটো গ্ৰুপত 4টাকৈ দল থাকিব। প্ৰতিটো গ্ৰুপৰ শীৰ্ষৰ দল দুটাই পোনপটীয়াকৈ নক আউট পৰ্যায়ত প্ৰৱেশ কৰিব। ইয়াৰ উপৰি তৃতীয় স্থানত থকা দলকেইটায়ো নক আউট পৰ্যায়লৈ যোগ্যতা লাভ কৰিব। প্ৰতিযোগিতাত মুঠ 104খন খেল অনুষ্ঠিত হ'ব। ফাইনেল খেল 19 জুলাইত অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত নীতি আয়োগৰ পৰিচালনা পৰিষদৰ 1ম বৈঠক অনুষ্ঠিত হৈছে। কৃষকৰ কল্যাণ চৰকাৰৰ সৰ্বাধিক অগ্ৰাধিকাৰপ্ৰাপ্ত বিষয়সমূহৰ অন্যতম আৰু ই খেতিয়কসকলৰ জীৱন সুচল কৰি তোলাৰ বাবে চেষ্টাৰ অকণো ক্ৰুটি কৰা নাই বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে ভাৰত আৰু বুলগেৰিয়াৰ মাজৰ সম্পৰ্ক দীৰ্ঘদিনীয়া আৰু সুস্থিৰ বুলি অভিহিত কৰিছে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতা আজিৰে পৰা 19 জুলাইলৈ আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু মেক্সিকোৰ 16টা স্থানত অনুষ্ঠিত হ'ব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনাবলৈ লোৱা হৈছে বীণাপাণি ভূঞাৰ কণ্ঠত দুটি ভজন।

0: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকলে ভজন শুনি আছে বীণাপাণি ভূঞাৰ কণ্ঠত।

0: পাছতে সংগীতৰ অনুষ্ঠান শুনিলে।
1: এয়া আকাশবাণী গুৱাহাটী বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। অসম নাগালেণ্ড সীমান্তত তেল আৰু গেছৰ অন্বেষণৰ বাবে কেন্দ্ৰীয় চৰকাৰ অসম আৰু নাগালেণ্ডৰ মাজত আজি নতুন দিল্লীৰ গৃহ মন্ত্ৰালয়ত এখন ত্ৰিপাক্ষিক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হ'ব। অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ', কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহন আৰু কেন্দ্ৰীয় চৰকাৰ তথা দুয়োখন ৰাজ্যৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকিব। এই চুক্তিখনে অসম নাগালেণ্ড সীমান্ত অঞ্চলৰ ব্যাপক পৰিসৰত খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ অন্বেষণ আৰু উৎপাদনৰ দুৱাৰ মুকলি কৰিব বুলি আশা কৰা হৈছে। অঞ্চলটোত মূল্যৱান হাইড্ৰকাৰ্বনৰো ভাণ্ডাৰ আছে বুলি জনা যায়। অৱশ্যে দুয়োখন ৰাজ্যৰ মাজত দীৰ্ঘদিনীয়া সীমা বিবাদৰ বাবে এতিয়ালৈকে এই সম্পদৰাজি সদ্ব্যৱহাৰ কৰিব পৰা হোৱা নাই। প্ৰস্তাৱিত চুক্তিখনে অৰ্থনৈতিক উন্নয়নৰ নতুন সুযোগ সৃষ্টি কৰি দুয়োখন ৰাজ্যকে একেলগে কাম কৰাত সহায় কৰিব বুলি আশা কৰা হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যখনৰ বনাঞ্চল সুৰক্ষিত কৰাৰ স্বাৰ্থত চাৰিখন সংৰক্ষিত বনাঞ্চলত উচ্ছেদৰ চৰকাৰী সিদ্ধান্তৰ সপক্ষে ৰায় দিছে। নগাঁও জিলাৰ লুটুমাই, যমুনাৰ মৌডংগা, নাম্বৰ দক্ষিণ আৰু বৰপানী সংৰক্ষিত বনাঞ্চলত উচ্ছেদ চলোৱাৰ বাবে ন্যায়ালয়ে ৰাজ্য চৰকাৰক সেউজ সংকেত দিছে। এই উচ্ছেদৰ জাননীৰ প্ৰত্যাহ্বান জনাই 4 শতাধিক আবেদনকাৰীয়ে দাখিল কৰা সকলো আবেদন উচ্চ ন্যায়ালয়ে খাৰিজ কৰে। এই অনুসৰি বন বিভাগে চলিত বছৰৰ 7 মাৰ্চত জাৰি কৰা জাননীৰ আধাৰত বনাঞ্চলখনৰ ভূমি অবৈধভাৱে দখল কৰি থকা লোকসকলৰ বিৰুদ্ধে উচ্ছেদ চলাব পাৰিব। উচ্চ ন্যায়ালয়ে 30 দিনৰ ভিতৰত দখলকাৰীয়ে এই অঞ্চলসমূহ খালী নকৰিলে চৰকাৰে উচ্ছেদ চলাব পাৰিব বুলি উল্লেখ কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ দেৱাশিষ বৰাৰ বিচাৰপীঠে সোমবাৰে দিয়া ৰায়ত আবেদনকাৰীসকলে কোনো বৈধ আবণ্টন পত্ৰ বা ভূমি নিষ্পত্তি অবিহনে সংৰক্ষিত বনাঞ্চলৰ ভূমি দখল কৰি থকা হেতুকে তেওঁলোকক অবৈধ দখলকাৰী হিচাপে গণ্য কৰা হ'ব বুলি প্ৰকাশ কৰে। মানকাছৰ সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক মহিবুৰ ৰহমানে আজি 1,66,00,000ৰো অধিক টকা ব্যয় সাপেক্ষে সমষ্টিটোৰ 3টা পথৰ পুনৰ নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন কৰে। ৰাজ্য চৰকাৰৰ অগ্ৰাধিকাৰ উন্নয়ন আঁচনিৰ অধীনত টুমনি চিমলাকান্দি, এইচ এম খাৰুৱা বান্ধা সংযোগী পথ আৰু কুটিৰঘাট পথুৰীয়া নামাৰগোনা সংযোগী পথকেইটা নিৰ্মাণ কৰা হ'ব। দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ হৈ থকা পথকেইটাৰে যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হোৱা বুলি ৰাইজে দাবী কৰি আহিছিল। আজি আধাৰশিলা স্থাপন অনুষ্ঠানত বিধায়কগৰাকীৰ লগতে লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা আৰু অন্যান্য বিভাগীয় বিষয়াসকল উপস্থিত থাকে। তামোলপুৰ জিলাৰ বিভিন্ন বিদ্যালয়ত বিশেষ আধাৰ পঞ্জীয়ন আৰু উন্নীতকৰণ শিবিৰ অনুষ্ঠিত হৈছে। যোৱা 15 মে'ত অতিৰিক্ত জিলা আয়ুক্তই জাৰি কৰা নিৰ্দেশ অনুসৰি এই শিবিৰসমূহৰ আয়োজন কৰা হৈছে। 2027 চনৰ জানুৱাৰী পৰ্যন্ত পৰ্যায়ক্ৰমে জিলাখনত এনে শিবিৰ অনুষ্ঠিত কৰা হ'ব বুলি জিলা প্ৰশাসনে জানিবলৈ দিছে। UIDAIৰ নিৰ্দেশ অনুসৰি 5-7 বছৰ আৰু 15-17 বছৰ বয়সৰ শিশু আৰু কিশোৰসকলৰ বাধ্যতামূলক বায়'মেট্ৰিক উন্নীতকৰণ নিশ্চিত কৰাৰ বাবে এই শিবিৰসমূহৰ আয়োজন কৰা হৈছে। ছাত্ৰ ছাত্ৰীসকলক আধাৰ কাৰ্ডৰ প্ৰতিলিপি, জন্মৰ প্ৰমাণ পত্ৰ, বিদ্যালয়ৰ পৰিচয় পত্ৰ আৰু অভিভাৱকৰ ঠিকনাৰ প্ৰমাণ পত্ৰসহ এই শিবিৰত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে। ডিব্ৰুগড় জিলাৰ

0: বিক্ৰম কুৰিৰ সভাপতিত্বত আঞ্চলিক পৰিবহণ কৰ্তৃপক্ষ পৰিষদৰ এখন সভা আজি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়। সভাত জিলাখনৰ যান বাহন ব্যৱস্থাপনা, পথ সুৰক্ষাৰ দিশত গ্ৰহণ কৰা ব্যৱস্থা আদিকে ধৰি পৰিবহণ খণ্ডৰ সৈতে জড়িত বিভিন্ন বিষয় আলোচনা কৰা হয়। বিশেষকৈ আমোলাপট্টিৰ উৰণ সেতু নিৰ্মাণৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্মাণৰ সময়ছোৱাত যাত্ৰীসকলে যাতে কোনো অসুবিধাৰ সন্মুখীন নহয় আৰু যান বাহনৰ চলাচল যাতে সুচলভাৱে হৈ থাকিব পাৰে এই দিশত গুৰুত্ব আৰোপ কৰা হয়। বিশ্বনাথ জিলাৰ দৈনিক বজাৰত আজি যোগান বিভাগ আৰু জিলা প্ৰশাসনে অভিযান চলাই অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ অস্বাভাৱিক মূল্য বৃদ্ধিৰ পৰিস্থিতি নিৰীক্ষণ কৰে। বিশ্বনাথৰ সহকাৰী আয়ুক্ত, যোগান বিভাগৰ পৰিদৰ্শক, খাদ্য সুৰক্ষা বিষয়া আৰু কৃষি বিষয়াসকলে খুচুৰা বিক্ৰেতাসকলৰ বিপণীলৈ গৈ সামগ্ৰীৰ মূল্যৰ বিষয়ে সোধা পোছা কৰে। খুচুৰা বিক্ৰেতাসকলে যাতে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ ক্ষেত্ৰত গ্ৰাহকৰ পৰা অধিক মূল্য ল'ব নোৱাৰে সেয়া সুনিশ্চিত কৰাৰ বাবে এই অভিযান চলোৱা হয়। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত অহা শনিবাৰে নিশা 8:02 অসমত শান্তি চুক্তিৰ এটা দশক শীৰ্ষক এটি আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান হীৰেণ চন্দ্ৰ নাথ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক ডঃ জয়ন্ত কৃষ্ণ শৰ্মা, ইউ পি পি এলৰ মুৰববী প্ৰমোদ বড়ো, প্ৰাক্তন মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম আৰু সাংবাদিক সঞ্জু বৰাই। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4:00 বজাত।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনো আহক পুলক বেনাৰ্জীৰ কণ্ঠত দুটি আধুনিক গীত।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই অ?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকলে আধুনিক গীত শুনি আছে পুলক বেনাৰ্জীৰ কণ্ঠত।

এয়া আকাশবাণী তেজপুৰ। আজি বৃহস্পতিবাৰ, ৰাষ্ট্ৰীয় দিনপঞ্জী অনুসৰি 1433, ভাস্কৰাব্দৰ জেঠ মাহৰ 27 দিন, ইংৰাজী 2026 খ্ৰীষ্টাব্দৰ জুন মাহৰ 11 তাৰিখ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আমাৰ আজিৰ অধিৱেশন মুকলি কৰিব লৈছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্টছ 1125 আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্টজৰ লগতে নিউজ অন এয়াৰ এপৰ মাধ্যমেৰে। আমাৰ আজিৰ এই অধিৱেশনৰ নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছে নিৰঞ্জন বড়ো আৰু খগেশ বে। ট্ৰেন্সমিটাৰ দায়িত্বত আছে অম্লানজ্যোতি দত্ত। পৰিবহণত আছে নয়ন দৈমাৰী। প্ৰচাৰণৰ সহায়ক হিমানী দাসৰ সৈতে ষ্টুডিঅ'ৰ পৰা মই নৱকৃষ্ণ গোস্বামীয়ে আপোনালোকক স্বাগতম জনাইছোঁ।

কৃষ্ণকান্ত সন্দিকৈ কৈছিল, সকলো কামতে পৰিকল্পনাহে আচল কথা, সুস্থিৰ পৰিকল্পনা অবিহনে শক্তি অৰ্থ সকলো অথলে যায়।

এয়া আকাশবাণী তেজপুৰ শ্ৰোতালৈ এতিয়া নিবেদন কৰিব লৈছোঁ, মহিলাসকলৰ উদ্দেশ্যে প্ৰচাৰিত আমাৰ দৈনন্দিন অনুষ্ঠান অৰ্ধ আকাশ। আজি এই অনুষ্ঠানৰ মূল কথা শিতানত শুনক শোণিতপুৰ শিশু বিকাশ একাডেমীৰ শিক্ষয়িত্ৰী নিকি ভৰদাসৰ কণ্ঠত এটি গীত, গীতৰ কথা তুলিকা সেনাপতিৰ।

অৰ্ধআকাশ অনুষ্ঠানত এতিয়া শুনক লতা মংগেশকৰৰ কণ্ঠত হিন্দী বোলছবিৰ গীত কেইটিমান। পুনতে শুনক দিল আপনা অৰ প্ৰীত পৰাই বোলছবিখনৰ এই গীতটি।

0: ভিডিঅ' লাইক কৰিলে পইচা পাম, ইমান সহজ।
1: অচিনাকি লিংকত ক্লিক নকৰিব। আৰ বি আইয়ে কয়,
2: জানি ৰক, সতৰ্ক হৈ ৰক।

শ্ৰোতাই অৰ্ধ আকাশ শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। এইবাৰ শুনক মেৰে হমদম মেৰে দোস্ত বোলছবিখনৰ শিল্পী লতা মংগেশকৰৰ কণ্ঠৰ এই গীতটি।

শ্ৰোতাই অৰ্ধ আকাশ অনুষ্ঠানত লতা মংগেশকাৰৰ কণ্ঠৰ গীত শুনি আছে। এইবাৰ শুনক শিল্পী আৰু মুকেশৰ কণ্ঠত মেৰে হমসফৰ বোলছবিখনৰ এই গীতটি।

অৰ্ধআকাশ অনুষ্ঠানৰ শেষত শুনক লতা মংগেশকাৰ আৰু কিশোৰ কুমাৰৰ কণ্ঠত আন্ধি বোল ছবিখনৰ এই গীতটি।

0: শ্রোতা ইমানপুরে অর্ধ আকাশ অনুষ্ঠানটি শুনিলে। আজি এই অনুষ্ঠানৰ মূল কথা শিতানত শোণিতপুৰ শিশু বিকাশ একাডেমীৰ শিক্ষয়িত্ৰী নিকি বৰা দাসৰ কণ্ঠৰ এটি গীত আৰু লতা মংগেশকৰৰ কণ্ঠত হিন্দী বোলছবিৰ গীত কেইটিমান শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া সন্ধিয়া 6 বজাত হিন্দীত আৰু 6:05 ইংৰাজীত বাতৰি আকাশবাণী দিল্লীৰ পৰা শুনিবলৈ পাব।
1: नमस्कार, आकाशवाणी समाचार के साथ मैं विशाल शर्मा।

শ্রোতা ইমান পৰে আরাধনা অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুর। এতিয়া শুনক চমুকৈ আজি প্ৰচাৰ হ'বলগা অনুষ্ঠানৰ চমু পৰিস্থিতি। কিছু সময়ৰ পাছত শুনিবলৈ পাব গীতালী। সন্ধিয়াৰ আঞ্চলিক বাতৰি 6:45 আকাশবাণী গুৱাহাটীৰ পৰা শুনিবলৈ পাব। 7:00 হিন্দীত আৰু 7:05 ইংৰাজীত বাতৰি আকাশবাণী দিল্লীৰ পৰা, আৰু 7:10 অসমীয়াত বাতৰি আকাশবাণী গুৱাহাটীৰ পৰা একাদিক্ৰমে শুনিবলৈ পাব। 7:20 আগবঢ়োৱা হ'ব কথা পাতোৱা হওক। আজিৰ দিনটো 7:50 মুখ্য বাতৰি কেইটিমান 8:00 আকাশবাণী গুৱাহাটীৰ পৰা শুনিবলৈ পাব। 8:02 যুৱবাণী শুনিবলৈ পাব। 8:30 আগবঢ়োৱা হ'ব আধুনিক গীত কেইটিমান। 8:45 সামাচাৰ চেণ্টাৰ আৰু 9:00 News@9 আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত হ'ব। লোকগীত শুনিবলৈ পাব 9:15। হোৱাটছআপ যোগে অনুৰোধ কৰা শ্ৰোতাৰ গীতৰ অনুষ্ঠান মূৰ্চনা 9:30 আৰু নিশা 10:00 হিন্দী বোলছবিৰ গীত কেইটিমানেৰে আজিৰ অধিৱেশনৰ পৰিসমাপ্তি ঘটিব। শ্ৰোতা ইমান পৰে অনুষ্ঠান পৰিস্থিতি চমুকৈ শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াব লৈছোঁ গীতালী। আজি শুনক অসমীয়া আধুনিক গীত কেইটিমান। পুনতে শুনক অনিন্দিতা পালৰ কণ্ঠৰ এই গীতটি। গীতৰ কথা হীৰেণ ভট্টাচাৰ্যৰ, সুৰ উৎপল শৰ্মাৰ।

এইবাৰ শুনক অনিন্দিতা পালৰ কণ্ঠতেই আন এটি গীত, গীতৰ কথা ইপচন লাল বৰুৱাৰ, সুৰ জয় বৰুৱাৰ।

এইবাৰ শুনক ৰবি সিংহৰ কণ্ঠৰ আন এটি গীত, গীতৰ কথা প্ৰভাত চৌধুৰীৰ, সুৰ অজিত সিংহৰ।

এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল সমগ্ৰ বিশ্বই অনিশ্চয়তা আৰু অস্থিৰতাৰ সময় পাৰ কৰাৰ মাজতে ভাৰতে আত্মবিশ্বাস আৰু দৃঢ় সংকল্পৰে বিকাশৰ দিশত অগ্ৰসৰ হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ অসম নাগালেণ্ড সীমান্তত তেল আৰু গেছৰ অন্বেষণৰ বাবে কেন্দ্ৰীয় চৰকাৰ অসম আৰু নাগালেণ্ডৰ মাজত ত্ৰিপাক্ষিক বুজাবুজিৰ চুক্তি মৰিগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগৰ জিলাখনৰ বিভিন্ন উন্নয়নমূলক কাম কাজৰ পৰ্যালোচনা গোলাঘাট জিলাৰ চাহবাগিচা অঞ্চলৰ শিক্ষাৰ্থীসকলৰ বাবে চলিত বৰ্ষত 11খন বিদ্যালয়লৈ সমগ্ৰ শিক্ষা অভিযানৰ অধীনত যাতায়াত সেৱাৰ ব্যৱস্থা আৰু আজিৰে পৰা 19 জুলাইলৈ আমেৰিকা কানাডা আৰু মেক্সিকোৰ 16টা স্থানত বিশ্বকাপ ফুটবল প্ৰতিযোগিতা নমস্কাৰ এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা আৰু মোৰ সৈতে আছে মৃদুস্মিতা শৰ্মা সমগ্ৰ বিশ্বই অনিশ্চয়তা আৰু অস্থিৰতাৰ সময় পাৰ কৰাৰ মাজতে ভাৰতে আত্মবিশ্বাস আৰু দৃঢ় সংকল্পৰে বিকাশৰ দিশত অগ্ৰসৰ হৈছে বুলি

0: বিশ্বকাপ ফুটবল প্ৰতিযোগিতা। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা আৰু মোৰ সৈতে আছে মৃদুস্মিতা শৰ্মা। সমগ্ৰ বিশ্বই অনিশ্চয়তা আৰু অস্থিৰতাৰ সময় পাৰ কৰাৰ মাজতে ভাৰতে আত্মবিশ্বাস আৰু দৃঢ় সংকল্পৰে বিকাশৰ দিশত অগ্ৰসৰ হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত আজি নীতি আয়োগৰ পৰিচালনা পৰিষদৰ একাদশ বৈঠকত অধ্যক্ষতা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতে বিকশিত ভাৰতৰ দৰ্শন প্ৰাপ্তিৰ দিশত আগবঢ়াৰ লগে লগে কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ সামূহিক দায়বদ্ধতাও বৃদ্ধি পাইছে। ৰাজ্যসমূহৰ মাজত সহযোগিতা, আলোচনা আৰু বিচাৰধাৰাৰ আদান প্ৰদান হোৱা উচিত বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে এই ক্ষেত্ৰত নীতি আয়োগে এখন মঞ্চ হিচাপে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। প্ৰধানমন্ত্ৰী মোদীয়ে গুণগত মানৰ শিক্ষা, প্ৰয়োজনীয় দক্ষতা আৰু নিয়োগৰ সুযোগ প্ৰদানৰ জৰিয়তে দেশৰ যুৱচামৰ বাবে সঠিক পৰিস্থিতিতন্ত্ৰ গঢ়ি তোলাটো মূলতঃ অগ্ৰাধিকাৰ হ'ব লাগে বুলি মন্তব্য কৰে। তেওঁ লগতে কয় যে বিকশিত ভাৰত নিৰ্মাণৰ যাত্ৰাত সবলীকৃত যুৱচামে চালিকা শক্তি হিচাপে কাম কৰিব। ভাৰতে বিকাশ আৰু ৰপ্তানিৰ নতুন সুযোগ সৃষ্টিৰ বাবে কেইবাখনো দেশৰ সৈতে মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰিত কৰাৰ কথাও প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। মহিলা নেতৃত্বাধীন বিকাশ বিকশিত ভাৰতৰ দৰ্শনৰ এটা উল্লেখনীয় দিশ বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে মহিলাসকলৰ সম্ভাৱনীয়তা বিকশাই তোলা আৰু দেশৰ উন্নয়নৰ যাত্ৰাত ইন্ধন যোগোৱাৰ বাবে ৰাজ্যসমূহে মহিলাৰ শিক্ষা, দক্ষতা, নিৰাপত্তা আৰু সবলীকৰণত প্ৰাধান্য দিয়া উচিত। আজিৰ বৈঠকত সমগ্ৰ দেশত উদ্যমশীলতা, দক্ষতা বিকাশ আৰু কৰ্মসংস্থাপনৰ স্থায়ী সুযোগ সৃষ্টিৰ উপায় সম্পৰ্কে আলোচনা কৰা হৈছে। বৈঠকত দেশৰ বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ উপ ৰাজ্যপালসকলে ভাগ লৈছে। সম্প্ৰতি দিল্লী ভ্ৰমণৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো বৈঠকত অংশগ্ৰহণ কৰিছে। অসম নাগালেণ্ড সীমান্তত তেল আৰু গেছৰ অন্বেষণৰ বাবে কেন্দ্ৰীয় চৰকাৰ, অসম আৰু নাগালেণ্ডৰ মাজত আজি নতুন দিল্লীৰ গৃহ মন্ত্ৰালয়ত এখন ত্ৰিপাক্ষিক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হ'ব। অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিঅ' ৰিঅ, কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহন আৰু কেন্দ্ৰীয় চৰকাৰৰ তথা দুয়োখন ৰাজ্যৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকিব। এই চুক্তিখনে অসম নাগালেণ্ড সীমান্ত অঞ্চলত ব্যাপক পৰিসৰত খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ অন্বেষণ আৰু উৎপাদনৰ দুৱাৰ মুকলি কৰিব বুলি আশা কৰা হৈছে। অঞ্চলটোত মূল্যৱান হাইড্ৰকাৰ্বনৰো ভাণ্ডাৰ আছে বুলি জনা যায়। অৱশ্যে দুয়োখন ৰাজ্যৰ মাজত দীৰ্ঘদিনীয়া সীমা বিবাদৰ বাবে এতিয়ালৈকে এই সম্পদৰাজিৰ সদ্ব্যৱহাৰ কৰিব পৰা হোৱা নাই। প্ৰস্তাৱিত চুক্তিখনে অৰ্থনৈতিক উন্নয়নৰ নতুন সুযোগ সৃষ্টি কৰি দুয়োখন ৰাজ্যকে একেলগে কাম কৰাত সহায় কৰিব। বাক্সা আৰু বৰপেটা জিলাৰ সীমান্তৱৰ্তী গোবৰ্ধনাত আজি বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে বেকী নৈৰ মথাউৰি নিৰ্মাণৰ কাম বুজ লয়। পূৰ্বতে বাক্সা জিলাৰ নাৰায়ণগুৰিৰ পৰা ব্ৰহ্মপুত্ৰলৈ বিশ্ববেংকৰ অনুদানেৰে এই মথাউৰি নিৰ্মাণ কৰা হৈছিল যদিও 640 মিটাৰ দৈৰ্ঘ্যৰ কাম অসম্পূৰ্ণ হৈ আছিল। এই অসম্পূৰ্ণ অংশৰ নিৰ্মাণ সোনকালে হ'ব বুলি প্ৰকাশ কৰে। অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে অবৈধ খননৰ প্ৰসংগত কয় যে মথাউৰিৰ কাম কৰোতে বা আন যিকোনো অৱস্থাত অবৈধ খনন কোনো কাৰণতে সহ্য কৰা নহ'ব।
1: মই ইয়াতে আজি নিজে আহি 640 মিটাৰৰ কাম প্ৰায় 4,93,00,000 টকা ব্যয় সাপেক্ষে এইখিনি যদি কিবা কাৰণত যদি কৰা নহয় তেতিয়াহ'লে আল্টিমেটলি আগন্তুক দিনত গোবৰ্ধনা গামেৰিগুৰিকে আদি কৰি গোটেই উত্তৰ অঞ্চল আগন্তুক দিনত পুনৰ মানে জলমগ্ন হ'ব, যেনেকুৱাকৈ আমাৰ 2004 চনত হৈছিলে, 2008 চনত হৈছিলে, 2009 চনত হৈছিল। গতিকে সেইকাৰণে আজি মই গুৱাহাটীৰ পৰা আহি পোনে পোনে ইয়াতে আহি ডিপাৰ্টমেণ্টৰ বিভাগৰ আমাৰ এডিচনেল চিফ ইঞ্জিনিয়াৰ আছিলে, পুলক চৌধুৰী আছিলে, বিভাগৰ আমাৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ আছিলে, এওঁলোকৰ লগত মই চাই পেলাই আমি দেখিছিলোঁ যে এইখিনি কৰাৰ প্ৰয়োজন আছে। গতিকে আগন্তুক দিনত এইখিনি কৰাৰ কাৰণে আমি আমাৰ বিভাগৰ পৰা আমি যি প্ৰচেষ্টা কৰিবলৈ কৰিম আৰু এই ক্ষেত্ৰত যদি আমাৰ কিবা এলেৰ প্ৰয়োজন হয় বা গছ গছনি কটা যোৱাৰ কাৰণে যদি কিবা ফুটিবনৰ কথা হয় সেইখিনি কথাও আগন্তুক দিনত বিভাগীয়ভাৱে নিশ্চিত ওপৰত এইখিনি আমি সমাধান কৰাৰ কাৰণে প্ৰয়াস কৰিম।
0: তেওঁ সাংবাদিক আৰু সচেতন নাগৰিকসকলকো এনে অবৈধ কাৰ্যকলাপ দেখিলে তাৰ ফটো আৰু ভিডিঅ' সামাজিক মাধ্যমত প্ৰকাশ কৰিবলৈ আহ্বান জনায়। অধ্যক্ষ শ্ৰীদাসৰ এই পৰিদৰ্শনকালত বিভাগীয় উচ্চপদস্থ বিষয়া আৰু কৰ্মচাৰীসকলো উপস্থিত আছিল। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক মৃদুস্মিতা শৰ্মাৰ পৰা।
2: মৰিগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগে আজি জিলা উন্নয়ন সমিতিৰ বৈঠকত অংশ লৈ বিভিন্ন বিভাগৰ কাম কাজৰ পৰ্যালোচনা কৰে। তেওঁ লোকনিৰ্মাণ বিভাগক মৰিগাঁও জিলাৰ

0: চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণ কাৰ্য অহা বছৰৰ মাৰ্চৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ লগতে বিভিন্ন বিভাগৰ অভিযন্তাসকলক সময়ে সময়ে নিৰ্মীয়মান প্ৰকল্পসমূহ পৰিদৰ্শন কৰি কামৰ মান পৰীক্ষা কৰাৰ লগতে 2024-25 বিত্তীয় বৰ্ষত অনুমোদন লাভ কৰা প্ৰকল্পসমূহৰ কাম ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰাৰ বাবেও নিৰ্দেশ দিয়ে। মন্ত্ৰীগৰাকীয়ে 2022-23 বৰ্ষৰ পৰা 2024-25 বৰ্ষলৈ অনুমোদিত পথসমূহৰ নিৰ্মাণ কাৰ্য অহা ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰি নতুন পথ নিৰ্মাণৰ কাম আৰম্ভ কৰিবলৈ বিভাগক নিৰ্দেশ দিয়ে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কামৰ পৰ্যালোচনা কৰি তেওঁ পঞ্চায়তী ৰাজ ব্যৱস্থা শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। চৰকাৰৰ প্ৰতিখন আঁচনিৰ বিষয়ে যাতে ৰাইজ অৱগত হয় তাৰ বাবে জনপ্ৰতিনিধিসকলে প্ৰতিমাহে নিজেই উন্নয়নখণ্ডলৈ গৈ ৰাইজক সজাগ কৰিব লাগিব বুলিও তেওঁ উল্লেখ কৰে। মৰিগাঁও জিলাত চৰকাৰী সাহায্যৰে মৎস্য উৎপাদনৰ পূৰ্ণ সম্ভাৱনা আছে বুলি উল্লেখ কৰি শ্ৰীমতী নেওগে মীন বিভাগক বৃহৎ পৰিসৰত পৰিকল্পনা কৰিবলৈ আহ্বান জনায়। তেওঁ মহিলা আৰু শিশু বিকাশ বিভাগৰ পৰ্যালোচনা কৰি বেটী বচাও বেটী পঢ়াও অভিযানৰ অধীনত শিক্ষা বিভাগৰ সৈতে লগ হৈ সজাগতা অভিযান চলোৱাৰ বাবেও পৰামৰ্শ আগবঢ়ায়। মন্ত্ৰীগৰাকীয়ে লগতে জিলাখনত বান আৰু খহনীয়া প্ৰতিৰোধী আঁচনিসমূহৰ কাম ক্ষিপ্ৰতাৰে সম্পন্ন কৰাৰ বাবে নিৰ্দেশ দিয়ে। গোলাঘাট জিলাৰ চাহবাগিচা অঞ্চলৰ শিক্ষাৰ্থীসকলে নিয়মীয়াকৈ বিদ্যালয়লৈ যোৱাটো নিশ্চিত কৰাৰ উদ্দেশ্যে জিলা প্ৰশাসন তথা শিক্ষা বিভাগৰ উদ্যোগত বিশেষ পদক্ষেপ লোৱা হৈছে। জিলাখনত চলিত বৰ্ষত 11খন বিদ্যালয়ৰ বাবে সমগ্ৰ শিক্ষা অভিযানৰ অধীনত যাতায়াত সেৱাৰ ব্যৱস্থা কৰা হৈছে। আজি আনুষ্ঠানিকভাৱে এই যাতায়াত সেৱাৰ শুভাৰম্ভ কৰা হয়। এই পদক্ষেপৰ অধীনত জিলাখনৰ প্ৰায় 25খন বাগিচাৰ 11খন বিদ্যালয়ৰ 480গৰাকী শিক্ষাৰ্থী বিনামূলীয়াকৈ যাতায়াতৰ সুবিধা প্ৰদান কৰা হ'ব। দূৰণিবতীয়া ছাত্ৰ ছাত্ৰীসকলে কোনো অসুবিধা নোহোৱাকৈ নিৰাপদে বিদ্যালয়লৈ অহা যোৱা কৰাৰ সুবিধা লাভ কৰাৰ ফলত তেওঁলোকৰ উপস্থিতি নিয়মীয়া হ'ব বুলি আশা কৰা হৈছে। শিৱসাগৰ জিলা শিক্ষা বিভাগে শিক্ষাৰ্থীৰ স্কুল বেগৰ ওজন নিৰ্ধাৰণ কৰি কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে। এই নিৰ্দেশনা অনুসৰি প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে বেগৰ সৰ্বাধিক ওজন 1.5 কিলোগ্ৰাম, তৃতীয়ৰ পৰা পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে 2.3 কিলোগ্ৰামৰ ভিতৰত, ষষ্ঠ আৰু সপ্তম শ্ৰেণীৰ বাবে 4.5 কিলোগ্ৰাম আৰু দশম শ্ৰেণীৰ বাবে সৰ্বাধিক 5 কিলোগ্ৰাম নিৰ্ধাৰণ কৰা হৈছে। এই সন্দৰ্ভত শিৱসাগৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ডঃ সমীৰণ বৰাই এইদৰে কয়।
1: এই নিৰ্দেশনা অনুসৰি ছাত্ৰ ছাত্ৰীৰ শ্ৰেণী অনুযায়ী স্কুল বেগৰ ওজন নিৰ্ধাৰণ কৰি দিয়া হৈছিলে। প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে সকলো ছাত্ৰ ছাত্ৰীয়ে বেগৰ বিভিন্ন ওজন সন্নিৱিষ্ট কৰিছিলে ছাত্ৰ ছাত্ৰীৰ শাৰীৰিক অৱস্থা শাৰীৰিক বিকাশৰ প্ৰতি লক্ষ্য ৰাখি। এই চৰকাৰী নিৰ্দেশনাটোকে শিৱসাগৰ জিলাত বলৱৎ হোৱাকে যোৱা 6 জুন তাৰিখে শিৱসাগৰ জিলাৰ শিক্ষা বিভাগৰ তৰফৰ পৰা জাৰি কৰা হ'ল। ইয়াত উল্লেখ আছে যে চৰকাৰী হওক বা বেচৰকাৰী খণ্ডৰ হওক, সকলো খণ্ডৰ বিদ্যালয়ে শিশুৰ শাৰীৰিক স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি স্কুল বেগৰ যিটো চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া ওজন, সেইমতে তেওঁলোকে যাতে বিদ্যালয়লৈ অহাৰ ব্যৱস্থাটো।
0: উল্লেখযোগ্য যে এই নিৰ্দেশনা অমান্য কৰা বিদ্যালয়ৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও পৰিদৰ্শক ডঃ বৰাই জানিবলৈ দিয়ে। আকাশবাণীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত অহা শনিবাৰে নিশা 8:02 অসমত শান্তি চুক্তিৰ এটা দশক শীৰ্ষক এটি আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান হীৰেণ চন্দ্ৰ নাথ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক ডঃ জয়ন্ত কৃষ্ণ শৰ্মা, ইউ পি পি এলৰ মুৰববী প্ৰমোদ বড়ো, প্ৰাক্তন মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম আৰু সাংবাদিক সঞ্জু বৰাই। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। চৰাইদেউ জিলাৰ আন্তঃগাঁথনিমূলক উন্নয়ন আৰু আৰ্থসামাজিক ভেটি শক্তিশালী কৰাৰ লক্ষ্যেৰে তেল আৰু প্ৰাকৃতিক গেছ নিগম তথা অইল ইণ্ডিয়া লিমিটেডৰ মুৰববী বিষয়াসকলৰ আজি এখন বৈঠক অনুষ্ঠিত হয়। জিলা প্ৰশাসন আৰু জিলাখনৰ নৱনিৰ্বাচিত বিধায়ক দলৰ উপস্থিতিত এই বৈঠক জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত হয়। বৈঠকত জিলাখনৰ বিভিন্ন খণ্ডত সম্ভাৱ্য চি এছ আৰ আঁচনিসমূহ ৰূপায়ণ কৰাৰ লগতে বহনক্ষম আৰু অন্তৰ্ভুক্তিমূলক বিকাশৰ পৰিৱেশ গঢ়ি তোলাৰ বিষয়ে আলোচনা কৰা হয়। অনুষ্ঠানত চৰাইদেউৰ জিলা আয়ুক্ত ডাঃ নেহা যাদৱ, জিলা আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰ, মাহমৰা সমজিলাৰ আয়ুক্ত আৰু অতিৰিক্ত জিলা আয়ুক্তৰ লগতে অইল আৰু অ' এন জি চিৰ উচ্চপদস্থ চি এছ আৰ প্ৰতিনিধিসকল আলোচনাত উপস্থিত থাকে। এন ডি এ চৰকাৰৰ 12 বছৰীয়া শাসনকালৰ বিশ্বাস, বিকাশ আৰু জনকল্যাণৰ দিশক সোঁৱৰি আজি পশ্চিম কাৰ্বি আংলং জিলাৰ ভকচঙত প্ৰগতি পদযাত্ৰা উলিওৱা হয়। এই পদযাত্ৰাৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত সময়ছোৱাত হোৱা বিকাশ আৰু উন্নয়নৰ শ্লোগান দিয়া হয়। দুৱাৰ আমলা মণ্ডল বিজেপিৰ উদ্যোগত আয়োজিত প্ৰগতি পদযাত্ৰাত আমৰি সমষ্টিৰ বিধায়ক ডাক্তৰ হাবে তেৰণ, পৰিষদীয় সমষ্টিটোৰ পাৰিষদ তথা কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰভাত চন্দ্ৰ তাৰো উপস্থিত থাকে। বাতৰিৰ পৰৱৰ্তী অংশ শুনক জিন্তি ৰাণী ডেকাৰ পৰা।
2: বিশেষ ন্যায়াধীশৰ আদালতে আজি অসম মীন উন্নয়ন নিগমত সংঘটিত কেলেংকাৰীৰ

0: ওচৰত অভিযুক্ত প্ৰাক্তন বিষয়া পদ্মকান্ত হাজৰিকাৰ জামিন আবেদন নাকচ কৰে। আদালতে আন তিনিজন অভিযুক্ত প্ৰাক্তন বিষয়া নৰেন চন্দ্ৰ বসুমতাৰী, বীৰেণ সিং অধিকাৰী আৰু জ্যোতিষ শইকীয়াৰ জামিনৰ ৰায় সংৰক্ষিত ৰাখে। উল্লেখযোগ্য যে মীন উন্নয়ন নিগমৰ কেইবা কোটি টকীয়া কেলেংকাৰীৰ গোচৰত দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ে মীন নিগমৰ মুঠ নগৰাকী বিষয়াক নিলম্বিত কৰিছিল। মাজুলী আৰক্ষী আৰু আবকাৰী বিভাগে আজি 1500 লিটাৰ অবৈধ বিলাতী সুৰা ধবংস কৰে। আদালতৰ নিৰ্দেশ অনুসৰি কমলাবাৰী ঘাটৰ সমীপৰ দৰবাৰ চাপৰিত ধবংস কৰা এই বিলাতী সুৰাখিনিৰ মূল্য 14,00,000 টকাৰো অধিক বুলি আৰক্ষীয়ে জনাইছে। আৰক্ষীয়ে এই সংক্ৰান্তত 19 জন ব্যৱসায়ীক আটক কৰাৰ লগতে 16টাকৈ গোচৰো ৰুজু কৰিছে। জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক ৰাজশ্ৰী ধন্দিয়াই এই সন্দৰ্ভত সাংবাদিকৰ আগত এইদৰে কয়।
1: যোৱা মাহকেইটাত মাজুলী আৰক্ষীৰ ফালৰ পৰা জিলাখনৰ বিভিন্ন ঠাইত অবৈধ সুৰাৰ বিৰুদ্ধে যি অভিযান চলোৱা হৈছিলে সেই সংক্ৰান্তত আমি বৃহৎ পৰিমাণে সুৰা জব্দ কৰিবলৈ সক্ষম হৈছিলোঁ আৰু এই ক্ষেত্ৰত গোচৰ ৰুজু হৈছিলে। মুঠ 16টা গোচৰ ৰুজু হৈছে আৰু তাৰ ভিতৰত 19 জন আমি অভিযুক্ত কৰায়ত্ব কৰি আদালতলৈ প্ৰেৰণ কৰিছোঁ আৰু জব্দকৃত সুৰা যিখিনি আমি আজি ইয়াত নষ্ট কৰিছোঁ বা ধ্বংস কৰিছোঁ সেইখিনি পৰিমাণ হৈছে 1475.725 লিটাৰ, মানে 1400 লিটাৰ ওপৰ সুৰা আমি আদালতৰ নিৰ্দেশ মৰ্মে আজি ইয়াত আমি নষ্ট কৰিছোঁ। কিন্তু বহুত দূৰ বাট আমাৰ এতিয়াও যাবলৈ আছে, কিয়নো দেখিছোঁ যে এতিয়াও কিছুমান ঠাইত কম সৰু সুৰাকৈ আগতকৈ অৱশ্যে বহুতখিনি কমিলে, নিয়ন্ত্ৰিত হ'ল, কিন্তু এতিয়াও বহুত ঠাইত চলি আছে সৰু সুৰাকৈ, সেইখিনিৰ বিৰুদ্ধেও আমি অভিযান অব্যাহত ৰাখিছোঁ। 1475.725 টকা।
0: নগাঁও চহৰৰ দাঁতিকাষৰীয়া অঞ্চলত সঘনে সংঘটিত পথ দুৰ্ঘটনাৰ সমস্যা ৰোধ কৰিবলৈ জিলা আয়ুক্ত দেৱাশিষ শৰ্মা আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতিম দাসে ঘাইপথৰ দুৰ্ঘটনাপ্ৰৱণ অঞ্চলসমূহ পৰিদৰ্শন কৰে। দুৰ্ঘটনা ৰোধ কৰাৰ বাবে জিলা পথ সুৰক্ষা সমিতি, জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে ধাৰাবাহিকভাৱে গ্ৰহণ কৰি অহা পদক্ষেপৰ অংশ হিচাপে চলোৱা এই পৰিদৰ্শনকালত একাংশ লোকে পথৰ ওপৰত অবৈধভাৱে নিৰ্মাণ কৰা ক্ৰছিং আৰু ডিভাইডাৰ ভাঙি সৃষ্টি কৰা বাট আদিৰ দৃষ্টিগোচৰ হয়। ইয়াৰ ফলত পথচাৰীৰ লগতে যাত্ৰীসকলৰ বাবে যাতায়াত বিপদজনক হৈ পৰিছে আৰু সঘনাই দুৰ্ঘটনা সংঘটিত হৈ আহিছে। জনসাধাৰণৰ জীৱন সুৰক্ষিত কৰাৰ স্বাৰ্থত জিলা আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকে পথৰ এই অবৈধ ক্ৰছিংসমূহ বন্ধ কৰি উপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে সংশ্লিষ্ট বিভাগৰ বিষয়াসকলক নিৰ্দেশ দিয়ে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতা আজিৰে পৰা 19 জুলাইলৈ আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু মেক্সিকোৰ 16টা স্থানত অনুষ্ঠিত হ'ব। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ইতিহাসত এইবাৰ প্ৰথমবাৰৰ বাবে 32খন দেশৰ পৰিৱৰ্তে 48খন দেশে অংশগ্ৰহণ কৰিব। এই দলসমূহক 12টা গ্ৰুপত ভাগ কৰা হৈছে আৰু প্ৰতিটো গ্ৰুপত 4টাকৈ দল থাকিব। প্ৰতিটো গ্ৰুপৰ শীৰ্ষৰ দল দুটাই পোনপটীয়াকৈ নক আউট পৰ্যায়ত প্ৰৱেশ কৰিব। ইয়াৰ উপৰি তৃতীয় স্থানত থকা দলকেইটাও নক আউট পৰ্যায়লৈ যোগ্যতা লাভ কৰিব। প্ৰতিযোগিতাত মুঠ 104খন খেল অনুষ্ঠিত হ'ব। ইয়াৰ ভিতৰত 72খন গ্ৰুপ পৰ্যায়ত আৰু 32খন নক আউট পৰ্যায়ৰ খেল আছে। ফাইনেল খেল 19 জুলাইত অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাৰ উদ্বোধনী খেলত আজি আয়োজক দেশ মেক্সিকো দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। সমগ্ৰ বিশ্বই অনিশ্চয়তা আৰু অস্থিৰতাৰ সময় পাৰ কৰাৰ মাজতে ভাৰতে আত্মবিশ্বাস আৰু দৃঢ় সংকল্পৰে বিকাশৰ দিশত অগ্ৰসৰ হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ। অসম নাগালেণ্ড সীমান্তত তেল আৰু গেছৰ অন্বেষণৰ বাবে কেন্দ্ৰীয় চৰকাৰ, অসম আৰু নাগালেণ্ডৰ মাজত ত্ৰিপাক্ষিক বুজাবুজিৰ চুক্তি। মৰিগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগৰ জিলাখনৰ বিভিন্ন উন্নয়নমূলক কাম কাজৰ পৰ্যালোচনা। গোলাঘাট জিলাৰ চাহবাগিচা অঞ্চলত শিক্ষাৰ্থীসকলৰ বাবে চলিত বৰ্ষত 11খনকৈ বিদ্যালয়লৈ সমগ্ৰ শিক্ষা অভিযানৰ অধীনত যাতায়াত সেৱাৰ ব্যৱস্থা। আৰু আজিৰে পৰা 19 জুলাইলৈ আমেৰিকা, কানাডা আৰু মেক্সিকোৰ 16টা স্থানত বিশ্বকাপ ফুটবল প্ৰতিযোগিতা।
2: आकाशवाणी समाचार के साथ मैं विशाल शर्मा। भारत ने ओमान तट पर जहाज एमटी सेट्टेबेलों पर हुए हमले की कड़ी निंदा की है। इसमें 3 भारतीयों की मौत हो गई थी। नई दिल्ली में अंतर मंत्रालयी मीडिया ब्रीफिंग में विदेश मंत्रालय के प्रवक्ता रणधीर जायसवाल ने कहा कि इस संबंध में सरकार ने अमेरिका के प्रभारी राजदूत को तलब किया और कड़ा विरोध दर्ज कराया।
3: We attach high importance to the welfare and well-being.
4: हम अपनी नाविकों के कल्याण और सुरक्षा को बहुत महत्व देते हैं। क्षेत्र में जहाजों पर लगातार हो रहे हमले बेहद चिंताजनक हैं। ये हमले तुरंत बंद होने चाहिए। हम संवाद और कूटनीति का भी आह्वान करते हैं ताकि क्षेत्र में जल्द से जल्द शांति और स्थिरता बहाल हो सके।
3: Peace and stability in the region.
2: नाविक कल्याण कोष समिति को प्रत्येक मृतक नाविक के परिवार को 10 लाख रुपए की अनुग्रह राशि देने का निर्देश

Robert, puoi essere. এতিয়া শুনক বিতং বাতৰি সমগ্র বিশ্বয় অনিশ্চয়তা আৰু অস্থিৰতাৰ সময় পাৰ কৰাৰ মাজতে ভাৰতে আত্মবিশ্বাস আৰু দৃঢ় সংকল্পৰে বিকাশৰ দিশত অগ্ৰসৰ হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত আজি নীতি আয়োগৰ পৰিচালনা পৰিষদৰ একাদশ বৈঠকত অধ্যক্ষতা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতে বিকশিত ভাৰতৰ দৰ্শন প্ৰাপ্তিৰ দিশত আগবঢ়াৰ লগে লগে কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ সামূহিক দায়বদ্ধতাও বৃদ্ধি পাইছে। ৰাজ্যসমূহৰ মাজত সহযোগিতা আলোচনা আৰু বিচাৰধাৰাৰ আদান প্ৰদান হোৱা উচিত বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে এই ক্ষেত্ৰত নীতি আয়োগে এখন মঞ্চ হিচাপে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। প্ৰধানমন্ত্ৰী মোদীয়ে গুণগত মানৰ শিক্ষা প্ৰয়োজনীয় দক্ষতা আৰু নিয়োগৰ সুযোগ প্ৰদানৰ জৰিয়তে দেশৰ যুৱচামৰ বাবে সঠিক পৰিস্থিতিতন্ত্ৰ গঢ়ি তোলাটো মূলত অগ্ৰাধিকাৰ হ'ব লাগে বুলি মন্তব্য কৰে। তেওঁ লগতে কয় যে বিকশিত ভাৰত নিৰ্মাণৰ যাত্ৰাত সবলীকৃত যুৱচামে চালিকা শক্তি হিচাপে কাম কৰিব। ভাৰতে বিকাশ আৰু ৰপ্তানিৰ নতুন সুযোগ সৃষ্টিৰ বাবে কেইবাখনো দেশৰ সৈতে মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰিত কৰাৰ কথাও প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। মহিলা নেতৃত্বাধীন বিকশিত ভাৰত দৰ্শনৰ এটা উল্লেখনীয় দিশ বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে মহিলাসকলৰ সম্ভাৱনীয়তা বিকশাই তোলা আৰু দেশৰ উন্নয়নৰ যাত্ৰাত ইন্ধন যোগোৱাৰ বাবে ৰাজ্যসমূহে মহিলাৰ শিক্ষা দক্ষতা নিৰাপত্তা আৰু সবলীকৰণত প্ৰাধান্য দিয়া উচিত। আজিৰ বৈঠকত সমগ্ৰ দেশত উদ্যমশীলতা দক্ষতা বিকাশ আৰু কৰ্মসংস্থাপনৰ স্থায়ী সুযোগ সৃষ্টিৰ উপায় সম্পৰ্কে আলোচনা কৰা হৈছে। বৈঠকত দেশৰ বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ উপৰাজ্যপালসকলে ভাগ লৈছে। সম্প্ৰতি দিল্লী ভ্ৰমণৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো বৈঠকত অংশগ্ৰহণ কৰিছে। ভাৰতৰ দীৰ্ঘ সময়ৰ নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হোৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কেইবাখনো দেশৰ মুৰববীয়ে অভিনন্দন জ্ঞাপন কৰিছে। ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী লৰেন্স ৱং, নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্ৰিষ্টোফাৰ লাকছন, জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ফুমিঅ' কিচিদা আৰু গুয়ানাৰ ৰাষ্ট্ৰপতি ডঃ ইৰফান আলীয়ে প্ৰধানমন্ত্ৰীগৰাকীক অভিনন্দন জনোৱাৰ লগতে শ্ৰীমোদীয়ে কৃতজ্ঞতা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে তেওঁ ছিংগাপুৰৰ প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে দুয়োখন ৰাষ্ট্ৰৰ ব্যাপক কৌশলগত অংশীদাৰিত্বক আগুৱাই নিয়াৰ সন্দৰ্ভত আলোকপাত কৰে। প্ৰধানমন্ত্ৰী লাকছনক কৃতজ্ঞতা জ্ঞাপন কৰি শ্ৰীমোদীয়ে কয় যে ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ মুক্ত বাণিজ্য চুক্তিয়ে দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক অধিক উন্নীত কৰিছে। প্ৰাক্তন প্ৰধানমন্ত্ৰী ফুমিঅ' কিচিদাক জাপান ইণ্ডিয়া এছ'চিয়েচনৰ অধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ বাবে শ্ৰীমোদীয়ে অভিনন্দন জনায়। তেওঁৰ নেতৃত্বত সংস্থাটোৱে দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰিব বুলি শ্ৰীমোদীয়ে আশা প্ৰকাশ কৰে। সংযুক্ত আৰব আমিৰিৰ ৰাষ্ট্ৰপতি মহম্মদ বিন জায়েদ আল নাহিয়ালে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দেশৰ দীৰ্ঘ সময়ৰ নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হোৱাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্বেখ মহম্মদে প্ৰধানমন্ত্ৰী শ্ৰীমোদীক আধুনিক ভাৰতৰ ইতিহাসত নিৰ্বাচিত চৰকাৰৰ মুৰববী হিচাপে সৰ্বাধিক নিৰন্তৰ কাৰ্যভাৰ গ্ৰহণ কৰাৰ বাবে অভিনন্দন জনায়। তেওঁ শ্ৰীমোদীৰ নেতৃত্বত ভাৰতৰ সফলতা কামনা কৰাৰ লগতে যোৱা কিছু বছৰত UAE আৰু ভাৰতৰ দ্বিপাক্ষিক সম্পৰ্কৰ উল্লেখযোগ্য অগ্ৰগতি সন্দৰ্ভত আলোকপাত কৰে। UAEৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে দুয়োখন দেশৰ সমৃদ্ধিৰ বাবে দেশ দুখনৰ প্ৰচেষ্টাই এই দ্বিপাক্ষিক সম্পৰ্কত উল্লেখযোগ্য পৰিৱৰ্তন আনিছে। এই দ্বিপাক্ষিক সম্পৰ্কত আস্থা প্ৰকাশ কৰি তেওঁ কয় যে দুয়োখন দেশৰ মাজত ব্যাপক কৌশলগত অংশীদাৰিত্বৰ অধীনত আগন্তুক পৰ্যায়ত অধিক উন্নতিৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি একেৰাহে 4,399 দিন কাৰ্যভাৰ সম্পূৰ্ণ কৰি ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ 4,398 দিনৰ কাৰ্যভাৰৰ অভিলেখ অতিক্ৰম কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তৃতীয় কাৰ্যকালত এই সাফল্যই তেওঁক আধুনিক ভাৰতৰ ইতিহাসত সৰ্বাধিক দীৰ্ঘদিনীয়া কাৰ্যভাৰ গ্ৰহণ কৰা নিৰ্বাচিত চৰকাৰৰ মুৰববী হিচাপে স্বীকৃতি দিছে। উত্তৰ ওমানৰ চিনাজ বন্দৰৰ সমীপত এখন বাণিজ্যিক টেংকাৰত জুই লগাৰ ফলত সামুদ্ৰিক জৰুৰী অৱস্থাৰ সৃষ্টি হৈছে। যোৱা 72 ঘণ্টাত ভাৰতীয় ওমানৰ জলভাগত ভাৰতীয় কৰ্মচাৰী তথা জাহাজত সংঘটিত এইটো তৃতীয়টো ঘটনা। মাস্কাটত থকা ভাৰতীয় দূতাবাসে ওমানৰ উপকূলত এখন জাহাজত এনে ঘটনা এটা ঘটাৰ বিষয়ে জানিবলৈ পোৱা বুলি নিশ্চিত কৰিছে আৰু স্থানীয় কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি পৰিস্থিতি সন্দৰ্ভত বুজ লৈ আছে। এই জাহাজখন 20 জন ভাৰতীয় নাবিক থকা গিনি বিচাওৰ পতাকাযুক্ত MT জলবীৰ বুলি চিনাক্ত কৰা হৈছে। ওমানৰ কৰ্তৃপক্ষই এই ঘটনাটোত জৰুৰীকালীন সহায়ৰ বাবে প্ৰয়াস চলাই আছে। অৱশ্যে এই টেংকাৰখনত জুই লগাৰ কাৰণ এতিয়াও নিশ্চিত কৰিব পৰা হোৱা নাই। জলবীৰৰ ঘটনাটো ক্ৰমবৰ্ধমান সংকটৰ সময়তে সংঘটিত।

0: হৈছে। আনহাতে যোৱা নিশা ওমান উপকূলত আমেৰিকাৰ আক্ৰমণৰ বলি হোৱা পালাউৰ পতাকাযুক্ত এম টি চেটেবেল্লো নামৰ জাহাজখনত থকা তিনিজন ভাৰতীয় নাবিকৰ মৃত্যু হোৱাটো নিশ্চিত কৰা হৈছে। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এম টি চেটেবেল্লো থকা তিনিজন ভাৰতীয় নাবিকৰ মৃত্যু হোৱাৰ কথাটো নিশ্চিত কৰি এয়া দেশৰ বাবে ক্ষতি বুলি অভিহিত কৰিছে। আমেৰিকাৰ এখন যুদ্ধ বিমানৰ পৰা জাহাজখনৰ ইঞ্জিনলৈ লক্ষ্য কৰি কৰা গোলাবৰ্ষণত এই ঘটনাটো সংঘটিত হয়। জাহাজখনত থকা 24 জন ভাৰতীয় নাগৰিকৰ ভিতৰত 21 জনক ওমানৰ উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰে। আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক সংস্থাৰ সচিব প্ৰধানে নাবিকসকলৰ জীৱন আৰু আন্তঃৰাষ্ট্ৰীয় জাহাজ পৰিবহণৰ সুৰক্ষা বিপন্ন কৰিব পৰা যিকোনো পক্ষৰে এনে কাৰ্যক গৰিহণা দিছে। চেটেবেল্লোৰ এই আক্ৰমণটো দুদিনৰ ভিতৰত ঘটা একেধৰণৰ দ্বিতীয়টো ঘটনা আছিল। যোৱা 8 জুনত এম টি মেৰিভেক্স নামৰ জাহাজখনে একেই জলভাগত আমেৰিকাৰ আক্ৰমণৰ ফলত বিকল হৈ পৰিছিল। জাহাজখনত থকা 24 জন ভাৰতীয় নাবিকক ওমানৰ কৰ্তৃপক্ষৰ সুৰক্ষিতভাৱে উদ্ধাৰ কৰে। জাহাজ পৰিবহণ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে চেটেবেল্লোৰ ঘটনাত উদ্ধাৰ হোৱা 21 জন নাবিকৰ লগতে মৃতদেহসমূহ স্বগৃহলৈ ক্ষিপ্ৰতাৰে ঘূৰাই অনাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়া হৈছে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতা আজিৰে পৰা 19 জুলাইলৈ আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু মেক্সিকোৰ 16টা স্থানত অনুষ্ঠিত হ'ব। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ইতিহাসত এইবাৰ প্ৰথমবাৰৰ বাবে 32খন দেশৰ পৰিৱৰ্তে 48খন দেশে অংশগ্ৰহণ কৰিব। এই দলসমূহক 12টা গ্ৰুপত ভাগ কৰা হৈছে আৰু প্ৰতিটো গ্ৰুপত 4টাকৈ দল থাকিব। প্ৰতিটো গ্ৰুপৰ শীৰ্ষৰ দল দুটাই পোনপটীয়াকৈ নক আউট পৰ্যায়ত প্ৰৱেশ কৰিব। ইয়াৰ উপৰি 3য় স্থানত থকা দলকেইটাও নক আউট পৰ্যায়লৈ যোগ্যতা লাভ কৰিব। প্ৰতিযোগিতাত মুঠ 104খন খেল অনুষ্ঠিত হ'ব। ইয়াৰে ভিতৰত 72খন গ্ৰুপ পৰ্যায়ত আৰু 32খন নক আউট পৰ্যায়ৰ খেল আছে। ফাইনেল খেল 19 জুলাইত অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাৰ উদ্বোধনী খেলত আজি আয়োজক দেশ মেক্সিকো দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। পি ভি সিন্ধু আৰু তন্বী শৰ্মা অষ্ট্ৰেলিয়ান অপেন বেডমিণ্টনৰ মহিলাৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ছিডনীত আজি অনুষ্ঠিত এখন খেলত দুবাৰকৈ অলিম্পিক পদক বিজয়ী সিন্ধুৱে ভাৰতৰে ঈশাৰাণী বৰুৱাক 22-20, 21-12 গেমত পৰাস্ত কৰে। সিন্ধুৱে পৰৱৰ্তী খেলত চেনচু ইউৰ মুখামুখি হ'ব। আন এখন খেলত তন্বী শৰ্মাই মালবিকা ৱাংচুৰক 21-13, 21-15 গেমত পৰাস্ত কৰে। ইপিনে পুৰুষৰ ডাবলছত ভাৰতীয় জুটি এম আৰ অৰ্জুন আৰু হৰিহৰণ আমচাক ৰুৰানে নিউজিলেণ্ডৰ মাইকেল ভেন আৰু ডায়লন সুৱেজাছাক 21-17, 21-7 গেমত পৰাস্ত কৰি শীৰ্ষ 8টা দলৰ ভিতৰত স্থান লাভ কৰিছে। আনহাতে পুৰুষৰ ছিংগলছত কিৰণ জৰ্জ, সানিথ দয়ানন্দ আৰু তৰুণ মানেপাল্লীয়ে নিজ নিজ ৰাউণ্ডত পৰাজিত হৈ প্ৰতিযোগিতাৰ পৰা বিদায় লৈছে। ICC মহিলা টি20 বিশ্বকাপ ক্ৰিকেটৰ 10ম সংস্কৰণৰ খেলসমূহ কাইলৈৰ পৰা অনুষ্ঠিত হ'ব। বাৰ্মিংহামৰ এজবাষ্টনত হ'বলগীয়া উদ্বোধনী খেলখনত আয়োজক দেশ ইংলেণ্ড শ্ৰীলংকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। সমগ্ৰ বিশ্বই অনিশ্চয়তা আৰু অস্থিৰতাৰ সময় পাৰ কৰাৰ মাজতে ভাৰতে আত্মবিশ্বাস আৰু দৃঢ় সংকল্পৰে বিকাশৰ দিশত অগ্ৰসৰ হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। ভাৰতৰ দীৰ্ঘ সময়ৰ নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হোৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কেইবাখনো দেশৰ মুৰববীয়ে অভিনন্দন জ্ঞাপন কৰিছে। উত্তৰ ওমানৰ চিনাজ বন্দৰৰ সমীপত এখন বাণিজ্যিক টেংকাৰত জুই লগাৰ ফলত সামুদ্ৰিক জৰুৰী অৱস্থাৰ সৃষ্টি হৈছে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতা আজিৰে পৰা 19 জুলাইলৈ আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু মেক্সিকোৰ 16টা স্থানত অনুষ্ঠিত হ'ব। আৰু পি ভি সিন্ধু আৰু তন্বী শৰ্মা অষ্ট্ৰেলিয়ান অপেন বেডমিণ্টনৰ মহিলাৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন 8 বজাত শুনিবলৈ পাব।
1: FM বেণ্ডৰ 102.4 MHz এয়া আকাশবাণী তেজপুৰ। ভাৰতৰ সৰ্বোচ্চ সাংস্কৃতিক সন্মানসমূহৰ ভিতৰত অন্যতম হৈছে সংগীত নাটক একাডেমি বঁটা। অসমৰ সাংস্কৃতিক জগতৰ বিশিষ্ট অভিনেত্ৰী চেতনা দাসে 2025 চনৰ বাবে নাট্যকলা বিষয়ত সংগীত নাটক একাডেমি সন্মানৰ বাবে নিৰ্বাচিত হৈছে। চেতনা দাস বাইদেউলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তেখেতৰ এই সাফল্যই অসমৰ শিল্পীসকলক অধিক উৎসাহিত কৰাৰ লগতে অসমৰ সমৃদ্ধ সাংস্কৃতিক পৰম্পৰাক আৰু অধিক শক্তিশালী কৰি তুলিব বুলি আশা কৰিছোঁ। আজিৰ কথা পাতোঁ, আহক অনুষ্ঠানটিত আগবঢ়াইছোঁ অভিনেত্ৰী চেতনা দাসৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ। তেখেতৰ সৈতে কথা বতৰাত অংশগ্ৰহণ কৰিছে।

0: রূপলী বড়াই।
1: এয়া আকাশবাণী তেজপুৰ, আৰম্ভ কৰিবলৈ ওলাইছো আমাৰ কথা পাতো আহক অনুষ্ঠানটি। অসমৰ এগৰাকী প্ৰবীণ তথা জনপ্ৰিয় অভিনেত্ৰী, যিগৰাকী অভিনেত্ৰীয়ে কৰা প্ৰতিখন ধাৰাবাহিক, প্ৰতিখন নাটক, প্ৰতিখন চিনেমা চাবলৈ সকলোৱে অধীৰভাৱে অপেক্ষা কৰি থাকে। তেখেতৰ নামটি শুনিলেই আচলতে সকলোৰে মুখত এটি হাঁহি বিৰিঙি উঠে, কাৰণ তেখেতে নিজৰ অভিনয়ৰ জৰিয়তে সকলোকে হঁহুৱাইছে আৰু তেখেত হৈছে সকলোৰে মৰমৰ চেতনা দাস বাইদেউ। আজি আমাৰ এই অনুষ্ঠানত তেখেত আছে, আমি তেখেতৰ সৈতে কথা পাতিম, তেখেতৰ অভিনয়ৰ কথা পাতিম, তেখেতৰ পৰা সংলাপ শুনিম আৰু তেখেতৰ মনৰ কথা আজি আমাৰ শ্ৰোতাসকলৰ আগত আমি দাঙি ধৰিম। বাইদেউ, প্ৰথমে আপোনাক স্বাগতম জনাইছোঁ।
2: ধন্যবাদ।
1: আপুনি সকলোৰে পৰিচিত, সকলোৰে মৰমৰ চেতনা বাইদেউ। মই শ্ৰোতাসকলক আপোনাক পৰিচয় কৰি দিয়াৰ আচলতে প্ৰয়োজনেই নাই। আমি সকলোৱে জানো আপোনাৰ জন্ম হৈছিল শ্বিলঙত, কিন্তু আপোনাৰ শৈশৱ যৌৱন তেজপুৰত অতিবাহিত। এই সন্দৰ্ভত ক'ব নেকি?
2: নহয়, প্ৰথম মোৰ বৰপেটা।
1: বৰপেটা?
2: দেউতাৰ চাকৰি কালত
1: হয়
2: বৰপেটা ট্ৰেঞ্চফাৰ হৈ যেতিয়া আহিলে, তেতিয়া মই সৰু আৰু প্ৰথম মানে আমলাপুটি স্কুলতহে মই পঢ়িছিলোঁ,
1: হয়
2: দ্বিতীয় শ্ৰেণীলৈকে তাত পঢ়িছিলোঁ। তাৰপিছত তেজপুৰত তৃতীয় শ্ৰেণীৰ পৰা চিলভাৰ জুবলি স্কুলত পঢ়িছিলোঁ,
1: তৃতীয় শ্ৰেণীৰ পৰা।
2: তাৰপিছত আৰু বাকীখিনি আমাৰ যিখন হাই ছেকেণ্ডেৰী আছে কন্যা বিদ্যালয়, সেই তাত।
1: সুন্দৰ সময় আপুনি অতিবাহিত কৰিছে সংস্কৃতিৰ নগৰী তেজপুৰ। ফণী শৰ্মা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, সকলোৰে সান্নিধ্য আপুনি পাইছে, এটা ডাঙৰ কথা আপোনাৰ জীৱনৰ।
2: হয়, তেতিয়া অনুভৱ কৰা নাছিলোঁ তেওঁলোক যে ইমান ডাঙৰ ডাঙৰ মানুহৰ লগত অভিনয় কৰিবলৈ পাইছোঁ। যেতিয়া ক্ৰমান্বয়ে এজন এজনকৈ মানে সেইখন আমি সেৱা কৰি আছোঁ, মানে শ্ৰদ্ধা জনাইছোঁ, তেতিয়া অনুভৱ কৰিছোঁ যে এই মানুহবিলাকৰ কিমান ডাঙৰ মানে এচিভমেণ্ট, যিটো অসম তথা ভাৰতবৰ্ষ প্ৰত্যেকৰে। তেওঁলোকৰ লগত যে মই বান থিয়েটাৰত নাটক কৰিলোঁ, সেইটো মোৰ কাৰণে অতি ভাগ্যৱতী যেন অনুভৱ কৰা হ'লোঁ। তাৰ আগতে মই বৰপেটাত যেতিয়া আছিলোঁ, বৰপেটাৰ যিসকল পুৰুধা ব্যক্তি আছিল সেইসকলকো মই পাইছিলোঁ, কাৰণ তাত যেতিয়া সুন্দৰী দিয়াত তেতিয়া মই গান গাইছিলোঁ, লোকগীত গাইছিলোঁ। তেতিয়া গান গাবলৈ ছাৰৰ যে চাইকেলত এটা হেৰি বান্ধি দিয়ে, গাৰু এটা বান্ধি দিয়ে, এই তেনেকে বান্ধি দিয়াৰ তাৰপিছত মই পূজাৰী ছাৰৰ লগত আমলাপতি স্কুলৰ পৰা যাওঁ। গৈ সেইদিনা সুন্দৰী দিয়া তাৰ সেই নামঘৰতে সত্ৰতে গীত মাত গাওঁ। আৰু তেতিয়া আমাক ডাঙৰ ডাঙৰ ট্ৰফি দিয়া হোৱা নাছিল, আৰু ঢেৰ কিতাপ দিছিলে,
1: কিতাপ দিছিলে।
2: আৰু তাৰ ভিতৰত এখন কিতাপ মোৰ সদায় মনত আছে, যে গকুল পাঠকৰ যিখন লেৰেলা ফুলৰ সৌৰভ বিচাৰি, সেই কিতাপখনত বহুবিলাক লোকসংগীত আছিল, লোকগীত আছিল, আৰু সেই গীতবিলাক পৰিৱেশনো কৰিছিলোঁ। আৰু খুব ভাল লগা সময় আছিলে। আৰু সেইদিনাখন তাত সুন্দৰী দিয়া সত্ৰত গীত মাত পৰিৱেশন কৰি পিছদিনা ছাৰৰ বাইদেউৱে ভাত পানী ৰান্ধি দিয়ে, তাত খাই বৈ ছাৰৰ চাইকেলত উঠি আকৌ গুচি আহোঁ।
1: এনেধৰণে আপুনি শৈশৱ আচলতে পাৰ কৰিছে তেজপুৰত। ভোগ জৰাৰ কথা অকণমান ক'ব নেকি? বান থিয়েটাৰত আপুনি পৰিছিল?
2: বান থিয়েটাৰত কৰিছোঁ
1: সেই সময়ত। সৰু আপুনি তেতিয়া?
2: সৰু যদিও মানে তেতিয়া মোৰ চুলিকোচা খুব দীঘল আছিল, চুলিকোচা দীঘল আছিলে। আৰু তেতিয়া প্ৰথম নটসূৰ্য ফণী শৰ্মাদেৱ দেখিলেই মানে ভয় লগা, মানে চকুকেইটা ডাঙৰ ডাঙৰ, কিন্তু মাতটো খুব গলগলীয়া আছিলে। ষ্টেজত যেতিয়া লগ পাওঁ তেতিয়া আমি তেওঁৰ লগত হাঁহি ধেমালিৰে কথা পতা নাছিলোৱে, কিন্তু কলাগুৰু বিষ্ণুৰাভাদেউ তেখেতৰ মানে এটা সন্মিহনী আছিলে। তেখেতে সেই অৰ্গেনটোক বজালে বা গীত মাত পৰিৱেশন কৰিলে, ওচৰত ৰৈ থাকোঁ, গাবি নেকি, গা, গছে গছে পাতি দিলে গা, এনেকৈ। আৰু তেতিয়া যেনেকৈ গাবলৈ দিয়ে তেনেকৈ গাওঁ। আৰু ক্ৰমান্বয়ে যেতিয়া তেওঁলোকৰ মহত্ব বুজি পালোঁ যে তেওঁলোক কিমান পুৰুধা ব্যক্তি, ঠিক তেনেকুৱাকৈ এটা এটা সময় পাৰ কৰিছোঁ। মোৰ ককা আকৌ তুলসী দাস আছিলে, তাৰ তুলসী ককাও তাত আছিলে। তাত যেতিয়া প্ৰথম মানে মনত অনুভৱ কৰিছোঁ যে পূজাৰ সময়ত অষ্টমী নৱমী নিশা আমি পূজাত সদায় বান থিয়েটাৰত নাটক কৰিছিলোঁ, আৰু এই পূজাৰ পিছতে আমাৰ বছৰেকীয়া পৰীক্ষা হয়। গতিকে স্কুলৰ পৰা আহিয়ে ধাহি মুহি ভাতকেইটা খাই তাৰপিছতে আৰু একদম বহি থাকোঁ পঢ়াতে।

0: পুলত বহি থাকো, টোপনিয়ালেও পঢ়াতে পুলত বহি থাকো, বহি থাকো, কাৰণ জানোচা দেউতা আৰু মায়ে নিদিয়ে, আৰু ৰিজাল্ট বেয়া হ'লেতো আৰু
1: কথা
0: সেইটো কথা। তাৰপৰা আমাৰ তাৰপৰা মানে দৌৰি গ'লেও মানে বান থিয়েটাৰ অলপ দূৰ আছে যদিও কিনাৰে কিনাৰে গ'লে বান থিয়েটাৰ পাই যায়, ৰাস্তাটো ইফাল হ'ব নালাগে আৰু, তেতিয়া আৰু সেইখিনি নিজৰ ওপৰত কনফিডেঞ্চ আছে আৰু যাব পাৰোঁ। আৰু পট পটকৈ গুচি আৰু কোনোবা ডাঙৰ মানুহ আহিলে আহিলে লগত যাওঁতে থৈ পেলাই গুচি গ'ল, তেনেকুৱা ধৰণৰ আছিলে। আৰু বিশেষকৈ মোৰ মনত আছে পদ্মশ্ৰী শিলা বাইদেউ, শিলা বৰঠাকুৰ বাইদেউ আৰু আমাৰ সংগীত বিশাৰদ মীৰা বাইদেউ, মীৰা দাস বাইদেউ, তেওঁলোক থাকিলে আৰু মাহঁত কলৈকো যোৱা নাছিলে, মানে
1: সুন্দৰ সময় আছিলে আৰু,
0: খুব সুন্দৰ সময়, মিঠা সময়, যিটো মানে বাইদেউ কৈছে না কালি ওলাবি অমুকত গান গাব যাব লাগিব, এনেকে ক'লে যদি আগৰ পৰা একে ৰেডি হৈ থাকো যাবলৈ। আৰু আমাৰ দিনত কি হওক মানে কেতিয়াবা হেম বৰুৱা হলত ফ্ৰক পিন্ধি গীত পৰিৱেশন কৰিছিলোঁ যদিও, হলেশ্বৰ মৌজা বা সিটো চাইডে যেতিয়া গৈছিলোঁ গীত পৰিৱেশন কৰিবলৈ তেতিয়া চাদৰ মেখেলা।
1: আচলতে এটা সুন্দৰ সময় আপুনি অতিবাহিত কৰিছে তেজপুৰত আৰু স্বনামধন্য ব্যক্তিসকলৰ সান্নিধ্য লাভ কৰিছে, সেই সময়ৰ কিছু মানে মনত থকা কথা যি সেই কথা মনত পৰিলে আজিও আপোনাৰ মুখত হাঁহি বিৰিঙি উঠে আছে
0: ভাল লাগে
1: স্মৃতি
0: বহুবিলাক আছে।
1: হয়,
0: বৰপেটাত যেনেকৈ সংস্কৃতিবান পুৰুষসকলৰ লগত নাটক কৰিছিলোঁ বুলি নকওঁ, গীত মাত পৰিৱেশন কৰিছিলোঁ, ঠিক তেনেকুৱাকৈ উজাখুৰা ৰত্ন উজাখুৰা শ্ৰী শ্ৰী ৰামচন্দ্ৰ দাস এনেকৈ আছিলে, বহুত পুৰুধা ব্যক্তি আছিলে, নৰহৰি বুঢ়া ভাকত ছাৰৰ মিউজিক স্কুল আছিলে, তালৈ দৌৰ মাৰি মাৰি গৈছিলোঁ আৰু তাতে গীত মাত পৰিৱেশন কৰিছিলোঁ। আৰু গকুল পাঠকৰ যিখন ক'লোৱে বোলে মই লেৰেলা ফুলৰ সৌৰভ বিচাৰি, এই গীতৰ কিতাপখনে মোক যথেষ্ট সহায় কৰিছিল। তাৰপিছত যেতিয়া মই চিলভাৰ জুবুলী স্কুলত আহিলোঁ তেতিয়া ছাৰ বাইদেউবিলাকে গোটেইবিলাকে তাৰ মাজতে আকৌ আমাৰ লগৰ ল'ৰাবিলাকে লগৰ ছোৱালীবিলাকে বৰপেট এনেকৈ জোকাইছিলে, সেইটো মনত আছে। সেইবিলাক সময় মিঠা সময় যেনে লাগে, যেতিয়া চিলভাৰ জুবুলী স্কুলত প্ৰথম মানে গীত মাত গাইছোঁ বা তেতিয়া নাচোঁ আকৌ জনপ্ৰজাৰ ঘৰে আজি কৰে কন্যাদান সেইবুলি মানে নাচোঁ, নাচি মোৰ পুৰা মনত আছে যে এই বৰপেটাত নখাণ্ডাৰ পাৰত মুকলি মানে পথাৰত নাচিছোঁ, মেণ্টেলাইট ধৰি আছে আৰু তাত যেতিয়া আৰু ধৰ্মেৰে বান্ধিছে দৌল পৰ্বতৰ সমান বুলি জাপ মাৰি দিওঁতে তলত মানে এই ওখৰা মুখৰা যিবিলাক মাটি থাকে তাত এইখিনি মানে একদম বগা মঙহ ওলাই গৈছে চাল ছিঙি পেলাই, কিন্তু তাতো আনন্দ আছিলে,
1: কিন্তু তথাপিও আপুনি সেই আনন্দ পাইছিল নহয় জানো, আৰু মানে
0: আনন্দ আছিল তেতিয়া আৰু মায়েও মৰিলোঁ বিকালেও বুলি নোৱাৰিলো আৰু কৰিব, তেনেকে কৰিলোঁ, পিছতহে গম পাইছোঁ যে একে বগা মঙহ ওলাই গৈছে, তেনেকুৱা বহুত ধৰণৰ কাহিনী আছে আৰু। মোৰ মানে দুখন ঠাইৰ প্ৰভাৱ মোৰ জীৱনত বহুত বেছি, যদি মই শ্বিলঙত নাকটো মোৰ সেইকাৰণে ফেঁচা জন্ম, আৰু ককা আছিলে চন্দ্ৰকমল ভূঞা, তেওঁলোকৰ লগতে মাৰ সেয়া ডাঙৰ মোৰ মায়েক আছিলে, তাৰপিছত প্ৰথম তেখেতৰ সেই গাড়ীখনতে উঠি পেলাই ঘৰলৈ আহিছিলোঁ গণেশ দাস হস্পিটেলৰ পৰা, সেইটো মানে মনত পৰি থাকে, মনত মোৰ নহয় যে মই সেইকাৰণে মই কওঁ যে মই কাজিয়ানিয়ে আছিলোঁ চাগে, নাকটো সেইকাৰণে এনেকুৱা এনে দেউতাই মানে আগতে কিবা খঙতে কাজিয়ানি এনেকৈ জোকায় মানে
1: প্ৰভাৱ বুলি ক'ব লাগিব, সৰু জন্মৰ আপোনাৰ ঠাই সুন্দৰভাৱে অতিবাহিত কৰিছে আপুনি সময়বোৰ, আৰু এনেধৰণে আপুনি অভিনয় জগততো ভৰি দিলে, লাহে লাহে অভিনয় জগতত আপুনি জনপ্ৰিয় হৈ পৰিল, এই সন্দৰ্ভত অকণমান ক'ব নেকি?
0: যেতিয়া তেজপুৰৰ বান থিয়েটাৰ মজিয়াখন পালোঁ,
1: হয়,
0: যেনেকৈ সুন্দৰী দিয়াৰ যেনেকে পাৰ হৈ আহিলোঁ, আহি মিলন মন্দিৰ বৰপেটাৰ তাত পাৰ হ'লোঁ, ফুকন হলত অভিনয় কৰিলোঁ, তাৰপিছত যেতিয়া তেজপুৰ চিলভাৰ জুবুলী স্কুলত অভিনয় কৰিলোঁ তে ছাৰ বাইদেউবিলাকে খুব ভাল পালে, আমাৰ দিনত ৰঙাপাৰাত মানে হেৰি হয় গোটেই ল'ৰা ছোৱালীবিলাক, সেই অঞ্চলৰ ল'ৰা ছোৱালীবিলাকক গোটেই লগ পোৱা এটা হেৰি মইনাপাৰি যাত আছিলে তালৈ ছাৰ বাইদেউহঁতে লৈ যায় আৰু সেইটো বৰ ফূৰ্তি। আৰু মিঠা সময় এটা মোৰ এতিয়াও মনত পৰিছে যে ট্ৰেইনত যেতিয়া আমি গৈ আছোঁ, ট্ৰেইনত গৈ থাকোঁতে কি হয় এই যে মাটিৰ চাহ খোৱা আগৰ হেৰি আছিলে, পিয়লাবিলাক যে আছিলে হেৰি নাই আৰু কাণ নাই, তাত মাটিৰ পাত্ৰটো বেছি ভাল আছিলে আচলতে, সেই মাটিৰ পাত্ৰটো তেনেকে থাকে আৰু চবে চাহ খাই পেলাই তাতে থয় আৰু মোৰ মুখত

0: গান শুনি মানে ইমানেই ভাল পালে, মানুহবিলাকে ইটোৱে পইচা দি যায় সিটোৱে পইচা দি যায়, এই কাপটোতে ছাৰহঁতে খুব ভাল পালে, গান মাৰ গান মাৰ এনেকৈ গৈ ছাৰহঁতে গান গা গান গা, ধেৰ পইচা হৈ গ'ল যেতিয়া, তেতিয়া আকৌ আমি মানে ছাৰহঁতে যি খুৱাই তাকে খাওঁ তেনেকুৱা, সেইবোৰ সময় বৰ মিঠা সময় আছে,
1: মিঠা সময় আছে। শ্ৰোতাসকলে নিশ্চয় গম পাইছে যে কিমান এটা সম্বন্ধ তেজপুৰৰ সৈতে আছে বাইদেউৰ, যি এতিয়াও বাইদেৱে পাহৰিব আচলতে পৰা নাই। তেওঁৰ অভিনয় জীৱনৰ আৰম্ভণি কৰিছে তাৰ পৰা, শৈশৱত বহু স্মৃতি জড়িত হৈ আছে। দৰং কলেজৰ পৰা আপুনি যিহেতু পাছ কৰিছে, হয় গোল্ড মেডেল পাইছিলে বাইদেউ, সেই সন্দৰ্ভত অকণমান ক'ব নেকি? সেই সময়ত গোল্ড মেডেল
0: ইউনিভাৰ্চিটিলৈ আহোঁতে সিহঁত নমৰে বুলি এখন নাটক কৰোঁতে গোল্ড মেডেল পাইছিলোঁ তেতিয়া আমি ইউনিভাৰ্চিটিত, আৰু খুব ভাল লগা সময় সেইবিলাক নাটকৰ কাৰণেই পাইছিলোঁ। আৰু ইমান ছাৰ বাইদেউবিলাকেও যথেষ্ট অৰিহণা যোগাইছিল তেজপুৰৰ, তেনেকুৱাকৈ মোৰ গতিটো আৰম্ভ হ'ল। কি ক'ম, এতিয়া ক'বলৈ অকণ লাজেই লাগে, কিন্তু সেইখিনি সময়ত যেতিয়া নাটক কৰোৱা হৈছিলে, আৰু নাটক মানে বেলেগৰ নাটকৰ ডাইলগবিলাক বচনবিলাক মোৰ মুখস্থ হৈ যায় তেনেকুৱা হৈ গৈছিলে। আৰু এবাৰ মানে খুব ডাঙৰ এটা হেৰি কৰিছিলে, মিষ্টেক কৰিছিলে এজনে, সেইটো সময়ত যদি তেখেত ওলাই গ'ল হয় তেতিয়া নাটকখনেই শেষ হৈ থাকিলেহেঁতেন। তাৰমানে মহিজীৱী বুলি নটসূৰ্য ফণী শৰ্মাদেউ যিখন শেষ ড্ৰামা আছিলে সেইখন, তাৰপিছত মহিজীৱীত কি হ'ল, মানে বেছি যে মানুহ হুঁচিয়াৰ হৈ থাকে, এতিয়া মোৰ আছে, এতিয়া মোৰ আছে, এতিয়া মোৰ আছে, এনেকুৱা নাই তেনেকুৱাকৈ, তেতিয়া তেওঁ মানে দেখিছোঁ মই খিৰিকী এখন আছে, খিৰিকীখন দি মানে লাইট আহিবৰ কাৰণে সুবিধা কৰি পেলাই লৈছিলে, গতিকে লাইটৰ মাজেদি মই দেখিছোঁ কোনোবা এজন আহিছে, মানে কৈছে অঁ এতিয়া আমি ভিক্ষা নিদিওঁ, যোৱাগৈ যোৱা যোৱাগৈ যোৱা, এতিয়া নহয় নহয় এনেকৈ কৰি মেলি, মানে মই নিজৰ পৰাই মানে মানুহজনক এতিয়া নহয়, তেতিয়া যদি আহি দিলেহেঁতেন মানুহজন সোমাই, তেতিয়াহ'লে আমাৰ নাটকখনৰ আগগুৰি একো নহ'লহেঁতেন আৰু শেষে হৈ থাকিলে। সেই তেতিয়া নটসূৰ্য ফণী শৰ্মাদেৱে মোক মানে কৈছে এই ছোৱালীয়ে খুব ভালকে মানে অভিনয় কৰিব পাৰিব, আৰু ভইচটো খুব প্ৰশংসা কৰিছিলে এইখিনি সময়ত, আৰু গীত মাতটো পৰিৱেশন কৰিছিলোঁ মই, পিছত বৰ সৌভাগ্যৱতী বুলি মোৰ অনুমান, নিজৰে লাগে যে NSD নেশ্যনেল স্কুল অফ ড্ৰামা দুলাল দাস যেতিয়া আমাৰ ইয়ালৈ, মই 1975 চনত সাংস্কৃতিক সঞ্চালকালয়ৰ নাট শাখাৰ শিল্পী হিচাপে অংশগ্ৰহণ কৰিছিলোঁ, আৰু তেতিয়া দুলাল দাক আমি পাইছিলোঁ, আৰু মোৰ বিয়াৰ পিছতে মই পাইছোঁ। তেতিয়া এখেতক মানে সদায় মই আগতে এওঁক কৈছিলে, নাটকত তোমাৰ ইমান ৰাপ আছে, তুমি যদি যাব খোজা NSD লৈ যাব পাৰিবা। তেতিয়া মই আকৌ এওঁক কওঁ, কোনোবা বেলেগ মানুহৰ চকুত চকুত হৈ যদি এক্টিং কৰোঁ তুমি সহ্য কৰিব পাৰিবানে, কৈছে নাটক সেই তুমিয়েই কোৱা, আকৌ তুমিয়েই এনেকৈ কোৱা, মোক জোকাই আৰু সেইটো কথা কৈ। মই তেতিয়া অনুভৱ কৰিলোঁ যে দুলাল দাৰ নিচিনা এজন ইমান ভাল মানুহ এজনক নাটকৰ বিষয়ে সম্যক জ্ঞান দিব পৰা মানুহ এজন আছে পাইছোঁ, গতিকে মই নাভাবিলোঁ বেলেগত যোৱাৰ কথা। আমি কালচাৰেল এফেয়াৰ্চৰ পৰা মই আকৌ ৰিটায়াৰমেণ্টটো ল'লোঁ, তাত প্ৰযোজক হিচাপে লাষ্টত ৰেডিঅ'তে, তাৰ ভিতৰত 76ত মই প্ৰথম হেৰি দিছোঁ মইনামেলত, দেওবাৰে আহোঁ আগতে ডলি তালুকদাৰ মানে মামী আছিলে, তই কৈছে আহি যাবি গোটেইবিলাকে আহি যাবি, পানী বটল লৈ আহিবি, আৰু মইনামেলত বাইদেউ যাওঁ সেইটো ক'বলৈকো ৰাজি আছিলোঁ মানে দেই, ডলি তালুকদাৰ আছিলে তেতিয়া, তাত গোটেই ল'ৰা ছোৱালীবিলাক আহিব কয়, মই দেওবাৰে একদম আগতে ওলাই মইনামেলত তেনেকৈ প্ৰথম কৰিছোঁ। তাৰপিছত চেমনীয়া শিল্পী হিচাপে, আৰু দেৱকুমাৰ নাথ তেখেতৰ এখন নাটক আছিল বিখ্যাত নাটক এভিউ ফ্ৰম দ্য ব্ৰিজ, তাত মই বিয়েট্ৰিছৰ ৰোলটো কৰিছিলোঁ। মই তেতিয়া অষ্টম নৱম মান শ্ৰেণীত পঢ়ি থকা ছোৱালী, কিন্তু মই বয়সীয়াল ৰোল কৰিছোঁ। তেখেতৰ যিটো হেৰি আছিলে মানে তত্বাৱধানত, তেতিয়া স্কাৰ্ট ব্লাউজ পিন্ধা তেনেকুৱা ৰোল এটা আছিলে। এই দেৱদাৰ যিবিলাক কাম আছিলে ৰেডিঅ' চেণ্টাৰত, মামন আহি যা, মামন মোৰ ঘৰত মাতা নামটো, তাৰপিছততো দুলাল দাৰ বিষয়ে আমি জানি আছোঁ, দুলাল দা পেপাৰত মানে ডাঙৰ ডাঙৰ সান্তনা বাইদেউ তেতিয়া নাটক কৰিছে প্ৰিয়সী, তেতিয়া চাই থাকোঁতে মই মনত পৰাই ভাবিছোঁ যে এই মানুহজনক যদি এবাৰ লগ পালোহেঁতেন, এইকেইটাৰ লগত যদি নাটক কৰিব পাৰিলোহেঁতেন, এইকেইটাক যদি এবাৰ লগ পোৱাৰ সুযোগ হ'লহেঁতেন,

0: এই মোৰ অৱচেতন মনত সেইটো আছিলে,
1: ভাৱ আছিলে।
0: অঁ, তাৰপিছত 1975 চনত যেতিয়া মই ইণ্টাৰভিউ দিলোঁ সাংস্কৃতিক সঞ্চালকালয়, তেতিয়া মই চিলেকশ্যন হ'লোঁ। কিন্তু বিয়াৰ পিছত যদিও মোক এওঁ সকলো দেৱা বাকীবিলাকেও যথেষ্ট সহায় কৰিছিল। তেতিয়া প্ৰাঞ্জল আছিলে, প্ৰাঞ্জল মই, তাৰপিছত ৰবীন নেওগ ঢুকালে যে, আৰু খালেক চৌধুৰী তেওঁ ঢুকালে। যি নহওক, আমিবিলাক একে সমসাময়িক আৰু গোটেইবিলাকে একেলগে নাটক থিয়েটাৰ কৰিছিলোঁ। অকল যে অসমতেই কৰিছিলোঁ বিভিন্ন ঠাইত সেইটো নহয়, বহুত মানে বাহিৰৰ ঠাইতো কৰিছিলোঁ। দিল্লীতো আমি নেশ্যনেল স্কুল অফ ড্ৰামাত গাঁও বুঢ়াখন কৰিছিলোঁ, মই তাত দুলাল দা ডাইৰেক্টৰত বহুত ভাল ভাল নাটক কৰা হৈছিল। ঠিক তেনেকুৱাকৈ কেলিগুলাত মই নাটক কৰিছোঁ আৰু খুব ভাল লাগিছে। আৰু ভাল অভিনেতা এজন যে তপন দাস, তপন দাসে তেতিয়া কেলিগুলাত কৰিছে, খুব দি আছে, খুব ভাল। তপনে কেৰেক্টাৰ এটা কৰিবলৈ উপৰুৱাকে নকৰে, ষ্টাডি কৰে। কিবা এটা চৰিত্ৰ কৰিবলৈ অকল যে সংলাপখিনি কৈ দিলেই অভিনয় কৰা হ'ব সেইটো নহয়, গতিকে অনুশীলন কৰি খুব সুন্দৰকৈ কৰিছিল। আৰু মই তেওঁৰ কো অভিনেত্ৰীগৰাকী আছিলোঁ, আৰু মোৰ সেইকাৰণে খুব ভাল লাগিছিল যে পূৰা ছাপৰ্ট পাইছিলোঁ। বম্বেত কৰিছোঁ, দিল্লীত কৰিছোঁ, তেনেকুৱা ঠাইবিলাকত, আৰু চাই মানে ইমান প্ৰশংসা কৰিছে গোটেইবিলাকক যে অসমত ইমান ভাল অভিনেতা আছে, ইমান ভাল অভিনেত্ৰী আছে। যেতিয়া শলাগ লৈছে তেতিয়া নিজৰ যে কিমান ভাল লাগিছে, বাহিৰত কৰা মানে আমাৰ বেছি ভাল লাগিছিলে। সেইখিনি অকল অসম তথা ভাৰতবৰ্ষৰ সকলো ঠাইতে যে এনেকে কৰিছিলোঁ অভিনয়, সেইটো ভাল লগা মিঠা সময়। NSD ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ত যেতিয়া গাঁও বুঢ়া নাটকখন পদ্মনাথ গোহাঁই পুৰ আছিলে, আৰু সেইখন নাটকো আমি তেনেকে কৰিছিলোঁ। সীমা এদিন কৰিছিলে, মই এদিন কৰিছিলোঁ, আৰু সীমা বিশ্বাসে কৰাৰ দিনা মই মিউজিক আৰু লাইট কৰিছিলোঁ। আৰু তেতিয়া মিউজিকটো কৰিছিল বিবি কাৰণ ছাৰে। তাত আমি প্ৰায় এমাহ ধৰি আছিলোঁ। তাত মণিপুৰৰ ল'ৰা ছোৱালী, নাগালেণ্ডৰ ল'ৰা ছোৱালী, এনেকে বহুবিলাক নৰ্থ ইষ্টৰ যিমান
1: আছিলে
0: গোটেইবিলাক, তাৰপিছত আহিব সময়ত কৰে সকলোৰে মানে চকু পানী ওলাইছে। আমি ইমান দিন আমি এখন ঘৰৰ নিচিনাকে আছিলোঁ, খুব ভাল লগা সময়। তাৰপিছত এখেতেও মোক ক'লে, মামন তুমি যাব খুজিছা নেকি? যদি যাব খোজা মই তেতিয়াহ'লে ছোৱালীজনী ৰাখি দিম, ডাঙৰ ছোৱালীজনী, তাইক মই ডাঙৰ কৰিব পাৰিম দিয়া, মই ল'ব, তোমাক এৰি মই কিয় যাম? ইমান উৎসাহী মানে ব্যক্তি আছিল,
1: উৎসাহ পাইছে, সেইকাৰণে আপুনি আগবাঢ়ি যাব
0: পাৰিছে। বহুত ভাল মানুহ আছে, মই প্ৰত্যেক ক্ষেত্ৰতে এখেতক মিছ কৰোঁ।
1: বাইদেউ আমি কি হৈ পৰিছে অকণমান নহ'ব, সেই তেওঁ আছিলে কাৰণে আপুনি ইমানখিনি আগবাঢ়িলে, এইটো এটা ডাঙৰ কথা, হয় নে নহয়?
0: হয়, পিতায়ো যথেষ্ট সৰুৰে মোক চাকে সাংস্কৃতিক সঞ্চালকালয়ত যদি চাকৰি কৰিবলৈ নিদিলেহেঁতেন, মইতো ইমান অসমৰ মানুহৰ লগত ইমান পৰিচয় মোৰ নহ'লে। হয়, তেজপুৰতে মই কেতিয়াবা নাটক থিয়েটাৰ কৰিলোহেঁতেন, সেইটোৱে সীমাবদ্ধতাৰ মাজত থাকিলেহেঁতেন।
1: বাইদেউ আমি বহু কথা পাতিছোঁ, আপুনি সুন্দৰভাৱে কৈছে আপুনি কেনেধৰণে আৰম্ভণি কৰিছিল, আপোনাৰ এই জীৱন যাত্ৰাটোৰ বিষয়ে আপুনি কৈছে, বহু চলচ্চিত্ৰত আপুনি অভিনয় কৰিছে, হাঁহিৰ খোৰাক আপুনি যোগাইছে। সকলোৱে কয় যে মানুহক হঁহুৱাটো ইমান সহজ আচলতে নহয়, কিন্তু আপোনাক দেখিলেই দেখোন সকলোৰে মুখত হাঁহি বিৰিঙি উঠে, কিয়? আপুনি কি বুলি ভাবে এই ক্ষেত্ৰত?
0: আচলতে
1: এনেকুৱা কি শক্তি আছে?
0: এইটো এনেকুৱা নহয় যে কাৰোবাক বলপূৰ্বক ভাবে, জোৰকে মই কাৰোবাক হঁহুৱাম, সেইটো উচিত নহ'ব চাগে। মোৰ কথা কোৱা ধৰণ কৰণ বা কিবা মোৰ মানে জেষ্টাৰটো মোৰ সেইবিলাকে গ্ৰহণযোগ্য হয়, কাৰণ জোৰকে যদি মই হঁহুৱাবলৈ যাওঁ তেতিয়া মই তাত সফল নহ'ব
1: পাৰে।
0: সেইকাৰণে এইটো সদায় মানে,
1: যদি আমি কওঁ এটা চৰিত্ৰ আপোনাৰ ভিতৰত আপোনাৰ যেতিয়া সোমাই পৰে, যিকোনো চৰিত্ৰত মই আপোনাক দেখিছোঁ, আপুনি সৰু ছোৱালী এজনী হৈও হঁহুৱাইছে, এগৰাকী বৃদ্ধ মহিলা হৈও হঁহুৱাইছে, আৰু ইমান ধুনীয়াকৈ আপুনি সোমাই পৰে গাঁৱৰ পৰিৱেশ এটাৰ লগতে হওক বা চহৰীয়া পৰিৱেশ এটাৰ লগতে হওক, কেনেধৰণে সেয়া কেনেধৰণে পাৰে আপুনি?
0: এইটো মই চাগে অবজাৰ্ভেশ্যন কৰোঁ, কাৰণ কি গাঁৱত মানুহ এগৰাকী কেনেকৈ কথা কয়, কি ধৰণৰ বিহেভ কৰে, তেনেকুৱা ধৰণৰ কথা। এতিয়া মোকে দেখিলে যে জমনিজনী আহিছে দেই বুলি হাতখন মোহাৰি যে এনেকে ধৰে, কিমান মৰম, কিমান আদৰ সাদৰ, সেইটো মই খুব অনুভৱ কৰোঁ।
1: অকমান ক'ব নেকি এনেকুৱা হাঁহি উঠা এটা ডাইলগ যদি আমাৰ কয়, সংলাপ যদি এটা কয়?
0: তেতিয়া গোবৰ্ধন চৰিত্ৰকে অলপ কওঁ আৰু।

0: গোবৰে যেতিয়া ভাওনা বচন আওৰাই আছে তেতিয়া হেৰিয়ে কৈছে মইনাই কৈছে ওৱা অ তোৰা কহল কি মই চাওঁ চাওঁ হাতত এইকা নেকি ওৱা কেনেখন কৰিছে অ কি হৈছে আৰু তোৰ ওৱা চা কিনো হুংকাত চলাখন কৰি আছ চাওঁ এতিয়া এতিয়া হাতত সেইখন কি কি কি ক'লি ৰাইজে তোক চিলেক্ট কৰিছে বাৰু কচোন ক তোৰ ভাওটো কি ক কি কি ক'লি গেন্ধাৰী ঐ বচন কোনে দিলে তোক বচন কোনে দিলে তোক হে হৰি অ লোকৰ মতাই ৰয়েল নিমা পোচাক পিন্ধি গপচো ওলাব অ ঘৈণীয়েকহঁতৰ বহুত দুৱাত দুৱাত ফুলিব আমাৰ এইটো ওলাব চকুত ক'লা পতি মাৰি ভাওনা ঘৰত কেপিয়াই কেপিয়াই ভাওনা ঘৰত ইজনীয়ে সিজনীক দেখুৱাই মোলৈ চাই হাৰিব নাযাওঁ যাওঁ ভাওনা চাওনা চাবলৈ
1: এয়া হৈছে চেতনা বাইদেউ চেতনা বাইদেউ যেনেধৰণে অভিনয় কৰে কোনেনো নহঁহাকৈ থাকিব পাৰে সকলোৱে হাঁহিবই লাগিব তেওঁৰ মুখখনলৈ চাই তেখেতৰ যি বচন আছে বচন তেওঁ যি ধৰণে কয় সেয়া শুনি নহঁহাকৈ কোনো থাকিব নোৱাৰে বাইদেউ এই প্ৰতিভা সঁচাকৈ আপুনি আয়ত্ত কৰিছে ভগৱানে আপোনাক দিছে আৰু আপুনি সুন্দৰভাৱে আমাৰ দৰ্শকসকলৰ সন্মুখত বিলাই দিছে খুব সুন্দৰ বাইদেউ বাইদেউ এতিয়া সময় পৰিৱৰ্তন হৈছে কিন্তু বহু সময় পৰিৱৰ্তন হৈছে এতিয়া যিসকল শিল্পী উঠি আহিছে তেওঁলোকৰ মাজত আপুনি কি ইতিবাচক দেখিছে
0: মই নকওঁ যে তেওঁলোকে কাৰিকৰী বিভাগত বহুখিনি আপডেট পাইছে তেওঁলোকে বহুত জনাৰ বুজাৰ বহুবিলাক সুবিধা পাইছে আমাৰ দিনত আমি সেইবোৰ একো পোৱা নাছিলোঁ বচনখিনি মুখস্থ কৰিছিলোঁ আৰু বচনখিনি যিমান সুন্দৰকৈ ক'ব পাৰিছিলোঁ ভুল নোহোৱাকৈ সেইখিনিৰ কাৰণে আমি সৌভাগ্যৱতী বুলি ভাবোঁ আৰু যিসকল পুৰুধা ব্যক্তিক লগ পাইছিলোঁ বান থিয়েটাৰ বা বৰপেটা বিভিন্ন মঞ্চত নগাঁৱত ঠিক তেনেকৈ যিবিলাক ব্যক্তিৰ লগত অভিনয় কৰিছিলোঁ তেওঁলোকৰ জীৱন চক্ৰ যদি আমি ভাবোঁ যে মোৰ তেতিয়া খুব মনে মনে অনুভৱ হয় এওঁলোকৰ কেনেকুৱা ধৰণৰ হাতীটো হাতীৰ নিজৰ পিছৰখিনি নেদেখে কেনেকুৱা নহয় বিৰাট কাই এটা হেৰি জন্তু জীৱশ্ৰেষ্ঠ তেনেকুৱা লাগে তেতিয়া নিজে যে অনুভৱ কৰোঁ এওঁলোকৰ ইমান ইমান গুণবিশিষ্ট মানুহ এইসকল আৰু এইসকলৰ লগত যে মই অভিনয় কৰিবলৈ পাইছোঁ এইটোৱে মই ভাগ্যৱতী অসমৰ বিভিন্ন মঞ্চত অভিনয় কৰিছোঁ প্ৰশংসা পাইছোঁ আৰু সেইটোৱে মোৰ কাৰণে ভাগ্য
1: বহুত ডাঙৰ কথা বাইদেউ এতিয়াৰ সময়ত যেতিয়া এখন চিনেমা ৰিলিজ কৰা হয় আগতে তেতিয়া হলতে আমি চাবলৈ পাইছিলোঁ কিন্তু এতিয়া ডিজিটেল মাধ্যমত ছ'চিয়েলি আমি এতিয়া বহুত এক্টিভ হৈ গৈছোঁ অ' টি টি প্লেটফৰ্মত ছবিসমূহ আহে এই পৰিৱৰ্তন আপুনি কি ক'ব কি দেখে আপুনি আপোনাৰ
0: আগৰ যিটো বাছ লৈ লৈ মানুহবিলাক আহিছিলে চিনেমা চাবলৈ
1: হয়
0: তেতিয়া সেই যিটো আনন্দ আছিলে ধান কটাৰ পিছত পইচা গোটাই গোটাই সেই পইচাকেইটা লৈ পেলাই যে চিনেমা হলত চাইছিলে তেজপুৰ জোনাকী হলত কেনেকৈ চাইছিলে আনোৱাৰ হলত কেনেকৈ চাইছিলে অনন্ত টকিজত কেনেকৈ চাইছিলে আমাৰ সেইবিলাক দিনলৈ লৈ উভতি যাওঁ যে চিনেমা এখন চাবলৈ কিমান কাকুতি মিনতি গাৰ্জেনক কাকুতি মিনতি কৰিব লাগিছিল দেউতা অফিচৰ পৰা সময়মতে আহি নাপালে আমি আকৌ সেই চিনেমাখন মিছ কৰি মোক ফুলি যায়গৈ পিছদিনাখন আকৌ সোনকালে দেউতা আহক বুলি দহবাৰমান কৈ পঠা আগতে মোবাইলো নাছিল
1: নাছিলে
0: তেনেকৈ টেলিফোনো নাছিলে গতিকে যি পাইছোঁ তাতে আনন্দিত যিবিলাক আমাৰ দিনৰ যুগ সেইটো ফঁহিয়াই যদি চাওঁ মধুৰ সময় আছিল যেনে অনুভৱ
1: হয় মধুৰ আছিল আত্মীয়তা তেতিয়া বহুত বেছি আছিল
0: বহুত
1: কিন্তু এতিয়া যেন ক'ৰবাত আমি আগবাঢ়ি গৈছোঁ কিন্তু ক'ৰবাত যেন সেইবিলাক আমাৰ হেৰাই গৈছে সেইটো নিশ্চয়
0: সেইটো এতিয়া আমাৰ নতুন প্ৰজন্মক যদি এতিয়া মোৰ নাতি ল'ৰাটো সিও ছবি কৰি আছে সিও ইটো সিটো কৰে নিজৰ পৰা মানে সিহঁতে এক্সপেৰিমেণ্টেল পৰীক্ষামূলক হিচাপে সিহঁতে গোটেইবিলাক চাই গতিকে মই সি যেতিয়া এই লাইনত কাম কৰি আছে তেতিয়া মই ভাবোঁ অ ইয়াৰ দেখোন উলিয়াই টানিলে মোৰ তেজেই তাক টানিলে মোৰ ডাঙৰ ছোৱালীয়ে নাটক কৰে ভাল তাইও ছবি কৰে আৰু সৰু যোন ছোৱালী তাই নাচে তাইও অভিনয় কৰে গতিকে এইবিলাক পৰম্পৰা দেখি শুনি তেনেকুৱাকে তাহাঁতৰ মনতো চাগে প্ৰভাৱ বিস্তাৰ কৰিছোঁ
1: হয় এতিয়া আচলতে নৱপ্ৰজন্ম আগুৱাই গৈছে বহু ক্ষেত্ৰত কাৰণ তেওঁলোকে এখন প্লেটফৰ্ম পাইছে অভিনয়ৰ যিখিনি সেইটো সময়ত হয়তো আপোনালোকে পাবলৈ বহুত কঠিন আছিল কিন্তু এতিয়া

0: সহজলভ্যভাৱে তেওঁলোকে এখন প্লেটফৰ্ম পাইছে, সেইটো এটা ভাল কথা,
1: ভাল
0: সেইটো এটা ভাল কথা। বাইদেউ বিভিন্ন কথা আপোনাৰ সৈতে পাতিছোঁ, আপুনি গীতৰ কথাও কৈছে, আপুনি গানো গায়, অকণমান অকণমান গুণগুণাই দিব নেকি আমাৰ শ্ৰোতাসকলক? নিশ্চয় শুনি ভাল পাব শ্ৰোতাসকলে।

0: বাসির সুরে কালা রইতে না পারি, বাসির সুরে কালা রইতে না পারি। তুমি তো গোয়ালের নারী, গা ফিরিয়া সাও, গাও ফিরিয়া যাও, শাশুড়ি নানানির কাছে পালিয়ে নেও, যাও কথাটা গোপন রাখো। খাই খোকসার পাত্রে গোলাম, খাই খোকসার পাত, চিনা নাই জানা নাই, ঠাট্টা মারিস কাকরে গোলাম, ঠাট্টা মারিস কা। এই তেনেকুৱা মানে গোৱালপৰীয়া লোকগীত বিলাক য'ত লোকসংগীতৰ তোমাৰ ভাৱ প্ৰকাশ কৰা হয়, তাত গোটেই মানে ছবিটো ভাহি উঠে এইবিলাক গীত।
1: সকলো চৰিত্ৰই সকলোৰে প্ৰিয়, অভিনেত্ৰী এগৰাকী প্ৰিয় চৰিত্ৰ, কিন্তু আপোনাৰ সকলোতকৈ প্ৰিয় চৰিত্ৰ বুলি যদি মই সুধো, কোনটো চৰিত্ৰ কৰি আপুনি খুব ভাল?
0: প্ৰত্যেক চৰিত্ৰতে মই যেনেকৈ পাৰোঁ, মোক এনেকুৱাও হয় যে বাদাম ভাঙোতে চেতনা পাৰেই হৈ গ'ল, কিন্তু চিনেমাত হ'লেও বা পাৰে হৈ গ'ল, তেতিয়াও মই সেইটো ইমান সৰু চৰিত্ৰ নকৰোঁ, সেই বুলি মই কেতিয়াও অভিমান কৰা নাই। চৰিত্ৰ চৰিত্ৰই মোৰ কাৰণে চাগে সেইটো চৰিত্ৰ এপ্ৰুভেল হয় সেইবুলিহে পৰিচালকে কিবা এটা ভাবিছে, ঠিক তেনেকুৱাকৈ মই ভাবোঁ। আৰু ৰেডিঅ'ত যে নাটকবিলাক আমি প্ৰায়ে শুনি থাকোঁ, কাণখন ট্ৰেঞ্জিষ্টৰটো কাণখনত থাকেই, একদম গুড মৰ্ণিঙৰ পৰা তোমাৰ বন্দনা অনুষ্ঠানৰ পৰা একেবাৰে শেষলৈকে ৰেডিঅ'টো বহুত প্ৰিয়, বৰ প্ৰিয়।
1: এতিয়া আপোনাৰ পৰা এটা কথা জানিব বিচাৰিছোঁ যে অসমীয়া কৃষ্টি, সংস্কৃতি, ঐতিহ্য ৰক্ষাৰ ক্ষেত্ৰত এগৰাকী শিল্পীৰ ভূমিকা কেনেকুৱা হোৱা উচিত?
0: বহুত বেছি। আমি কৰিব নোৱাৰা কাম একোৱেই নাই। মাউখে উঠিলে গুড়ি পৰুৱাৰো মৰণ নাই,
1: হয়
0: সেইটো কথা সত্য। আমি যদি মাৰ বান্ধি থিয় হওঁ কেলেই গোটেইবোৰ নাহিব? নতুন প্ৰজন্ময়ো আমাক সঁহাৰি জনাবলৈ বাধ্য কৰিব লাগিব যে আমাৰ কলা কৃষ্টি য'ত আমাৰ গোটেই সংস্কৃতিটো একদম জড়িত হৈ আছে, গোটেইবিলাক যেনেকৈ নিবিড়ভাৱে আমাৰ সম্পৰ্ক আছে, আমাৰ বায়ু পানী সকলো, আমাৰ স্বভাৱ চৰিত্ৰ সকলোৰে লগত মিলি আছে, আমিতো হঠাৎ চাহাব হৈ যাব নোৱাৰোঁ, পাৰিম জানো? হয়তো মই চৰিত্ৰ কৰিছোঁ কোনোবা এটা, নহয় জানো? গতিকে সেই চৰিত্ৰটো কৰোঁতে কিমান লিমিটেশ্যন আছে, কিমান কৰিম সেইটো কথা আছে। ঠিক তেনেকৈ সেই সম্যক জ্ঞানখিনি আজিৰ প্ৰজন্ময়ো জানে, আৰু মই গতিকে নাভাবোঁ যে এতিয়াৰ ল'ৰা ছোৱালীয়ে ভাল কাম কৰি থকা নাই, কৰিছে, মোতকৈ তেওঁলোকৰ চিন্তাটো আৰু বেলেগ হ'ব, বিশদ হ'ব, সেই চৰিত্ৰৰ কাৰণে চেতনা বাইদেউ ভাল হ'ব। এই বাৰণডাল ওলাই পেলাই যদি চোতাল সাৰি আছে ৰাতিপুৱা, মানুহজনে গোটেই জীৱন চক্ৰটো যদি এনেকৈ আৰম্ভ কৰোঁ বেয়া লাগিব নেকি? ঠিক তেনেকুৱাকৈ মই বেয়া নাপাওঁ।
1: খুব সুন্দৰ কথা আচলতে বাইদেউ কৈছে। আচলতে আমি শিল্পকৰ্মৰ জৰিয়তে সকলো ক্ষেত্ৰকে দাঙি ধৰিব পাৰোঁ, আমাৰ সমস্যা হওক বা আমাৰ কৃষ্টি সংস্কৃতি হওক সকলো আমি দাঙি ধৰিব পাৰোঁ। হয় বাইদেউ, আপুনি জীৱনত বিভিন্ন সন্মান বুটলিবলৈ সক্ষম হৈছে, এনে সন্মান যদি আমি কওঁ ৰসৰাণী সন্মান, খুব সুন্দৰ এটি সন্মান আপুনি পাইছে, কি ক'ব এই সন্দৰ্ভত?
0: ভাল লাগিছে, কোনেওতো জোৰকৈ আৰু এটা উপাধি দিবা বুলি নকয়, ৰসৰাণী সন্মানটো যেতিয়া দিছে তেতিয়া এখেত আছিলে, তাৰপিছত সেইকেইটা আৰু সিটোমৰ পৰা আজি পেপাৰত ডাঙৰকৈ ওলাইছে, ৰসময় ৰসৰাণী উপাধি পাইছা তুমি, বৰ ভাল লাগিছে। মই নিজে ভাল পাইছোঁ সেই সন্মানটো পাওঁতে, ৰসৰাণী মানে মই চোৱা আৰু দায়িত্ব বাঢ়িলে, তেনেকুৱা আইদেউখন দিগৈ বঁটা পাওঁতে তেনেকুৱা লাগিছে মনত। তেখেতক মই নিজে গৈ ঘৰত দেখা কৰিছিলোঁ আৰু ভাল লাগিছিলে তেখেতো। ল'ৰাটোৱে যেতিয়া কৈছে, ভতিজা ল'ৰাই, এই মানুহগৰাকী খুব হোৱা, অ' হয় নেকি এনেকৈ বোলে
1: হাঁহিছিলে,
0: হাঁহিছিলে, বৰ ফুটি পাইছে আৰু, কি কৰিছিলোঁ কি নাই সেইখিনি কথা ভাল লাগে।
1: যাত্ৰা আৰম্ভ কৰিলে অসমীয়া চলচ্চিত্ৰ মহিলাৰ,
0: কৈছানে, এতিয়া সদায় মনত পৰে এইবোৰ কথা।
1: আৰু এইখিনিতে আমি শ্ৰোতাসকলক ক'বলৈ বিচাৰিছোঁ যে অসমবাসীৰ বাবে এক সুখবৰ, এক গৌৰৱৰ কথা যে চেতনা বাইদেউক 2025 বৰ্ষৰ সংগীত নাটক অকাডেমীৰ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰা হৈছে। আৰু এই বঁটা ঘোষণাৰ পাছতেই চেতনা বাইদেউয়ে প্ৰথমবাৰ আকাশবাণী তেজপুৰ কেন্দ্ৰক সাক্ষাৎকাৰ দিছে। বাইদেউ, আপোনাক অশেষ অভিনন্দন জ্ঞাপন কৰিছোঁ এইখিনিতে।
0: ধন্যবাদ
1: বাইদেউ, খুব সুন্দৰভাৱে আপুনি কথাবোৰ কৈ গৈছে। শেষত আপুনি আমাৰ শ্ৰোতাসকলক কি ক'ব বিচাৰিব?
0: মইতো স্বভাৱ শিল্পীয়ে কোৱা বা যিয়েই কোৱা, তোমালোকে আমাক মৰম কৰিলে

0: শিল্পীসকলক মৰম কৰিলে খুব ভাল পাওঁ, আমাক পাহৰি নগ'লে খুব ভাল পাওঁ, যে নাই এই মানুহগৰাকীক আমি এতিয়াও মনত ৰাখিছো। বা সৰু ল'ৰা ছোৱালী এটাই যদি মোক চেতনা আইতা এনেকে কৰি পেলাই যে মাতে, সেইটোত মই বৰ আনন্দিত হওঁ। কাৰণ মই আইতা হলেও তাৰ মনত যে মই চেতনা আইতা, সি যে মোক চিনি পালে, সেইটোৱে ডাঙৰ আনন্দিত।
1: সকলোৱে আপোনাক চিনি পায় আচলতে চেতনা বাইদেউ, আৰু সকলোৰে আপুনি বাইদেউ, মৰমৰ বাইদেউ, সকলোৱে চেতনা বাইদেউ বুলিয়ে আপোনাক সম্বোধন কৰে। সেই মৰম আপুনি পাইছে, সেয়া আপুনি আচলতে বুটলিব পাৰিছে, সকলোৰে মনত আপুনি স্থান পাইছে। অসমীয়া সকলো দৰ্শকেই হওক, যোনে আপোনাৰ বোলছবি চাইছে, শিশু হওক জ্যেষ্ঠ হওক, সকলোৱে আপোনাক ভাল পায়, আৰু সেয়াই আমি কামনা কৰিছোঁ, আপোনাৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। আৰু আমি বিচাৰোঁ বাইদেউ আমাৰ মাজত এনেধৰণে হাঁহি ফূৰ্তি কৰি থাকক, কাৰণ এতিয়াও বাইদেউ সেই একে গাভৰু চেতনা বাইদেউজনীয়ে হৈ আছে, আৰু এনেকেই থাকক হাঁহি মুখে, আৰু আমাকো হঁহুৱাই থাকক আপুনি, সেয়ে আমি কামনা কৰিছোঁ। ধন্যবাদ জনাইছোঁ বাইদেউ, আপুনি আমাক বহু সময় দিলে, আৰু আমাৰ শ্ৰোতাসকলে নিশ্চয় আজি আমাৰ এই অনুষ্ঠানটো শুনি ভাল পালে।
0: ধন্যবাদ
1: শ্ৰোতা, ইমান পৰে কথা পাতো আহক অনুষ্ঠানটি শুনিলে। আজি এই অনুষ্ঠানত অংশগ্ৰহণ কৰিলে অসমৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী, সকলোৰে মৰমৰ চেতনা দাসে। অনুষ্ঠানটি থলিতে বাণীবন্ধন কৰাৰ লগতে আগধৰি সম্পাদনা কৰিলে ৰুক্লি বৰাই, প্ৰযোজনা অনুষ্ঠান মুৰব্বী ৰূপান্ত কুমাৰ দাসৰ।
2: ইমান পৰে শ্ৰোতাই আজিৰ কথা পাতো আহক অনুষ্ঠানত 2025 বৰ্ষৰ সংগীত নাটক অকাডেমী সন্মানৰ বাবে নিৰ্বাচিত হোৱা বিশিষ্ট অভিনেত্ৰী চেতনা দাসৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে। তেখেতৰ সৈতে কথা পাতিলে ৰূপলী বৰাই। এয়া আকাশবাণী তেজপুৰ। মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্টছ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টছৰ লগতে নিউজন এয়াৰ এপৰ মাধ্যমেৰে শ্ৰোতাই অনুষ্ঠান শুনিছে আকাশবাণী তেজপুৰৰ পৰা। এতিয়া আগবঢ়াব লৈছোঁ আমাৰ দৈনন্দিন অনুষ্ঠান আজিৰ দিনটো। আজি 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ 27 দিন, ইংৰাজী 2026 খ্ৰীষ্টাব্দৰ জুন মাহৰ 11 তাৰিখ।

অমূল্য কাকতি। অমূল্য কাকতি এগৰাকী নাট্যকাৰ, চিত্ৰনাট্য লেখক, অভিনেতা আৰু প্ৰযোজক আছিল। তেখেতৰ জন্ম হৈছিল পাণবজাৰত 1950 চনৰ আজিৰ দিনটোতেই। অতি কম বয়সৰে পৰা তেওঁ শিল্পী জীৱনৰ পাতনি মেলে। 1974 চনত তেখেতে ফ্ৰেঞ্চ এণ্টাৰপ্ৰাইজ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ শুভাৰম্ভ কৰিছিল। তেওঁ ৰচনা কৰা কেইখনমান নাটক হ'ল মিছাভূত, আমি এক্টৰ, নাটক ৰং ইত্যাদি। ইয়াৰে আমি এক্টৰ নাটকখন অষ্টম শ্ৰেণীত থাকোঁতেই ৰচনা কৰা, পাপনিকৰ সংবাদ, জিকনিকৰ অভিযান, বহাগতে শীত, শাহুৱাই ইত্যাদি ধাৰাবাহিকৰ চিত্ৰনাট্য কাকতিদেৱৰ আছিল। প্ৰভাতী পক্ষীৰ গান, ভাই ভাই, তুমি মোৰ মাথো মোৰ, মহমুক্তি, গুণগুণ গানে গানে, পূৰ্ণিমাৰ আকাশ ইত্যাদি চলচ্চিত্ৰৰ চিত্ৰনাট্য তেখেতৰেই আছিল। অমূল্য কাকতি অভিনীত ছবি আছিল মেঘমুক্তি, ৰজনীগন্ধা, জীৱন সুৰভি, দেৱী, বহাগৰ দুপৰীয়া, এই দেশ মোৰ দেশ, ৰঙানদী ইত্যাদি। তেখেতৰ দ্বাৰা সৃষ্ট তথ্যচিত্ৰ আছিল 1996 চনৰ ৰাষ্ট্ৰীয় ৰজত কমল বঁটাপ্ৰাপ্ত অল এলন ইফ নিড বি, ঢোলে ডগৰে আৰু আশাৰ ৰেঙনি। অমূল্য কাকতিয়ে 2002 চনত 51 বছৰ বয়সত এই পৃথিৱীৰ পৰা চিৰবিদায় মাগিছিল। কনক ৰেলে। কনক ৰেলে এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী, কৰিঅ'গ্ৰাফাৰ আৰু শিক্ষাবিদ আছিল। তেখেতৰ জন্ম হৈছিল গুজৰাটত 1937 চনৰ আজিৰ দিনটোতেই। তেখেতে মোহিনীঅট্টমৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে আগবঢ়োৱা

অৱদানৰ বাবে বিশেষভাৱে জনাজাত। মুম্বাই ইউনিভাৰ্চিটিত চাৰুকলা বিভাগ আৰম্ভ কৰিবৰ বাবে ৰেলে সহায়ক ভূমিকা পালন কৰিছিল আৰু ইয়াৰে দিন হিচাপে দায়িত্ব পালন কৰিছিল। ৰেলে 1966 চনত নালন্দা নৃত্য গৱেষণা কেন্দ্ৰ আৰু 1972 চনত নালন্দা নৃত্যকলা মহাবিদ্যালয় প্ৰতিষ্ঠা কৰিছিল। মুম্বাই নালন্দা নৃত্য গৱেষণা কেন্দ্ৰ, যি মোহিনীঅট্টমত বিশ্ববিদ্যালয়ৰ ডিগ্ৰী অৰ্জনৰ বাবে শিক্ষাৰ্থীসকলৰ প্ৰশিক্ষণ দিয়ে, বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰণালয়ৰ এক গৱেষণা প্ৰতিষ্ঠান হিচাপে স্বীকৃতিপ্ৰাপ্ত। ৰেলী বিশ্ববিদ্যালয় অনুদান আয়োগৰ পাঠ্যক্ৰম বিকাশকাৰী দলৰ এক একাডেমিক নৃত্য কোৰ্চৰ বিকাশত ভাৰতীয় তথা বিদেশী বিশ্ববিদ্যালয়ৰ পৰামৰ্শদাতাও আছিল। তেখেতে 1989 চনত গৌৰৱ বঁটা, 1990 চনত পদ্মশ্ৰী, 2005 চনত কলা বিপাঞ্চী, 2006 চনত কালিদাস সন্মান লাভ কৰিছিল। তেখেতে সংগীত নাটক অকাডেমী বঁটা আৰু MS সুবালক্ষ্মী বঁটাৰেও সন্মানিত হৈছিল। 2013 চনত ভাৰত চৰকাৰে তেখেতক পদ্মভূষণেৰে বিভূষিত কৰিছিল। তেখেতে মোহিনীঅট্টম আৰু ভাৰতীয় নৃত্যশৈলীৰ ওপৰত 2খনকৈ গ্ৰন্থ ৰচনা কৰিছিল। এই মহান শিল্পীগৰাকীয়ে 2023 চনত এই ধৰাৰ পৰা চিৰবিদায় মাগিছিল। নগেন বৰা অসমৰ এগৰাকী সৰ্বজনপৰিচিত সাহিত্যিক, গীতিকাৰ, সুৰকাৰ, অভিনেতা, বেংগ লেখক আৰু সাংবাদিক আছিল নগেন বৰা। তেখেতে 300+ গীত ৰচনা কৰাৰ লগতে কেইবাখনো গ্ৰন্থ ৰচনা কৰি গৈছে। তেখেতৰ জন্ম হৈছিল 1947 চনত গোলাঘাটৰ কুৰুৱাবাহী সত্ৰত। নগেন বৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শংকৰী সংস্কৃতিৰ গৱেষণা পৰিষদৰ প্ৰাক্তন সদস্য, যোৰহাট জিলা সাহিত্য সভাৰ সভাপতি, যোৰহাট কবি সন্মিলনৰ প্ৰাক্তন উপসভাপতি, ভাৰতীয় গণনাট্য সংঘৰ যোৰহাট শাখাৰ প্ৰাক্তন উপসভাপতি, যোৰহাট জিলা সাহিত্য সভাৰ প্ৰাক্তন আমন্ত্ৰিত সদস্য, যোৰহাট সংগীত শিল্পী সংস্থাৰ কাৰ্যকৰী সভাপতি আদি বিভিন্ন অনুষ্ঠানৰ পদত অধিষ্ঠিত আছিল। তদুপৰি তেওঁ অসম সাহিত্য সভাৰ চাপৰ অধিৱেশনৰ সাংস্কৃতিক সন্মিলনৰ উদ্বোধক, অসম সাহিত্য সভাৰ বোকাখাত অধিৱেশনৰ অসমীয়া গীতি সাহিত্য শীৰ্ষক আলোচনা চক্ৰৰ মুখ্য আলোচক, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দদৰা অধিৱেশনৰ সাংস্কৃতিক অধিৱেশনৰ উদ্বোধক আছিল। নগেন বৰা অসম সাহিত্য জগতলৈ অৱদান চিনস্বৰূপে অসম চৰকাৰে তেওঁক 1999 চনত সাহিত্যিক পেঞ্চন প্ৰদান কৰে। 2011 চনত সাংস্কৃতিক সংঘ অসমৰ তৰফৰ পৰাও তেখেতক গীতিৰত্ন উপাধি প্ৰদান কৰা হয়। 2005 চনত যোৰহাটত সদৌ অসম ভিত্তিত নগেন বৰাৰ গীতৰ প্ৰতিযোগিতাও অনুষ্ঠিত হৈছিল। 2013 চনৰ এক পথ দুৰ্ঘটনাত পতিত হৈ চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতেই তেখেতৰ আজিৰ দিনটোতেই মৃত্যু হৈছিল। শ্ৰোতাই আজিৰ দিনটো শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া মুখ্য বাতৰি কেইটামান আকাশবাণী গুৱাহাটীৰ পৰা শুনিবলৈ পাব।

আকাশবাণী গুৱাহাটীৰ এই ঘণ্টাৰ বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা। সমগ্ৰ বিশ্বই অনিশ্চয়তা আৰু অস্থিৰতাৰ সময় পাৰ কৰাৰ মাজতে ভাৰতে আত্মবিশ্বাস আৰু দৃঢ় সংকল্পৰে বিকাশৰ দিশত অগ্ৰসৰ হৈছে বুলি ৰাষ্ট্ৰপতি ভৱনত আজি নীতি আয়োগৰ পৰিচালনা পৰিষদৰ একাদশ বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। অসম নাগালেণ্ড সীমান্তত তেল আৰু গেছৰ অন্বেষণৰ বাবে কেন্দ্ৰীয় চৰকাৰ অসম আৰু নাগালেণ্ডৰ মাজত আজি নতুন দিল্লীৰ গৃহ মন্ত্ৰালয়ত এখন ত্ৰিপাক্ষিক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হ'ব। মৰিগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগে আজি জিলা উন্নয়ন সমিতিৰ বৈঠকত অংশ লৈ বিভিন্ন বিভাগৰ কাম কাজৰ পৰ্যালোচনা কৰে। গোলাঘাট জিলাৰ চাহবাগিচা অঞ্চলৰ শিক্ষাৰ্থীসকলৰ বাবে চলিত বৰ্ষত 11খন বিদ্যালয়লৈ সমগ্ৰ শিক্ষা অভিযানৰ অধীনত যাতায়াত সেৱাৰ ব্যৱস্থা কৰা হ'ব। ভূমি কেলেংকাৰীৰ অভিযোগত বিগত বৰ্ষত ছেপ্টেম্বৰত গ্ৰেপ্তাৰ হোৱা বৰপেটা ৰাজচক্ৰৰ প্ৰাক্তন চক্ৰ বিষয়া নুপুৰ বৰাৰ সহযোগী অভিযুক্ত লাটমণ্ডল সুৰজিৎ ডেকাৰ বাসগৃহত আজি মুখ্যমন্ত্ৰী তদাৰকী কোষে তালাচী অভিযান চলায়। বিশেষ ন্যায়াধীশৰ আদালতে আজি অসম মীন উন্নয়ন নিগমত সংঘটিত কেলেংকাৰীৰ গোচৰত অভিযুক্ত প্ৰাক্তন বিষয়া পদ্মকান্ত

ভূপেন্দ্ৰ হাজৰিকাৰ জামিন আবেদন নাকচ কৰে। চৰাইদেউ জিলাৰ আন্তঃগাঁথনিমূলক উন্নয়ন আৰু আৰ্থসামাজিক ভেটি শক্তিশালী কৰাৰ লক্ষ্যৰে তেল আৰু প্ৰাকৃতিক গেছ নিগম তথা অইল ইণ্ডিয়া লিমিটেডৰ মুৰববী বিষয়াসকলৰ আজি এখন বৈঠক অনুষ্ঠিত হয়। তামোলপুৰ জিলাৰ বিভিন্ন বিদ্যালয়ত বিশেষ আধাৰ পঞ্জীয়ন আৰু উন্নীতকৰণ শিবিৰ অনুষ্ঠিত হৈছে আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতা আজিৰে পৰা 19 জুলাইলৈ আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা আৰু মেক্সিকোৰ 16টা স্থানত অনুষ্ঠিত হ'ব। এই ঘণ্টাৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 বজাত শুনিবলৈ পাব।

0: এফ এম বেণ্ডৰ 102.4 MHz-ত এয়া আকাশবাণী তেজপুৰ। শ্ৰোতালৈ নিবেদন কৰিব লৈছোঁ যুৱক যুৱতীসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, এয়া আকাশবাণী তেজপুৰৰ দ্বাৰা প্ৰচাৰিত অনুষ্ঠান। আপোনালোকক সাদৰ সম্ভাষণ জনাই মই ময়ূৰাক্ষী নাথে আৰম্ভ কৰিবলৈ ওলাইছোঁ আজিৰ অনুষ্ঠান। প্ৰিয় শ্ৰোতা, আজি জুন মাহৰ 11 তাৰিখ, আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস অৰ্থাৎ ইণ্টাৰনেশ্যনেল ডে অফ প্লে। এই দিৱস ঘোষণা কৰিছিল ৰাষ্ট্ৰসংঘই শিশুৰ শাৰীৰিক, বৌদ্ধিক, মানসিক বিকাশৰ লগত খেলা ধূলাৰ প্ৰয়োজনীয়তাৰ বাবে। আজিৰ এই দিনটোৰ লগত সংগতি ৰাখি আমি ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনিছোঁ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ ত্ৰিপুৰাৰ থিয়েটাৰ ইন এডুকেশ্যনত স্নাতক, বৰ্তমান দেলহি পাব্লিক স্কুলৰ শিক্ষক শ্ৰীযুত শুনিজ্যোতি শইকীয়া ডাঙৰীয়াক। নমস্কাৰ, পুনতে আপোনাক আমাৰ অনুষ্ঠানটিলৈ স্বাগতম জনাইছোঁ।
2: নমস্কাৰ ময়ূৰাক্ষী, ধন্যবাদ মোক ইয়ালৈ মাতি অনাৰ বাবে।
1: হয়, ইতিমধ্যে আমাৰ শ্ৰোতাসকলে গম পাইছেই আজি আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস। পুনতেই আজিৰ এই দিৱসটিৰ তাৎপৰ্যৰ বিষয়ে আপোনাৰ পৰা জানিব বিচাৰিছোঁ।
2: এই দিৱসৰ উদ্দেশ্য আৰু তাৎপৰ্য বুলি ক'বলৈ আমি প্ৰথমতে এটা কথা উল্লেখ কৰিব লাগিব যে শিশুৰ সামগ্ৰিক বিকাশক অগ্ৰাধিকাৰ দিয়াই ইয়াৰ প্ৰধান উদ্দেশ্য। দ্বিতীয়তে, শিক্ষণ প্ৰণালীক কিদৰে শিশুৰ খেল ধেমালিৰ মাজেৰে আগবঢ়াই নিব পাৰি সেই কথাও এই দিৱসে আমাক সোঁৱৰাই দিয়ে। তৃতীয়তে, শিশুৰ মানসিক স্বাস্থ্যৰ উত্তৰণ ঘটোৱাটো এই দিৱসৰ জৰিয়তে ৰাষ্ট্ৰসংঘই আচলতে এক প্ৰচেষ্টা চলাব বিচাৰিছে। তাৰোপৰি শিশুক সামাজিকভাৱে সক্ষম কৰি তুলিবলৈও এই দিৱসৰ গুৰুত্ব অধিক। শিশুৰ অধিকাৰসমূহক সুৰক্ষা প্ৰদান কৰাও এই দিৱসৰ এক অন্যতম উদ্দেশ্য। লগতে ইয়াৰ তাৎপৰ্য বুলিবলৈ যদি আমি কওঁ, তেতিয়াহ'লে খেল ধেমালিৰ প্ৰতি এক সচেতনতা সৃষ্টি কৰা ইয়াৰ প্ৰধান লক্ষ্য। দ্বিতীয়তে, পৰিয়ালসমূহক একেলগে সময় অতিবাহিত কৰিবলৈ উৎসাহিত কৰাটো এই দিৱসৰ এটি অন্যতম উদ্দেশ্য। সুস্থ আৰু সুৰক্ষিত খেল ধেমালিৰ পৰিৱেশ সৃষ্টি কৰা, শৈশৱ উদযাপন কৰা, লগতে খেল ধেমালিৰ মাজেৰে শিক্ষা কিদৰে শিশুসকলে আহৰণ কৰে সেই বিষয়ে অৱগত কৰাৰ উদ্দেশ্যৰেই ৰাষ্ট্ৰসংঘই 2024 চনত এই দিৱসটি উদযাপন কৰিবলৈ থাৱৰ কৰিছে।
1: হয়, যিহেতু প্ৰত্যেক বছৰেই ইয়াৰ বিষয়বস্তুসমূহ সলনি হৈ থাকে, এই বৰ্ষৰ এই দিৱসৰ বিষয়বস্তু কেনেকুৱা ধৰণৰ?
2: এই বৰ্ষৰ ৰাষ্ট্ৰসংঘৰ যিটো শ্লোগান আচলতে সেইটো প্ৰটেক্ট প্লে, প্ৰটেক্ট চাইল্ডহুড, খেল ধেমালি সংৰক্ষণ, লগতে শৈশৱৰ সংৰক্ষণ। আচলতে বৰ্তমান বিশ্বত ই এক প্ৰত্যাহ্বানমূলক কথা যে শিশুসকলৰ মানসিক চাপ দিনক দিনে বৃদ্ধি পাইছে বিভিন্ন কাৰণত। বিভিন্ন সামাজিক মাধ্যম আহি পৰিছে, ইলেক্ট্ৰনিক গেজেটছ আছে শিশুসকলৰ হাতত, যি ধৰণৰ ঘটনাৱলী ঘটিবলৈ আৰম্ভ কৰিছে সকলোবোৰৰ এক্সেছ আজিকালি শিশুসকলৰ আছে। গতিকে তেওঁলোকৰ মানসিক চাপ হ্ৰাস কৰাত এই খেল ধেমালিয়ে বহুখিনি অৱদান আগবঢ়ায়। আৰু সেইকাৰণে ৰাষ্ট্ৰসংঘৰ এইবাৰৰ যি শ্লোগান, আচলতে যি মটো, যি উদ্দেশ্য, সেয়া হৈছে প্ৰটেক্ট প্লে, প্ৰটেক্ট চাইল্ডহুড।
1: আপুনি যিহেতু ইতিমধ্যে জনাইছে যে বৰ্তমান সময়ত শিশুসকলে নিজৰ শৈশৱক উদযাপন কৰিব নোৱাৰা হৈছে বা নজনা হৈছে, আৰু বৰ্তমান সময় যিহেতু বিশ্বায়নৰ যুগ, এই সময়খিনিত ল'ৰা ছোৱালীয়ে মোবাইল বা কম্পিউটাৰৰ স্ক্ৰীণৰ সন্মুখত বেছি সময় কটায় আৰু বেছিকৈ আসক্ত হয়। তেনে সময়ত আজিৰ এই দিৱসটিয়ে কেনেধৰণৰ বাৰ্তা প্ৰেৰণ কৰিছে বুলি আপুনি ভাবে?

0: লগা হয়, সেই আশ্বাসটোৱে যে পিতৃ মাতৃ মোৰ লগত আছে, সেইটো প্ৰথম কেতিয়া দিব? আপুনি শিশুৰ লগত খেলা ধূলা কৰিহেই দিব পাৰিব। শিশুসকলকতো আপুনি ক'লেতো বুজি নাপাব যে আমি তোমাৰ লগত আছোঁ, সেইটো হয়তো তেওঁলোকৰ কাৰণে অকণমান বুজিবলৈ অসুবিধা হ'ব পাৰে সেই কথাটো ক'লে। কিন্তু শিশুৰ লগত যেতিয়া আপুনি খেলিব, সময় অতিবাহিত কৰিব, তেতিয়া শিশুৱে মানি লয়। সেইটো চাইল্ড ডেভেলপমেণ্টৰ চাইক'লজিকেল ষ্টেজৰ সেইটো এটা বৈশিষ্ট্য যে শিশুৱে মানি লয়, স্বীকাৰ কৰি লয় যে মোৰ লগত মোৰ মা দেউতাই খেলিছে, মানে তেওঁলোক মোৰ লগত সম্পূৰ্ণভাৱে আছে। আৰু সেই কথাটোৱেই ভৱিষ্যতে জীৱনৰ বহু ঘাত প্ৰতিঘাতৰ সময়ত শিশুসকলক বিভিন্ন ধৰণে সহায় কৰিব আৰু সকাহ দিব।
1: দলগত খেলসমূহ, শিশুসকলৰ মাজত খেলসমূহে সামাজিকতা বা একেলগে কাম কৰাৰ মানসিকতা গঢ়ি তোলাত কেনেকৈ সহায় কৰে?
0: দলগত খেলসমূহটো অত্যন্ত প্ৰয়োজনীয় কথা। মানে চাওক, আমি পৃথিৱীত যিকোনো এটা কাম কৰিবলৈ হ'লে শিশুসকল ডাঙৰ হ'ব, প্ৰাপ্তবয়স্ক হ'ব, তাৰপিছত তেওঁলোক বিভিন্ন দিশত নিজৰ নিজৰ ফিল্ডত কাম কৰিবলৈ আগবাঢ়ি যাব। আৰু সেই কৰ্মক্ষেত্ৰত কোনেও কিন্তু অকলশৰে একো কাম কৰিব নোৱাৰে। আজি চাওক, এখন হস্পিটেলত কোনোবা ডক্টৰ হ'ব, এখন হস্পিটেলত যাব, এই হস্পিটেলখনত এটা টীমে কাম কৰি আছে, এটা দলে কাম কৰি আছে। গতিকে এই দলত কাম কৰা যি অভ্যাস, সেইটো আচলতে গঢ় লয় সেই দলত যে খেলোঁতে। শিশুৱে ডিচিপ্লিন ক'ত শিকে? আমি যদি কৈ থাকোঁ বাৰে বাৰে এইটো ডিচিপ্লিন শিকিব লাগিব, ডিচিপ্লিন কৰাব লাগিব, কৈ বা ধমকি মাৰি কৰোৱাতকৈ খেলৰ মাজতে শিশুৱে ডিচিপ্লিন শিকিব পাৰে। কাৰণ খেলৰ কিছুমান নিয়মাৱলী আছে, প্ৰতিটো খেলৰে, দলগত খেলৰো নিয়ম আছে। শিশুৱে সেই নিয়মবোৰ যেতিয়া মানিবলৈ আৰম্ভ কৰিছে, মানে তেওঁ ইতিমধ্যে ডিচিপ্লিন হ'বলৈ আৰম্ভ কৰিছে। যেনেকৈ মই ক'লোৱেই যে কোনো কাম আমি অকলশৰে কৰিব নোৱাৰোঁ, যিকোনো কাম আমি অকলশৰে কৰিব নোৱাৰোঁ। পৃথিৱীত যিয়ে কৰোঁ আমি, তাত এটা, আমি গান গাইছোঁ, আমাক মিউজিচিয়ান লাগিব, আমি নাটক কৰিছোঁ, তাতো লাগিব আমাক এটা দল, আমি চিনেমা বনাইছোঁ, তাতো এটা দলে কাম কৰে। অকলশৰীয়াকৈ আপুনি ভাবিব পাৰিব, কিন্তু কোনেও পৃথিৱীত অকলশৰীয়াকৈ কাম কৰিব নোৱাৰে। গতিকে এই দলগতভাৱে কাম কৰাৰ যিটো প্ৰণালী আৰু যিটো মানসিকতা, সেই মানসিকতাটো থকাটো প্ৰতিজন ব্যক্তিৰে অত্যন্ত আৱশ্যক। আৰু সেইটো প্ৰথম শিশুসকলে শিশু অৱস্থাতে শিকে, আৰু সেইটো শিকেই দলগত খেলৰ মাধ্যমেৰে।
1: হয়, অকণমান আমাৰ থলুৱা খেলসমূহৰ কথা আমি পাতোঁ। আমাৰ যিসমূহ হেৰাই যোৱা থলুৱা খেল বা অতীতৰ স্মৃতি আছে, আমাৰ অসমতো বহুতো পুৰণি থলুৱা খেল আছিলে, যেনে ধৰক আমি লুকা ভাকু খেলিছিলোঁ, কাবাডী খেলিছিলোঁ সৰুতে, ইচিং মিচিং এনেকুৱা ধৰণৰ কিছুমান খেল খেলিছিলোঁ। কিন্তু আজিকালি প্ৰায় সেইসমূহ হেৰাই যোৱা ধৰণৰে হৈ গৈছে, কোনো শিশুৱে তেনেকৈ খেলি থকা আমি নেদেখোঁ। সেই খেলসমূহ ঘূৰাই অনাটো কিমান প্ৰয়োজনীয়?
0: আচলতে চাওক, মানে কিছুমান বস্তুটো সময়ৰ লগত আমি হেৰুৱাই পেলাইছোঁ, সেইটো সঁচা কথা। আৰু কিছুমান বস্তু হয়তো গ্ৰাম্যাঞ্চলত এতিয়াও আছে, ক'ৰবাত গাঁৱলৈ গ'লে দেখা পোৱা যায়, কিন্তু চহৰ অঞ্চলত বা মফচলীয় অঞ্চলত এইবোৰ দেখিবলৈ নাপাওঁ। নোপোৱাৰ মূল কাৰণ হ'ল যে মানুহৰ সময়ৰ অভাৱ। আগৰ নিচিনা ডাঙৰ পৰিয়াল নাই, গাঁৱতো প্ৰায় নোহোৱা হৈছে। মানুহে আজিকালি নিউক্লিয়াৰ ফেমিলি বেছিকৈ থাকিবলৈ লৈছে, কৰ্মসূত্ৰেই হওক বা বিভিন্ন কাৰণত হওক। সেইটো মই ভাল বেয়া তাক ক'বলৈ যোৱা নাই, কিন্তু মই কৈছোঁ যে সেই এইবিলাক কাৰণতেই আমি শিশুসকলক এই কিছুমান ধৰক খেল ধেমালিৰ পৰা আঁতৰাই আনিব লগা হৈছে। আৰু বহু ক্ষেত্ৰত চহৰীয়া অঞ্চলত বা মফচলীয় অঞ্চলত শিশুৰ সুৰক্ষাৰ কথাটো মনত ৰাখিও মানে বহুত অভিভাৱকে বাহিৰলৈ খেলিবলৈ যাবলৈ নিদিয়ে। যিসকল ধৰক কলনীত থাকে, যিসকল ফ্লেটত থাকে, তেওঁলোকে সেই সুবিধাখিনি নাপায়। কিন্তু মই ভাবোঁ তেনেকুৱা ঠাইত থকা যিখন সমাজ, সেই সমাজখন এক প্ৰকাৰ দায়বদ্ধ যে তেনেকুৱা এটা পৰিৱেশ শিশুসকলক গঢ়ি দিয়ক। সেইটোৱে কৈছোঁ যে আমাৰ আজিৰ যি দিনটোৰ উদ্দেশ্য, তাৰ অন্যতম উদ্দেশ্য এইটো যে শিশুসকলক খেলিবলৈ, খেল ধেমালি কৰিবলৈ সুৰক্ষিত আৰু সুস্থ পৰিৱেশ এটা গঢ় দিয়াটো খুব প্ৰয়োজনীয় কথা। সেইটো আমাৰ আজিৰ দিৱসৰ অন্যতম উদ্দেশ্য। সেইটো আমাৰ অভিভাৱক হিচাপে বা সমাজৰ ব্যক্তি হিচাপে আমাৰ বহুতখিনি তাত কৰণীয় আছে। মই ভাবোঁ সেইটো খুবেই প্ৰয়োজনীয় কথা যে ঠিক হয়তো সেই ধৰণৰ খেল ধেমালিবোৰ নহ'ব পাৰে, কিন্তু দলীয় কিছুমান খেল বা নতুনকৈ কিছুমান খেল ধেমালি গঢ় দিবও পাৰি। আচলতে বহুত ক্ষেত্ৰত তেনেকুৱা দিয়াও হয় যে স্কুলত কিছুমান খেল নতুনকৈ গঢ় দিয়া হৈছে, বা ক'ৰবাত নাটকৰ কৰ্মশালাতো তেনেকৈ নতুন নতুন ধৰণৰ খেল ধেমালি বহুত মানুহে

0: বহুত নাট্যকৰ্মীয়ে হওক বা বহুত শিক্ষক শিক্ষয়িত্ৰীয়ে হওক তেনেকৈ সৃষ্টি কৰিছে নিজাববীয়াকৈ, নিজা প্ৰচেষ্টাত, সেইবোৰ খুব আদৰণীয় পদক্ষেপ। তো তেনেকৈ আমি নতুন নতুন সৃষ্টি কৰি মানে অন্ততঃ ওচৰ চুবুৰীয়া ল'ৰা ছোৱালীখিনিৰ লগত খেলিব পৰাকৈ এটা সুস্থ পৰিৱেশ, সুৰক্ষিত পৰিৱেশ এটা দিয়াটো খুবেই প্ৰয়োজনীয়।
1: হয়, অকণমান যদি আমি শ্ৰেণীকোঠালৈ আহোঁ, খেল ধেমালিৰ মাজেৰে শিশুসকলক পঢ়া শুনা কেনেকৈ কৰাব পৰা যায়? আৰু আপুনি যিহেতু থিয়েটাৰ ইন এডুকেশ্যনৰ এগৰাকী ব্যক্তি, তাৰ কাৰণে জানিব বিচাৰিছোঁ, থিয়েটাৰৰ জৰিয়তে ল'ৰা ছোৱালীক শ্ৰেণীকোঠাত কেনেকৈ শিক্ষা দিব পৰা যায়?
0: বিষয়টো আচলতে খুবেই ইণ্টাৰেষ্টিং বিষয় এটা। ভাৰতবৰ্ষত অলৰেডি বহুত এনেকুৱা এডুকেশ্যনেল পলিচিবিলাকত এনেকুৱা পৰিৱৰ্তন আহিছে যে প্লে ৱে মেথড এটা ইন্ট্ৰডিউচ কৰিছিল এটা সময়ত, তাৰপিছত আৰ্ট ইণ্টিগ্ৰেশ্যন এতিয়া যিটো আমাৰ চলি আছে, ড্ৰামা ইণ্টিগ্ৰেশ্যন বা আৰ্ট ইণ্টিগ্ৰেশ্যন। মোৰ বোধেৰে, যিহেতুকে মই নিজেও থিয়েটাৰ ইন এডুকেশ্যনৰ এগৰাকী প্ৰশিক্ষক, বিভিন্ন ঠাইত বিভিন্ন সময়ত কাম কৰিছোঁ, তো আমাৰ প্ৰচেষ্টাটো এইটোৱেই থাকে যে যিটো পাঠ আমি পঢ়াম তাৰ মাধ্যমটো হ'ব খেলা ধূলা বা নাটক। নাটকো আচলতে এক প্ৰকাৰ খেলা ধূলাই, শিশুৰ যিটো নাটক সেইটো আচলতে খেলা ধূলা। খেলা ধূলাৰ মাজেৰে ল'ৰা ছোৱালীয়ে বহুত কথা শিকে সৰুৰ পৰাই। এতিয়া আপুনি মন কৰিব, আপোনাৰ ঘৰত যদি সৰু কণমানি শিশু এটা থাকে, বিভিন্ন সময়ত বিভিন্ন বস্তুকে খেলৰ সঁজুলি কৰি লয়। এই ধৰক দৰজাৰ হুকটোকো কেতিয়াবা পানীৰ টেপ এটাৰ নিচিনাকৈ ব্যৱহাৰ কৰি, শিশুৰ মাজত নাটক সদায় থাকে, সদায় বিৰাজমান। নাটকৰ মাধ্যমেৰে শিক্ষা বা খেলৰ মাধ্যমেৰে শিক্ষাটো শিশুৰ আচলতে সহজাত প্ৰবৃত্তি বুলি ক'ব পাৰোঁ আমি। তেনেকেই শিকে আচলতে, যিকোনো কথা তেনেকেই শিকে। মাকৰ এক্টিং কৰে, দেউতাকৰ এক্টিং কৰে, আইতাকৰ অভিনয় কৰে, বিভিন্ন সময়ত শিশুসকলে সেয়া কৰা আমি দেখা পাওঁ। সেইবোৰ কথাৰ ওপৰতে ভিত্তি কৰি এই থিয়েটাৰ ইন এডুকেশ্যন বা ড্ৰামা ইন এডুকেশ্যনৰ প্ৰচেছ, সেই প্ৰচেছটো ইউৰোপত আৰম্ভ হৈছিলে, তাৰপিছত আমাৰ দেশত লাহে লাহে আহিলে। আটাইতকৈ বেছি প্ৰচলনটো আমি দেখা পাওঁ ড্ৰামা ইন এডুকেশ্যনৰ বিষয়ে। শ্ৰেণীকোঠাৰ যিটো শিক্ষণ প্ৰণালী, সেই শিক্ষণ প্ৰণালীত আটাইতকৈ বেছি ব্যৱহাৰ কৰিছিলে ডৰথি হিটকট বুলি এগৰাকী আমেৰিকান টিচাৰে। তেখেতে ড্ৰামা ইন এডুকেশ্যন সূক্ষ্ম স্তৰ এটালৈ লৈ গৈ শিশুসকলে কেনেকৈ নাটকৰ মাধ্যমেৰে শিকে সেই কথাখিনি তেওঁ বহুত আৰ্টিকেলো পাব্লিছ হৈছে বা তেওঁ বহুত কামো কৰিছে আমেৰিকাত। সেই কামখিনিকে আমি আমাৰ এতিয়া থিয়েটাৰ ইন এডুকেশ্যন যিসকল পাষ্ট আউট আছে তেওঁলোকে সেইখিনিকে লৈ আগবাঢ়ি তেওঁলোকে প্ৰেক্টিচ কৰি আছে। তেনেকৈ তেওঁলোকৰ ক্লাছৰুমত বা আমি ক্লাছৰুমত তেনেকৈ শিক্ষা প্ৰদান কৰিবলৈ চেষ্টা কৰোঁ। এটা পাঠ নাটকৰ মাধ্যমেৰে আমি কেনেকৈ শিকাম, তো সেই গোটেই কথাখিনি থিয়েটাৰ ইন এডুকেশ্যন বা ড্ৰামা ইন এডুকেশ্যনত আহে। আৰু সেইটো খুবেই প্ৰয়োজনীয় কথা বুলি মই ভাবোঁ, কাৰণ থিয়েটাৰ ইন এডুকেশ্যনৰ যিটো ফিলচফি সেইটো কনষ্ট্ৰাক্টিভিজিমৰ ওপৰত বেছ কৰি পেলাই বনোৱা হৈছে। যেনেকৈ জ পিয়াজে বা ভাইগটস্কিৰ যিবোৰ থিয়ৰী, সেইবোৰৰ ওপৰত ভিত্তি কৰিয়েই গোটেই প্ৰচেছটো বনোৱা হৈছে। এইটোৱে হয় যে শিশুৱে ভাল পায় যেতিয়া শিক্ষাটো, কিবা এটা বস্তু শিকিছে একেলগে যেতিয়া এটা কাম কৰে, সেইটোত নিজস্বতা এটা যেতিয়া থাকে, মানে এইটো আমি এই পাঠটো আমি পঢ়িছোঁ, এইটো আমাক ছাৰ বা বাইদেউয়ে শিকোৱা নাই, আমি একেলগে জানিছোঁ এই কথাটো, মানে অ'নাৰশ্বিপ অফ নলেজ বুলি যিটো আমি কওঁ, সেইটো এই মাধ্যমটোত, প্লে ৱে হওক বা থিয়েটাৰ ইন এডুকেশ্যন মেথডত হওক, এই মাধ্যমত শিশুৱে সেই বস্তুটো উপলব্ধি কৰিব পাৰে। আৰু সেইটো শিশুৰ কাৰণে তেওঁলোকৰ মানসিক অৱস্থাৰ কাৰণে খুব ভাল লগা এটা কথা হৈ পৰে। তেতিয়াই শিক্ষাটো তেওঁলোকৰ ওপৰত মানে বুজা হৈ নাথাকে, যিকোনো এটা পাঠ তেওঁলোকৰ ওপৰত বুজা হৈ নাথাকে। আচলতে আমি কি বিচাৰোঁ, এটা পাঠত থকা কথাখিনি আমি যাতে ভৱিষ্যতে সেইখিনি সৰুগত কৰি চলিব পাৰোঁ, শিক্ষাৰ উদ্দেশ্য সেইটোৱেই, নহয় জানো? নম্বৰছতকৈ বেছি আমাক কি লাগে, আমাক লাগে আমি যাতে সেই শিক্ষাটো আমি ভৱিষ্যতে আমাৰ জীৱনত প্ৰয়োগ কৰিব পাৰোঁ। গতিকে সেই বস্তুখিনি দিবলৈ হ'লে মই ভাবোঁ ট্ৰেডিশ্যনেল মেথড, সেই মেথডটোৰ পৰা অলপ ফালৰি কাটি আহি যদি আমি এনেকুৱা ধৰণৰ মেথড, এনেকুৱা ধৰণৰ প্ৰণালী আমি ব্যৱহাৰ কৰিব পাৰোঁ শ্ৰেণীকোঠাত, তেতিয়াহ'লে মই ভাবোঁ শিক্ষা আৰু ল'ৰা ছোৱালীৰ কাৰণে মনোৰঞ্জন বুলি নকওঁ, কিন্তু এক নিজস্বতা বোধ এটা থাকিব যে এইটো এইখিনি আমাৰ, এইখিনি বস্তু আমি জানিলোঁ, মানে আমাক ছাৰে ক'লে বা বাইদেৱে ক'লে নহয়। আৰু সেইকাৰণে বিৰাট ফেমাছ কোট এটা আছে, আচলতে উক্তি এটা আছে, টেল মি আই উইল ফৰগেট, শ্ব মি আই মে ৰিমেম্বাৰ, ইনভল্ভ মি আই উইল আণ্ডাৰষ্টেণ্ড। মানে মোক কিবা এটা বস্তু কৈ দিয়া মই পাহৰি যাম, মোক কিবা এটা বস্তু দেখুৱাই দিয়া হয়তো মোৰ মনত থাকিব পাৰে, আৰু মোক কিবা এটা বস্তুত লৈ লোৱা, অন্তৰ্ভুক্ত কৰি লোৱা, সেইটো মই বুজি পাম। আচলতে এই থিয়েটাৰ ইন এডুকেশ্যনৰ গোটেই ফিলচফিটোৱে সেইটো যে আমি পাৰ্টিচিপ,

0: পার্টিসিপেশন ইন লার্নিং, পার্টিসিপেশন ফর বোথ, মানে শিক্ষকৰ পার্টিসিপেশন আর ছাত্র ছাত্রীর পার্টিসিপেশন, এই দুইটার মাঝেহে শিক্ষাটো একটা মানে বোথ ওয়ে প্রসেস আসলতে। টিচিং লার্নিং বলে কো, গিভ এন্ড টেক, অকল দি থাকিলেই নহব, আমি লবও পাৰিব লাগিব। তো মই ভাবো থিয়েটার ইন এডুকেশনের যেটো পেডাগজি, সেই ড্রামা পেডাগজিরে যদি আমার ক্লাসরুম বিলাকত শিক্ষা আরম্ভ করা হয়, শিক্ষা আরো বেশি ফলপ্রসূ হব বলে মোর বিশ্বাস।
1: আমার শৈশবর কথা যদি আমি মনত পেলাবলৈ যাও, তেতিয়াহলে আমি জীবনের পর এই কথাকার পাহৰিব নোৱাৰিম যে আমি সাধুকথার মাধ্যমেৰে ডাঙর হৈছো। যেহেতু শিশুসকল অতি কল্পনা প্রবণ হয়, তেওঁলোকে যিকোনো কথা কল্পনা কৰিব পাৰে, আৰু আমাৰ শৈশৱত আমি সাধুকথা পঢ়িছিলোঁ, বিভিন্ন সাধুৰ মাজেৰে আমি বিভিন্ন কথা কল্পনা কৰিছিলোঁ। বৰ্তমান সময়ত সেই হয়তো পৰিৱেশ নাই, আৰু আমাৰ সময়ত আছিলে মৌচাক, সফুৰা, এইসমূহ আছিলে, আৰু য'ত আমি আমাৰ ছবি এখন আঁকি আমি পঠাওঁ, আৰু মাহেকৰ মূৰত যেতিয়া ছবিখন তাত নিজৰ নামটোৰ সৈতে আহে আমাৰ খুব ভাল লাগে। গতিকে বৰ্তমান সময়ত সেই পৰিৱেশটো নাই, এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰিব?
0: আসলে নথকাটো বড় দুর্ভাগ্যজনক, আসলে থাকিবই লাগে। শিশুর যেটু কল্পনা প্রবণ যেটু বৈশিষ্ট্য, সেটু এতিয়াও শেষ হয়ে যাওয়া নাই, শিশুর এতিয়াও আছে। আমি যিখিনি প্রাপ্তবয়স্ক মানুহ, আমিহে ভাবি লৈছোঁ যে কোবাত নহয় কোবাত হয়তো আমি ভাবি লৈছোঁ যে এইবিলাক সাধুকথা শুনি, এইবিলাক ছবি আঁকি কি হব, মোর লড়াটো বা মোর ছোৱালীজনী ডক্টর বনাব লাগে, ইঞ্জিনিয়ার বনাব লাগে, কর্পোরেট ওয়ার্ল্ডর কারণে প্রিপেয়ার করব লাগে, আইএস বনাব লাগে। কিন্তু সেইখিনিতেই আমি হয়তো ভুলটো কৰিছোঁ যে শিশু এটিক আমি শিশু অৱস্থাতে ডাক্তৰ বনাব নোৱাৰোঁ, ইঞ্জিনিয়াৰ বনাব নোৱাৰোঁ, আইএস বনাব নোৱাৰোঁ। এই যিটো প্ৰচেছ, এই প্ৰচেছটো কিন্তু একেই থাকিবই লাগিব, কাৰণ যিটো প্ৰণালী সেইটো একে হ'ব লাগিব, মানে যিটো পদ্ধতি সেইটো আমি সলাব নোৱাৰোঁ। আমি বহুত কিবা কিবি সলাব পাৰিম, মানে আমি শিশুৰ হাতত মোবাইলটো উঠাই দিছোঁ, সেইটো এটা ডাঙৰ পৰিৱৰ্তন আমি আনি দিছোঁ। আমাৰ শৈশৱত আমি মোবাইল পোৱা নাছিলোঁ, আমাৰ শৈশৱত খেলা ধূলা, সাধুকথা, আমি সাধু এটা শুনাৰ পিছত আকৌ তাক পিছদিনা লগৰখিনিৰ মাজত তাক অভিনয়ো কৰিছিলোঁ, বা কেতিয়াবা ভাওনা চাই আহি বা নাটক চাই আহি সেই একেখিনি অভিনয় পিছদিনা আকৌ আমি নিজৰ মাজতে কৰি চাইছিলোঁ। তো আচলতে শিশুৱে শিকে তেনেকৈ, শিশু সামাজিক হয় তেনেকৈ, শিশুৰ মানসিক বিকাশ হয় তেনেকৈ। আৰু কল্পনা শক্তি যদি আমি মানে শিশুৰ ৰোধ কৰিবলৈ চেষ্টা কৰিলোঁ, তাতকৈ ভয়ংকৰ কথা একোৱেই হ'ব নোৱাৰে পৃথিৱীত, কাৰণ ইমাজিনেশ্যন নাথাকিলে, কল্পনা নাথাকিলে নতুন সৃষ্টি নাথাকে। কল্পনা অকল গীত লিখিবলৈ বা কবিতা লিখিবলৈ নালাগে, কল্পনা লাগে বহুত ডাঙৰ এটা মেচিন তৈয়াৰ কৰিবলৈ, কল্পনা লাগে নিউটনৰ নিচিনাকৈ আপেলটো কিয় সৰি পৰিল বুলি কল্পনা কৰিবলৈ, গ্ৰেভিটেশ্যনেল পুল আৱিষ্কাৰ কৰিবলৈও কল্পনা শক্তিৰেই প্ৰয়োজন হৈছিলে, আইনষ্টাইনকো কল্পনা শক্তিৰেই প্ৰয়োজন হৈছিলে। গতিকে কল্পনা শক্তিৰ অবিহনে, কল্পনা শক্তি আচলতে মানুহৰ মগজুৰ চালিকা শক্তি, সেইটো যদি আমি বন্ধ কৰি দিলোঁ, তেতিয়াহ'লে মানুহৰ মগজুটো আমি বন্ধ কৰি দিলোঁ। মানে আচলতে দুৰ্ভাগ্যজনক এইটো কাৰণেই যে এই কথাবোৰ আমি পাতি থাকিব লগা হৈছে, আৰু মই ভাবোঁ, মই আশা কৰোঁ, আশাবাদী যে নতুন প্ৰজন্মৰ যিসকল অভিভাৱক, যিসকল শিক্ষক শিক্ষয়িত্ৰী, যিসকল শৈক্ষিক প্ৰশাসনৰ লগত জড়িত, তেওঁলোকে এই কথাবোৰ অকণমান আৰু বেছি গুৰুত্ব সহকাৰে লয় যেন শিশুৰ মানসিক বিকাশৰ কাৰণে এনেধৰণৰ খেল ধেমালি, এনেধৰণৰ কথা বতৰা, সাধুকথা, নাটক, অভিনয়, এইবোৰ খুবেই প্ৰয়োজন, খুবেই প্ৰয়োজনীয়। এইবিলাকক আমি নুই কৰিব নোৱাৰোঁ, কোনো কাৰণতে নোৱাৰোঁ।
1: আপুনি যিহেতু এই আলোচনাৰ আৰম্ভণিতেই কৈছিলে, বৰ্তমানৰ সময়খিনিত শিশুসকলক আমি ডিপ্ৰেশ্যনত যোৱা দেখোঁ, এনজাইটিত ভুগি থকা দেখোঁ, আৰু অভিভাৱকসকলেও সেই নিজৰ ল'ৰাটো বা ছোৱালীজনী তেনেকুৱা কিবা এটা অৱস্থা হ'ব বুলি বিশেষ ধৰণে গুৰুত্ব আৰোপ কৰা দেখা যায়। কিন্তু তথাপি তেনেকুৱা এটা পৰিস্থিতিলৈ যোৱা বৰ্তমান সময়ত দেখা গৈছে, এই ক্ষেত্ৰত কি ক'ব বিচাৰিব অভিভাৱকসকলে, এইসমূহ নহ'বলৈ কি কৰা উচিত?
0: মই এইখিনিতে মোৰ আৰু এটা কথা মনলৈ আহিছে যে আমাৰ সময়ত এইটো যে নহৈছিলে তেনেকুৱাও আচলতে কথা নহয় চাগে, কিন্তু আমাৰ সময়ত হয়তো মানসিক স্বাস্থ্যটো আমি বৰ বেছি গুৰুত্ব দিয়া নাছিলোঁ। এতিয়াৰ সময়ত আমি মানসিক স্বাস্থ্যক যথেষ্টখিনি গুৰুত্ব দিওঁ, আমাৰ সময়তো হৈছিলে চাগে, আমি নজনাকৈ, আমি গম নাপাওঁ। কিন্তু মই ভাবোঁ যে এই যে আমি এতিয়া মানে হঠকাই দেখা যায় যে খুব সৰুতেই এইটো বয়সত এংজাইটি ডিপ্ৰেশ্যনৰ কথাবোৰ আচলতে বহুত বেছি, মানে ৰেচিঅ'টো বেছি হৈছে আৰু পৰিমাণটো বহুত সোনকালে দ্ৰুতগতিত মানে বাঢ়িব ধৰিছে। তো এই কথাবোৰৰ কাৰণে আচলতে খেল ধেমালি বহুত ক্ষেত্ৰত নাইকিয়া হৈ যোৱাটো এটা

0: মূল কাৰণ ইয়াৰ। আৰু এই ক্ষেত্ৰত মই সেই আগতেও কৈছোঁ তেনেকৈ যে আমি সেই পৰিৱেশটো সৃষ্টি কৰিবই লাগিব। এতিয়া চাওক, মই যেনেকৈ মই যিধৰণে অলপ আগতে কৈছিলোঁ যে অভিভাৱকসকলে শিশুৰ লগত সময় অতিবাহিত কৰাটো অতি প্ৰয়োজনীয় কথা, একেবাৰে শিশু অৱস্থাৰ পৰা,
1: হয়
0: জন্মৰে পৰা। মই এইটো কোৱা নাই যে 5 বছৰ হৈ গ'ল তাৰপিছত পাৰ্কলৈ লৈ গৈছোঁ ফুৰাবলৈ, সেইটো কথা নহয়। জন্মৰ সময়ৰ পৰা অভিভাৱকসকলে শিশুৰ লগত সময় অতিবাহিত কৰাটো খুবেই প্ৰয়োজনীয় কথা। আৰু সেইটো নহ'লেই কি হয়, এটা বয়স আহি পৰে যিটো বয়স আগতে হয়তো দেৰিকৈ আহিছিলে, এতিয়া অলপ সোনকালে আহে, কাৰণ সময়ৰ লগতে আমাৰ হৰ্মনেল চেঞ্জেছবিলাকো মানে দ্ৰুতগতিত আগবাঢ়ি যায়, তো আগবাঢ়িবলৈ লৈছে। সেইটো কাৰণে এই এংজাইটি, ডিপ্ৰেশ্যন বা বহু ক্ষেত্ৰত শুনিবলৈ বেয়া তথাপিও কওঁ, ছুইচাইডেল থটছ অহা আৰু বহুত হৈছেও। আপুনি যদি পৰিসংখ্যা হিচাপত চাই তেতিয়াহ'লে ভাৰতবৰ্ষত 9ৰ পৰা 11-12ৰ ভিতৰত ছুইচাইড কৰা ল'ৰা ছোৱালীৰ সংখ্যা বহুত দ্ৰুতগতিত বাঢ়িবলৈ ধৰিছে। তো এইবিলাক আমাৰ চিন্তনীয় বিষয়। খেল ধেমালি ইয়াৰ এটা খুব সহজতেই পাব পৰা প্ৰতিকাৰ হ'ব পাৰে, কাৰণ সেই কথাবিলাকৰ পৰা আঁতৰি থাকি বা অভিভাৱকৰ সংগৰ পৰা আঁতৰি থকাৰ ফলতো এনেধৰণৰ ব্যাধিবোৰে দেখা দিবলৈ লৈছে আচলতে। গতিকে সেইটো আমি সময় উলিয়াই, অভিভাৱকে সময় উলিয়াই বা শিক্ষক শিক্ষয়িত্ৰীয়েও স্কুলত যিমান পাৰি সিমান সেই চাপ, যিটো চাপ লৈ ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰি আছে যে ভৱিষ্যতে বহুত ডাঙৰ মানুহ এজন হ'ব লাগিব, তো সেই ডাঙৰ মানুহ হোৱা সময়খিনিলৈকে যদি আমি শিশুটিক আগবঢ়াই নিব নোৱাৰোঁ সুস্থভাৱে, তেতিয়াহ'লে তেনেকুৱা ডাঙৰ মানুহ আমি ক'ৰ পৰা পাম? সেই কথাবিলাক অকণমান আমি আৰু বেছি গভীৰভাৱে অনুধাৱন কৰিব লাগিব। কৰণীয় আমাৰ বহুত আছে, প্ৰশাসনৰো বহুত আছে, চৰকাৰৰো বহুত থাকিব এইখিনিত কৰণীয়, আৰু অভিভাৱক হিচাপে আমাৰ নিজৰো, শিক্ষক শিক্ষয়িত্ৰীসকলৰো, সকলোৰে কৰণীয় আছে, সমাজখনৰে কৰণীয় আছে এই ক্ষেত্ৰত শিশুক সুস্থ আৰু সুৰক্ষিত খেল ধেমালিৰ পৰিৱেশ গঢ়ি দিয়াত, আৰু এই ধৰণৰ ব্যাধিবোৰৰ পৰা আমি কেনেকৈ আঁতৰাই ৰাখিব পাৰোঁ আৰু সমাজখন কেনেকৈ, সুস্থ সমাজ এখন কেনেকৈ গঢ়িব পাৰোঁ, কাৰণ আজিৰ শিশুৱে কাইলৈ
1: দেশৰ
0: ভৱিষ্যত।
1: হয়,
0: গতিকে আমি কেনেকৈ দেশখনৰ ভৱিষ্যত উজ্জ্বল কৰিব পাৰোঁ, লগতে আমাৰ পৃথিৱীখনৰ ভৱিষ্যত কেনেকৈ উজ্জ্বল কৰিব পাৰোঁ।
1: হয়, সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ অনুষ্ঠানটি আমি সামৰণি মাৰিব লাগিব। আমি তেজপুৰ আকাশবাণীৰ তৰফৰ পৰা আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান ব্যস্ততাৰ মাজতো আমাক এইখিনি সময় দিয়াৰ কাৰণে, আৰু লগতে আপোনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ।
0: ধন্যবাদ, ধন্যবাদ মোৰ ৰাখি।
1: ধন্যবাদ। প্ৰিয় শ্ৰোতা, এয়া আছিল আজিৰ আমাৰ অতিথি শুনিজ্যোতি শইকীয়া। প্ৰিয় শ্ৰোতা, আমাৰ অনুষ্ঠানটি শুনি হয়তো আপোনালোকে ভাল পালে। আজিৰ অনুষ্ঠানটিৰ বাণীবন্ধন ময়ূৰাক্ষী নাথৰ, সম্পাদনা হিমাদ্ৰী দাসৰ আৰু প্ৰযোজনা গৌতম নাথৰ। ইয়াৰ লগে লগেই মই ময়ূৰাক্ষী নাথে ষ্টুডিঅ'ৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।
2: শ্ৰোতা, ইমান পৰে যুৱবাণী অনুষ্ঠানটি শুনিলে আকাশবাণী তেজপুৰৰ পৰা। এতিয়া শুনক শিল্পী সংগীতা বৰঠাকুৰৰ কণ্ঠৰ দুটিমান গীত। পুনতে শুনক এই গীতটি। গীতৰ কথা আৰু সুৰ ভৱেন বৰঠাকুৰৰ।

0: 10 লাখ টাকার লটারি মই পালো।
1: নকল অফাৰৰ পৰা সাৱধান।
2: আৰবিআইয়ে কয়,
3: জানি ৰক, সতৰ্ক হৈ ৰক।
4: সংগীতা পাঠকৰ কণ্ঠতে শুনক এইবাৰ অন্তিমটো গীত। গীতৰ কথা তফজ্জুল আলীৰ, সুৰ সুমন্ত বৰঠাকুৰৰ।

শ্ৰোতাই সংগীতা বৰঠাকুৰৰ কণ্ঠৰ গীত শুনিছে আকাশবাণী তেজপুৰৰ পৰা। এতিয়া 7:45 মিনিটত সমাচাৰ চেণ্টাৰ আৰু 9:00 বজাত নিউজ এট 9 আকাশবাণী দিল্লীৰ পৰা শুনিবলৈ পাব।

এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্জত এয়া আকাশবাণী তেজপুৰ। শ্ৰোতালৈ এতিয়া আগবঢ়াইছোঁ ৰামেশ্বৰ পাঠকৰ কণ্ঠৰ লোকগীত।

0: শুনক শুনক শুনক রাইজ সকল, কেওআইসি আপডেট সংক্রান্তীয় মেসেজক আওকাণ নকৰিব। ততালিকে কেওআইসি আপডেট কৰক। যদিহে পৰিচয় বা ঠিকনার কোনো পৰিৱৰ্তন হোৱা নাই, তেন্তে আপোনাৰ বেংক বা এটিএম বা বিজনেস করেসপন্ডেন্ট অর্থাৎ বিসির ওচৰলৈ যাব বা বেংকত পঞ্জীয়ন হৈ থকা ইমেইল বা মোবাইল নম্বৰ বা মোবাইল বেংকিং এপ বা চিঠিৰ জৰিয়তে ঘোষণা দিব। আৰু যদি কোনো পৰিৱৰ্তন ঘটিছে, তেন্তে পৰিচয় আৰু ঠিকনাৰ শেহতীয়া প্ৰমাণ দেখাব। একাউণ্ট সক্ৰিয় ৰাখি বেংকিং সেৱাৰ সুবিধা ল'ব। আপোনাৰ কেওআইচি আপডেট কৰাৰ বাবে আপোনাৰ ওচৰৰ গাঁও পঞ্চায়তৰ শিবিৰ বা বেংকৰ শাখালৈ যাওক।
1: আৰবিআইয়ে কয়,
2: জানি লওক, সতৰ্ক হৈ ৰওক।
3: শ্ৰোতাই ৰামেশ্বৰ পাঠকৰ কণ্ঠৰ লোকগীত শুনিছে আকাশবাণী তেজপুৰৰ পৰা।

শ্ৰোতা ইমান পৰে ৰামেশ্বৰ পাঠক আৰু সংগীবৃন্দৰ কণ্ঠৰ লোকগীতকেইটি শুনিলে আকাশবাণী তেজপুৰৰ পৰা এতিয়া আগবঢ়াব লৈছোঁ শ্ৰোতাৰ হোৱাটছআপযোগে অনুৰোধ কৰি পঠোৱা গীতৰ অনুষ্ঠান মূৰ্চনা। মূৰ্চনা অনুষ্ঠানৰ পুনতে লৈছোঁ এই গীতটি। অনুৰোধ কৰি লিখি পঠিয়াইছে শিৱসাগৰ জাজি বৰুৱাকুৰি গাঁৱৰ দীপেন বৰুৱাই। তেখেতে লিখিছে, প্ৰতি মূৰ্চনা নমস্কাৰ গ্ৰহণ কৰিব। আপোনালোকৰ কেন্দ্ৰৰ মই এজন নিয়মীয়া শ্ৰোতা। তেজপুৰ কেন্দ্ৰৰ অনুষ্ঠানসমূহ শুনি বৰ ভাল লাগে। মোক এটি গীত শুনাব বুলি আশা ৰাখিলোঁ জুবিন গাৰ্গৰ কণ্ঠৰ মায়া মায়া মাথো মায়া তুমি জানো সঁচানে মৰমৰে মায়া গীতটি। গীতটি জাজি জামুগুৰিৰ বন্তি গগৈ বৰুৱা, ৰাতুল গগৈ, প্ৰণৱ কুমাৰ দত্ত, সিদ্ধাৰ্থ শইকীয়ালৈ উচৰ্গা কৰিলোঁ। ধন্যবাদ বৰুৱা, আপোনাৰ অনুৰোধৰ গীতটি আমাৰো বৰ প্ৰিয়। সঁচাকৈ জুবিন গাৰ্গৰ এই গীতটি বৰ মৰ্মস্পৰ্শী। আগলৈও আপোনাৰ অনুৰোধৰ বাবে আমি অপেক্ষা কৰিম। আহক গীতটি শুনো।

এইবাৰ লৈছোঁ আন এটি অনুৰোধ। লিখি পঠিয়াইছে অজিত কুমাৰ শৰ্মা, তেলেৰিয়া

সোণাৰী গাঁও, মিছামৰা দেৰগাঁও, গোলাঘাটৰ পৰা প্ৰতিমূৰ্চনা, আকাশবাণী তেজপুৰ কেন্দ্ৰ। নমস্কাৰ, নমস্কাৰ শৰ্মা। কেন্দ্ৰৰ পৰিয়ালৰ তথা শ্ৰোতাসকলক সকলোকে অভিবাদন জনালোঁ। আশা কৰোঁ সকলো কুশলে আছে। আজি মোৰ ভাইটি বোলছবিৰ আৰতী মুখাৰ্জী আৰু সহশিল্পীসকলে কণ্ঠস্বৰ নিগৰুৱা "মই ভয় নকৰোঁ, লাজ নকৰোঁ, নকৰোঁ একো" শীৰ্ষক গীতটি শুনাবৰ বাবে অনুৰোধ জনাই এই বাৰ্তাটি প্ৰেৰণ কৰিছোঁ। গীতটি মই মোৰ মৰমৰ নাতি নাতিনীকেইটা ক্ৰমে পাহি, গীত, প্ৰীত আৰু গুদুক উপহাৰ দিছোঁ। ধন্যবাদ শৰ্মা, আপুনি আমাৰ নিয়মীয়া শ্ৰোতা। আপোনাৰ অনুৰোধৰ গীতটি নিশ্চয়কৈ নাতি নাতিনীয়ে শুনি ভাল পাব। আহক গীতটি শুনো।

ना करो एको हाथी घोड़ा साफ़ ना।

0: কম সুতত লোন বিচাৰে,
1: তাকো এপেৰে বাহা
2: অচিলে অচিনাকি এপৰ পৰা হাত খাই থাকিব।
3: RBIয়ে কয়,
4: জানি ৰক, সতৰ্ক হৈ ৰক।
5: শ্ৰোতাই মূৰ্চনা শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। এইবাৰ লৈছোঁ আন এটি অনুৰোধ। লিখি পঠিয়াইছে জাজি জামুগুৰি বালিমিয়া গাঁৱৰ ৰাতুল গগৈয়ে। তেখেতে লিখিছে, প্ৰতি মূৰ্চনা আকাশবাণী তেজপুৰ কেন্দ্ৰৰ মুৰব্বী তথা সমকৰ্মীবৃন্দলৈ নমস্কাৰ। আপোনালোকৰ মই এজন নিয়মীয়া শ্ৰোতা। আজিৰ অনুষ্ঠানত জুবিন গাৰ্গৰ তুমি আহিবা জোনাকী ৰাতি, মই থাকিম আগ চোতালত গীতটি শুনিবৰ বাবে

অনুৰোধ জনালোঁ। ধন্যবাদ গগৈ, জুবিন গাৰ্গৰ কণ্ঠৰ এই গীতটি সঁচাকৈ বৰ সুন্দৰ। এনেদৰেও আগলৈ আপোনালোকে আপোনালোকৰ অনুৰোধসমূহ আমালৈ লিখিব বুলি আশা কৰিম। এয়া আপোনাৰ অনুৰোধৰ গীতটি শুনোৱা হওক।

মোৰ ৰচনা অনুষ্ঠানত এইবাৰ আহিছোঁ আনিতি বাৰ্তালৈ। লিখি পঠিয়াইছে গোলাঘাট বেটিয়নী বাগিচাৰ ৰমেশ পাত্ৰই। তেখেতে লিখিছে, প্ৰতি মূৰ্চনা আকাশবাণী তেজপুৰ কেন্দ্ৰ নমস্কাৰ গ্ৰহণ কৰিব। মূৰ্চনা অনুষ্ঠানৰ এজন আগ্ৰহী শ্ৰোতা হিচাপে মই অনুষ্ঠানটিৰ জৰিয়তে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ কাজিৰঙা কাজিৰঙা গীতটি শুনিবলৈ ইচ্ছা কৰিছোঁ। অনুগ্ৰহ কৰি গীতটি বজাই শুনাব বুলি বাট চাই ৰ'লোঁ। গীতটি মই ৰেডিঅ' অনুৰাগী শ্ৰোতা মঞ্চৰ চন্দ্ৰকান্ত টাইড, ভাইকন মুণ্ডা, বিমল বসুমতাৰী, অমল বসুমতাৰী, দীপাংকৰ পাত্ৰ, ৰুণু পাত্ৰ, অঞ্জলি বসুমতাৰী আৰু লাকিলৈ উপহাৰৰূপে আগবঢ়ালোঁ। পাত্ৰ ডাঙৰীয়া, আপোনাৰ অনুৰোধৰ গীতটি আমি নিশ্চয়কৈ শুনাম। আগলৈও আপোনালোকৰ অনুৰোধসমূহ আমালৈ লিখি পঠিয়াব।

কৰিছোঁ, অনুগ্ৰহ কৰি গীতটি বজাই শুনাব বুলি বাট চাই ৰ'লোঁ। গীতিময় ৰেডিঅ' অনুৰাগী শ্ৰোতা মঞ্চৰ চন্দ্ৰকান্ত টাইড, ভাইকন মুণ্ডা, বিমল বসুমতাৰী, অমল বসুমতাৰী, দীপাংকৰ পাত্ৰ, ৰুণু পাত্ৰ, অঞ্জলি বসুমতাৰী আৰু লাকিলৈ উপহাৰৰূপে আগবঢ়ালোঁ। পাত্ৰ ডাঙৰীয়া, আপোনাৰ অনুৰোধৰ গীতটি আমি নিশ্চয়কৈ শুনাম। আগলৈও আপোনালোকৰ অনুৰোধসমূহ আমালৈ লিখি পঠিয়াব।

মূৰ্চনা অনুষ্ঠানৰ এইবাৰ আগবাঢ়িছোঁ অন্তিমটো অনুৰোধলৈ। লিখি পঠিয়াইছে পুতুল বৰুৱা ধেমাজিৰ পৰা। তেখেতে লিখিছে, প্ৰতি মূৰ্চনা অনুষ্ঠান নমস্কাৰ গ্ৰহণ কৰিব। তেজপুৰ কেন্দ্ৰৰ এজন মই নিয়মীয়া শ্ৰোতা হিচাপে একলম লিখিবলৈ হাতত কলম তুলি ল'লোঁ। তেজপুৰ কেন্দ্ৰক অনুষ্ঠানসমূহ মোৰ বৰ প্ৰিয়। মূৰ্চনা অনুষ্ঠানৰ যোগেদি এটি গীত শুনিবলৈ অনুৰোধ জনালোঁ। সংগীতা বৰঠাকুৰ বাইদেৱে বহুদিন গাঁৱলৈ যোৱা হোৱা নাই। গীতটো আমাৰ পৰিয়ালৰ বৰষা পানিক, উত্তম দত্ত, নীলমণি কোচ, প্ৰণৱ কুমাৰ দত্ত, বিমল বসুমতাৰী সমূহ সদস্য আৰু সদস্যালৈ আগবঢ়ালোঁ। তেজপুৰ কেন্দ্ৰৰ দীৰ্ঘায়ু কামনা কৰিলোঁ। বৰু, আপোনাক ধন্যবাদ জনালোঁ। আপোনাৰ অনুৰোধ আমি ৰক্ষা কৰিবলৈ নিশ্চয় চেষ্টা কৰিম। ভৱিষ্যতেও এনেদৰে আপোনাৰ অনুৰোধ আমাক হোৱাটছআপ কৰি পঠিয়াব। আহক, আপোনাৰ অনুৰোধৰ গীতটি শুনো।

শ্রোতা ইমান পঢ়ে। হোৱাটছআপ যোগে অনুৰোধ কৰি পঠোৱা গীতৰ অনুষ্ঠান মূৰ্চনা শুনিলে। এয়া আকাশবাণী তেজপুৰ।

এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াব লৈছোঁ লতা মঙ্গেশকাৰ আৰু কিশোৰ কুমাৰৰ কণ্ঠত হিন্দী বোলছবিৰ কেইটিমান গীত। পুনতে শুনক জুৱেল থিপ বোলছবিখনৰ এই গীতটি।

শিল্পীদ্বয়ৰ কণ্ঠত এইবাৰ শুনক অভিমান বোল ছবিখনৰ এই গীতটি।

শ্ৰোতাই হিন্দী বোলছবিৰ গীত শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। আজিৰ শিল্পী লতা মংগেশকাৰ আৰু কিশোৰ কুমাৰ। এইবাৰ শুনক মুকদ্দৰ কা সিকন্দৰ বোলছবিখনৰ এই গীতটি।

শ্ৰোতা ইমান পঢ়ে হিন্দী বোলছবিৰ গীতকেইটি শুনিলে আকাশবাণী তেজপুৰৰ পৰা। এতিয়া আমাৰ ষ্টুডিঅ'ৰ ঘড়ীত সময় নিশা 10:30। ইয়াৰ লগে লগে আমাৰ আজিৰ অধিৱেশনৰো ইমানতে অন্ত পৰিল। আজি এই অধিৱেশনৰ নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছিল নিৰঞ্জন বড়ো আৰু খগেশ বে। ট্ৰেন্সমিটাৰত আছিল অম্লানজ্যোতি দত্ত, পৰিবহণত নয়ন দৈমাৰী, প্ৰচাৰণৰ সহায়ক আছিল হিমানী দাস। কাইলৈ আমাৰ অধিৱেশন মুকলি কৰা হ'ব 5:55। এই প্ৰতিশ্ৰুতিৰে মই নৱকৃষ্ণ গোস্বামীয়ে আজিলৈ বিদায় মাগিছোঁ। জয় হিন্দ।